এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 23 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 7 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ, এই দুটা ভাগহে আছে, কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: আনকি প্রতিকূল পরিস্থিতিটো সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব, সেইদিনাই ভাৰতৰ কপালত ঐতিহ্য আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব, ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাঁহী হৈ যাব স্তব্ধ। সত আৰু অসৎ ইয়াৰ ওপৰতেই সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ। আৰু পৰিচ্ছন্ন জীৱনাইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলা বিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল আৰু অজস্ৰ সুৰক বধিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূলঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ, আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈয়ে সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব, আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততে এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: মুকুতামালা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান। আজি আগবঢ়োৱা হৈছে এটি কানাড়া ভাষাৰ গীত। গীতৰ কথা ডি আৰ গৌৰাৰ।

0: अच्छी तरह लिख लीजिएगा ना।
1: फिर भी चलेगी ना मुद्दे।

0: अच्छा बच्चों, अभी एक कन्नड़ा गाना पूरा आप सीख लिए हैं। मेरा आशा है कि बहुत खुशी के साथ आप मित्रों से मिलकर इस गाना को अच्छी तरह सब जगह में आप गाना चाहिए। नमस्ते बच्चों।
1: সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানটি শুনিলে গীতৰ কথা আছিল ডিয়াৰ গৌৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তাহানিৰ গীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ শ্ৰীযুতা প্ৰফুল্ল বালা বৰুৱা আৰু শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠৰ এই গীতটি।

প্ৰফুল্ল বালা বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠৰ গীতটি শুনিলে। তাহানী গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গংগাধৰ বৰঠাকুৰে গোৱা এই গীতটি।

গঙ্গাধৰ বৰঠাকুৰৰ কণ্ঠৰ গীত দেখি শুনিলে তাহানিৰ গীত অনুষ্ঠানৰ এইবাৰ শুনাবলৈ লৈছোঁ। শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটিৰে আজিৰ তাহানিৰ গীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 10:30 বজাত চেমনিয়াৰ চৰা অনুষ্ঠানত ইৰা শৰ্মাৰ কথিকা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ লগতে চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। আগবঢ়াব নিবাৰণী ৰয়ে। বিয়লি 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত ৰিজু নায়কৰ চুটি গল্প আৰু ৰাজেশ কুমাৰ তাঁতীৰ কবিতা শুনিবলৈ পাব। লগতে হোমেশ্বৰ কৰ্মকাৰ আৰু সংগীপেন্দ্ৰ কণ্ঠৰ ঝুমুৰ শুনিবলৈ পাব। সন্ধিয়া 7 বজাত বিনীতা নাথৰ কথিকা পানী আৰু নাৰী। নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। অতিথি ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী আৰু ডাক্তৰ বিজুলী গোস্বামী। অনুষ্ঠানটোৰ হাত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তু ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকা, অৰ্চনা মহন্ত, নমিতা গোস্বামী।

মৃণাল কুমার চৌধুরী আর মালবিকা বড়ার কণ্ঠর গীত। পুৱা 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত অতিথি বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 নাটশালা অনুষ্ঠানৰ নিবেদন সিৰাজ। লক্ষীধৰ শৰ্মাৰ মূল গল্পৰ অনাতাৰ অভিযোজনা অৰুণ শৰ্মাৰ, প্ৰযোজনা ফণী তালুকদাৰৰ। দিনৰ 1:10 মহেন্দ্ৰ বৰঠাকুৰৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ প্ৰথম খণ্ড, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত বৰ্ষাকালীন বাহকজনিত ৰোগৰ বিষয়ে ডক্টৰ উমেশ ফাংচুৰ সৈতে সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:15 বজাত অকনিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু তীখৰ আৰু চুটিবাই এই শীৰ্ষক সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই ৰচিত আলেখ্য নিৰ্মল প্ৰজ্ঞাৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশাৰাণী বৰুৱাৰ, দিনৰ 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দগান, দিনৰ 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীত, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, বিয়লি 4:30 বজাত বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজনৰ বিষয়ে ডক্টৰ ৰবি শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈৰ সৈতে হোৱা আলোচনা আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 বজাত গীতাঞ্জলি গায়নৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 বজাত প্ৰভাত দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:30 বজাত সংবাদ চলন্তিকা, নিশা 8:02 বজাত এই মাহৰ গীত শিল্পী ৰাণুবৈশ্য, সুৰ সংৰচনা বিদ্যুৎ বৰাৰ, নিশা 8:10 বজাত গীত আৰু গজলৰ অনুষ্ঠান, নিশা 8:30 বজাত আধুনিক গীত, নিশা 9:00 বজাত চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.1।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্ঞান বিজ্ঞান।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: বিশ্ব খাদ্য সুৰক্ষা দিৱস, আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। প্ৰতি বছৰে 7 জুনৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব খাদ্য সুৰক্ষা দিৱস হিচাপে উদযাপন কৰা হয়। খাদ্যবাহিত সংশয়সমূহ চিনাক্ত কৰি প্ৰতিৰোধ কৰা আৰু খাদ্য ব্যৱস্থাপনাৰ জৰিয়তে মানৱ স্বাস্থ্য উন্নত কৰাৰ বাবে জনসাধাৰণৰ মনোযোগ আকৰ্ষণ আৰু একত্ৰিত পদক্ষেপ গ্ৰহণ কৰাই হৈছে এই দিৱস পালনৰ মূল উদ্দেশ্য। বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ দিনা বিশ্বৰ জনসাধাৰণে বিশ্বব্যাপী থকা খাদ্য প্ৰণালীৰ বিষয়ে অনুধাৱন কৰাৰ এক সুযোগ লাভ কৰে আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰে। খাদ্য যে কেৱল মানুহৰ বাবে এক আৱশ্যকীয় উপাদান এনে কথা নহয়। ই পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰৰ এক মৌলিক অংশ আৰু জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ চালিকা শক্তি। খাদ্য সুৰক্ষা হৈছে এক গোলকীয় সমস্যা আৰু শেহতীয়াকৈ এই সমস্যা অধিক জটিল হৈ পৰিছে। খাদ্য সুৰক্ষা ব্যৱস্থাটো অনেক ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিশ্বায়নে এই প্ৰত্যাহ্বান অধিক জটিল কৰি তুলিছে আৰু লগতে খাদ্য প্ৰবঞ্চনাও বৃদ্ধি পাইছে। খাদ্য সুৰক্ষাৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে খাদ্য শৃংখলাৰ দ্ৰুত বিশ্বায়ন। ইয়াৰ অৰ্থ হৈছে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ খাদ্য একত্ৰিত কৰি তাক সংসাধিত কৰা হৈছে, যি কাৰ্য আজি কিছু দশকৰ আগলৈকে সম্ভৱ হোৱা নাছিল। পিছে এই কাৰ্যই খাদ্যবাহিত ৰোগৰ সমস্যাও বৃদ্ধি কৰিছে। ইকলিৰ দৰে কেতবোৰ বীজাণুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিছে। খাদ্য সুৰক্ষাৰ সন্মুখীন হোৱা আন এক ডাঙৰ প্ৰত্যাহ্বান হৈছে কৃষিত অধিক পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা। এনেধৰণে অধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্যবস্তু গ্ৰহণ কৰিলে মানুহ অথবা জীৱ জন্তুৰ গুৰুত্ব স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে। আনহাতে খাদ্য প্ৰবঞ্চনা হৈছে পৃথিৱীজুৰি দেখা দিয়া আন এক ডাঙৰ সমস্যা। ই কোনো এবিধ সামগ্ৰীৰ উপাদান আৰু

0: গুণগত মানদণ্ডৰ ক্ষেত্ৰত উৎপাদক আৰু উপভোক্তাৰ বাবে কৰা এক প্ৰবঞ্চনা। বহু সময়ত খাদ্যবস্তুৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ বাবে বিভিন্ন পৰীক্ষাগাৰত সেই খাদ্যবস্তু পৰীক্ষা কৰা হয়। এই খাদ্যবস্তু পৰীক্ষাৰ সময়তে মিছা তথ্য যোগান ধৰা হয়, ইয়ো এক প্ৰবঞ্চনা। আনহাতে খাদ্য সামগ্ৰীত অপ্ৰমাণিত বা অবৈধ সংযোজক বা এডিটিভ ব্যৱহাৰ কৰাও হৈছে খাদ্য প্ৰবঞ্চনা। এনেধৰণৰ সকলো প্ৰত্যাহ্বানৰ বাবে কোনো এবিধ খাদ্যবস্তু খোৱাৰ বাবে সুৰক্ষিত হয় নে নহয় সেইটো নিশ্চিত কৰাটো টান হৈ পৰিছে। খাদ্য সুৰক্ষা যে কেৱল মানুহৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় এনে কথা নহয়। কৃষিখণ্ড আৰু সামগ্ৰিকভাৱে সমগ্ৰ অৰ্থনীতিৰ বাবেও ই এক গুৰুত্বপূৰ্ণ বিষয়। খাদ্য সুৰক্ষা হৈছে জনস্বাস্থ্যৰ বিষয় আৰু সেয়েহে গ্ৰাহক আৰু উৎপাদক দুয়োকে সুৰক্ষিত কৰাৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰাটো অতি প্ৰয়োজন। খাদ্য সুৰক্ষাত নিয়ন্ত্ৰণ ব্যৱস্থা বা ইয়াৰ বাবে থকা নিয়মাৱলীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খাদ্য সুৰক্ষা নিয়ন্ত্ৰণৰ নীতিৰ অধীনত খাদ্যবস্তু উৎপাদনৰ সময়ত এক সুৰক্ষিত পদ্ধতি মানি চলা হৈছে নে নাই বা এক অনাময় ব্যৱস্থাৰে সেই খাদ্যবস্তু প্ৰস্তুত কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰিব পৰা যায়। খাদ্য নিয়ন্ত্ৰণৰ জৰিয়তে উৎপাদিত খাদ্য উপভোক্তাসকলৰ বাবে সুলভ হৈছে নে নাই সিও এক গুৰুত্বপূৰ্ণ কথা। একে সময়তে আকৌ কৃষকসকলকো সুৰক্ষিত কৰিছে নাই সিও এক গুৰুত্বপূৰ্ণ কথা। আৰু লগতে খাদ্য আৱৰ্জনাৰ পৰিমাণ সীমিত কৰাটো আন এক গুৰুত্বপূৰ্ণ কথা। আমি সকলোৱে এইটো মনত ৰখাৰ প্ৰয়োজন যে খাদ্য সুৰক্ষা বিভিন্ন অংশীদাৰীসকলৰ মাজত এক সহযোগিতামূলক উদ্যম। নিয়মাৱলী কেৱল কাৰ্যকৰী তেতিয়াহে হ'ব যেতিয়া চৰকাৰী সংস্থা, উদ্যোগীসকল আৰু সাধাৰণ জনতাৰ মাজত সহযোগিতা থাকিব। এই ব্যৱস্থাত জড়িত সকলো অংশীদাৰীৰ বাবে খাদ্য সুৰক্ষাই শীৰ্ষ অগ্ৰাধিকাৰ পোৱাটো বাঞ্ছনীয়। খাদ্য সুৰক্ষা প্ৰণালীৰ এটা মূল লক্ষ্য হৈছে গ্ৰাহকক খাদ্যবাহিত ৰোগৰ পৰা সুৰক্ষিত কৰা। খাদ্যৰ উৎপাদন, সঞ্চালন, সঞ্চয় আৰু বিতৰণ ব্যৱস্থাত যাতে খাদ্যবস্তু সুৰক্ষিত হৈ থাকে সেইটো নিশ্চিত কৰা। খাদ্য সুৰক্ষা প্ৰণালী এক সুদক্ষ কাৰ্যকৰী নিৰীক্ষণ ব্যৱস্থা আৰু নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত আছে খাদ্য উৎপাদন কৰা স্থান সম্ভাৱ্য দূষিতকৰণ হোৱাৰ পৰা আঁতৰাই ৰখা আৰু উৎপাদিত সামগ্ৰীসমূহ পৰ্যবেক্ষণ কৰা, খাদ্যৰ নমুনা পৰীক্ষা কৰা আৰু লগতে খাদ্য সামগ্ৰীৰ উৎপত্তিস্থল কেনে আছিল সেইটোও নিৰ্ধাৰণ কৰা। বিশ্ব খাদ্য সুৰক্ষা দিৱস হৈছে বিশ্বব্যাপী খাদ্য সুৰক্ষা সংকট আৰু উন্নত খাদ্য সুৰক্ষা পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। এই দিনটোত আমি সকলোৱে উপলব্ধি কৰাৰ প্ৰয়োজন যে সমগ্ৰ পৃথিৱীজুৰি 1 বিলিয়নতকৈ অধিক লোক অনাহাৰ বা অনাহাৰৰ আশংকাত ভুগিছে আৰু পৃথিৱীৰ 2/3 লোক এনে দেশত বাস কৰে য'ত বহুসংখ্যক লোক এতিয়াও পুষ্টিহীনতাত ভুগিছে। এই সমস্যাটো সমাধান কৰাত সহায় কৰিবলৈ আমি এটা উদ্ভাৱনী সমাধান ব্যৱস্থা বিকশিত কৰিব লাগিব আৰু প্ৰকৃত পৰিৱৰ্তন আনিবলৈ একেলগে কাম কৰাৰ প্ৰয়োজন আছে। আমি বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ বিষয়ে সজাগতা বৃদ্ধি কৰি আৰু খাদ্য সুৰক্ষাই আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে, যাতে সকলোৱে কোনো ৰোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যোগতা আগবঢ়ালে প্ৰভাল কুমাৰ শৰ্মায়ে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে

0: ফিটার, ইলেকট্রিসিয়ান, ইনস্ট্রুমেন্ট মেকানিক, মিলরাইট, মেনটেন্যান্স মেকানিক, মেকানিক রেডিও অ্যান্ড টিভি, ইলেকট্রনিক্স মেকানিক, মেকানিক মোটর ভেহিকল, ওয়্যারম্যান, ট্র্যাক্টর মেকানিক, আর্মেচার অ্যান্ড কয়েল ওয়াইন্ডার, মেকানিক ডিজেল, হিট ইঞ্জিন, টার্নার, মেশিনিস্ট, রেফ্রিজারেশন অ্যান্ড এয়ার কন্ডিশনিং মেকানিক। ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি কৈছো মনজিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নীট UGC 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্লেষণ কৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলক দেশৰ অৰ্থনৈতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়তো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁলোকে লগতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়েও মতামত দাঙি ধৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। বি এছ এফৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কাৰ্যালয়ত শ্ৰীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে বিগত পাঁচ বছৰৰ

ভূমিৰ তথ্যসমূহৰ পুনৰীক্ষণৰো নিৰ্দেশ দিয়ে। তেওঁ কয় যে নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগিব আৰু নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ শস্ত্ৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা উচিত বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ দ্বাৰা সীমান্ত অঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। এই বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মুখ্য সচিব জে কে সিনহা, আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ ধনখৰ, জিলা দণ্ডাধীশসহ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এ সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যম আৰু আন একাংশ প্লেটফৰ্মত নীট ইউ জি 2026 পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা আৰু বিক্ৰীৰ বাতৰি ভিত্তিহীন আৰু ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত সংস্থাটোৱে সদৰি কৰে যে সংগঠিত প্ৰতাৰণামূলক চক্ৰই এনে ভুৱা পোষ্টৰ যোগেদি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক লক্ষ্য কৰি লৈছে। সংস্থাটোৱে লগতে দৃঢ়তাৰে উল্লেখ কৰে যে পৰীক্ষা প্ৰক্ৰিয়া বৰ্তমান সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত আছে আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সংস্থাটোৱে সন্দেহজনক চেনেল, সামাজিক মাধ্যমৰ একাংশ একাউণ্টৰ বিৰুদ্ধে সংশ্লিষ্ট প্লেটফৰ্ম আৰু চাইবাৰ অপৰাধ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দাখিল কৰিছে। সংস্থাটোৱে প্ৰাৰ্থী আৰু অভিভাৱকসকলক ভুৱা বাতৰিত ভুল নাযাবলৈ আৰু দুষ্টচক্ৰক ধন পৰিশোধ নকৰিবলৈ পৰামৰ্শ দিছে। লগতে সংস্থাটোৱে পৰীক্ষা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আৰু চেনেলৰ জৰিয়তে জাৰি কৰা চৰকাৰী বিবৃতিক অনুসৰণ কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে নতুন দিল্লীত কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ সাক্ষাৎ কৰে। এই সাক্ষাৎকালত 2015 চনৰ ভূমিকম্পৰ পিছৰ পুনৰ্গঠন কাৰ্যসূচীৰ অধীনত 72টা স্বাস্থ্য সুবিধা আৰু 12টা সাংস্কৃতিক ঐতিহ্য প্ৰকল্প ডঃ জয়শংকৰে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীক ভাৰ্চুৱেলি অৰ্পণ কৰে। তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। এই বৈঠক সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়োখন দেশে প্ৰয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াইছে। ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পৰ্ক আছে বুলিও ডঃ জয়শংকৰে প্ৰকাশ কৰে। নেপালত চৰকাৰৰ সফলতাৰ বাবে তেওঁ বিদেশ মন্ত্ৰী শ্ৰী খানালক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, উন্নয়ন, সহযোগিতা, শিক্ষা, দুৰ্যোগ সঁহাৰি, শক্তি আৰু সাংস্কৃতিক ক্ষেত্ৰত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাগতভাৱে গঢ় লৈ উঠিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ উন্নয়ন, সহযোগিতা, যোগাযোগ, শক্তি, জলবিদ্যুৎ উন্নয়ন, শিক্ষা, স্বাস্থ্য, সামৰ্থ্য বিকাশ, ডিজিটেল, সংস্কৃতি আৰু ক্ৰীড়া আদি বিষয়ত বৈঠকত আলোচনা কৰা হয়। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা নেপালৰ বিদেশ মন্ত্ৰী শ্ৰীখানালে কয় যে ভাৰত নেপালৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নেপালে ভাৰতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে নেপাল আৰু ভাৰত কেৱল দুখন দেশ নহয় বৰং দুয়োখন দেশ প্ৰাচীন সভ্যতাৰ অংশীদাৰ। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নেপালক ইন্ধন আৰু সাৰ যোগান ধৰাৰ বাবে শ্ৰীখানালে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত কালি বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্ম মূৰ ভাৰত যুৱ সন্মিলনত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডভিয়াই এইদৰে প্ৰকাশ কৰে। শ্ৰীমাণ্ডভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলে যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজা আশা, আকাংক্ষা, ধাৰণা, উদ্ভাৱনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিব পাৰে তাৰ বাবে মূৰ ভাৰত মঞ্চ বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ 65% নাগৰিকৰ বয়স 35 বছৰতকৈ কম। এই বৈশিষ্ট্যই ভাৰতক বিশ্বৰ অন্যতম যুৱ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ৰাষ্ট্ৰ গঠন আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ যুৱক যুৱতীসকলৰ সম্ভাৱনীয়তা, দক্ষতা আৰু শক্তিক এটা নতুন গতি দিয়াৰ বাবে অবিৰত প্ৰয়াস অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ দক্ষিণেশ্বৰ আৰু কালীঘাট মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহ উন্নীতকৰণৰ বাবে বিজেপি চৰকাৰে উন্নয়নমূলক পদক্ষেপ

পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে গংগা সাগৰ মেলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। তাৰাকেশ্বৰত হ'বলগীয়া শ্ৰাৱণী মেলাৰ বাবেও বিশেষ আয়োজন কৰা হ'ব বুলি কলকাতাত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ দ্বাৰা দেশৰ যুৱ খেলুৱৈসকল অনুপ্ৰাণিত হ'ব বুলিও শ্ৰীমুৰ্মুৱে প্ৰকাশ কৰে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। খেলখন কালি গোৱাৰ মডগাঁৱত অনুষ্ঠিত হয়। 7 বছৰৰ পাছত পুনৰবাৰ ভাৰতীয় দলটোৱে খিতাপ অৰ্জন কৰি অভিলেখ সৃষ্টি কৰিছে। ফাইনেলৰ আৰম্ভণিৰে পৰা দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন কৰিছিল। প্ৰথমাৰ্ধত ভাৰতে পিয়াৰি চাকচাৰ গ'লৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছিল। অৱশ্যে বাংলাদেশেও ঋতুপৰ্ণ চাকমাৰ গ'লৰ সৈতে সমতা স্থাপন কৰিছিল। দ্বিতীয়াৰ্ধত ভাৰতৰ হৈ স্থান ফিদাই এটা গ'ল দিয়াৰ লগতে লিণ্ডা কোমে তৃতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। 3-1 গ'লত ভাৰতে খেলখনত বিজয় সাব্যস্ত কৰে। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা কে এল ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ ছাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নিয়ুট UG 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 মিনিটত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবি ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

0: মেক্সিম গৰকীয়ে কৈছিল, বিদেশী সাহিত্যৰ জ্ঞানো দৰকাৰী। আচলতে সৃষ্টিশীল সাহিত্যৰ মৰ্মবস্তু সকলো দেশৰ সকলো মানুহৰ একেটাই। প্ৰিয় শ্ৰোতা, আজি বিশ্ব খাদ্য নিৰাপত্তা দিৱস। প্ৰতি বছৰে 7 জুন তাৰিখে এই দিৱস পালন কৰা হয়। এই দিৱস সম্পৰ্কে আজি আমাক কৈছে খাদ্য সুৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অভিহিত বিষয়া সমীৰণ বৰুৱাই।
1: 2018 চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ নম্বৰ 73/250ৰ জৰিয়তে প্ৰতি বছৰে 7 জুন তাৰিখটো বিশ্ব খাদ্য সুৰক্ষা দিৱস হিচাপে পালন কৰিবৰ বাবে

0: জনাত সহায় কৰিছিল। তেখেতে ৰচনা কৰা কবিতা আৰু গীতৰ পুথিসমূহ হৈছে ভঙা টাকুৰিৰ সুৰ, গুণগুণনি, সোণৰ ফুলেং, লুইটি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল, লক্ষ্মী ইত্যাদি। পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতা হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছিল। পাৰমিতা দাসৰ দ্বাৰা কৰা তেখেতৰ কবিতাৰ ইংৰাজী অনুবাদ ইফ লাইফ বি লষ্ট আৰু লাইফ এভাকেন্স শীৰ্ষক গ্ৰন্থৰ বাবে 2007 চনত সাহিত্য একাডেমী সোণালী জয়ন্তী সাহিত্য অনুবাদ বঁটা প্ৰদান কৰা হৈছিল। আজি অসমৰ এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক তথা শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ স্মৃতি দিৱস। 1953 চনৰ পৰা 1956 চনলৈ তেখেতে একাদিক্ৰমে 3 বাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। 1959 চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই 1982 চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। অতুল চন্দ্ৰ হাজৰিকাই সৰ্বমুঠ 124খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেতৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা 1967 চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1971 চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1975 চনত ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা কৰা হয়। 1979 চনত ভাৰতৰ দ্বিতীয়টো কৃত্ৰিম উপগ্ৰহ ভাস্কৰ 1 ছোভিয়েট ৰাছিয়াৰ চিয়াৰ্ছ লেকৰ পৰা উৎক্ষেপণ কৰা হয়। ভাৰতীয় গণিতজ্ঞ এম এছ নৰসিংহনৰ জন্ম হয় 1932 চনত। তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰহান পামুকৰ জন্ম হয় 1952 চনত। 1954 চনত ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেত বিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী এলান মেথিছন টুৰিঙৰ মৃত্যু হয়। সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হয় 2000 চনত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় কমিকছ শিল্পী ধীৰাজ বৰ্মাৰ মৃত্যু হয় 2021 চনত। আজি পেৰুৰ পতাকা দিৱস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: যোগাসন শিতানত আজি আমাৰ সৈতে আছে যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
4: নমস্কাৰ। আজি এই খৰতকীয়া জীৱনশৈলীত আমাৰ বেছিভাগ শাৰীৰিক ৰোগৰ শিপা আচলতে লুকাই থাকে মনৰ মাজত। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় চাইকোছমেটিক, অৰ্থাৎ মনোদৈহিক ব্যাধি, যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, অনিদ্ৰা, অতিৰিক্ত চিন্তা আৰু গেছৰ সমস্যা। যেতিয়া মন দীৰ্ঘদিন ধৰি মানসিক চাপত থাকে, তেতিয়া আমাৰ শৰীৰত হৰম'নৰ খেলিমেলি হৈ এই ৰোগবোৰ দেখা দিয়ে। এই সমস্যাৰ পৰা মুক্তি পাবলৈ আজি অতি সৰল অথচ বিজ্ঞানসন্মত পদ্ধতি প্ৰস্তুত কৰিব ওলাইছোঁ, যাৰ নাম হৈছে QRT, অৰ্থাৎ কুইক ৰিলেক্সেশ্যন টেকনিক। মাত্ৰ 5 মিনিটত এই অভ্যাসে আমাৰ স্নায়ুতন্ত্ৰ শান্ত কৰি শৰীৰক গভীৰ বিশ্ৰাম দিয়ে। QRT অভ্যাস কৰাৰ নিয়ম অতি সহজ। ইয়াক সভাখনত শুই বা চকী এখনত আৰামেৰে বহি 3টা পৰ্যায়ত কৰা হয়। প্ৰথম পৰ্যায়ত চকুজুৰি বন্ধ কৰি প্ৰথমে আপোনাৰ পেটৰ মাংসপেশীৰ উঠা নমা প্ৰক্ৰিয়াটো কেৱল নিৰীক্ষণ কৰক। পেটটো স্বাভাৱিকভাৱে ফুলি উঠিছে আৰু বহি গৈছে, তাত কোনো জোৰ নিদিব। দ্বিতীয় পৰ্যায়ত উশাহ নিশাহৰ সৈতে পেটৰ গতি সক্ৰিয়ভাৱে মিলাই লওক। উশাহ লওঁতে পেটটো বেলুনৰ দৰে ফুলি উঠিব আৰু উশাহ এৰি দিওঁতে পেটটো ভিতৰলৈ সোমাই যাব। এনেদৰে 5 বাৰ কৰক। তৃতীয় পৰ্যায়ত উশাহ লওঁতে অনুভৱ কৰক যে বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত ইতিবাচক শক্তি আপোনাৰ শৰীৰলৈ আহিছে আৰু উশাহ এৰি দিওঁতে শৰীৰৰ সকলো ক্লান্তি, ৰোগ আৰু দুশ্চিন্তা বাহিৰ হৈ গৈছে। শেষত উশাহ এৰাৰ সময়ত উদ্দোষণ সামান্য মিলি ধ্বনিটো উচ্চাৰণ কৰক আৰু সেই কম্পন সমগ্ৰ শৰীৰত অনুভৱ কৰক। এই QRTৰ উপকাৰিতা অপৰিসীম। ই আমাৰ শৰীৰত কৰ্টিছল নামৰ ষ্ট্ৰেছ হৰম'ন কমায়, যাৰ ফলত উচ্চ ৰক্তচাপ আৰু তেজৰ চুগাৰ নিয়ন্ত্ৰণলৈ আহে। লগতে ই মগজুৰ আলফা তৰংগ বৃদ্ধি কৰি মনোযোগ আৰু স্মৃতিশক্তি বহুগুণ চৰা কৰি তোলে। মন কৰিবলগীয়া কথা যে এই পদ্ধতি প্ৰায় সকলোৱে কৰিব পাৰে, কিন্তু যদি কাৰোবাৰ কঁকালৰ

0: ৰ বিষ আছে তেন্তে তেওঁলোকে মাটিত নোখোৱাকৈ পিঠিত আকোৱা দি চকীত বহি ইয়াক কৰা উচিত। ঠিক তেনেদৰে গুৰুতৰ মানসিক আঘাত বা ট্ৰমা থকা ব্যক্তিয়ে প্ৰথম অৱস্থাত চকু বন্ধ কৰিবলৈ অসুবিধা পালে এগৰাকী অভিজ্ঞ যোগ শিক্ষকৰ তত্ত্বাৱধানতে এই অভ্যাস কৰা উচিত। আহক আমি দৈনন্দিন মাত্ৰ 5 মিনিট QRT অভ্যাস কৰোঁ আৰু মন তথা শৰীৰক সম্পূৰ্ণ নিৰোগী কৰি তোলোঁ। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ। প্ৰিয় শ্ৰোতা, সত্ৰনগৰী মাজুলীত অৱস্থিত সত্ৰসমূহৰ ভিতৰত এখন অন্যতম সত্ৰ হ'ল শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ। তথ্য অনুসৰি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত 1576 শকত দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰা হয়। স্বৰ্গদেৱে সত্ৰ প্ৰতিষ্ঠাৰ বাবে 100 গৰাকী ভকত আৰু 20 গৰাকী পাইকৰ সৈতে 300 পুৰা মাটি বনমালী দেৱক অৰ্পণ কৰে। বনমালী দেৱেই হৈছে দক্ষিণপাট সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ। সত্ৰখনত শতিকা পুৰণি বহু সম্পদ সংৰক্ষিত হৈ আছে। প্ৰাচীন সম্পদসমূহৰ ভিতৰত দামোদৰ শালগ্ৰাম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সোণৰ শলখাত ভৰাই দামোদৰ দেৱক দিয়া সংস্কৃত শ্ৰীধৰ স্বামী টীকাসহ 100 খিলা পাঠ থকা অৰ্ধদগ্ধ অৱস্থাৰ ভাগৱত প্ৰধান। ইয়াৰ উপৰি প্ৰাক আহোম যুগৰ বিগ্ৰহ, শিলাখণ্ড, আহোম যুগৰ তামৰ ফলি, ৰজাদিনীয়া বৰটোপ, হেংদাং আদিৰ লগতে এই সত্ৰত সৰ্বাধিক প্ৰাচীন সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: কি হয়
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। সুশৃংখলিত ৰূপত বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠা কৰাৰ এক বিশেষ লক্ষ্যৰে আগবাঢ়িছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। অসমত অনুষ্ঠিত হ'ব ভাৰত জাপান মৈত্ৰী সন্মিলন। জুলাইত গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি। ম্যানমাৰ বৰ্ডাৰ সুৰক্ষিত কৰিবলৈ দৃঢ় পদক্ষেপ দিল্লীৰ পাংচু পাছ সীমান্তত 1,643 কিলোমিটাৰ বেৰ নিৰ্মাণ ভাৰতৰ। অম্বুবাচী মহাযোগক লৈ নীলাচলৰ কামাখ্যা দেৱালয়ত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। দুবছৰৰ ভিতৰত কামাখ্যা কৰিডৰ সম্পূৰ্ণ হ'ব বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ভূমিপত্তা প্ৰদানৰ পাছতেই চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে ডঃ ৰঞ্জন কুমাৰ কাকতিক বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হিচাপে নিযুক্তি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত 2 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে বিভাগে বিভাগে তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। মধ্যপ্ৰাচ্যৰ সংকটৰ পিছতে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ইন্ধন সংকটৰ সৃষ্টি হৈছে। ফ্লেক্স ফুৱেল বাহনৰ বাবে উচ্চ ইথানলযুক্ত E85 মুকলি কৰিলে ভাৰতে। বাতৰি কাকতত খাদ্য সামগ্ৰী পৰিৱেশনত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ, চমুকৈ FSSAI-এ। খেলৰ পিছত আছে অৱশেষত ছিনিয়ৰ ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হ'ল বেটিং চাঞ্চল্য বৈভৱ সূৰ্যবংশী। চীনৰ গুয়াঙত অহা 15-21 জুনত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বক্সিং কাপ 2026ৰ বাবে অসমৰ উদীয়মান বক্সাৰ গীতিমণি গগৈক নিৰ্বাচন কৰা হৈছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ উমেশ ভাংচ ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আমি শ্ৰোতাক ডেংগু, চিকুনগুনিয়া, তাৰোপৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ এইকেইটা বিষয়ে থূলমূলকৈ জনাব খুজিছোঁ।
1: মই আচলতে ভেক্টন বৰ্ণ ডিজিজৰ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। ভেক্টন বৰ্ণ ডিজিজ প্ৰায় মে' মাহৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ এই ভেক্টন বৰ্ণ ডিজিজ বৰ্ষাকালি সময়খিনিত খুবেই বেছি প্ৰাদুৰ্ভাৱ হয়। তাৰ ভিতৰতে আমাৰ মেলেৰিয়া, জে ই, ডেংগু, চিকুনগুনিয়া ইত্যাদিবোৰ বেমাৰ দেখা দিয়ে আৰু তাৰ বাবে বহু জনসম্পদ ক্ষতি হৈছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ জে ইৰ কথা। আমি ক'বলৈ বিচাৰিছোঁ জে ই হৈছে এটা ভেক্টন বৰ্ণ ডিজিজ।
0: জে ই মানে মই শ্ৰোতাক জনাইছোঁ, এইটো আমি যিটো জাপানীজ এনকেফেলাইটিছ বুলি কয় সেই বিষয়ে কৈছে তেখেতে।
1: জাপানীজ এনকেফেলাইটিছ, এই বেমাৰ আচলতে কিউলেক্স মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু মেইন পজিটিভ এজেণ্টটো হ'ল জে ই ভাইৰাছ। এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে ভাইৰাছ আৰু যিটো মহ সেইটো কিউলেক্স মহ। এই মহৰ এজনৰ পৰা আন এজনলৈ এই বীজাণু যদি কঢ়িয়াই লৈ যায় তেতিয়া এই বেমাৰ অন্যজনলৈ বিয়পি যায়। আৰু এই বেমাৰ প্ৰথম আটাইতকৈ মৰাত্মক দিশ হ'ল এই ৰোগ হ'লে খুব টান জ্বৰ হয়, খুব হাই ফিভাৰ আমি যিটো কওঁ হাই ফিভাৰ হয়। তাৰ লগে লগে মূৰৰ বিষ হ'ব, তাৰপিছতে তেওঁ মূৰ্চা যাব পাৰে, ঠিক তেনেধৰণৰ লক্ষণবিলাক দেখা যায়। সেইকাৰণে এনেকুৱা ৰোগীৰ যদি লক্ষণ হয় আমি নিশ্চয় সজাগ হ'ব লাগিব। তাৰ কাৰণে আমাৰ বহুত ব্যৱস্থা আছে, যেনে জে ইৰ লগতে এ ই এছ বুলি একিউট এনকেফেলাইটিক চিনড্ৰম, সেই বেমাৰটো আচলতে জাপানীজ এনকেফেলাইটিছৰে এটা মেইন ভাগ। আচলতে এইটো একেই মহে হেৰি কৰে, কিউলেক্স মহে বীজাণু হেৰি
0: বিয়পায়।
1: আৰু এই হ'লে কি, আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰি আহিছে এই বেমাৰৰ কাৰণে। সেইকাৰণে আমি এই সময়ত আমি গোটেইবোৰ জেগাত, যিবোৰ জেগাত জংঘল আছে সেইবোৰ চাফ চিকুণ কৰিব লাগে যাতে মহে কণী পাৰিব নোৱাৰে বা মহে তাত আশ্ৰয় ল'ব নোৱাৰে। আৰু তাৰপিছতে নিজৰ ঘৰখনো সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে। আৰু গভৰ্ণমেণ্টে লাষ্ট স্কেলত আমাৰ এতিয়াও 50% DDT স্প্ৰে কৰা হয় আৰু কিছু কিছু অঞ্চলবিলাকো আমি ফগিং কৰোৱা হয়, ফগিঙৰ যাতে মহ কণী পাৰিব নোৱাৰে বা অন্য বিয়পিব নোৱাৰে। এইটো চ'ৰ্চ ৰিডাকশ্যন বুলি আমি যিটো কওঁ, ঠিক তেনেধৰণৰ ব্যৱস্থাবিলাক লোৱা যায়। আৰু আমাৰ ঠিক এই সময়তেই আমি বৰ্তমান অসমত বিশেষ কৰি আমি জ্বৰৰ ৰোগী চাৰ্ভে কৰিবলৈ আমি আমাৰ ফিল্ড লেভেলত যিখিনি ৱৰ্কাৰ থাকে, পেৰামেডিকেল ষ্টাফ থাকে, তেওঁলোকক আমি ঘৰে ঘৰে যাই ফিভাৰ চাৰ্ভে কৰিবলৈ দিওঁ। আৰু য'ত পজিটিভ কেছ পায়, জে ই পজিটিভ কেছ পায়, তাৰ ঠিক 2-3 কিলোমিটাৰ ৰেডিয়াছত আমি তেওঁলোকক আমি ফগিং বা DDT স্প্ৰে কৰিবলৈ আমি উপদেশ দিওঁ।
0: এতিয়া প্ৰশ্ন এটা হৈছে কি, আপুনি কৈছে যে আমি কেইবাটাও অসুখৰ কথা পাতিছোঁ, এতিয়া জাপানীজ এনকেফেলাইটিছ এইটো খুব মাৰাত্মক ধৰণে দেখা দিয়ে। জাপানীজ শব্দটোৰ লগতে এনকেফেলাইটিছ, আমি সাধাৰণভাৱে এনকেফেলাইটিছৰ কথা কওঁ, এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছৰ মাজত কিবা বৈসাদৃশ্য আছে নেকি?
1: নাই, জাপানীজ এনকেফেলাইটিছ বা এ ই এছ এইটো একিউট এনকেফেলাইটিছ চিনড্ৰম, এইটো একেধৰণৰ চিনড্ৰমবিলাক হয়। আৰু এই বেমাৰটো আচলতে এজ পাৰ হিষ্ট্ৰী মতে এইটো আচলতে ডিৰেক্টলি মানুহৰ গাত আচলতে বিয়পিব নোৱাৰে। এইটো তাৰ মেইন বীজাণু কৰিয়াৰটো হৈছে কি, কেৰিয়াৰটো হৈছে কি, এনিমেলে আচলতে তাত বহন কৰি থাকে বীজাণু কেৰিয়াৰ ৰিজাৰ্ভাৰ।
0: মানে এনিমেল মানে কেনেকুৱা, গৰু,
1: কেনেকুৱা, যেনে আমাৰ গাহৰি আৰু মহ হ'ব পাৰে, গৰু হ'ব পাৰে ইত্যাদিবোৰ। সেইকাৰণে এই সময়ত আমাৰ গোটেই চাৰ্ভেবিলাক কৰা যায়,
0: গোহালিবিলাকো
1: কৰি ৰাখিব লাগে, তেনেধৰণৰ আমি ব্যৱস্থা কৰা যায়।
0: আৰু এতিয়া কথা হৈছে কি, আপুনি এ ই এছ অৰ্থাৎ একিউট এনকেফেলাইটিছ চিনড্ৰম, অৰ্থাৎ এনকেফেলাইটিছ সদৃশ যিবিলাক উপসৰ্গ দেখা যায়, আপুনি ক'লে যে খুব টান জ্বৰ হয়, বহুত উচ্চ জ্বৰ হয়, এই এনকেফেলাইটিছ অসুখটো মগজুৰ জ্বৰ বুলিও কয় নেকি?
1: ইয়েছ, মগজুৰ জ্বৰ বুলি ক'ব পাৰে, কাৰণ এইটো হেৰি হ'লে বিশেষকৈ ব্ৰেইনক এটাক কৰে
0: ইনফ্লেমেশ্যন।
1: সেইকাৰণে কি, মানুহ তৎক্ষণাত যিকোনো মুহূৰ্তত অতি সোনকালেই তা অজ্ঞান হ'ব পাৰে, সেইকাৰণে এইটো তেনেকুৱা হয়,
0: ভ্ৰমবকে।

0: কথা হল লোকে
1: এতিয়া কথা হৈছে কি মহৰ পৰাটো পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে কোনো উপায় নাই আমি সাৱধান হৈ মহৰ যিবিলাক উৎস আছে সেইবিলাক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে মহৰ পৰা আমি ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰোঁ কিন্তু তথাপিও গাঁৱে ভূঞে বিভিন্ন জেগাত আমাৰ খেতি পথাৰ আছে চব জেগাতে বন্ধ পানীৰ ব্যৱস্থা আছেই বিশেষকৈ এইখিনি সময়ত বৰষুণ হয় এই সময়ছোৱাত আমাক চবতকে হেৰিটো হৈছে ইয়াৰ কিবা প্ৰিভেণ্টিভ বা ইনকুলেশ্যন কিবা আছে নেকি কিবা তাৰ চিটা দিয়া বা টিকা
0: চিটা দিয়া আচলতে জাপানীজ এনকেফেলাইটিছ চিটা আচলতে অসমত আৰম্ভ হৈছে কিন্তু যিটো ছাকচেছ ইমিউনাইজেশ্যন যিটো ছাকচেছ ৰেটটো খুবেই কম আছে
1: এইটো কোন সময়ৰ পৰা আৰম্ভ কৰে
0: আচলতে আমি যেই ভেকচিনটো আমি প্ৰথম ড'জটো সৰু বাচ্চাক আমি ন মাহৰ পৰা ষ্টাৰ্ট দিয়া যায় ফাৰ্ষ্ট ড'জ হয় আৰু এডাল ড'জটো এডালেই আপ টু 60 ইয়াৰ্চলৈ এই যেই ভেকচিনেশ্যন কৰা হয়
1: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে
0: নাই গোটেই লাইফ লং
1: গোটেই
0: লাইফ লং আচলতে থাকিব লাগে
1: আৰু এইটো যিকোনো সময়তে ল'ব পাৰি
0: যিকোনো ল'ব পাৰি
1: ঠিক আছে এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো সেইটো সহজে উপলব্ধ নে
0: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয় গভৰ্ণমেণ্টে

0: 60 ইয়ার্সলৈ এই যে ভেকচিনেশ্যন কৰা হয়,
1: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে?
0: নাই, গোটেই লাইফ লং,
1: গোটেই লাইফ
0: লাইফ লং আছে থাকিব লাগে।
1: আৰু এইটো যিকোনো সময়তে ল'ব পাৰি?
0: যিকোনো ল'ব পাৰি।
1: ঠিক আছে, এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো, সেইটো সহজে উপলব্ধ নে?
0: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয়, গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰে তেনেকুৱা সেই সময়ত তেতিয়া এডাল্ট ভেকচিনেশ্যনটো দিব পৰা যায়,
1: কেম্পেইন পিৰিয়ড,
0: কেম্পেইন পিৰিয়ডত হৈ যায়। আৰু যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন হয় এইটো চব সময়তে খোলা আছে, সৰু বাচ্চাৰ কাৰণে আমি 9 মাহৰ পৰা এই ভেকচিনটো দিয়া হয়।
1: ভেকচিন ফেইলৰ হোৱাৰ কিবা কেছ আছে নেকি?
0: নাই, ভেকচিন ফেইলৰ হোৱাটো এতিয়ালৈ আচলতে এটা ডিছকাশ্যনৰ মাজত আছে, ভেকচিন ফেইলাৰ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি 100% আমি ভেকচিন মানুহক দিব পৰা নাই।
1: আমি জাপানীজ এনকেফেলাইটিছ যেতিয়া হয়, ধৰকচোন এইটো পৰীক্ষা কেনেকৈ তেজৰ নমুনা সংগ্ৰহ কৰি?
0: ইয়েছ, তেজৰ নমুনা সংগ্ৰহ কৰে, তাৰ কাৰণে আমাৰ যিখিনি টেষ্ট কৰা হয় আমাৰ সেইখিনি অলৰেডি জেই কিট বুলি আছে, এইবিলাক আমি চব হস্পিটেলতেই উপলব্ধ,
1: এইবিলাক
0: ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত চবতে উপলব্ধ,
1: প্ৰাইমেৰী হেলথ চেণ্টাৰত নহয়,
0: প্ৰাইমেৰী হেলথ চেণ্টাৰ এতিয়ালৈ হোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলত চবতে উপলব্ধ আছে।
1: কিন্তু এই বস্তুটো মানে ইয়াত আশাকৰ্মীয়ে সহায় কৰিব পাৰে নেকি?
0: নাই, নিশ্চয়, কাৰণ জ্বৰ হোৱাৰ লগে লগে তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে, তেওঁলোকে চিকিৎসাৰ কাৰণে স্বাস্থ্যকেন্দ্ৰত লৈ তেওঁলোকক লৈ যাব লাগে। আৰু স্বাস্থ্যকেন্দ্ৰটো নিশ্চয় ডক্টৰে আমাৰ চিকিৎসকে বুজি পাব এইটো কি ৰোগ হ'ব পাৰে, তেনেকে আমি ডিৰেক্টলি চিভিল হস্পিটেললৈ ৰিফাৰ কৰিলে এইটো সুন্দৰকে।
1: সাধাৰণতে জ্বৰ উঠাৰ কিমান সময়ৰ পিছত আপুনি সন্দেহ কৰিব লাগে যে এইটো জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে?
0: নাই, এইটো জাপানীজ এনকেফেলাইটিছ খুবেই মাৰাত্মক হয়, এইটো আপুনি একদিন বা দুদিনৰ ভিতৰতে আচলতে এইটো ব্যৱস্থাটো ল'ব লাগে, কাৰণ এইটো যদি হেৰি হৈ যায় তৎক্ষণাত অজ্ঞান হৈ যাব পাৰে, অজ্ঞান হোৱাৰ লগে লগে তাৰ
1: ক্ৰিটিকেল
0: ষ্টেজত আহি যায়, গতিকে তেতিয়া তাৰ অকণমান
1: অসুবিধা
0: হয়। সেইকাৰণে যিমান এজ আৰ্লি এজ পচিবল আমি সেইটো চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে আৰু পৰীক্ষা কৰাব লাগে।
1: যেনে ধৰকচোন জাপানীজ এনকেফেলাইটিছে মানুহ এজনক চিকিৎসাৰ কাৰণে সময় খুব কম দিয়ে, আপুনি যিটো কৈছে যিহেতু এইটো মগজুৰ জ্বৰ বা মগজুত তাৰ ইনফ্লেমেশ্যন, মগজুৰ যিহেতু সংক্ৰমণ হৈ যায়, আৰু আমি সাধাৰণতে খুব উচ্চ পৰ্যায়ত যেতিয়া জ্বৰ উঠে তেতিয়া লগে লগে আমি এইটো সন্দেহ কৰিব লাগে। সেইটো দুটা কেছতে হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছতো হ'ব পাৰে বা AES যিটো একিউট এনকেফেলাইটিক চিনড্ৰম, এই দুইটা বিষয়ত হ'ব পাৰে। গতিকে বিশেষকৈ এই সময়ছোৱাত বাৰিষাৰ আগে পিছে, বাৰিষা চলি থকা সময়ত যেতিয়া মহৰ উমঘাম বেছি হয় সেইখিনি সময়ত আমি সন্দেহ কৰিব লাগে যিকোনো কেছলৈ, যিটো মেলেৰিয়াও হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, AES হ'ব পাৰে। গতিকে এই প্ৰত্যেকটো কেছতে জ্বৰ হোৱা মাত্ৰকে আমি ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে, তেজৰ নমুনা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসাৰ কথাটোলৈ আহোঁ, জাপানীজ এনকেফেলাইটিছ বা AES যদি হয়, তেওঁ স্বাস্থ্যকেন্দ্ৰলৈ আহিল, তেওঁ হয়তো হস্পিটেললৈ আহিল, তেতিয়া চিকিৎসা ব্যৱস্থাটো কি ধৰণৰ?
0: না, চিকিৎসা ব্যৱস্থাটো আচলতে যদি অজ্ঞান হয় তেতিয়া আমাৰ ICU খুব ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়, তাৰ কাৰণে চৰকাৰে প্ৰায় চিভিল হস্পিটেল তাৰ কাৰণে আসন সংৰক্ষণ কৰা আছে আৰু ICU ব্যৱস্থাও কৰাইছে। গতিকে সেইকাৰণে কি তাৰ স্পেচিফিক আচলতে যিহেতু এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে, যে এই ভাইৰাছৰ দ্বাৰা হয়, এইটো গোটেই স্পেচিফিক ট্ৰিটমেণ্ট নাই,
1: চেল্ফ লিমিটেড
0: হেৰি ট্ৰিটমেণ্ট, গতিকে এইটো সেইকাৰণে কি যাতে নহওক তাৰ কাৰণে প্ৰতিৰোধটো হৈছে তাৰ চিকিৎসা, মেইন চিকিৎসা
1: প্ৰতিৰোধ। আৰু যিজন পেচেণ্ট যিজনৰ সঁচাকৈ আক্ৰান্ত হৈছে তেখেতৰ চিকিৎসাটো কেনেকুৱা, উপসৰ্গ চাই চিনড্ৰম,
0: চিনড্ৰমেটিক ট্ৰিটমেণ্ট স্পেচিফিক নহয়,
1: তাৰমানে এইটো যিহেতু যিকোনো ভাইৰাছৰ সংক্ৰমণৰ পৰা যিবিলাক অসুখ হয় সেইবিলাকত আমি জানো যে তাত কোনো এণ্টিবায়'টিক বা এই ধৰণৰ কথা নাথাকে, তাত নিজে নিজে সেই
0: শৰীৰে
1: কিন্তু তাৰ চিমটমেটিক অৰ্থাৎ উপসৰ্গবিলাক চাই তাৰ নিয়ন্ত্ৰণ কৰি মানুহজনক ৰিলিফ দি আৰু নিজৰ তেওঁৰ যিটো শাৰীৰিক যিটো ইমিউনিটি সেইটোক ডেভেলপ কৰে, তেনেকে মানুহজনক আৰোগ্যৰ পথলৈ অনা হয়। কিমান সময় লয় মানুহ এজন আৰোগ্য হোৱাৰ বাবে?
0: আৰোগ্য হ'বলৈ অতি কমেও 15 দিন
1: সময়
0: পাৰে। সেইকাৰণে এই জেইৰ কাৰণে আমাৰ ICU তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে, অকল জেইৰ কাৰণে ICU বেলেগকে চেপাৰকে আমাৰ ব্যৱস্থা আছে।
1: হয়, অসম ৰাজ্যত জাপানীজ এনকেফেলাইটিছ হওক বা AES হওক, এনকেফেলাইটিছ সদৃশ ৰোগত বিভিন্নজনৰ মৃত্যুও হৈছে, বাকীবিলাক অসুখৰ তুলনাত এইটো ৰোগত মৃত্যুৰ হাৰটো বেছি, ইয়াৰ কাৰণটো কি বুলি ভাবে? তেওঁলোকে বৰ পলমকে ৰিপৰ্টিং হয়।
0: না, এইটো একজেক্ট আপুনি ঠিক কথাই কৈছে, আচলতে এইটো অলপ দেৰিকৈ তাত ইনফৰ্মেশ্যনবিলাক হয়, যেনেকে জ্বৰ হৈছে সাধাৰণভাৱে ভাবি লৈ হয়তো মেলেৰিয়া সদৃশ জ্বৰ বুলি ভাবি লৈ, নহ'লে বা ইনফ্লুয়েঞ্জা বা চৰ্দি জ্বৰ বুলি ভাবি লৈ তেনেকৈ, সেইকাৰণে এইটো আচলতে ট্ৰিটমেণ্ট লওঁতে অলপ দেৰি হৈ যায়, ডিলে ৰিপৰ্টিং বা ডিলে কণ্টেক্ট উইথ দ্য ট্ৰিটমেণ্ট, সেইটো বা ডক্টৰৰ ওচৰত আহোঁতে দেৰি হৈছে তেনেকুৱা।

0: আৰু আমাৰ অসমত দেখিছো কিছুমান মানুহ আছে যে ফাৰ্মাচীতে হয়তো ট্ৰিটমেণ্ট ল'বলৈ বিচাৰে, ডক্টৰ ওচৰতো অহা নাই, তেনেকে দেৰি হৈ যায়, গতিকে লেট ষ্টেজত অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে অকণমান তেনেকৈ আমাৰ মৃত্যুমুখত পৰিব লগা হয়।
1: ডেংগু আৰু চিকুনগুনিয়াৰ লক্ষণ কি ধৰণৰ?
0: ডেংগু আচলতে এইটো আচলতে বিশেষ ভয়ানক ৰোগ নহয়, কিন্তু ডেংগু আচলতে যদি এইটো আচলতে মেইন পজিটিভ এজেণ্ট হৈছে ডেংগু ভাইৰাছ হয়, আৰু এইটো যিটো আমাৰ ভেক্টৰটো হৈছে আমাৰ এইটো এডিছ কামুৰিলে এইটো ডেংগু বেমাৰ হয়। আৰু এই লক্ষণটো হৈছে কি, জ্বৰ হ'ব পাৰে, খুব বেছি জ্বৰ নহয়, ল' ফিভাৰ, আৰু যিটো আমি ল' ফিভাৰ হ'ব পাৰে, মাহৰ পিহিৰ বিষ হ'ব পাৰে, হাৰ্দিৰ বিষ হ'ব, গাঁঠিৰ বিষ হ'ব পাৰে, তেনেকুৱা হয়। আৰু তাৰো এটা ডেংগু হিমৰেজিক ফিভাৰ বুলি এটা আছে, সেইটো কিন্তু অকণমান ভয়ানক হয়, সেইটো হ'লে কেতিয়াবা আমাৰ গাৰ পৰা তেজ নিগৰিব পাৰে, ছালৰ তলত
1: তেজৰ
0: বান্ধিব পাৰে,
1: ৰক্তক্ষৰণ
0: হয়, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। গতিকে ডেংগুৰ কাৰণে আমাৰ অলৰেডি অসমত বিশেষ কৰি নগৰীয়া স্বাস্থ্যত এইটো যথেষ্ট ক্ষতি কৰিছে ডেংগু ৰোগে। আৰু মই আশা কৰোঁ যে ডেংগু ৰোগৰ প্ৰতিবিধানটো হৈছে কি, আমি নিজে আচলতে তাৰ ব্যৱস্থা ল'ব লাগে যাতে মহৰ পৰা আমি কণ্টেক্ট যাতে নহয়, সেইকাৰণে কি নগৰীয়া জেগাবিলাকত যেনেকৈ নলা নৰ্দমা আছে সেইবিলাক খুব সুন্দৰকৈ চাফা কৰিব লাগে,
1: আঠুৱা
0: ব্যৱহাৰ কৰিব লাগে, আৰু নিজৰো ঘৰৰ অন্য যদি নিজৰ ইভেন আমাৰ হিষ্ট্ৰী আছে নাৰিকলৰ সৰকাত যদি পানী ৰৈ থাকে বহুত দিন, ষ্টেগনেণ্ট হৈ থাকে, ইভেন ফ্ৰিজৰ পানীৰ কথাও কয়, ফ্ৰিজৰ পানীটো যদি বন্ধ হৈ থাকে তেনেকৈ বহুত দিন যদি চাফ নকৰাকৈ থাকে, 7 দিন বা 10 দিন 15 দিন থাকে, তেনেকুৱা তাৰ পৰা ইভেন মহে কণী পাৰে বুলি মানুহৰ হেৰি। চিকুনগুনিয়া ঠিক একে ধৰণৰ ডেংগুৰ দৰে এইটো ভাইৰাছ, একে ভাইৰাছে হয়, গতিকে তাৰো তেনেকৈ প্ৰায় অলমষ্ট একে ধৰণৰ
1: লক্ষণবিলাক
0: আছে, গতিকে সেইকাৰণে কি এইটো নিজে পাৰ্চনেল প্ৰটেকচন মেথড যদি আমাৰ উন্নত হয় নিশ্চয় এইটো সুন্দৰ হয়। আৰু তেনেকৈ ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাৰ এইটো ডিৰেকশ্যন দিছে যে তাতে আমি গোটেই ফগিং কৰোঁ আৰু তেনেকৈ মানুহৰ মাজত এৱাৰনেছ আনো যাতে তেওঁলোকে অন্তত হাফ চাৰ্ট নিপিন্ধি ফুল চাৰ্ট পিন্ধিব পাৰিলে ঠিক এফেক্টেড এৰিয়াবিলাকত, যাতে নিজৰ গাটো সুন্দৰকৈ থাকিব পাৰে, যাতে যাতে মহে কামুৰিব নোৱাৰে।
1: কিন্তু এই যে তথাপিও ডেংগু বাৰে বাৰে হৈ আছে, চিকুনগুনিয়াও নতুনকৈ আহিছে, এই ডেংগু আৰু চিকুনগুনিয়াৰ চিকিৎসা ব্যৱস্থা কি ধৰণৰ?
0: চিকিৎসা ব্যৱস্থা
1: ভাইৰাছৰ
0: কথা আহিব, এইটো ঠিক স্পেচিফিক ট্ৰিটমেণ্ট নাই যিটো ভাইৰাছ, আৰু তেনেকৈ কিন্তু আমাৰ ডায়গ্নছিছৰ ব্যৱস্থাৰ কাৰণে পৰীক্ষা কৰাৰ কাৰণে আমাৰ সকলোবোৰ ব্যৱস্থা আছে, তেওঁলোকৰ যিখিনি আমাৰ ৰিয়েজেণ্ট প্ৰয়োজন আছে আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ তৰফৰ পৰা আমি যথেষ্ট বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে, মাত্ৰ আমাক লাগিব সজাগতা, আৰু জ্বৰ হ'লে বা তেনেকুৱা লক্ষণবিলাক দেখা দিলে নিশ্চয় ওচৰৰ চিকিৎসালয় লৈ যাব লাগে।
1: চিকুনগুনিয়াৰ ডেংগুৰ লগত লক্ষণবিলাক একেই নেকি?
0: একেই লাগে, একেই,
1: ঠিক মাংসপেশীৰ বিষ,
0: জ্বৰ থাকিব পাৰে,
1: কিন্তু ডেংগু আৰু চিকুনগুনিয়াত খুব হাই ফিভাৰ নহ'ব,
0: হাই ফিভাৰ নহ'ব পাৰে, এনেই জাষ্ট পানী লগাৰ দৰে জ্বৰো হ'ব পাৰে, কিন্তু গাৰ বিষটো খুব হয়, গাঁঠিৰ বিষ হয়,
1: আৰু এনকেফেলাইটিছৰ ক্ষেত্ৰত মূৰৰ বিষ,
0: মূৰৰ বিষ যথেষ্ট হয়, আৰু জ্বৰটো জেনেৰেলি খুব
1: বেছি হয়, খুব বেছি হয়। এই সময়খিনি কিন্তু মেলেৰিয়াৰ কাৰণেও আমাৰ অসমখন কুখ্যাত, গতিকে মেলেৰিয়াৰ উপদ্ৰৱ কি ধৰণৰ?
0: মেলেৰিয়াৰ উপদ্ৰৱ একচুৱেলি আমাৰ এতিয়ালৈ আমাৰ মেলেৰিয়াত আচলতে আমাৰ বহুত খুব এলাৰ্ট হৈছে, এইটো বহুত পুৰণাৰ বহুত দিনৰ পৰা এইটো আমাৰ এফেক্টেড হৈ আছিলে, তাৰমানে যিকোনো জ্বৰ মেলেৰিয়া হ'ব পাৰে, মেলেৰিয়াৰ মেইন থিমটো হৈছে যিকোনো জ্বৰ মেলেৰিয়া হ'ব পাৰে, গতিকে মেলেৰিয়া জ্বৰ হ'লেই আমি লগে লগে তাৰ পৰীক্ষা কৰাওঁ, যেনেকে টেষ্ট পৰীক্ষা কৰাওঁ, আৰু তেনেকৈ টেষ্ট পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন দুধৰণৰ আছে, এটা মাইক্ৰস্কোপত শ্লাইড চাই কৰিব পাৰে, এটা হৈছে কি যিকোনো ঠাইত আমাৰ ৰিপিট ডায়গ্নষ্টিক কিট বুলি এটা আছে, তাতে যাই আপুনি যিকোনো ফিল্ডতো কৰিব পাৰে, তেনেকুৱা, সেইকাৰণে মেলেৰিয়াটো ডায়গ্নষ্টিছটো খুব সুন্দৰ হৈছে, আৰু লগে লগে চিকিৎসাটোৰ ব্যৱস্থাটো যিকোনো হ'ব পাৰে, গ্ৰাউণ্ড লেভেলতো চিকিৎসাটো কৰিব পৰা যায়,
1: ঔষধো
0: উপলব্ধ,
1: ইয়াত মেলেৰিয়া যিহেতু এটা পৰজীৱীৰ পৰা হয় আৰু তাৰ যিহেতু এটা প্ৰমাণিক ঔষধ আছে, আৰু এবিধ নহয় বহুত ধৰণৰ ঔষধে আছে, আৰু সেই ঔষধ আমাৰ প্ৰাইমেৰী হেলথ চেণ্টাৰবিলাকতো
0: উপলব্ধ,
1: গতিকে মেলেৰিয়াৰ যিটো চিকিৎসা ব্যৱস্থা সেইটো সৰ্বব্যাপ্ত, আমাৰ সকলো
0: একদম
1: গ্ৰাছৰুট লেভেললৈ তাৰ চিকিৎসা ব্যৱস্থাটো আছে, গতিকে ইয়াৰ আৰু এইটো ঘৰত থাকিও ট্ৰিটমেণ্ট কৰিব পাৰি, নহয় জানো মেলেৰিয়াত খুব কমেই হস্পিটেলাইজেশ্যন লাগে নেকি? হয়, গতিকে আমি কিন্তু চিকুনগুনিয়া ডেংগুৰ ক্ষেত্ৰত ঘৰত থাকি ট্ৰিটমেণ্ট হ'ব জানো?
0: আচলতে এইবিলাক লগে লগে হস্পিটেল।

0: ফেচ কৰিব লাগে, ভাইৰাছ হয়, ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ তৎক্ষণাত খুব কম সময়ৰ ভিতৰত অন্যলৈ বিয়পিব পাৰে,
1: বিয়পিব
0: সেইকাৰণে
1: পাৰে।
0: এইটো হস্পিটেলত আহিব লাগে।
1: হয়
0: আৰু তাৰ কাৰণে আমি স্পেচিয়েল বেড ৰখা হয়,
1: হয়
0: আইচলেশ্যন বেড কিছুমান থাকে
1: হয়
0: তাতে, যাতে এই বেমাৰটো তাতে ট্ৰিটমেণ্ট কৰি তাতে ৰেষ্ট ল'লে,
1: হয়
0: ৰেষ্ট লৈ যাতে ভাল হ'ব পাৰে, যাতে
1: হয়
0: অন্য ঠাইলৈ অন্য মানুহলৈ যাতে সোনকালে বিয়পিব নোৱাৰে,
1: হয়। আৰু
0: তাৰ কাৰণে ঘৰত নহয় এইটো হস্পিটেলত চিকিৎসা কৰিব লাগে, তেতিয়া সুন্দৰ হয়।
1: তাৰোপৰি আৰু কিছুমান আপুনি কৈছে যে ভাইৰেল হ'লেও এনকেফেলাইটিছ বা ডেংগু এইবিলাকৰ পৰা অকণমান জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যেনে আপুনি কৈছে শৰীৰৰ অভ্যন্তৰত ৰক্তক্ষৰণ হ'ব পাৰে ডেংগুৰ ক্ষেত্ৰত, আৰু চিকুনগুনিয়াত তেনেকুৱা হয় নেকি?
0: নাই, চিকুনগুনিয়াত তেনেকৈ ৰক্তক্ষৰণ নহয়, যেনে কিন্তু তথাপি জ্বৰ থাকিব, তেনেকৈ চৰ্দি থাকিব,
1: চিকুনগুনিয়াৰ লক্ষণটো অকণমান চৰ্দিৰ লক্ষণ আহে নেকি?
0: চৰ্দিৰ লক্ষণ আছে
1: বেছি ডেংগুৰ ক্ষেত্ৰত,
0: ডেংগুৰ ক্ষেত্ৰতো আছে, কিন্তু ডেংগুৰ ক্ষেত্ৰত চৰ্দিৰ লক্ষণ কিছু থাকে, কিন্তু তথাপিতো তাত গাঁঠিৰ বিষটো খুবেই বেছি থাকে।
1: এই সময়ছোৱাত, বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত, যদি চৰ্দি জাতীয় কিবা অসুবিধা মানুহে পায়, গতিকে সন্দেহ কৰিব লাগে যে ইয়াত চিকুনগুনিয়া হ'ব পাৰে।
0: আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা প্ৰত্যেক ব্লকতে আমাৰ এটা সদায় কণ্ট্ৰল ৰুম থাকে,
1: হয়,
0: ডে টু ডে ৰিপৰ্ট, আমাৰ প্ৰতিদিনৰ ডেইলি কি হৈছে কি হোৱা নাই, জ্বৰ কিমান হৈছে বা অন্য কি বেমাৰ হৈছে, তাৰ ৰিপৰ্টবিলাক ষ্টেটলৈ একেদিনাখনে আমি সন্ধিয়া পাই যাওঁ। সেইটো আমাৰ এটা খুব ভাল এটা ছিষ্টেম, নেটৱৰ্কিংটো সুন্দৰভাৱে ব্যৱস্থা আছে, গতিকে যিকোনো ৰোগী আমাৰ কি প্ৰব্লেম হৈছে, যে ৰোগী বেছি হৈছে না, কিমান কেছ ডিটেক্ট হৈছে, ডেইলি কিমান কিমান কেছ ডিটেক্ট হৈছে, জ্বৰৰ কেছ বা জেই কেছ বা ডেংগু কেছ, আমাৰ ডেইলি ৰিপৰ্টিং ছিষ্টেম আছে, আমাৰ কণ্ট্ৰল ৰুম আছে, গতিকে আমাৰ ষ্টেটলৈ আমাৰ ষ্টেটতো কণ্ট্ৰল ৰুম আছে, তেওঁলোকে ৰিপৰ্টবোৰ দিব আৰু সন্ধিয়াৰ ভিতৰতে আমি গোটেই ৰোগীখিনি ৰিপৰ্ট লৈ আমি এনালাইচিছ কৰোঁ।
1: অৰ্থাৎ আজি আপোনাৰ গুৱাহাটীত থকা কণ্ট্ৰল ৰুম নিয়ন্ত্ৰণ কক্ষৰ পৰা শিৱসাগৰত যদি এটা কেছ হৈছে, আপুনি ইমিডিয়েটলি কথাটো কিছু সময়ৰ ভিতৰতে গম পাই যায় আৰু লগে লগে ইনষ্ট্ৰাকশ্যন দিব পাৰে কি কৰিব লাগিব, সেই ধৰণৰ ব্যৱস্থা আছে। গতিকে শ্ৰোতাই শুনি ভাল পাব যে আমাৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে, ডক্টৰ ফাংচু ডাঙৰীয়াই আমাক জনাইছে যে এই নিয়ন্ত্ৰণ কক্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত ক'ৰবাত এনকেফেলাইটিছ, জাপানিজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিছ, এনকেফেলাইটিক চিনড্ৰম অথবা ডেংগু বা চিকুনগুনিয়া এই ধৰণৰ ৰোগৰ য'তেই লক্ষণ দেখা দিছে, লগে লগে সেই কেছটো, সেই বিষয়টো নিয়ন্ত্ৰণ কক্ষৰ তেওঁলোকে অৱগত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে এইটোও জানিব পাৰিছে সেই ঠাইখিনিত সেই ঔষধটো উপলব্ধ হয়নে নাই, তাত এখন বেড খালী আছেনে নাই, গতিকে তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা নিৰ্দেশ দিব পাৰে। আপোনাক ষ্টুডিঅ'ত লগ পাই ভাল লাগিল, আজি আপোনাক এইখিনিতে বিদায় দিছোঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: माने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মোৰ এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
8: ফসিলে
9: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
10: জানি ৰক, সতৰ্ক হৈ ৰক।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাও অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই উপলক্ষে লোকভৱনত আয়োজিত স্নেহ মিলন শীৰ্ষক অনুষ্ঠানত ৰাজ্যপাল শ্ৰী আচাৰ্যৰ সহধৰ্মিনী কুমুদ দেৱী আৰু মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত মন্ত্ৰীসকলক অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়। ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতেও মত বিনিময় কৰে। তেওঁ বিকশিত অসমৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে প্ৰতিগৰাকী বিষয়াক আহ্বান জনায়। তেওঁ লগতে অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ সকলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে পৰামৰ্শ দিয়ে। কালি এই উপলক্ষে লোকভৱনত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544টা গৃহ অনুমোদনৰ পৰ্যায়ত আছে। ইপিনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়।

0: অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। এই উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ আয়ুক্ত তথা লিচু উৎসৱ আয়োজক সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসে এইদৰে কয়।
1: আৰু আমি এইবাৰ এটা স্কিম এখনৰ কথা ভাবিছো, আমি হৰগড় লিচি প্ৰতিখন ঘৰতে আমি লিচিৰ কাৰণে এটা আঁচনি এটা ল'ব খুজিছোঁ। প্ৰায় 20,000 লিচি আমি প্ৰথম পৰ্যায়ত আমি ৰোপণ কৰিম ঘৰে ঘৰে, আৰু সেইটো আঁচনি আমি মাননীয় বিধায়ক মহোদয় আঁচনি দেৱী আমি ৰূপায়ণ কৰিম। আৰু এটা উল্লেখযোগ্য কথা যে এইবাৰ আমাৰ লিচি ফেষ্টিভেলতে আমি কাইলৈ ডুবাইলৈকে প্ৰায় 1 টন লিচি আৰু ছিংগাপুৰলৈকে 100 পেকেজ আমি লিচি আমি কালি আমি এক্সপৰ্ট কৰিব পাৰিম। আৰু ইয়াত আমাৰ এনেই জি আই টেক বুকটো আমাৰ প্ৰায় 6টা ভেৰাইটিজ আমাৰ আছে। আমাৰ বিলাতী আছে, ইলাচি আছে, চালি আছে, আৰু সবচে বোম্বেটো ভাল আছে, সবচে ভাল কোৱালিটি আছে। খেতিটো প্ৰতি যদি আগ্ৰহী হওক আৰু বেছি জেগাত সম্প্ৰসাৰণ হওক আৰু ক্ৰেতাৰ বিক্ৰেতাৰ মাজত যাতে সমন্বয় সৃষ্টি কৰি যাতে আমি দেশৰ লগতে বিদেশলৈকে ৰপ্তানি কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।
2: বেটা মই কাল আপনে ভতিজে কে ঘৰ হোকে আয়া, দেখ কৰ হেৰান ৰহ গিয়া কি ৱো লোগ দিন ভৰ এচি চলাতে হ্যাঁ, ৰোজ ৱাশিং মেচিন চলাতে হ্যাঁ, ঘৰ মে দো ফ্ৰিজ হ্যাঁ, ফিৰ ভি উসকা বিজলি বিল পতা হে কিতনা আতা হে? জিৰো। মানে পুছা তো ভতিজা বোলা, চাচা জি সব উপর ৱালে কি দয়া হে, মতলব সোলার প্যানেল কি? মানে সোচা আপ তো লগৱানা হি পড়েগা।
3: পিএম সূর্য ঘর মুফত বিজলি যোজনা জুড়নে কে লিয়ে রেজিস্টার করে pmsuryaghar.gov.in পর।
4: হর ঘর সূর্য ঘর।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं लवलीन निगम। गृहमंत्री अमित शाह ने अंतर्राष्ट्रीय सीमाओं पर वित्तीय लेन देन, भवन निर्माण और संपत्तियों की खरीद बिक्री पर कड़ी निगरानी रखने का आह्वान किया। राष्ट्रीय परीक्षा एजेंसी एनटीए ने नीट यूजी 2026 की पुनर्परीक्षा प्रश्न पत्र के लीक होने के कथित दावों का खंडन किया। अफवाह फैलाने वालों के खिलाफ सख्त कार्रवाई की चेतावनी। पश्चिम बंगाल सरकार राज्य के प्रमुख धार्मिक स्थलों पर सुविधाएं बढ़ाने के लिए बड़े पैमाने पर विकास कार्य शुरू करेगी। भारत ने नेपाल को 72 स्वास्थ्य सुविधाएं और 12 सांस्कृतिक विरासत परियोजनाएं सौंपी। अंतर्राष्ट्रीय हवाई परिवहन संघ ने कहा वर्ष 2044 तक एशिया प्रशांत क्षेत्र में हवाई यातायात में तेजी लाने में भारत महत्वपूर्ण भूमिका निभाएगा। और फुटबॉल में भारत ने बांग्लादेश को 3-1 से हराकर रिकॉर्ड 6ठी बार सैफ महिला चैंपियनशिप का खिताब अपने नाम किया। समाचार विस्तार से। गृहमंत्री अमित शाह ने अंतर्राष्ट्रीय सीमाओं पर वित्तीय लेन देन, भवन निर्माण और संपत्तियों के खरीद बिक्री पर कड़ी निगरानी रखने का आह्वान किया है। गृहमंत्री की अध्यक्षता में बीएसएफ के त्रिपुरा सीमा मुख्यालय में पूर्वोत्तर राज्य के सीमावर्ती क्षेत्रों के संबंध में हुई बैठक के दौरान यह निर्णय लिया गया। हमारे संवाददाता आदित्य दत्त की रिपोर्ट।
6: गृह मंत्री ने पिछले 5 वर्षों के भूमि अभिलेखों की जांच करने का भी निर्देश दिया। श्री शाह ने कहा कि मादक पदार्थों और हथियारों की तस्करी के खिलाफ लगातार अभियान चलाए जाने चाहिए और इनमें शामिल लोगों के खिलाफ कार्रवाई की जानी चाहिए। उन्होंने कहा कि सीमावर्ती जिलों में वित्तीय अनुशासन सुनिश्चित करना राज्यों की जिम्मेदारी है। श्री शाह ने जिला अधिकारियों और वस्तु और सेवा कर अधिकारियों को प्रशिक्षित करने और केंद्रीय प्रत्यक्ष कर बोर्ड को नकली मुद्रा का सर्वेक्षण करने का निर्देश दिया। बैठक में त्रिपुरा के मुख्यमंत्री मानिक साहा, मुख्य सचिव जेके सिन्हा, पुलिस महानिदेशक अनुराग और अन्य वरिष्ठ अधिकारियों सहित सभी 8 सीमावर्ती जिलों के जिला अधिकारियों और पुलिस अधीक्षक भी उपस्थित थे।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: পুনৰুভতি আহিছো গীতিমালিকাৰ অনুষ্ঠানলৈ। আজিৰ অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত কেইটিমান গীত বজাই শুনোৱা হৈছে। এইবাৰ শুনক অৰ্চনা মহন্তই গোৱা এই গীতটি।

0: অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাজেন গোহাঁই।

0: ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কথাৰে।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। ইয়াৰ লগে লগে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ অন্ত পৰিল। আজিৰ অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত কেইটিমান গীত বজাই শুনোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ, অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100 জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, গুৱাহাটীত অহা মাহত জাপানৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি, আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰানৰ পৰা আজি পুনৰ খেল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই উপলক্ষে লোকভৱনত আয়োজিত স্নেহ মিলন শীৰ্ষক অনুষ্ঠানত ৰাজ্যপাল শ্ৰী আচাৰ্যৰ সহধৰ্মিনী কুমুদ দেৱী আৰু মুখ্যমন্ত্ৰীৰ পন্নী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত মন্ত্ৰীসকলক অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ সকলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে পৰামৰ্শ দিয়ে। কালি এই উপলক্ষে লোকভৱনত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544 গৃহ অনুমোদনৰ পৰ্যায়ত আছে। ইপিনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 3,25,234 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰিছিল। কেন্দ্ৰই 2022 অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100 সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্যলৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই প্ৰচেষ্টা, সংস্কাৰ আৰু ইতিবাচক ফলাফলে দেশৰ অৰ্থনৈতিক তথা উন্নয়নমুখী যাত্ৰাত অসমৰ ভূমিকা

0: শক্তিশালী কৰিলেহে ৰাজ্যখন নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নীতিগত দিশ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সাহসেৰে সকলো বিষয় নিষ্পত্তি কৰাৰ লগতে প্ৰশাসন ব্যৱস্থা স্বচ্ছ, নিকা আৰু ৰাইজে ঢুকি পোৱা কৰি তুলিবলৈ আহ্বান জনায়। অসম মন্ত্ৰীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট মৰ্যাদাসহ এই দায়িত্ব লাভ কৰাৰ পাছত তেওঁ কয় যে তাৎক্ষণিকভাৱে ডিব্ৰুগড়লৈ এই প্ৰত্যক্ষ অনুমোদনে মহানগৰীখনৰ আন্তঃগাঁথনি উপযুক্ত ৰূপত নিৰ্মাণ কৰি ইয়াক ৰাজ্যৰ সাৰ্থক দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: যিটো ডেভেলপমেণ্ট অথৰিটি কৰিলে, সেই ডেভেলপমেণ্ট অথৰিটি কৰাৰ ফলত ডিব্ৰুগড়খনত ডাইৰেক্ট যিটো এলোকেশ্যন, সেই এলোকেশ্যনটো সঁচাকৈ সাংঘাতিক আৰু তাত যথেষ্ট উন্নতিৰ কাম হ'ব আৰু সেই ৰিজনটোত যথেষ্টখিনি কাম হ'ব। এজ ৱেল এজ MLA হিচাপে যিখিনি কাম পোৱা যাব সেই কামখিনিও আমি কৰিব পৰা যাব। আৰু মই ভাবোঁ যে আমি গোটেই কথাটো এটা কনচেনট্ৰেট কৰিব পাৰিম, কেনেকৈ কাম কৰিব লাগিব, কি কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিজে নিজে গোটেই বস্তুটো প্লেন কৰিব, তেওঁৰ লগত কথা পাতিম, এটা অথৰিটি গঠন কৰা হ'ব, CO এজন থাকিব, তাত ডিষ্ট্ৰিক্ট কমিশনাৰজন মেম্বাৰ হৈ থাকিব, 10 ৱাৰ্ড চেক্ৰেটেৰীজন মানে খুব ফ্ৰেছ ফৰ্মেট তাৎক্ষণিকভাৱে বনাই গোটেই তেওঁ SOP এখন বনাইছে। আৰু মই ভাবোঁ এইটোৰ ফলত ডিব্ৰুগড়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি হ'ব আৰু লগতে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়খনৰ এটা বৃহৎ উন্নয়ন হ'ব। যিটো
0: ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে 13টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে 46 গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি 3,418 গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্তই এইদৰে কয়।
2: কামৰূপ জিলাত আমাৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ কৰি উঠিছো। ঝাৰ্জ এৰিয়া হৈ গ'ল 13টা, তাৰে ভিতৰত গ্ৰামীণ এৰিয়াত আমাৰ 11টা আছে আৰু আৰ্বান এৰিয়া যেনে পলাশবাৰী আৰু মৰঙীয়া মিউনিচিপাল বৰ্ডত 2টা, অৰ্থাৎ টোটেল 13টা আমাৰ ঝাৰ্জ এৰিয়া আছে। আৰু প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ হিচাপত ডিষ্ট্ৰিক্ট কমিশনাৰ আমি নিজে থাকিম আৰু আমাৰ কনফাৰেন্স, প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰৰ কনফাৰেন্স ইতিমধ্যে যোৱা মাহত 25 তাৰিখে সম্পন্ন হৈছে। ডিষ্ট্ৰিক্ট ফাংচনাৰী আমাৰ যিমান থাকিব তেওঁলোকৰ ট্ৰেইনিং আমি সম্পূৰ্ণ কৰিছোঁ। প্ৰায় আমাৰ ডিষ্ট্ৰিক্ট ফাংচনাৰী আছে 46 জন আৰু তেওঁলোকৰ ট্ৰেইনিং যোৱা 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে প্ৰায় 3দিনীয়াকে ট্ৰেইনিং আমাৰ কমপ্লিট হৈছে। আমাৰ এই জিলাত টোটেল ইনুমাৰেটৰৰ সংখ্যা 3,418 জন আৰু ছুপাৰভাইজাৰৰ সংখ্যা 567 জন।
0: সেয়া আছিল কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কালি GST বিভাগৰ এটা দলে কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখযোগ্য যে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে বহুদিনৰ পৰা বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযানৰ সময়ছোৱাত GST বিভাগৰ বিষয়াসকলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ সামগ্ৰী বিক্ৰী, কৰ পৰিশোধৰ নথিপত্ৰ আৰু অন্যান্য তথ্যসমূহ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ

0: বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। এই উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ আয়ুক্ত তথা লিচু উৎসৱ আয়োজক সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসে এইদৰে কয়।
1: আৰু আমি এইবাৰ এটা স্কিম এখন এটা ভাবিছোঁ আমি সৰগৰ লিচি প্ৰতিখন ঘৰতে আমি লিচি কাৰণে এটা আঁচনি এটা ল'ব খুজিছোঁ। প্ৰায় 20,000 লিচি আমি প্ৰথম পৰ্যায়ত আমি ৰোপণ কৰিম ঘৰে ঘৰে। আৰু সেইটো আঁচনি আমি মনোনয়ন বিধায়ক মহোদয় আঁচনি দেৱীত আমি আপ্যায়ন কৰিম। আৰু এটা উল্লেখযোগ্য কথা যে এইবাৰ আমাৰ লিচি ফেষ্টিভেলতে আমি কাইলৈ ডুবাইলৈকে প্ৰায় 1 টন লিচি আৰু ছিংগাপুৰলৈকে 100 পেকেজ আমি লিচি আমি কালি আমি এক্সপৰ্ট কৰিব পাৰিম। আৰু ইয়াত আমাৰ এনেই জি আই টেকবুকটো আমাৰ প্ৰায় 6টা ভেৰাইটিত আমাৰ আছে। আমাৰ বিলাতী আছে, ইলাচি আছে, চালি আছে আৰু সবচে বোম্বেয়াটো ভাল আছে, সবচে ভাল কোৱালিটি আছে। খেতিটো প্ৰতি যদি আগ্ৰহী হওক আৰু বেছি জেগাত সম্প্ৰসাৰণ হওক আৰু ক্ৰেতাৰ বিক্ৰেতাৰ মাজত যাতে সমন্বয় সৃষ্টি কৰি যাতে আমি দেশৰ লগতে বিদেশলৈকে ৰপ্তানি কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি অৰ্থাৎ NSS গোটৰ উদ্যোগত 30 মেৰ পৰা অনুষ্ঠিত বিশেষ শিবিৰৰ কালি সামৰণি পৰে। 75 গৰাকী স্বেচ্ছাসেৱকে অংশ লোৱা এই শিবিৰত নিচামুক্তি অভিযান, বাল্য বিবাহ প্ৰতিৰোধ আইনৰ সজাগতা, চাফাই অভিযানকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হয়। ইয়াৰ উপৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ছবি অঁকা প্ৰতিযোগিতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। খেলৰ বাতৰি। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত কালি 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা KL ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ সাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। উল্লেখযোগ্য যে ভাৰতে খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
2: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী, লোকভৱনত ৰাজ্যপালক, অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ সাক্ষাৎ, তেজপুৰৰ লিচু উৎসৱ, দেশৰ অৰ্থনীতি, দিল্লীত কাকৰ জনতা পাৰ্টীৰ প্ৰতিবাদ, বিশ্বকাপ ফুটবলৰ ক্ষণগণনা আদি ভিন ভিন বিষয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা পৰিলক্ষিত হৈছে। দিল্লীত যুৱ প্ৰজন্মৰ ক্ষোভৰ বহিঃপ্ৰকাশ, যন্তৰ মন্তৰ কপাই কক্ৰোচৰ প্ৰতিবাদ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতখনে আজি প্ৰধান বাতৰি প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ দৈনিক অগ্ৰদূত কাকতৰ প্ৰধান বাতৰিৰ শিৰোনাম, খুনে ধৰা শিক্ষা ব্যৱস্থাক লৈ ক্ষোভৰ অগণি। আমাৰ অসম কাকতখনে দিল্লীত কক্ৰোচ পাৰ্টীৰ বিক্ষোভ, পুনৰ 13 জুনত প্ৰতিবাদৰ হুমকি শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে দৈনিক অসমকে ধৰি একাধিক কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতৰ আজি প্ৰধান বাতৰিৰ শিৰোনাম, ৰাজ্যত খালী হৈ আছে 75,000 পদ। অহা মাহত জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অসমলৈ আহিবলগীয়া বাতৰিটো দৈনিক জনভূমি কাকতখনে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। ম্যানমাৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱাৰ বিষয়টোক লৈ নিয়মীয়া বাৰ্তাত পাংচু পাছ সীমান্তত 1643 কিলোমিটাৰ বেৰ ভাৰতৰ শীৰ্ষক এটা বাতৰিয়ে আজি প্ৰধান বাতৰিৰ স্থান লাভ কৰিছে। বিশ্বজুৰি অৰ্থনৈতিক ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বানৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বিকাশ সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়ক লৈ দি আছাম ট্ৰিবিউন কাকতখনে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ অকণিৰ মেল।

নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। অকনিহঁত, আমি আমাৰ শৰীৰটো ভালে ৰাখিবলৈ সুখাদ্য যেনেকৈ খাওঁ, তেনেকৈ আমাৰ শৰীৰটোক আৰু ভালদৰে ৰাখিবলৈ আমি কিছুমান কাম কৰিব লাগে। যেনে আমি ৰাতিপুৱা খোজকাঢ়োঁ, বা আমি ব্যায়াম কৰোঁ, বা আমি জিমত যাওঁ। বিভিন্নজনে বিভিন্ন ধৰণেৰে নিজৰ শৰীৰ চৰ্চা কৰে শৰীৰটো ভালে ৰাখিবলৈ। এই বিভিন্ন ধৰণৰ উপায়ৰ ভিতৰত এবিধ হৈছে যোগাসন। যোগ অভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত মূলৰ ৰীতি। প্ৰতি বছৰে 21 জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোৱে হৈছে এই দিৱসৰ উদযাপনৰ উদ্দেশ্য। যোগ হ'ল ভাৰতৰ প্ৰাচীন পৰম্পৰা, যিয়ে শৰীৰ, মন আৰু আত্মাক একেলগে বান্ধি ৰাখে। যোগাভ্যাসে আমাৰ শৰীৰ সুস্থ কৰি ৰাখে আৰু আমাৰ একাগ্ৰতা বৃদ্ধি কৰে। যোগ শব্দৰ অৰ্থ হৈছে একতা। যোগাভ্যাস

সকলো ধৰণৰ বয়সৰ মানুহেই কৰিব পাৰে। আমি যদি সদায় ৰাতিপুৱা উঠি যোগভ্যাস কৰোঁ তেতিয়াহ'লে গোটেই দিনটোৰ কাৰণে আমাৰ শৰীৰটো সক্ৰিয় হৈ থাকে। যোগভ্যাসে আমাৰ শৰীৰটোক বেমাৰৰ পৰা দূৰত ৰাখে। তোমালোকে যদি সৰুৰ পৰাই যোগভ্যাস কৰিবলৈ আৰম্ভ কৰা, অলপ অলপকৈ যিবোৰ সৰুৱে কৰিব পাৰে তেনেকুৱা ধৰণৰ যোগভ্যাস কৰা, তেনেহ'লে তোমালোকে তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সুফল পাবা, কাৰণ যোগভ্যাসে আমাৰ ধ্যান কেন্দ্ৰিত কৰাত সহায় কৰে। যেতিয়া আমি যোগাসন কৰোঁ তেতিয়া আমি শান্তিৰে বহি লওঁ আৰু স্পষ্টকৈ চিন্তা কৰিবলৈ শিকোঁ। বৰ্তমানে সমগ্ৰ বিশ্বই যোগৰ উপকাৰিতাৰ লাহে লাহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে আৰু যোগভ্যাস কৰিবলৈও তেওঁলোকে আৰম্ভ কৰিছে, কাৰণ যোগভ্যাসৰ দ্বাৰা মানুহৰ মন স্থিৰ হয়, শৰীৰ সুস্থ হয় আৰু বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰটোক সুস্থ কৰি ৰাখে। অকণিহঁত আহা তোমালোকৰ গীত মাত শুনো।

0: চানমাৰীৰ পিয়লি ফুকন নগৰৰ ৰাগমঞ্জুৰী অকণমানি ভাইটি ভণ্টিসকলে পৰিৱেশন কৰা সমবেত সংগীতটি শুনিলা। তোমালোকৰ নামবোৰ এজন এজনকৈ কৈ যোৱাচোন।
1: জনম কায়স, উৎকৰ্ষ কাশ্যপ,
2: দেৱাংশী তালুকদাৰ,
3: আদিত্য শৰ্মা,
4: দিব্যংকা ডেকা,
5: দীক্ষা শৰ্মা,
6: শাস্ত্ৰী গোস্বামী,
7: বিদিস্মিতা দাস,
8: তমন্না গীতম,
9: লাকিমা শৰ্মা।
0: তোমাৰ নামটো কোৱা?
10: দেৱাংশী তালুকদাৰ।
0: দেৱাংশী তালুকদাৰ, তুমি কি শুনাবা আজি মেলত?
10: গান।
0: গান গাবা? গোৱা। তাৰ আগতে ৰবা, তুমি ক'ৰ পৰা আহিছা কৈ লোৱা?
10: গুৱাহাটী, নীলগিৰি পথাৰ।
0: নীলগিৰি পথাৰত, খুব সুন্দৰ।
10: তুমি

0: তুমি হ।
1: এইটো এটি প্ৰাৰ্থনা, ভগৱানৰ কাৰণে গোৱা এটি গীত, হয়নে? এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
0: আদিত্য শৰ্মা।
1: আদিত্য ক'ৰ পৰা আহিছা?
0: চানমাৰী।
1: চানমাৰীৰ পৰা। বাৰু আজি আমাক কি শুনাবা?
0: এটি চৰাই।
1: গীত গাবা, গোৱা।
0: এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কি সুৰ জানো মোক গ'ল শুনা।

0: ফুল কই গল মরম বিলাই, এটি সরাই গুনগুনাই, এটি সরাই গুনগুনাই, কি হু জানো মোগল শুনাই। এটি
1: হৈ গল, এতিয়া আমি আদিত্যৰ কাৰণে কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
2: ভাগ্যশ্ৰী ৰয়।
1: ভাগ্যশ্ৰী ক'ৰ পৰা আহিছা?
2: নুনমাটি কল্যাণ কেন্দ্ৰ।
1: আজি আমাক কি শুনাবা মেলা?

0: ৰঙে চৰাই উৰণিৰ তলতে
1: উৰণি।
0: তোমাৰ তো হোৱা নাই, ঠিক আছে বাৰু। ভাগ্যশ্ৰীৰ গীতটো পাহৰি গৈছে, গতিকে তুমি অহাবাৰ মেলত সুন্দৰকৈ শিকি আহিবা আৰু গাবা, হ'ব? এতিয়া ভাগ্যশ্ৰী কানি কেম ডাঙৰকৈ হাত চাপিব দিম। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ৰিয়াংশী কলিতা।
0: ৰিয়াংশী ক'ৰ পৰা আহিছা?
1: নুনমাটি বিষ্ণুৰাভা নগৰ।
0: আজি আমাক মেলত কি শুনাবা?
1: গান
0: গোৱা।

0: শিলা।
1: গুড, ৰিয়ানচিয়ে কি সুন্দৰকৈ গীতটি গালে, দেখিলানে? তেনেদৰে তোমালোকে ইমান দূৰৰ পৰা আহা, গীত এটা ভালকৈ শিকি আহিব লাগে। সম্পূৰ্ণকৈ গাব নোৱাৰিলেও যিখিনিলৈকে জানা সেইখিনি যদি সুন্দৰকৈ গোৱা, শুদ্ধকৈ গোৱা, শুনিবলৈ ভাল লাগে, তোমালোকে নিজেও শুনি ভাল পাবা, হয়নে? গতিকে আমি এতিয়া ৰিয়ানচিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম জাগৃতি দেৱী।
1: জাগৃতি, ক'ৰ পৰা আহিছা?
2: নুনমাটি।
1: নুনমাটিৰ পৰা আজি আমাক মেলত কি শুনাবা?
2: গান
1: গোৱা।

খুব সুন্দৰ হৈছে। আমি এতিয়া কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত, এইখিনিতে আমি সাধু এটি শুনি লওঁ। সাধুটিৰ নাম হৈছে তীখৰ আৰু চুটিপাই। এখন গাঁৱত এহাল মাওৰা ল'ৰা ছোৱালী আছিল, মানে তেওঁলোকৰ মাক দেউতাক নাছিল। ল'ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিপাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰাই বৰ চোকা আছিল। তাকে দেখি গঞা মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটিচাপৰ দেখি তাইৰ নাম চুটিপাই দিছিল। সৰুৰে পৰাই সিহঁতে আৰ ঘৰত তাৰ ঘৰত খুজি মাগি খাই ঘূৰি ফুৰি ডাঙৰ হৈছিল। সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ'ল। সি বায়েকক ক'লে, চুটিমুটি বাই, পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, এহ বোপাই, মন গ'লেই জানিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে, নহ'লেনো আই বোপাই আমাক অকণমানিতে এৰি গুচি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি মাগি হাকে পাতে ভাত এগাল খাওঁ। পিঠা খাবলৈ বৰা ধান পাম ক'ত, তেল পাম ক'ত, বা গুড়েই ক'ত পাম? বায়েকৰ কথা শুনি তীখৰে অলপত টভক মাৰি থাকিল। ক'লে, চুটিবাই, তই মোক জোঠা এৰি কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহিমগৈ। এইবুলি তীখৰে এৰিয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰা ধানৰ মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰত বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে, তীখৰে তাক বাৰে ভচহু ফুচৰি কথা কৈ হুহুৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হেৰ তীখৰ, তোৰ কি হ'ল? তীখৰে কেঁকাই কেঁকাই উত্তৰ দিলে, মই পেটৰ কামোৰণিত ৰখাকে পোৱা নাই, কি কৰোঁ, ক'লৈ যাওঁ? মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ'লতে তীখৰে, উহ, মই ঘৰলৈকে যাওঁ, ইয়াত থাকিলে মৰিম, বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক, এয়া ধান নে, বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহাৰং। তাই ক'লে, ধান যেনিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক'ত? তীখৰ, বাৰু মোক টেকেলি এটা দে, বুলি কৈ বায়েকক খুজি টেকেলি এটালৈ আকৌ ওলাই গ'ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলিশালত তেল পেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, অ' ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিমনে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। শালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তীখৰে ৰাগদানি গীত ধৰিলে। তীখৰৰ মাতটো বহু সুৰীয়া, সেই দেখি তেলিশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীত গোৱা হলত তীখৰে ক'লে, ককাই, মোৰ ডিঙিটো চৰচৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল। সি এইবুলি ক'লত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'ল। তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিকৈ তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক'লে, বাৰু তেল হ'ল, কিন্তু গুড় নহ'লে পিঠা খাবি কিহেৰে? তীখৰে আকৌ গুড় বিচাৰি লৰ ধৰিলে।

0: গৈ গৈ কুঁহিয়াৰশালত গোটা চেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচোপাত জুই লগাই দিলেগৈ। যেই বতাৰ পাতত জুই লাগি জ্বলি উঠিল, তীখৰে লৰি আহি ফুপাই জোপাই কুঁহিয়াৰ পেৰি থকা মানুহটোক ক'লে, ককাই সৰ্বনাশ, শৌ চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে, এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ'ব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ শালতে কুঁহিয়াৰ থালিতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা একলহ গুড় লৈ ঘৰলৈ গুচি আহিলে। গুড় পাই চুটিবাৰ বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যো জা কৰোঁতে হঠাৎ তাই মনত পৰিল খৰি নাই। তেতিয়া তীখৰ বায়েকে ক'লে, তীখৰ, ভাল কথাটোৱেই হ'ল, খৰিলৈ পাহৰিলোৱেই, খৰিচোন এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰিবলৈ হাবিলৈ গ'ল। এখন গেজেপনি হাবিত সোমাই তীখৰে দাৰে খপ খপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, তই কোন? দেখোন ঘপ ঘপ কৰে গছৰ ডাল কাটিব লাগিছ, এইখন মোৰ বাৰী বুলি তই নেজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ? তীখৰে বাঘক দেখি ভয় পায়ো ভয়টো লুকুৱাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে, অ, এতিয়া আমাৰ বাঘ ককাই নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছোঁ, ভাবিলোঁ তালৈ গৈ বাঘ ককায়েকো মাতি যাওঁ আৰু খৰিডাল চেৰেকো লৈ যাওঁ। তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া, মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাম নেও, নে কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে, সৌফালে যিদিনা বৰধোৱা দেখিবা সেইদিনাই। ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি ঘৰলৈ গুচি গ'ল। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে, তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভোকে নাপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধান খেৰসোপাত জুই লগাই বৰকৈ ধোৱা কৰি দি বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে, এখন পিঠা পদূলিৰ মুখত, এখন দুৱাৰ মুখত আৰু এখন ঢেঁকীৰ ফিচাত থৈ সি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদূলিৰ মুখত থোৱাখন বৰা চাউলৰ, দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পুনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰ মুখৰখন খালেহি। সেইখন খালত তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা আছে দেখি সেইখন খালত তাৰ ডিঙিত চূণে ডাকিলে। সি বেচেৰা ৰ'ব নোৱাৰি দৌৰ মাৰি হাবিলৈ গুচি গ'ল। আৰু এনেদৰে তীখৰ আৰু চুটিপাই পিঠা খাই মহা আৰামেৰে থাকিলে। সাধুটি ভাল লাগিল নিশ্চয়। বাৰু এতিয়া আহা তোমালোকৰ গীত মাত শুনো।
1: মোৰ নাম কহিনুৰ অলংকৃত ভৰালী।
2: তুমি ক'ৰ পৰা আহিছা?
1: মই পাব্লিক হেল্থ চাৰিআলিৰ পৰা আহিছো।
2: আজি আমাক মেলত কি শুনাবা?
1: জ্যোতি সংগীত
2: গোৱা।
1: বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, শক্তিশালী ভাৰতৰ, শক্তিশালী ভাৰতৰ, ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, সমূহ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰ হুঁচিয়াৰ, হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, অগ্নি বৃষ্টি আহিব লাগিছে গৰজব জ্ৰপাত, শিলা বৃষ্টি ভূমি কম্প হ'ব উল্কাপাত, শিলা বৃষ্টি ভূমি কম্প হ'ব উল্কাপাত, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান।
0: তোমাৰ নামটো কোৱা?
3: দীক্ষা শৰ্মা।
0: দীক্ষা ক'ৰ পৰা আহিছা?
3: চামাৰ পেৰফুকন।
0: খুব সুন্দৰ।

0: পাচলি কিবাৰে শৰীৰ ফোন ফুৰিছে সিমানে।
1: আৰু তাত মই ৰুইছোঁ পাচলি কিমান, পাহৰি গ'লা? এইবাৰ ধুনীয়া বগা চোলা এটা পিন্ধি আহিছে অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: পাবিকা ৰাবি।
1: পাবিকা।

0: পাবিবন
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। পাবিকাৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ গুলপীয়া চোলা পিন্ধি আহিছে, কি নাম তোমাৰ?
0: নমস্কাৰ, মোৰ নাম শ্ৰী নেহা দাস।
1: নেহা ক'ৰ পৰা আহিছা?
0: নুনমাটি।
1: নুনমাটিৰ পৰা আহিছা, বাৰু আজি আমাক মেলত কি শুনাবা নেহাই?
0: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
0: বকলিৰ বগা পাখি কাউৰীৰ কলা, আজি ৰঙাত গড় দেখি চাওকৈ পলা। পাৰই দিয়ে ৰোণ, মৰাই মাৰে ধোন, ভাতয়ে বোলে ইকল বাপু কথা এষাৰ শুন।
1: হৈ গ'ল, তোমালোকে যেতিয়া ক'বা ডাঙৰকৈ ক'বা, ইমান সৰু সৰুকৈ কোৱা কেলে, ডাঙৰকৈ ক'বা দেই। এতিয়া আমি নেহাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
2: মোৰ নাম জাস্কৃতি শৰ্মা।
1: তুমি ক'ৰ পৰা আহিছা?
2: মই নুনমাটি।
1: আজি আমাক মেলত কি শুনাবা?
2: মই পাচলিৰ বাগিচা।
1: পাচলিৰ বাগিচা গাবা, গোৱা।
2: পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। তাত মই ৰুইছো পাচলি ইমান, সৰিয়হ ফুলবোৰ ফুলিছে কিমান। সৰু কোৰেৰে নিজে কোৰ মাৰো, সৰু সৰু খন্তিৰে নিজে চাফ কৰোঁ। আপেলিৰ পাচলি দিওঁ মই পানীত, মটৰৰ কলিবোৰ খাওঁ ছিঙি আনি।
1: বাহ, হৈ গ'ল, খুব সুন্দৰ। এই গীতটো কোনে লিখিছিলে জানানে, গাইছিলে?
2: ভূপেন হাজৰিকা ককাই।
1: ভূপেন হাজৰিকাই কৰিছিলে, খুব সুন্দৰ। এতিয়া আমি কি কৰিম, ডাঙৰকৈ এইবাৰ অকণমানি ভাইটি, ভয় লাগিছে নেকি? নাই লগা ন? বাৰু তোমাৰ নামটো কোৱা।
3: মোৰ নাম ইয়ান কাশ্যপ।
1: বাৰু ইয়ান কাশ্যপে কি শুনাবা আজি মেলত?
3: কবিতা।
1: কবিতা বুলি কৰিবা, কৰা।
3: আম খাম, জাম খাম, আৰু খাম কল, তেহে আমি পাম বোলে তেজ আৰু বল। বেল গছৰ পকা বেল গোন্ধ গিজে ভাল, খাম দে গাখীৰতে ৰঙা হ'ব গাল।
1: বাহ, বেল গাখীৰৰ লগত মিলাই খালে গালবোৰ ৰঙা হ'ব। খাবা নে তোমালোকে? খাই চাবা দেই, ময়ো খাই চাব লাগিব। বাৰু এতিয়া ইয়ানৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। ইয়ানৰ পিছতে অকণমানি ভণ্টিজনী ৰৈ আছে, ইমান সুন্দৰ চোলা এটা পিন্ধি আহিছে। কি নাম তোমাৰ?
4: মোৰ নাম অভিষা ৰয়।
1: অভিষা ক'ৰ পৰা আহিছা?
4: নুনমাটি।
1: অভিষাই মেলত কি শুনাবা আজি আমাক?
4: তাৰাৰাম পাম, তাৰাৰাম পাম, তাৰাৰাম পাম পাম পাম পাম পাম, তাৰাৰাম পাম, তাৰাৰাম পাম পাম পাম পাম পাম, মুকুতা মুকুতা আমাৰে মন, কবিতা কবিতা আমাৰে মন।
1: অভিষাৰ কাৰণে আমি এতিয়া কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অভিষাৰ গীতটো অকণ পাহৰি গ'ল, অহাবাৰ আহিলে ভালকৈ মনত কৰি আহিবা দেই। অকণমানি ভণ্টি, কি নাম তোমাৰ?
5: ভানবি কাশ্যপ।
1: ভানবি, তুমি ক'ৰ পৰা আহিছা?
5: নিউ গুৱাহাটী তিনিআলি।
1: আজি মেলত কি শুনাবা?
5: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
5: মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি, আৰু দুজনী নাক জিলিকা, চকু তেলেকা, তিলিকা তিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙত পিঙত ভূত, কথা পাতে তাকুত থাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা দেখিবলৈ এনেই ভাল, ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ। ধন্যবাদ।
1: খুব সুন্দৰ হৈছে ভূত পোৱালি কবিতা। এবাৰ আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। কমানি ভাইটি, কি নাম তোমাৰ?
6: বিভান নায়ক।
1: তুমি ক'ৰ পৰা আহিছা?
6: গুৱাহাটী, নুনমাটি।
1: নুনমাটিৰ পৰা তুমি কি গাবা আজি মেলত?
6: মেলতে হালিছে ধুনীয়া পুদনি, ফুলনি।

0: মাৰিছে কোৰ বিলতে হালিছে ধুনীয়া পুদনি, ফুলনিত ফুলিছে ফুল।
1: ধুনীয়া পদুমি, পদুনি নহয় দেই। গতিকে তুমি অহাবাৰ মেলত ভালকৈ গীতটো শিকি আহিবা আৰু সুন্দৰকৈ গাবা, হ'বনে বিভান? এতিয়া বিভানে মাজে মাজে পাহৰি গৈছে আৰু বিভান আজি প্ৰথম মেলত আহিছে, নহয়নে? অকণিহঁত, তোমালোকৰ গীত মাত শুনিলোঁ। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। অ', আৰু তোমালোকে মই যে কৈছিলোঁ যোগাসন কৰিবলৈ নাপাহৰিবা দেই। তোমালোকক ডাঙৰসকলক শিকাই দিবলৈ ক'বা, তোমালোকে কৰিব পৰাখিনি কৰিবা, হ'বনে? তোমালোক আটাইয়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: অকনিৰ মেল শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীত। মাইনে প্যাৰ কিয় কিয়া ছবিখনত এয়া অলকা য়াগনিক আৰু কমল খান।

মানে প্যাৰ কিয় কিয়া ছবিখনত সেয়া আছিল অলকা য়াগনিক আৰু কমল খান। অনুষ্ঠানত এইবাৰ শুনক সোনু নিগম আৰু জয়েশ গান্ধী আৰু সহশিল্পীসকলৰ কণ্ঠ আনিতি গীত।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। প্ৰতিবাৰেই বিভিন্ন ক্ষেত্ৰৰ একোগৰাকী অতিথিক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনো। আজি আমাৰ সৈতে আছে মঞ্চ, চলচ্চিত্ৰ, ভ্ৰাম্যমান নাট্যজগত, অনাতৰৰ এগৰাকী বিশিষ্ট অভিনয় শিল্পী জুৰি শৰ্মা বাইদেউ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ
0: বাইদেউ। সাধক সুন্দৰৰ অনুষ্ঠানটিত আমি আপোনাৰ অভিনয় জীৱনৰ বিভিন্ন কথা আমি সামৰি ল'বলৈ চেষ্টা কৰিম, লগতে আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমি কিছু কথা পাতিম। আমাৰ এই কথোপকথন আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ পৰা, অলপ উভতি যাওঁ আপোনাৰ জীৱনটোলৈ। শৈশৱৰ সময়খিনি ক'ত অতিবাহিত হৈছিল, আপোনাৰ জন্ম, আপোনাৰ পৰিয়ালটোৰ কথা সেই বিষয়ে কওকচোন।
1: প্ৰথমে মই ধন্যবাদ জনাইছোঁ তোমাৰ লগতে সমূহ শ্ৰোতাকে, আৰু আজি কিবা নিজকে আলহী যেন লাগিছে, নিজৰ ঘৰতে যেন নিজে আলহী হৈছোঁ, কাৰণ সুদীৰ্ঘ 25 বছৰ মই আকাশবাণীৰ লগত জড়িত হৈ আছোঁ। যদিও মানে বৰ্তমান বিশেষ কাৰণত মনেৰে আঁতৰি অহা নাই, দৈহিকভাৱে আঁতৰি আছোঁ। এতিয়া মোৰ শৈশৱৰ কথা ক'বলৈ গ'লে ক'ব লাগিব, মোৰ জন্ম হৈছিল ৰঙিয়াত। মই নামনিৰ ছোৱালী আৰু আমাৰ এটা ডাঙৰ পৰিয়াল। মোৰ পিতাই এটা সৰু চাকৰি কৰিছিল, আচলতে সৰু চাকৰি বুলি কৰা বুলি ক'ব নোৱাৰোঁ, কাৰণ পিতা আছিল মুক্তিযুঁজাৰু, যে মানে খুব ভাল চাকৰি এটা কৰি আন্দোলনৰ সময়ত পিতাই চাকৰি বাদ দি ঘূৰি ফুৰিছিল। কিন্তু দুখ লাগে এইটো কাৰণে, তাৰপিছত কেতিয়াবা ভালো লাগে, গৌৰৱো হয় যে নিস্বাৰ্থভাৱে কৰিছিল, পিতাই কোনোদিন কৃতিত্ব নিবিচাৰিলে। তাৰপিছত ৰঙিয়ালৈ আহিল, যদিও তেওঁলোক নলবাৰীৰ আছিল, ৰঙিয়ালৈ আহি পিতাই এটা মানে আমাৰ হস্পিটেলত সৰু চাকৰি এটা, পিতা আছিল মানে আমাৰ ভাষাত ক'বলৈ গ'লে ৰান্ধনী, বৰ্তমান হয়তো ক'ব কুক বুলি, গতিকে হস্পিটেল এখনত ৰান্ধনীৰ কাম কৰিছিল পিতাই। আৰু আমাৰ আছিল ডাঙৰ পৰিয়াল, আমাৰ 5গৰাকী বাই ভনী, 3জন দাদা আৰু মই একেবাৰে সৰু।
0: আপুনি পিতা আৰু মাৰ নাম যদি কৈ দিয়ে।
1: মোৰ পিতাৰ নাম আছিল স্বৰ্গীয় দেৱনাথ শৰ্মা আৰু মা আছিল কনকলতা দেৱী। কিন্তু সৰুৰে পৰাই এটা বস্তু আমাৰ ভাল লাগিছিল, আমাৰ পইচাৰ অভাৱ আছিল, কাৰণ তেতিয়া অৱশ্যে তেতিয়া সেইখিনি পইচাও যথেষ্ট আছিল। পিতাই মানে সেই পইচাখিনিৰে, আৰু পিতা আছিল মাটিৰ মানুহ, একেবাৰে শান্ত, কোনোদিন নিজক মানে যে মই এইটো কৰিছোঁ এইটো কৰিছোঁ এনেকুৱা কাম কৰোঁ কোনোদিন নেদেখুৱাইছিল। গতিকে পিতাই সেই অকণমানি পইচাৰে মানে আমাক পোহপাল দিছিল, ইমানকেইটা ল'ৰা ছোৱালী। আৰু লাহে লাহে আমি তাৰমানে আমাৰ জন্মচন সুধিলে হয়তো মোৰ মা আৰু পিতাই ক'ব নোৱাৰে, মায়েও ক'ব নোৱাৰিছিল, কাৰণ এটাৰ পিছত এটা জন্ম হৈয়ে আছে। স্কুললৈ যেতিয়া গৈছোঁ তেতিয়া মানে এনেকুৱা আছিল যে বাইদেউহঁত যায়, গতিকে কাষলতিৰ তলত বস্তাখন লৈ ময়ো গৈছোঁ, কেতিয়াবাতো মই অকল পেণ্টটো পিন্ধিয়েই গৈছোঁ। আকৌ হেড ছাৰে গালি পাৰি পাৰি খেদি দিয়ে, যা তই চেমিজ পিন্ধিয়া, খুব বেছি চেমিজটো পিন্ধিছিলোঁ। তেনেকেই ডাঙৰ হ'লোঁ বাইদেউহঁতৰ লগত স্কুললৈ গৈ। আৰু কেতিয়াবা মানে দুখ লাগে, আৰু কেতিয়াবা ভাবোঁ, গৌৰৱো কৰোঁ, জানা আমি আচলতে ইমান ল'ৰা ছোৱালী যে ধৰা পৰ্যাপ্ত পৰিমাণৰতো আমাৰ খোৱা বোৱা তেতিয়া নাছিল, মানে কিমানক কেনেকৈ খুৱাব, ইমান ভালটো খুৱাব নোৱাৰে, পিতাৰ সৰু চাকৰি এটাৰে, তেতিয়া দাদায়ো পঢ়ি আছিল। আমি বেছি সন্ধিয়া কি কৰোঁ, আমি সেই হস্পিটেলৰ এটা মানে বেলেগকৈ পাকঘৰটো বেলেগকৈ আছিল দেই, সেই পাকঘৰটোলৈ যাওঁ, গৈ কি খাওঁ কোৱাচোন, আমি সেই যে ভাত

0: ৰক্তৰ নিশনিটো কাঢ়ে, সেই নিশনি আমাক পিতাই বাটিত দিছিল, দি তাতে দুটামান ভাত ছটিয়াই দিয়ে, দি তাত নিমখ তেল অকণমান দিয়ে, সেইখিনিকে আমি ইমান তৃপ্তিৰে খাওঁ। আৰু বিশ্বাস কৰা ইন্দ্ৰ, তেনেকেই আমি ডাঙৰ হ'লোঁ। কিন্তু কোনোদিন আমাৰ আক্ষেপ নাছিল যে, বা ক'বলৈ আমাৰ লাজ নালাগে যে মই এনেকৈ ডাঙৰ হৈছোঁ, মোৰ পিতাই এনেকুৱা কাম কৰিছিল। কামৰতো সৰু ডাঙৰ নাই। তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহিলোঁ, স্কুললৈ গ'লোঁ। স্কুলত মই পঢ়াত খুব ভাল আছিলোঁ, কিন্তু পিছলৈ যেনিবা মোৰ এই নাটকৰ ভূতে পাই মানে যিটো হ'ব বিচাৰিছিলোঁ সেইটো হ'ব নোৱাৰিলোঁ।
1: নাটকৰ এই ৰাপটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
0: সৰুৰ পৰা ক'ব নোৱাৰোঁ, হয়তো মানে আজিকালি যে কয় মানুহে গড গিফটেড, মানে ভগৱান প্ৰদত্ত, ময়ো ভাবোঁ হয় চাগে মোক ভগৱানে এইটো গুণ দি পঠিয়াইছে।
1: ঘৰত আন কোনোবাই অভিনয় কৰিছিল?
0: আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছেই, এতিয়াও আছে। আৰু মোৰ ডাঙৰ দাদাই ফণী শৰ্মা, বিষ্ণু ৰাভাৰ লগত অভিনয় কৰিছিল, মোৰ ডাঙৰ দাদা নৰেন শৰ্মা, বাইদেউ মীৰা শৰ্মা বাইদেউৱে তেতিয়াই ছবিত অভিনয় কৰিছিল। গতিকে মই কিন্তু মোৰ এতিয়াও মনত আছে, মই মাৰ কোচত বহি চিনেমা চাইছিলোঁ, খুব চিনেমা চাই মাহঁতে, মায়ে মোক কোচত লৈ যায়, মানে পাঁচ বছৰৰ পিছতো কোচত লৈ লৈ মোক চিনেমা চাইছিল। মোৰ এখন চিনেমাৰ এটা সংলাপ এতিয়াও মনত আছে, মানে সংলাপটো সেই তেতিয়াই ঠুনুক থানাক মাতেৰে কৈছিলোঁ, শালপতি ও মানে কথাটো, কিন্তু চিনেমাখনৰ নামটো মোৰ মনত নাই। আৰু সেই বস্তুটো তাৰমানে আমাৰ ঘৰলৈ অহা প্ৰতিজনে ইমান ৰস পাইছিল, মোক ক'বলৈ কয়, মই নকওঁ। পাছত তেতিয়া কিমান দিছিলে, দহ পইচা, তোক দহ পইচা দিম, ক ক, সেই যে মানে দহ পইচা এটা পাম সেইটোৰে মই কিবা কিনি খাম, বা পঁচিছ পইচা দিছিল, হায়েষ্ট পঁচিছ পইচা, সেই তেনেকৈ তেনেকৈ মানে মই বহুতকে সেই সংলাপটো শুনাইছিলোঁ। তাৰপিছত আৰু তেনেকৈ পঢ়ি বৃত্তি পৰীক্ষাৰ সময়ত মানে মোৰ হাঁহি উঠে কেতিয়াবা, কিন্তু এতিয়া মোৰ ভাল লাগে, কৈ বৃত্তি পৰীক্ষাৰ সময়ত মোৰ নাম পঠিয়াব আৰু মোক ঘৰত টুটুমণি বুলি মাতে। গতিকে ক শ্ৰেণীৰ পৰা তৃতীয়লৈ মোৰ নাম টুটুমণিয়ে থাকিল স্কুলত, মোৰ আচল নাম কোনেও নাজানে। বৃত্তি পৰীক্ষাত যেতিয়া নাম পঠিয়াব লাগে, হেড ছাৰেতো নাম এটা পঠিয়াই দিলে, দময়ন্তী। তেতিয়া দময়ন্তী নামটো দিলে, মই তেতিয়া অলপ অলপ বুজা হৈছোঁ আৰু তৃতীয় শ্ৰেণীত। তাৰপিছত মই ঘৰত আহি ক'লোঁ যে মোৰ বৃত্তি পৰীক্ষাত নাম পঠিয়াইছে। মায়ে কৈছে তোৰ নাম কি বুলি লিখিছে, মইতো নাজানো, মইতো নাজানো। হেড ছাৰ এদিন হেড ছাৰক লগ পাই মায়ে সুধিলে যে তাইৰ নামটো কি বুলি দিলে, বোলে তাইৰ এটা মই বিৰাট ধুনীয়া নাম দিছোঁ, নলৰ ঘৈণীয়েক দময়ন্তী, দময়ন্তী নাম দি দিলে। পৰীক্ষা গ'ল, মই বৃত্তি পৰীক্ষা বৃত্তি পালোঁ। তাৰপিছত লাহে লাহে যেতিয়া অলপ ডাঙৰ হ'লোঁ, বুজা হ'লোঁ, মোৰ খং উঠা হ'ল, কিয় মোৰ নামটো দময়ন্তী দিলে, ইমান কান্দিছোঁ, ইমান কান্দিছোঁ ঘৰত আহি, মাক কৈছোঁ কিয় মোৰ নামটো
1: দময়ন্তী,
0: একেবাৰে ভাল লগা নাছিল, মোৰ কেনেকুৱা এটা নাম, নলৰ ঘৈণীয়েক দময়ন্তী নহয় মই, মোৰ নামটো আৰু মোৰ নামেই নহয় দময়ন্তী, মোৰ নামটোতো জুৰিহে। নাজানে ঘৰৰ নামটো, এই স্কুলত আৰু আগতে স্কুলত কি আছিলে, মই কৈছোঁ নহয় বস্তাখন কাষলতিৰ তলত এনেকৈ হেঁচা মাৰি ধৰি স্কুললৈ গুচি যাওঁ আৰু। সেই তেনেকৈ তেনেকৈ তাৰ মানে মোৰ মেট্ৰিক দিয়ালে মোৰ সেই নামটোৱেই থাকিল দেই। তাৰপিছত মেট্ৰিকৰ সময়ত মই কৈছোঁ নহ'ব, মোৰ সঁচা নামটো দিয়ক, মই নামটো বেয়া পাইছোঁ বা বেয়া লাগিছে সেইটো কাৰণ নহয়, কিন্তু মোৰতো এটা সঁচা নাম আছে মাহঁতে দিয়া, গতিকে মোৰ নামটো জুৰি দিব লাগিব, সেইটোৱে। আৰু তুমি সুধিছিলা যে অভিনয়, মই ক'লোৱেই নহয় যে সৰুৰ পৰা অভিনয়টো মানে এনেকুৱা, মা দাদাহঁতক দেখিছোঁ, বাইদেউহঁতক দেখিছোঁ, আৰু ৰঙীয়া তেতিয়া ধৰা বহুত সৰু ঠাই, আৰু সেইকাৰণে আমাৰ ঘৰখনক বহুতে বেয়াও পাইছিল, মানে ভাল পোৱা যদি 50%, বেয়া পোৱা 50%, মানে ঘৰৰ ছোৱালীয়ে অভিনয় কৰি ঘূৰি ফুৰে, তেনেকুৱা ভাল নাপাইছিল। সৰু ঠাইতটো আৰু ছোৱালী এজনীয়ে অভিনয় কৰিবলৈ যোৱা মানে এটা বেয়া ছোৱালী, সেই মানে যিটো আইদেউ সন্দিকৈৰ দিনৰ পৰা চলি আহিছিল সেই বস্তুটো ধৰা তোমাৰ 80 দশকমানলৈ আছিল, এইটো যে থিয়েটাৰলৈ যোৱা বা অভিনয় কৰা ছোৱালীজনী ভাল ছোৱালী হ'ব নোৱাৰে, তেনেকুৱা এটা ধাৰণা আছিল। তাৰপিছত তেনেকৈ তেনেকৈ সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ মানে স্কুলত মহৰম পাতিছে, মহৰম পাতোঁতে মই ক'লোঁ আমি এখন নাটক কৰিম, ক'লে আমি পাঁচজনী ছোৱালী, মই ছোৱালী হাইস্কুলত পঢ়িছিলোঁ, কোনে লিখিব নাটকখন, মই বোলো মই লিখিম, একদম মানে খুব জোছ আৰু তেতিয়া, মানে লিখিম নাটক কৰিম, বিৰাট ফূৰ্তি। সুধৰণী বুলি 10 মিনিটমানৰ স্ক্ৰিপ্ট এটা লিখিলোঁ, লিখি আমি পাঁচজনী ছোৱালীয়ে কৰিলোঁ, পাঁচজনী ছোৱালীয়ে কৰি ৰিহাৰ্চেল হ'ল, মহৰমলৈ দুদিন আছে, মোৰ মানে এতিয়াও মনত আছে মহৰমৰ ইনচাৰ্জ আছিলে ওছমান গনি ছাৰ, তেখেতে অৱশ্যে যথেষ্ট মৰম কৰিছিল, তেওঁলোকে আলোচনা কৰিলে বোলে হেৰি নহয়, মাতি নিলে বোলে তোমাৰ এই নাটকখনতো আমি কৰিব নোৱাৰিম, বোলো কিয় ছাৰ,

0: কৈছে আমি মহৰম উপলক্ষে নাটকখন কৰিম, গতিকে তোমাৰ নাটকখনৰ নাম দিলা, চৰি সুধৰণি নহয় দেই, মই নাম দিছিলোঁ সেই ৰামো নাই অযোধ্যাও নাই। গতিকে সম্পূৰ্ণ বিপৰীত ধৰ্মৰ দুখন মানে নাম হৈ গ'ল। গতিকে তুমি নাটকখনৰ বস্তুটো তোমাৰ তেনেকুৱা, গতিকে নোৱাৰিম নহয়। গোটেইকেইজনী ছোৱালীয়ে কান্দি কান্দি মানে কি কৰিম, তেতিয়া মই বোলো নাই কৰিমেই, আমি নাটক কৰিম, মই আজি ৰাতিয়ে নাটক লিখিম আৰু আমি কৰিম। তাৰপিছত এখন বিষয়বস্তুটো মহৰম কৰি 10 মিনিটৰ স্ক্ৰিপ্ট এটা লিখিলোঁ, লিখি মানে আমি কৰিলোঁ। আৰু সেই ছাৰজনে ইমানেই ভাল পালে, তেওঁ মোৰ গোটেই নাটকখন মানে 10 মিনিটৰ স্ক্ৰিপ্টটো ছপা কৰি উলিয়াই তেওঁ মানে বিলাইছিল চবকে, যে ইমান সৰু ছোৱালী এজনীয়ে মানে এনেকুৱা কাম কৰিছে। গতিকে সেই বস্তুটো, আৰু আটাইতকৈ ডাঙৰ কথা কি জানা, মোৰ মা আছিলেই ব্ৰিটিছৰ যুগৰ মানুহ। মায়েতো ইমানকেইটা ল'ৰা ছোৱালী ডাঙৰ কৰিছে। মাৰ মানে কথাটো কেনেকুৱা, তই যিটো বস্তু ভাল পাৱ, তই যদি সৎ ৰাস্তাত থাক, তই মূৰটোলি থিয় হৈ কৰ, তই কাৰো ওচৰত সৰু নহ'বি, তই বেয়া কাম নকৰিবি, বেয়া ৰাস্তাত নাযাবি, কিন্তু তই যি ভাল পাইছ, অভিনয় ভাল পাৱ অভিনয় কৰ, নাচি ভাল পাৱ তই নাচ, গান গাই ভাল পাৱ তই গান গা। মোৰ ঘৰত মোৰ দুজনী বাইদেউয়ে গান গাইছিলে, মোৰ দুজন দাদাই অভিনয় কৰিছিলে,
1: মানে মনেৰে ভাল পোৱা কামটো কৰিবলৈ আপোনাক উৎসাহিত কৰিছিল,
0: মায়ে উৎসাহিত কৰিছিল। পিতাটো কৈছোঁ মাটিৰ মানুহ, তেওঁ নিৰ্বিকাৰ, যি কৰি আছে সংসাৰখন চলাই নিব লাগে।
1: আপোনাক আমি খুব মৰমীয়াল হিচাপে পাইছোঁ, আপুনি আমাক সকলোকে খুব মৰম কৰে। শৈশৱতে কেনেকুৱা আছিল, খুব শান্তশিষ্ট আছিল,
0: বিৰাট বদমাচ আছিলোঁ। বদমাচ মানে মই সৰুতে মোৰ চুলিবোৰ একদম কেঁকুৰা চুলি আছিল আৰু গোল মতল আছিলোঁ, মানে বহুত শকতাবত, গাল দুখন একদম ওলমি পৰা, মানুহে চুই ভাল পায়। মই সৰুতে কেনেকুৱা, মানে আমাৰ দাদাহঁতে কি কৰে, সিহঁততো ডাঙৰ তেতিয়া, গতিকে আমাৰ বহুত গৰু আছিলে, সিহঁতে নাযায় গৰু চৰাবলৈ, মানে গৰুবোৰ আনিবলৈও নাযায় সন্ধিয়া, সেইবোৰ কাম চব মই কৰিছিলোঁ। আৰু সৰুতে মই গোটেই সৰু কালটো মাৰ্বল খেলি, আৰু তোমালোকে হয়তো সেইটো দেখা নাই, চিগাৰেটৰ পেকেট, এই যে চাৰ্মিনাৰ চিগাৰেট, ফিল্টাৰ উইলছ, তাৰ এটা এটা পেজ কিবা 10 পইচা, মানে তেনেকুৱা মূল্যৰ ধৰি আমি খেলিছিলোঁ। মানে সেই গতিকে আমাৰ ঘৰলৈ চিগাৰেট খাব অহা মানুহ আহিলে আমি বিৰাট ভাল পাওঁ, চিগাৰেট খোৱা মানুহ আহিলে পেকেটটো মানে ৰাখি থওঁ, সেইবোৰ লৈ খেলিছিলোঁ। আৰু গোটেই সৰু কালটো বৰশী বালোঁ, মাৰ্বল খেলিলোঁ, আৰু মোক স্কুল মানে যেতিয়া হাইস্কুললৈ যাওঁ, আমাৰ স্কুললৈ যাবলৈ মানে ল'ৰা হাইস্কুলখন পাৰ হৈ যাব লাগে, আৰু তোৰঙীয়াতো মানে ধৰা চবেই কথিতই কয়, মানে আৰু মই দেখিবলৈ মানে অতি বেয়া আছিলোঁ, এতিয়াও মই ভাল বুলি কোৱা নাই, কিন্তু ক'লা মলা চুলিবোৰ মানে চিধা, কোনো ধৰণৰ মানে বৰশী বাই আছোঁ আহিলোঁ, গাত চাবোনেই নলগাওঁ, মাছৰ গোন্ধ থাকিয়ে যায়, তেনেকৈ গা ধুলোঁ, গা ধুই সেই ধৰা ভাত, ৰাতিৰ ভাত, পইতা ভাত, দাইল বটি দিয়ে মায়ে, সেয়া খাই স্কুললৈ দৌৰিলোঁ। তেতিয়া মানে ল'ৰাবিলাকে খিৰিকিৰে জোকাইছিল আৰু 8 মানত, তই কি স্কুলক আহিবা নালগে, যা বৰশী বাগে চেং গড়ে পাবি। গতিকে সেইবোৰ কথা তাৰমানে এতিয়া মনত পৰে, এতিয়া যে গোটেই ধৰা তুমিও গম পোৱা, গোটেই মানে সমাজ ব্যৱস্থাটো বুলিয়েই ক'ব লাগিব, অকণমান যেন কৃত্ৰিম হৈ গ'ল, সেই আন্তৰিকতাটো নাই। বা তেতিয়া আমি ক'ৰবাত নাটক কৰিবলৈ গ'লে আমাৰ যিখিনি ডাঙৰ, যে নাই ইয়াত ৰাতি হ'ব, নাহ তহঁত যা, তহঁত যা ঘৰলৈ যা, বা তেওঁলোকে মানে আমাক আৱৰি আছিলে, আৱৰি ৰাখিছিলে, যে নহয় ইহঁতক আমি ভালকৈ আনি ভালকৈ মানে পৰিৱেশন কৰাব লাগিব অনুষ্ঠানবিলাক, তাৰপাছত আকৌ ধুনীয়াকৈ ঘৰত থৈ আহিব লাগিব। আৰু আমাৰ ঘৰৰ ওচৰত এটা মিলিটাৰী কেম্প আছিলে, আছে এতিয়াও আছে, ছেপ্টিত, তাত তাৰমানে কি হৈছিলে, তেওঁলোকে বাৰ্ষিক উৎসৱবিলাক পাতে দেই, আৰু আমি আহোঁ এটাই আমাৰ ফূৰ্তি, মানে হেৰি খাবলৈ পাম, বৰ বঢ়িয়া খুৱাই তেওঁলোকৰ, একদম তোমাৰ গৈ পোৱাৰ লগে লগে এই লিভাৰবিলাক ভাজি পেলাই তোমাৰ খৰিকা মানে শলাৰে এনেকৈ সুমুৱাই সুমুৱাই মানে ট্ৰেট লৈ যায় চবৰে আগত। আৰু তেতিয়াতো বাৰু মানে হেৰি আমাৰ মদ্যপান কৰা মানুহ কম আছিলে আমাৰ গ্ৰুপটোত, তেওঁলোকৰ তাততো সেইবোৰ ফ্ৰী, আমি না মই নাচিছিলোঁ, গতিকে মোক নানো বুলি ক'লেও মই আহোঁ। তাত যেতিয়া মানে ডিনাৰটো হয়, বৰ সুন্দৰকৈ দিয়ে ডিনাৰটো, মাংস চাংস দিয়ে, কাৰণ মই কৈছোঁৱে আমাৰ 8জনীয়া 9জনীয়া পৰিয়াল, গতিকে আমাৰতো আৰু এনেকুৱা নহয় যে আমি খোৱা উভয় নদী, পিতাৰ সৰু চাকৰি। তাৰপিছত তেতিয়া মানে মানুহে আৰু এটা মোৰ হাঁহি উঠে, এতিয়া মোক সুধিছিল তোমাৰ জীৱনৰ লক্ষ্য কি, মানে কোনোবাই যদি সুধে, মই একদম 1 ছেকেণ্ডো মিছ নকৰাকৈ কওঁ, এটা কণী খোৱা। তাৰমানে সৰুতে কি হয়, আমাৰ ইমান ল'ৰা

0: ছোৱালী, তেতিয়াতো হাঁহৰ কণীহে আছিল, হাঁহৰ কণীবোৰ ডাঙৰ ডাঙৰ, আৰু মায়ে কি কৰে সদায় এটা কণী ডাঙৰ দাদাক এটা কণী দিয়ে আৰু আমিবোৰক মানে কণীটো হাফ হাফ, সদায় মানে মোৰ খুব হিংসা লাগে ডাঙৰ দাদাক এটা কণী দিয়ে, অথচ আমাৰ বয়সৰ বহুত ব্যৱধান আৰু মোৰ আমি আধা আধা খাবলৈ পাওঁ, মানে এনেকৈ চাই থাকোঁ আৰু দুখো লাগে। কোনোবাই তেতিয়া মোক যদি সুধিছিল যে তোমাৰ জীৱনৰ লক্ষ্য কি, এটা কণী খোৱা, এতিয়া ভাবোঁ যে কণীয়ে মুখা মুখা কৰি থাকে, কিন্তু এতিয়া ভাবোঁ যে নাই নাই, ইমানটো খাব নোৱাৰি, মানে বয়স হিচাপে খোৱাটো কমাব লাগিব। গতিকে সেই শৈশৱটো মোৰ তেনেকৈয়ে পাৰ হ'ল। তাৰপিছত ধৰা মই অভিনয়তে মোৰ মানে ৰাপটো বেছি সোমাই গ'ল, আৰু আমাৰ দাদা আছিল থিয়েটাৰবিলাক যে মাতে, ভ্ৰাম্যমান থিয়েটাৰ কমিটিৰ ছেক্ৰেটাৰী দাদাই তাৰমানে এই থিয়েটাৰবিলাক মাতে। আৰু তোমাক আৰু এটা কথা কওঁ, মানে সেইবোৰ কথা ভাবিলে এতিয়া বহুত দুখ লাগে কেতিয়াবা, কিন্তু ভালো লাগে যে সেই তেনেকুৱাকৈ কৰিয়েতো আমি ইমান ডাঙৰ হ'লোঁ। ধৰা আজি মোক যিখিনি মানুহে জানিছে, মই কোৱা নাই মোক গোটেই মানুহে জানে, যিখিনি মানুহে জানিছে বা মৰম দিছে, সেই তেনেকৈ আহিয়েতো মই এই মৰমখিনি পাইছোঁ। গতিকে সেই যে থিয়েটাৰ মাতোঁতে এখন বেনাৰ যে লিখে মাৰ্কিন কাপোৰত, থিয়েটাৰখন যোৱাৰ পিছত সেই মাৰ্কিন কাপোৰখন লৈ আহে দাদাই, আৰু আহি বিশ্বাস কৰিবা সেই মাৰ্কিন কাপোৰখন কাটি পেন চিলাই দিয়ে মায়ে। গতিকে ইমান ল'ৰা ছোৱালী নোৱাৰে, বা এনেকুৱাও আমি দেখিছোঁ যে থান কাপোৰ কিনি আনিলে মায়ে বঠিৰে কাটে, কেঁচিও নাই আনকি আমাৰ ঘৰত, বঠিৰে কাটি হাতেৰে ফ্ৰক চিলাই দিয়ে। গতিকে সেই থিয়েটাৰবিলাক যে মাতে, থিয়েটাৰ চাবলৈ পইচা ক'ত পাম আমি, সাধ্য নাই। যিমানখিনি ডাঙৰলে পাৰোঁ ঠেলি হেঁচি সোমাই মাৰ কোচত বহি চালোঁ, কাৰণ গোটেইখিনি চিনাকি মানুহ। তাৰপিছত কি কৰিলোঁ মই, এই যে মানুহে পইচা দিয়ে সংলাপ এটা কচোন তোক, 25 পইচা দিম, 50 পইচা দিম, 1 টকা এটা দিম, 1 টকা পালেতো মই বিৰাট ধনী সেইদিনা। তাৰপিছত সেই পইচাখিনি মই জমা কৰোঁ, আৰু জমা কৰি কৰি কৰি কৰি যেতিয়া বছৰতে এবাৰ মাতে থিয়েটাৰ, গতিকে সেই থিয়েটাৰ মাতোঁতে মই সেই পইচাৰে দাদাক নকওঁ আৰু, কাৰণ দাদা ছেক্ৰেটাৰী যদিও এটা ছিজন টিকেট লয় আৰু আমি এদিন চাব পাৰোঁ, মানে 4 দিনৰ এদিন চাব পাৰোঁ, মইতো 4 দিন চাব লাগিব, নাটক নাচালে কেনেকৈ হ'ব। সেই মানে জমা কৰা পইচা উলিয়াই গেলেৰী টিকট কাটোঁ, টিকটটো গেলেৰী কাটি ল'লোঁ। তেতিয়া কিমান আছিল, 5 টকা 6 টকা তেনেকুৱা আছিল চাগে, খুব কম। গেলেৰীৰে সোমালোঁ নহয়, সোমাই কিন্তু মই গেলেৰীত নাথাকোঁ, মই লাহে লাহে গৈ থাকোঁ, গৈ গৈ গৈ দেখিছোঁ ছিজন টিকেটত কিছুমানে ছিজন টিকেটটো কিনে যদিও, ধৰা 4 দিনৰ এখন কিনিলে কিন্তু তেওঁলোকে 2 দিন চায়, দুদিনত 2জন 2জনকৈ চালে, গতিকে তেওঁলোকৰ 4জন হেৰি হৈ গ'ল, শেষ হৈ গ'ল, বাকী 2দিন নাচায়, ছিট খালি পাই যাওঁ, তাত বহি দিলোঁ। সেই তেনেকৈ তেনেকৈ মই থিয়েটাৰ চাইছিলোঁ।
1: থিয়েটাৰৰ প্ৰতি আকৰ্ষণটো তেতিয়াৰ পৰাই হৈছিলে,
0: তেতিয়াৰ পৰা, সৰুৰ পৰাই মই মানে ইমান বেছি ভাল পাওঁ, মই তাত সোমাই যাওঁ। আৰু সেই তেনেকেই মই মানে ভ্ৰাম্যমানত প্ৰৱেশ কৰিলোঁ। ক্লিঅ'পেট্ৰা নাটকখন কৰিছিল ৰুণু বাইদেউৱে, আৰু তেতিয়া ক্লিঅ'পেট্ৰাত সেই কহিনুৰত আছিলে মহানন্দ শৰ্মা, তৌফিক ৰহমান, ৰুণু দেৱী, ডলি মুক্তিয়াৰ, তেনেকুৱা তেনেকুৱা, এতিয়া মোৰ নাম গোটেই নাম মনত নাই,
1: কিন্তু সংলাপ কিবা মনত আছে নেকি আপুনি চোৱা তেতিয়া নাটকৰ?
0: তেতিয়া মোৰ এখন নাটকৰ এটা সংলাপ মনত আছে, সেইখন আছিল নটৰাজ, আৰু নটৰাজত সেই চৰিত্ৰ কৰিছিল পুষ্পা দেৱীয়ে, তেওঁ এজনী কাৰ্বি নে কিবা তেনেকুৱা ধৰণৰ মানে কেৰেক্টাৰ এটা কৰিছিল। আৰু মই কিন্তু তেতিয়া বহুত সৰু, তোমাৰ ক্লাছ 7 6-7 তেনেকুৱা হ'ব, মানে তেওঁৰ প্ৰেমিকক মোৰ গোটেই কাহিনীও মনত নাই, বিচাৰি আহে, তাৰপিছত কয় হয় গছ ক ক'ত আছে, হয় পানী ক ক'ত আছে, তহঁতে ক'ত, শেষত মানে এনেকৈ চিৰি ঐ আকাশ ক মোৰ সেনাই ক'ত আছে। সেই সংলাপটো মই যে সেই সৰুতে চাইছিলোঁ, সেই সংলাপটো মোৰ এতিয়াও মনত আছে, আৰু এতিয়াও মই পুষ্পা বাইদেউক কেতিয়াবা লগ পালে কওঁ যে সেই আপুনি যে কৰিছিল সেই নাটকখন মোৰ মানে বুকুত মানে বহি গৈছে, ইমান সুন্দৰকৈ কৰিছিল, সেইখন কিন্তু নটৰাজত আছিল।
1: আপুনি বহুতো অভিনয় শিল্পীৰ অভিনয় চাইছে শৈশৱৰ পৰাই, কাৰ অভিনয় বেছিকৈ আপোনাক আকৃষ্ট কৰিছিল?
0: অভিনয় তোমাৰ নাৰী চৰিত্ৰটো ক'ব লাগিব, মোৰ ভাল লাগিছিল মণি বৰা, মণি দেৱী, তেওঁৰো মই চাইছিলোঁ, তেওঁলোক যেতিয়া মানে একদম সম্পূৰ্ণৰূপে মানে নায়িকা আৰু ভ্ৰাম্যমানৰ, তেতিয়া চাইছিলোঁ, ৰীণা বাইদেউৰ ভাল লাগে। আৰু এগৰাকী অভিনেত্ৰীৰ তোমালোকে চিনি পোৱা নে নোপোৱা নে, নাম শুনিছা, মীনা কুমাৰী,
1: হয় শুনিছোঁ,
0: মীনা কুমাৰী দুৱৰা, মীনা বাইদেউৰ অভিনয় মোৰ খুব ভাল লাগিছিল।

0: আৰু পুৰুষ চৰিত্ৰৰ ভিতৰত তাৰমানে বিভিন্ন নাটকত বিভিন্নজনক ভাল লাগে, কিন্তু মই যদি গোটেই তোমাৰ কৌতুক অভিনেতা বুলি কওঁ বা খলনায়ক বুলি কওঁ, তেনেকুৱাকৈ মোৰ ভাল লাগিছিল উৎসৱ কলিতাক। তোমালোকে তেওঁ পোৱাও নাই আৰু শেষৰ অৱস্থাটো তেওঁৰ অতি দুখত গৈছে, তেওঁ দিন হাজিৰা কৰি দিন নিয়াইছিল।
1: খুব ভাল অভিনেতা আছিল,
0: ইমানেই ভাল অভিনেতা, ইমানেই ভাল অভিনেতা। তেওঁক যদি আমি এখন মানে এটা তোমাৰ চৰিত্ৰ দিয়া যায়, তেওঁ নিজৰ ঠাঁচত এনেকৈ বহুৱাই লয়, পৰিচালকে তেওঁক ক'বই নালাগে। মদাহী চৰিত্ৰ যে কৰিছিল তুমি, মানে এনেকুৱা মই হেৰি পাইছোঁ, দৰ্শক পাইছোঁ আহি মানে মুখত গুণ লয় আপুনি মদ খাই কৰিছে, মানে ইমানেই ভাল কৰে। আৰু তাৰপিছত ভাল লাগিছিল বিভিন্নজনৰ, মই কৈছোঁ এটা এটা চৰিত্ৰত ভাল লাগে। আৰু মৃদুল চতিয়াৰ অভিনয় মোৰ ভাল লাগে, এটা বেলেগ ধৰণেৰে কৰে আৰু চিন্তা কৰি কৰে চৰিত্ৰবোৰ। বাকী তপন দাহঁতকো পাইছোঁ, চবক মানে বেছিভাগক পাইছোঁৱেই। আৰু হেমন্ত দত্তৰ অভিনয় মোৰ খুব ভাল লাগিছিলে। হেমন্ত দাইটো এতিয়া বাৰু নকৰে, হেমন্ত দাৰ লগত মই মানে হেমন্ত দাক অভিনেতা, তোমাৰ পৰিচালক, নাট্যকাৰ হিচাপে লগ পাইছোঁ, গোটেই কেইটা হেৰিতেই মই লগ পাইছোঁ। কিন্তু অভিনেতা হিচাপে আৰু বিশেষকৈ খলনায়কৰ চৰিত্ৰ হেমন্ত দাই বৰ ভাল কৰিছিলে।
1: আপুনি মঞ্চতো অভিনয় কৰিছে, ভ্ৰাম্যমান নাট্য জগতত আপোনাৰ এটা সুকীয়া পৰিচয়, আপুনি অনাতাঁৰ নাটত অভিনয় কৰিছে, ধাৰাবাহিকত অভিনয় কৰিছে, চিনেমাত অভিনয় কৰিছে, কিন্তু অভিনয়ৰ এই বিভিন্ন ক্ষেত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে। প্ৰথমে আপুনি মঞ্চলৈ গৈছিল নে প্ৰথমে আপুনি ধাৰাবাহিক বা চিনেমালৈ আহিল নে?
0: প্ৰথম মোৰ মঞ্চ আছিল, মোৰ দাদাৰ লগত, দাদাৰ বিপৰীতে কৰিছিলোঁ, মানে দাদা হয় নায়ক আৰু মই নায়িকা, মই দুজন দাদাৰ লগতেই কৰিছোঁ দেই প্ৰথম মঞ্চ। আৰু এবাৰ আমি সদৌ অসম ভিত্তিত এখন কম্পিটিশ্যন হৈছিল বকুত, তেতিয়া আমি মোৰ মাজু দাদাৰ লগত মই এখন নাটক কৰিছিলোঁ, দুৱাৰ যেতিয়া বন্ধ হ'ল, বৰ সুন্দৰ নাটক, সেইখন সম্ভৱ ঐশ্বৰ্য কাকতিয়ে লিখা নাটক আছিল তেজপুৰৰ। আৰু সেই নাটকখনৰ লগতেই মানে মই এই কথাটো সদায়ে কওঁ, আৰু এখন মই নাটক চাইছিলোঁ, মানে তাত কম্পিটিশ্যনতে কৰিছিল অভিমন্যু বুলি, আৰু তাৰ নায়িকাজনী আছিল সাগৰিকা চুতীয়া, এতিয়া NSDৰ পৰা যে পাছ কৰি আহি তেওঁ অভিনয় জগতত মানে যথেষ্ট সুনাম কৰিছে। আমাৰ নাটক শেষ হোৱাৰ পিছত যেতিয়া তেওঁৰ নাটকখন চাইছিলোঁ, মই একেবাৰে খাটাং আছিলোঁ যে শ্ৰেষ্ঠা অভিনেত্ৰী সাগৰিকা চুতীয়া, ইমানেই ভাল কৰিছে। কিন্তু পিছদিনা যেতিয়া মানে ৰিজাল্ট ওলাইছিল, তাত কিন্তু শ্ৰেষ্ঠা অভিনেত্ৰী মই পাইছিলোঁ। এতিয়া হয়তো মই মোৰটো দেখা নাই, কিন্তু মই সাগৰিকাৰ অভিনয় চাই ইমান মানে সোমাই গ'লোঁ যে মই মোৰ দাদাকো কৈছোঁ যে সাগৰিকা কিন্তু বেষ্ট এক্ট্ৰেছ হ'ব, কিন্তু বেষ্ট এক্ট্ৰেছটো মই পাইছিলোঁ।
1: কিন্তু তেওঁৰ অভিনয় ভাল লাগিছিল আপোনাৰ?
0: খুব ভাল লাগিছিল, সাংঘাতিক ভাল কৰিছিল। মানে সেই নাটকখনৰ চাৰিটা চৰিত্ৰ আছিল, চাৰিটা চৰিত্ৰয়ে কিবা মই অভিমন্যু, মই অভিমন্যু, মোৰ সেইটোও মনত আছে, নমস্কাৰ মই অভিমন্যুই কৈছোঁ, নমস্কাৰ মই অভিমন্যুই কৈছোঁ এনেকৈ কয়, শেষত সাগৰিকাই কয় নমস্কাৰ মই অভিমন্যুই কৈছোঁ, অঁ নহয় তেওঁৰ নামটো কি কৈছিল সেইটো মই পাহৰিলোঁ, কিন্তু সেই তেনেকুৱা ধৰণে। তাৰপিছত ভ্ৰাম্যমানলৈ আহিলোঁ, পঢ়ি থকাৰ মাজতে গুচি আহিলোঁ। সেই যে মই ক'লোঁ ক্লিওপেট্ৰা নাটক চাই পিছদিনা মহানন্দ শৰ্মা, আমাৰ অকণমান সম্পৰ্কীয় হয়, আমাৰ ঘৰলৈ ভাত খাবলৈ গৈছিল, গতিকে ভাত খাবলৈ যাওঁতে মই মানে ক্লিওপেট্ৰাৰ ৰুণু বাইদেউৰ নাটকৰ আধা ডাইলগ মহাদাক শুনাই দিলোঁ, গোটেই অংগী ভংগী, ৰুণু বাইদেৱে যেনেকৈ খোজকাঢ়িছে, যেতিয়া হাৰ মাচিছ আহে তুমি তাতেই বহা হাৰ মাচিছ, ঠিক তেনেকুৱা এটা টোনত কৈছিলে আৰু ৰুণু বাইদেৱে, একদম মানে মহাদা পাগল হৈ গ'ল আৰু। তই এদিন মই কালি চাইছোঁ, মোৰ ইমান ভাল লাগিল চৰিত্ৰটো, আৰু ৰুণু বাইদেৱে বৰ ভাল কৰিছিল,
1: সেই
0: চৰিত্ৰটোত সোমাই থাকিলোঁ। তাৰ পিছৰ বছৰে মানে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম, মহাদা গ'ল মানে মোক থিয়েটাৰলৈ আনিব, আৰু মই আছিলোঁ ছায়েন্সৰ ছাত্ৰী, মই তেতিয়া ৰঙিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ। মাজত এবছৰ আমাৰ কিন্তু হেৰি হৈছে, অসম আন্দোলনৰ সময়ত মই মোৰ দাদাৰ লগত আছিলোঁ তোমাৰ চাৰফাংগুৰিত, এই তাত এখন বৰ শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী স্কুল এখন আছিল, বৰ ভাল আছিল তেওঁলোকৰ শিক্ষা, কিন্তু আন্দোলন আৰম্ভ হোৱাৰ লগে লগে গুচি আহিব লগা হ'ল, গতিকে সেই বছৰটোতো মানে প্ৰায় প্ৰত্যেকৰে ক্ষতি হৈছে। তাৰপিছত মই ৰঙিয়াত হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিলে তাত এডমিশ্যন ল'লোঁ ছায়েন্সত, কিন্তু ছায়েন্সৰ পৰীক্ষা দি উঠি এই গুচি আহিলোঁ নহয় থিয়েটাৰলৈ, দাদা আহিব নিদিয়ে, মা আহিব নিদিয়ে, মোৰো ইচ্ছা মানে মই ডাক্তৰ হ'ম, ছায়েন্স পঢ়িছোঁ যেতিয়া কিবা এটা লাইনত যাম, আৰু ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা নাছিল। তেতিয়া মানে মহাদাই গৈ ক'লে, ইন্দ্ৰেশ্বৰ বুজৰ বৰুৱাই আৰম্ভ কৰিছিল এখন থিয়েটাৰ ইন্দ্ৰধনু বুলি,

0: সেই তেতিয়া মহাদাই মানে যে নহয় তাই থাককচোন এবছৰ, কিজানি মানে ভালেই পায়। মোৰোতো সেই যে ক্লিওপেট্ৰাৰ ভূতটো সোমাই আছিল, গতিকে থিয়েটাৰলৈ গুচি আহিলোঁ। গুচি আহি ইন্দ্ৰধনুত, ইন্দ্ৰধনুত আকৌ সেইটো মানে মোৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা। মোক দিলে নহয় নৃত্য কৰিবলৈ, ওখ পাখ ছোৱালী, হিৰোইন হ'ব, নৃত্যৰ নায়িকা হ'ব, ডান্স ড্ৰামা নৃত্য নাটিকাৰ মানে নায়িকা হ'ব। মোৰ একদম খং, মই নাচিম নেকি, মইতো নাচিবলৈ অহা নাই, মই নাটকহে কৰিম। সেইটো এটা মোৰ অলপ ভুল ধাৰণা আছিল যে অভিনয় কৰিলে যে নাচিব নোৱাৰি, কিন্তু মোৰ ভয় আছিল যদি মই ভালকৈ নাচি দিওঁ মোকতো নাটক কৰিবলৈ নিদিব, ইয়াতে ৰাখি থ'ব। গতিকে মই মানে কোনো ধৰণৰ মানে মোৰ ইণ্টাৰেষ্ট নাই আৰু, মানে মোৰ নিচাই নাই, নাচিব দিয়ে নে অকণমান গাটো লৰাই। এতিয়া খং উঠিলে, যিজন পৰিচালক আছিল তেওঁৰো খং উঠিলে, তথাপিও আৰু নাচি থাকিলোঁ। কিন্তু সেই মানুহে যে কয় যে ভাগ্যৰ দুৱাৰখন কোনোবাফালে খোল খাব, কোনোবাফালে বন্ধ হ'লেও, তাত এখন সেইবাৰ তেওঁলোকে বৰ সুন্দৰ সুন্দৰ নাটক লৈছিলে। অথেলো সুৰংগৰ শেষত পদ্মবৰকটকী আছিলে, আব্দুল মজিদ আছিলে, হেমন্ত দত্ত, মহানন্দ শৰ্মা, তৌফিক ৰহমান, উপকূল বৰদলৈ, মণি বৰদলৈ, তেতিয়া মণি হাজৰিকা আছিলে, তেওঁলোক আছিলে, তাৰপিছত মঞ্জু বৰদলৈ, মিনতি দাস, সেইসকল মানে তেতিয়াৰ একদম জনা শুনা নায়িকা, নায়ক নায়িকা। আৰু মই তেতিয়া মোৰ নামেই নাজানো, ইন্দ্ৰধনুত মানে এনেকুৱা এটা ষ্টাফ আছিলে মানে ভাবিব নোৱাৰি। মানে এটা সংলাপৰ ক'বলৈও মানে এজন ভাল অভিনেতা আহিব লগা হৈছিল, তাৰমানে গোটেইখিনি একে সমপৰ্যায়ৰ অভিনেতা অভিনেত্ৰী আছিল। এই সুৰংগৰ শেষত বুলি নাটকখনত, তোমালোকেতো ৰেডিঅ'ত শুনিছা চাগে, সেই নাটকখনত সেই যে সুনীতাৰ বান্ধৱী এজনী, এটা সৰু চৰিত্ৰ এটা আছিল, সেই বান্ধৱীজনীৰ কাৰণে এদিন মানে তেওঁলোকে ক'লে এইটোৰ কাৰণে, আৰু বাকী কেইজনীতো একদম তেতিয়া নায়িকা আৰু, অকল এটাই চিন, এটা দৃশ্যত ওলাব লাগে, গতিকে কাক ক'ব আৰু, বেয়া পালে তেওঁলোকে সেই কেইগৰাকীক ক'বলৈ। তেতিয়া মানে মজিদাই ক'লে, মহাদায়ো ক'লে যে এনেকৈ হেৰি জুৰি কাণচোন চাওঁ তাইক এবাৰ, সংলাপটো ক'ব পাৰে নে নোৱাৰে। মাতিলে মোক ডান্স ৰুমৰ পৰা মাতি লৈ গ'ল। মাতি লৈ গৈ যেতিয়া নাটকৰ আখৰা গৃহত, মোৰ মানে হেৰিটো আছিল মণিৰ লগত, মণি বৰদলৈৰ লগত দুয়োটাই কথা পাতি পাতি আহোঁ। সেই যে কথা পাতি পাতি সেই চাৰিটা নে পাঁচটা সংলাপ মাত্ৰ কৈ আহিলোঁ, পদ্মবৰকটকীয়ে মোক মানে প্ৰথম কৈছে, হেৰি তুমি আৰু তালৈ যাব নালাগে, তুমি ইয়াতে থাকিবা। তাৰপিছত হেমন্ত দত্তই মজিদাই ক'লে যে নালাগে নালাগে, তই আৰু হ'ব নাচিব নালাগে দে, ইয়াতে থাকচোন, ইয়াতে তই পাৰিবি কৰিব। সেই যে থাকি গ'লোঁ, তাৰপিছত আৰু মই ডান্সৰ ৰুমৰ ফালে নগ'লোঁ। কিন্তু পিছত মানে মোৰ বেয়া লাগে যে মই তেতিয়া আচলতে অকণমান শিকি ল'ব লাগিছিল ভালকৈ, মানে থিয়ৰিটো। এতিয়া আমি এনেই নচা আৰু তেওঁলোকৰ তত্ত্বাৱধানত নচা, বহুত পাৰ্থক্য আছে।
1: বাইদেউ, আমি আজি কিছু কথা পাতিলোঁ আপোনাৰ অভিনয় জীৱনটোৰ কথা, আমি এই খণ্ডটো সামৰিব লাগিব। পৰৱৰ্তী খণ্ডত আপোনাৰ এই ভ্ৰাম্যমান নাট্য জগতৰ বিভিন্ন স্মৰণীয় ঘটনাৰ কথা আমি পাতিম, চিনেমাত আপোনাৰ অভিনয়ৰ অভিজ্ঞতাৰ কথা পাতিম, অনাতাঁৰ নাটৰ অভিনয়ৰ কথা পাতিম, সকলোখিনি আমি সামৰি ল'বলৈ চেষ্টা কৰিম। কিন্তু আজিৰ খণ্ডটো সামৰোঁ আপোনাৰ ভাল লগা এটি সংলাপেৰে, আপুনি যদি শুনাই সেই সংলাপেৰে আমি আজিৰ খণ্ডটো সামৰিব বিচাৰিছোঁ।
0: মই মোৰ ভ্ৰাম্যমান নাটকৰ এটা সংলাপেই কওঁ, আনাৰকলি। আনাৰকলি আছিল নাটকখনৰ নাম। আৰু যেতিয়া চেলিমে আনাৰকলিক মানে বিয়া কৰাব খুজিছিল, আকবৰেতো বাৰে বাৰে বাধা দিছিল, আৰু সেই লৈ তেওঁলোকৰ মতভেদ হ'ল, যুদ্ধ লাগিল, যুদ্ধলৈ ওলাই যাব বাপেক পুতেক, যুদ্ধ তেওঁলোকে বাপেকে পুতেকৰ লগত যুদ্ধ কৰিব। যোধাবাই মানে ৰৈ আছে, তেতিয়া পুত্ৰ আহিছে যে মোক বিদায় দিয়া, মাকে বিদায় দিছে, কিন্তু মাকে ক'ব পৰা নাই জয়ী হ। তাৰপিছত আকবৰ আহিছে, মানে তেওঁ পূজাৰ থালিখন লৈ আকবৰক বিদায় দিব আৰু। তাৰপিছত তেওঁ এটা সংলাপ কৈছিলে, পুত্ৰ যাই যাওঁ কিন্তু অক্ষতে থাকক মোৰ হীৰৰ সেন্দুৰ, পুত্ৰৰ চিহ্ন মস্তকৰ পৰা নিগৰি অহা তেজৰ নৈত গা তিয়াই নাচিম, তাথৈ তাথৈ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্রী জুৰি শর্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানুৱাহা শিতান্তি। আজিৰ জানুৱাহাত পুনৰ তোমালোকৰ বাবে লৈ আহিছোঁ অসমৰ এবিধ থলুৱা চৰাইৰ বিষয়ে। দলমৰা বা জলময়ূৰৰ নাম তোমালোকে শুনিছানে? অসমৰ বনাঞ্চলসমূহত থকা বিল, পুখুৰী আদিত সততে দেখিবলৈ পোৱা এই চৰাইবিধ এবিধ জলবিলাসী পক্ষী। এই চৰাইবিধৰ ইংৰাজী নাম ফিজেণ্ট টেইলড জাকানা। ইহঁত সংখ্যাত তাকৰীয়া। প্ৰচুৰ পৰিমাণে বিহমেটেকা, পদুম, ভেট, পানীশিঙৰি আদি জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় ইহঁতৰ বাবে অনুকূল। পানীত ওপঙি থকা ডালপাতৰ ওপৰেৰে ইহঁতে অনায়াসে বিচৰণ কৰি ফুৰে। ইহঁত দেখাত বেছ শুৱনি চৰাই। গাৰ পাখিত বগা আৰু মিহি ৰঙচুৱা বৰণ সানমিহলিকৈ থাকে। নেজডাল মোৰা চৰাই বা বন কুকুৰাৰ নেজৰ নিচিনা। মানুহ ওচৰ চপাৰ উমান পালেই ইহঁত উৰা মাৰি নীলগলৈ যায়গৈ। ইহঁতৰ ঠেং দীঘল। ঠেঙৰ আঙুলি আৰু নখবোৰো দীঘলীয়া আকৃতিৰ। পানীত ওপঙি থকা উদ্ভিদৰ ডালপাত আদিৰ ডোমত খেৰ বন গোটাই বাৰিষা অথবা শৰৎ হেমন্তকালৰ ফৰকাল বতৰত কণী পাৰি উমনি দিয়ে আৰু সময়ত পোৱালি জগায়। জলাশয় বা পিতনি আদিত আহাৰ বিচাৰি ফুৰোতে ইহঁতে কেনেকৈ মাতে শুনাচোন। ভাইটি ভণ্টিহঁত, এয়া আছিল অসমৰ এবিধ থলুৱা চৰাই দলমৰা বা জলময়ূৰৰ বিষয়ে কিছু কথা। আজিৰ জানুৱাহা ইমানেই। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ। কথিকাটি তোমালোকলৈ লিখি পঠিয়াইছে ৰঙিয়া প্ৰগতি হাইস্কুলৰ শিক্ষয়িত্ৰী ইৰা শৰ্মাই। আহাচোন কথিকাটি শুনো।
1: শস্য শ্যামলা তুমি আই মাতৃ, বন খনিজ সম্পদেৰে উজলি আছা ভাৰত ভূমি। তুমি চহকী সকলো সম্পদত, তোমাক সংৰক্ষিত কৰিম বুকুৰ মাজত, তুমি আগুৱাই নিবা জীৱন সংগ্ৰামত।
2: প্ৰাকৃতিক সম্পদ মানে প্ৰকৃতিৰ বুকুত উপজা সকলো বস্তু। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰি মানুহৰ কামত লগোৱা হয়। যিহেতু প্ৰকৃতিৰ বুকুতে আমাৰ স্থিতি, সেইবাবে প্ৰকৃতিৰ সকলো বস্তুৱেই সংৰক্ষণ আৰু সংবৰ্ধনৰ দায়িত্ব আমাৰ। মানৱ সম্পদে ইয়াক সংৰক্ষণ নকৰিলে প্ৰকৃতিৰ বুকুৰ পৰা এদিন নিঃশেষ হৈ যাব। এনেয়ে বানপানী, চোৰাং চিকাৰী, কিছুমান স্বাৰ্থলোভী মানুহৰ বাবে এপদ এপদকৈ সম্পদসমূহ যা যাব ধৰিছে। সময় থাকোঁতে তাক যদি সংৰক্ষণ নকৰোঁ, তেতিয়াহ'লে এদিন এইবোৰ নোহোৱা হৈ যোৱাটো ডাঙৰ কথা নহয়। প্ৰাকৃতিক সম্পদসমূহ মানুহে নগৰে। প্ৰকৃতিৰ বুকুত প্ৰাকৃতিক কাৰণতেই থোপ খাই থাকি নিজে নিজে গঢ় লৈ উঠে। মানুহে তাক আকাৰ দি বৰ্ধনত সহায় কৰে। কামত

0: লগায় আৰু সংৰক্ষণ কৰে। ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী কেইখনমান ৰাজ্য আছে, তাৰ ভিতৰত অসমখন অন্যতম। প্ৰাইভেট প্ৰাকৃতিক সম্পদেই এই ৰাজ্যত বিৰাজমান, কিছুমান এতিয়াও অনাৱিষ্কৃত হৈয়েই আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰ পৰাও স্বৰূপাৰ্থত আমি উপকৃত হ'ব পৰা নাই, কাৰণ তাক আমি ভালদৰে সংৰক্ষণ আৰু সংবৰ্ধন কৰিব পৰা নাই। যি নহওক, চৰকাৰ আৰু জনসাধাৰণে একত্ৰিত হৈ তাক চোৱা চিতা কৰিলে অৰ্থনৈতিকভাৱে আৰু বেছি টনকিয়াল কৰিব পৰা যাব আৰু কিছু পৰিমাণে নিবনুৱা সমস্যাও সমাধান হ'ব। অসমখন প্ৰাকৃতিক সম্পদত এখন চহকী দেশ। ইয়াৰ ভৌগোলিক অৱস্থিতি বৈচিত্ৰ্যপূৰ্ণ। এই ৰাজ্য সমভূমি, মালভূমি, পৰ্বত, পাহাৰ, নদ নদী, উপত্যকা, খাল বিল, হাবি জংগল আদিৰে পৰিপূৰ্ণ। গৰ্ভত খনিজ তেল, কয়লা, লোৰ আকৰেৰে পৰিপূৰ্ণ হৈ আছে। গতিকে খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ, কৃষিজ সম্পদ আদিৰে অসমখন ভৰপূৰ, যাৰ বাবে যুগে যুগে যিকোনো কাৰণতেই নহওক বাহিৰৰ পৰা মানুহ আহি ইয়াত বসবাস কৰিবলৈ লৈছে। সন্ধিয়াৰ অষ্টগামী সূৰ্যৰ প্ৰতিবিম্ব যেতিয়া অসমৰ নৈৰ বুকুত পৰে, তেতিয়া কি যে এক অপৰূপ ৰূপ ধাৰণ কৰে তাক কবিৰ ভাষাৰ বাদে আনে কোনোৱেই সুন্দৰকৈ বৰ্ণনা কৰিব নোৱাৰে। সেয়ে কবিয়ে কৈ গৈছে,
1: ৰক্তজবা ৰূপ ধৰি সান্ধ্য দিন মণি মাৰ যায় নৈৰ বুকুত।
0: অসমৰ চাৰিসীমা বাদ দি ইয়াৰ বুকুত থকা পাহাৰ, পৰ্বত, নদ নদী, ঘাঁহনি, বননি আদিত অনেক জীৱ জন্তু চৰাই চিৰিকটি স্বাধীনভাৱে বিচৰণ কৰি থাকে। ঘাঁহ বননিৰ শ্যামল শোভা, বিলৰ বুকুৰ সৌন্দৰ্য, ভেদ পদুমৰ শোভা, মাছ কাছৰ বিহাৰ, জন্তু জানোৱাৰৰ অহা যোৱা, বন হৰিণীৰ নাচোন, মৌ মাখিৰ গুণগুণ, এই সকলোবোৰ প্ৰাকৃতিক সম্পদে অসমখনক উজ্বলাই ৰাখিছে। এইবোৰে যুগে যুগে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। প্ৰাকৃতিক সম্পদ বুলি কওঁতে সাধাৰণতে বনজাত, খনিজাত, জলজাত আৰু কৃষিজাত এইখিনিকেই জনা যায়। অসমখন যে খনিজ সম্পদত চহকী সেয়া সকলোৱে জানে। এই সম্পদ অসমৰ আটাইতকৈ মূল্যৱান সম্পদ। ইয়াত খাৰুৱা তেল, কয়লা, চূণ, বিভিন্ন মাটি, শিল, মমবাতি ইত্যাদি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এনে এটা সময় আছিল যি সময়ত কেৱল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পোহৰাব লগা হৈছিল। অসমৰ সমগ্ৰ ভূগৰ্ভ খনিজ তেল আৰু কয়লাৰে পৰিপূৰ্ণ। সেয়েহে অসমৰ বিভিন্ন ঠাইত নতুন নতুন তেলৰ পুং আৱিষ্কৃত হৈ আছে। ডিগবৈ, নাহৰকটীয়া, ৰুদ্ৰসাগৰ, মৰাণ ইত্যাদি ঠাইত খনিজ তেলৰ পুং আছে। এই বহুমূলীয়া খনিজ তেলৰ পৰা কেৰাচিন তেল, ডিজেল, পেট্ৰল, মমবাতি, ৰন্ধন গেছ, কয়লা আদি উৎপাদিত হয়। এই তেল শোধন কৰিবলৈ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু অসমৰ বাহিৰতো শোধনাগাৰ স্থাপিত হৈছে। আকৌ নুমলীগড়তো নতুনকৈ শোধনাগাৰ স্থাপন কৰা হৈছে যাতে অসমৰ খাৰুৱা তেলৰ শোধন আৰু খৰতকীয়া হয়। দৈনন্দিন ব্যৱহৃত সামগ্ৰী উৎপাদন হোৱাৰ উপৰিও ইয়াত হাজাৰ হাজাৰ মানুহে নিযুক্তি লাভ কৰিছে। কিছু হ'লেও নিবনুৱা সমস্যা হ্ৰাস পাইছে আৰু অৰ্থনৈতিকভাৱে ৰাজ্যখনক ভালেখিনি আগবঢ়াই নিব পাৰিছে। বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান আদি ইয়াৰ আলম লৈ গঢ়ি উঠিছে। বঙাইগাঁৱত পেট্ৰকেমিকেল কমপ্লেক্স, দুলিয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কেন্দ্ৰ স্থাপিত হৈছে। মাৰ্ঘেৰিটা, টিপং, মাকুম, লিডু আদি অঞ্চলত কয়লাৰ খনি আছে। কয়লাৰ পৰা আলকাতৰা, নানাবিধ সুগন্ধি মছলা, ৰং আৰু চেকাৰিন তৈয়াৰ কৰা হয়। গাড়ী, মটৰ

যানবাহন উদ্যোগ আদিত কয়লাৰ ব্যৱহাৰ মন কৰিবলগীয়া। এইবোৰৰ পৰা অসম অৰ্থনৈতিকভাৱেও বহুখিনি আগবাঢ়ি গৈছে। ইয়াৰ উপৰিও কোনো কোনো ঠাইত লৌৰ আকৰ, সোৱণশিৰি নৈৰ বালিত, গোৱালপাৰাৰ পাহাৰ অঞ্চলত সোণৰ চেকুৰা পোৱা যায়। গুৱাহাটীৰ আশে পাশে তামৰ খনি, চূণশিল আদিৰো সন্ধান পোৱা গৈছে। বোকাজান চিমেণ্ট কাৰখানাই এক উল্লেখযোগ্য স্থান গ্ৰহণ কৰি আছে। মুঠৰ ওপৰত খনিজ সম্পদে দেশৰ অৰ্থনীতিত এক বুজন পৰিমাণৰ অৰিহণা যোগাই আছে আৰু ভৱিষ্যতলৈও থাকিব। এই সম্পদবোৰৰ পৰা আমি তেতিয়ালৈকে অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰিম যেতিয়ালৈকে তাক আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম। প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণ বা সংৰক্ষণ আৰু উন্নয়নৰ বাবে চৰকাৰী প্ৰশাসনীয় বিভাগ যথেষ্ট শক্তিশালী হ'ব লাগিব। এই বনজ, খনিজ, কৃষিজ, জলজ সম্পদবোৰৰ

0: আশে পাশে তামৰ খনি চূণশিল আদিৰো সন্ধান পোৱা গৈছে। বোকাজান চিমেণ্ট কাৰখানাই এক উল্লেখযোগ্য স্থান গ্ৰহণ কৰি আছে। মুঠৰ ওপৰত খনি সম্পদে দেশৰ অৰ্থনীতিত এক বুজন পৰিমাণৰ অৰিহণা যোগাই আছে আৰু ভৱিষ্যতলৈও থাকিব। এই সম্পদবোৰৰ পৰা আমি তেতিয়ালৈকে অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰিম যেতিয়ালৈকে তাক আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম। প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণ বা সংৰক্ষণ আৰু উন্নয়নৰ বাবে চৰকাৰী প্ৰশাসনীয় বিভাগ যথেষ্ট শক্তিশালী হ'ব লাগিব। এই বনজ, খনিজ, কৃষিজ, জলজ সম্পদবোৰৰ সংৰক্ষণ তথা উন্নতিৰ অৰ্থে চৰকাৰী নাইবা বেচৰকাৰী অনুষ্ঠানবোৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা হাতত ল'ব লাগিব। এতিয়াও এইবোৰৰ প্ৰতিকাৰ কৰাৰ সময় আছে। অসমৰ উদ্যোগবোৰে সন্মুখীন হোৱা বাধা বিপত্তি আঁতৰ কৰি সজাগতা আনিব পাৰিলেহে ৰাইজ তথা অসমৰ স্বাৰ্থ ৰক্ষা পৰিব। আমি প্ৰতিজন নাগৰিকে অসম মাতৃৰ সম্পদবোৰ নিজৰ বুলি জ্ঞান কৰাৰ লগতে সেইবোৰৰ ৰক্ষণাবেক্ষণৰো যথেষ্ট যত্ন ল'ব লাগিব। গছ গছনি, জীৱ জন্তু আৰু খনিজ সম্পদৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিকৰণে অসমক আৰু বেছি চহকী আৰু উন্নতশীল কৰি তুলিব। অসমৰ এই প্ৰাকৃতিক সম্পদসমূহ উচিতভাৱে সংৰক্ষণ কৰিব আৰু কামত লগাব পাৰিলে ইয়াত প্ৰচুৰ পৰিমাণে উদ্যোগ গঢ়ি উঠিব। অসমৰ ভয়াৱহ নিবনুৱা সমস্যা আৰু অশান্ত পৰিৱেশৰ মোকাবিলা কৰিবলৈ এই উদ্যোগসমূহেই মুখ্য ভূমিকা ল'ব পাৰিব। যিহেতু অসম প্ৰাকৃতিক সম্পদত চহকী, সেইবোৰ আহৰণ আৰু সদ্ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰো আগবাঢ়ি আহিব লাগিব। এই ক্ষেত্ৰত মূলধনৰ সহায়, যাতায়াত ব্যৱস্থাৰ উন্নয়ন আৰু থলুৱা লোকক কাৰিকৰী প্ৰশিক্ষণ দিয়াটো বাৰুকৈয়ে অপৰিহাৰ্য। সেয়ে আমি এই সম্পদসমূহ সংৰক্ষণ কৰি অসম তথা ভাৰতবৰ্ষক আৰ্থিকভাৱে টনকিয়াল কৰিব পাৰিম। এই সম্পদবোৰৰ উন্নতিকৰণেই আমাৰ উন্নতিৰ পথ মুকলি হ'ব।
1: ভাইটি ভণ্টিহঁত, ইমান পৰে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ এই শীৰ্ষক কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল ৰঙিয়া প্ৰগতি হাইস্কুলৰ শিক্ষয়িত্ৰী ইৰা শৰ্মাই। তোমালোকক পাঠ কৰি শুনালে মামণি তালুকদাৰে। চোৰাত এইবাৰ শুনোৱাহা অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি সমবেত সংগীত।

সমবেত সংগীতটি শুনিলা। পরিবেশন করিলে শৰাইঘাট মইনা পাৰিজাতৰ চেমনীয়া, ৰিমলি নাথ, লিজা নাথ, বাৰ্বিলিনা নাথ, গীতু নাথ, ভ্ৰান্তি নাথ, দীক্ষিতা নাথ আৰু দৃষ্টিমণি নাথে।

লিজা নাথৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতটি শুনিলা। এইবাৰ শুনোৱা হা এটি জ্যোতি সংগীত। গীতটি পৰিৱেশন কৰিছে ৰিমলী নাথে।

কমলী নাথৰ কণ্ঠৰ গীতটি শুনিলা। চোৰাৰ শেষত শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ ৰচিত এটি গীত। গীতটি পৰিৱেশন কৰিছে বাৰ্বিলিনা নাথে।

বাৰবিলিনা নাথৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া শুনক মুখ্য বাতৰি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100 গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাপান ভাৰত মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা চৌহদত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ 4টা উইকেটৰ বিনিময়ত 446 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়াৰ বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত গায়ত্ৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, শ্বেখ আব্দুল্লাহ আহমেদ আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু তিলক চন্দ্ৰ দাস, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ। নাটশালা।

0: কিবা বোলে আপোনাৰ নামত টেক্স পেজ চিঠি আছে, চহী দিব লাগে।
1: চাওঁ কাগজখন দে।
0: এইখন এই ইয়াতে কিবা 70 নম্বৰ এটা আছে বোলে, তাতে চহীটো দিব লাগে।
1: হ'ব ৰ চিঠিখন দে। স্নেহৰ সৰুজু লৰালৰিকৈ ডাকঘৰতে বহি চিঠিখন লিখিছোঁ। মই কাইলৈ কলিকতাৰ পৰা ৰাওনা হ'ম আৰু অহা বুধবাৰে দুপৰীয়া মানে পামগৈ। মোৰ লগত এজনী ছোৱালী যাব, নাম সীতা। তেওঁ আমাৰ তাতে থাকিব, থকা মেলাৰ ব্যৱস্থা কৰিবা। আৰু এটা কথা, আমাৰ বাগিচাৰ পৰা ছমাইলমান দূৰত বুঢ়াবাৰী গাঁৱত

0: শ্রীরাজ হাজৰিকা নামে এজন মুখিয়াল মানুহ আছে, তেওঁক এটা খবৰ দিয়াৰ ব্যৱস্থা কৰিবা। খবৰটো হৈছে অহা বুধবাৰে তেওঁ যাতে আমাৰ বাগিচালৈ আহে। ড্ৰাইভাৰক ক'বা সি জানে, আৰু নেলেখোঁ, গৈ পাই সকলো কথা হ'ম। মৰমেৰে তোমাৰ কন্দৰ্প।
1: ভদ্ৰেশ্বৰ,
2: দেউতাৰ আজি দুপৰীয়া পাবহি, লগত আলহী আহিব।
1: আলহী
2: কোঠাৰ বিচনা পাতিবোৰ ভালকৈ থ। আৰু শুন,
1: কওক বাইদেউ।
2: ড্ৰাইভাৰক মাত, এতিয়া এঠাইত খবৰ এটা দি আহিবগৈ লাগে।
1: ক'ত বাইদেউ?
2: তোৰ দৰকাৰ নাই নহয়, ড্ৰাইভাৰক মাত।
1: ভাল বাইদেউ, মোৰ দৰকাৰ নাই, মাতিছো।
0: সীতা, সিৰাজ, কোন কোন এওঁলোক?

0: আজিৰ নাট্যানুষ্ঠান আগবঢ়োৱা হৈছে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ নামৰ প্ৰখ্যাত গল্পটিৰ পূৰ্বে প্ৰচাৰিত অনাতাঁৰ নাট্যৰূপ। ৰূপায়ণত ফণী শৰ্মা, শৈল বৰুৱা, অৰুণিমা বৰুৱা, অনুশ্ৰী বেজবৰুৱা, মৃগেন ৰায় চৌধুৰী, দুৰ্গেশ্বৰ বৰঠাকুৰ, উপেন্দ্ৰজিৎ শৰ্মা, প্ৰসন্ন বৰা, নৰেন বৰুৱা, মীৰা দাস, বাণী চক্ৰৱৰ্তী, বীণা দাস আৰু শিশু শিল্পী জ্যোতি চৌধুৰী। প্ৰযোজনা ফণী তালুকদাৰ। চিৰাজ
1: কলিকতাৰ পৰা আহি পোৱাৰ দিনাই আবেলি কন্দৰ্পই তেওঁৰ বৈঠকখানাত সৰজু, সীতা আৰু বৃদ্ধ চিৰাজক বহুৱাই তেওঁৰ জীৱনৰ এটি কৰুণ গোপন অধ্যায়ৰ পাত লুটিয়ালে।
2: সৰজু, তোমাৰ পৰা মই এটা ইমান দিনে গোপন কৰি ৰাখিছোঁ, তেনেকৈ ভাল কৰিছোঁ নে বেয়া কৰিছোঁ মই ক'ব নোৱাৰোঁ, সেইবাবে তুমি মোক ক্ষমা কৰিবা বুলিয়ে মই আশা কৰিলোঁ। সীতাৰ জন্মকালৰ ইতি কাহিনী তুমি কিমান সহজভাৱে ল'ব পাৰা মই ক'ব নোৱাৰোঁ, কিন্তু ভৰসা দিয়া সৰজু, তুমি ধৈৰ্য ধৰি শুনিবা।
3: মোৰ জন্মকালৰ ইতি কাহিনী?
2: তোমাৰ প্ৰকৃত পৰিচয়টো তুমি নাজানা?
3: মোৰ প্ৰকৃত পৰিচয়? মই তেনে কোন?
2: তুমি কোন তাকে এতিয়া কম সীতা। আজি মই যি কথা ক'ম তাৰ সাক্ষী মাথোন এই চিৰাজ হাজৰিকা, এই বৃদ্ধ মান্যবন্ত মানুহগৰাকী, যাৰ মহত্বৰ বাবে মই সদায় তেওঁৰ ওচৰত নতশিৰ হৈ থাকিম। আশা কৰোঁ আজিৰ বৰ্ণনা শেষ হ'লে তোমালোকেও তেখেতৰ মূল বুজিব পাৰিবা আৰু শ্ৰদ্ধা জনাবা।
4: নাই নাই কোৱা, নাপায় নহয়, তেনেকৈ কিয় কোৱা, মই কিটো কৰিছোঁ আৰু, সকলো তেখেত আল্লাহ কৰিছে, উপা সকলো আল্লাহ কৰিছে।
2: প্ৰায় 20 বছৰৰ আগৰ কথা, মই তেতিয়া কলিকতা কলেজত পঢ়োঁ, আয়ে পৰীক্ষা দি সেইবাৰ আমাৰ বাগিচা ঘৰলৈ গৈছোঁ। মোৰ জীৱনত আৱিৰ্ভাৱ হ'ল এগৰাকী নাৰী, এজনী অতি সহজ সৰল কোমলমতীয়া ছোৱালী। সাবিত্ৰী, তোমাৰ খোপাত সেইবা কি ফুল? ক'ত পালা?
5: আমাৰ ফুলনিতে আছে।
2: সাবিত্ৰী, ফুল মই বৰ ভাল পাওঁ, কপৌ আৰু গোলাপ, সময় পালে দুই এপাহ মোলৈ আনিবাচোন, মোৰ কোটৰ বাটন হলত লগাই থওঁ।
5: এতিয়াই আনি দিম নেকি?
2: এতিয়াই? নাই নাই নালাগে, ৰবাচোন ৰবা।
5: কি
2: বাৰু সাবিত্ৰী, তোমাৰ খোপাত থকা কোপৌপাহ দিবা?
5: এইবাৰ তেনেই লেৰেলি গৈছে আৰু মোৰ খোপা তেল লাগি আছে নহয়।
2: তোমাৰ চুলিৰ গোন্ধটো মোৰ বৰ ভাল লাগে সাবিত্ৰী, সেইকাৰণে মোক ফুলপাহ লাগে, আৰু ফুলপাহত লাগি থকা তোমাৰ চুলিৰ গোন্ধকণ মোক লাগে সাবিত্ৰী। সাবিত্ৰী দিয়া, কি ভাবিছা সাবিত্ৰী? নাই নাই, কোটত লগাব নালাগে, চাওঁ এইপিনে চাওঁ, মোৰ হাতত দিয়াচোন দিয়া। সাবিত্ৰী সাবিত্ৰী, তোমাৰ আঙুলিকেইটা ইমান
6: সাবিত্ৰী, তই পাকঘৰলৈ যাচোন, গাখীৰখিনি জুইৰ ওপৰত তুলি থৈ আহিছোঁ, গৰম হ'লে বাপুৰ কাৰণে লৈ আহিবি দেই, যা।
2: মা, মই এতিয়া গাখীৰ নাখাওঁ।
6: এতিয়া নাখাওঁ বাৰু, পিছত খাবি। যা সাবিত্ৰী, কি চাই আছ? বাপু, তোৰ পৰীক্ষাৰ খবৰ কেতিয়া ওলাব?
2: আৰু এমাহমান আছে, কিয়?

0: তাৰচোন একেদিন গুৱাহাটী মোমায় তাতে থাকিবগৈ পাৰ।
1: নহয় মা, বাগিচাত দীঘলীয়াকৈ বহুত দিন মই থকাই নাই, আৰু অলপ দিন মই ইয়াতে থাকিম মা।
0: নহয়, মোমায়হঁতে কৈ থাকে বৰকে, সেয়েহে মই কৈছো, পিছে তোৰ ইচ্ছা আৰু। হেৰি নহয় শুন বাপু, কথা এটা কওঁ, হেৰি আমাৰ ঘৰলৈ সাবিত্ৰীহঁত কেনেকৈ আহিল জানো নাজানো? তোক মই চিঠিত অলপকে লিখিছিলো।
1: লিখিছিলে আৰু ইয়ালৈ আহিওতো কিছু জানিছো মই।
0: এয়া সাবিত্ৰীৰ মাকজনী এনে ভাল মানুহ বুজিছ, বেছি গিৰিয়েকটো অকালতে ঢুকাই থাকিল, চাৰিমাহমান হ'ল ঢুকাবৰ। যোৰহাটৰ ওচৰৰ বাগিচা এখনৰ মহৰি আছিল গিৰিয়েক। গিৰিয়েক ঢুকাবৰ পৰা মাক জীয়েকৰ দুখে কোলাই পাছে নোহোৱা হৈছে। এদিন আহি মোৰ ওচৰ ওলালহি, জাতকোৰ আমাতকৈ অলপ তলৰ হ'লেও দেউতাক কৈ মেলি মই তাইক ৰাখিলোঁ। আমাৰ ইয়াতে সেই ঢেঁকীখালৰ কাষৰ কোঠাটো আছে নহয়, তাতে থাকিবলৈ দিলোঁ। ঘৰখনৰ সকলো লাচনী পাচনী কাম মাক আৰু জীয়েকে দুয়ো লগ লাগি কৰে। পিছে সাবিত্ৰীজনীহে উঠন হৈ আহিল, সিহঁতৰ জাতে কোলে ল'ৰা এটা পালে গতাই দিবলৈ পাৰিলে ভাল হ'ব আৰু।
1: মা, জাতকুলৰ কথা আজিকালি আৰু ধৰিব নাপায় নহয়, চোৱা যুগ সলনি হৈছে।
0: সেইবুলি আৰু সমাজ এখনতো ওলাই কৰিব নোৱাৰি নহয়।
1: সমাজ ওলাই কৰিব নালাগে নহয়, সমাজক নতুন সাজত সজাব লাগিব আমি। চোৱা, যুগৰ গতিৰ লগত সমন্বয় ৰক্ষা কৰি সমাজত নতুন আদৰ্শৰ নতুন নীতিৰ সূচনা কৰিব লাগিব।
0: বোপা ককাহঁতে যি শিকালে তাকতো আৰু আমি ওলাই কৰিব নোৱাৰো নহয়।
1: কিন্তু এতিয়া সময় আহিছে মা, তোমালোকে আমাৰ পৰা শিকিব লাগিব, আমাৰ পৰা মানে তোমাৰ বাপুহঁতৰ পৰা, এই কন্দৰ্পহঁতৰ পৰা।
0: থ থ দে, আৰু এতিয়া মই তোৰ পৰা শিকিম। অ' সাবিত্ৰী, তই দেখোন গাখীৰ লৈ আহিলি, বাপুৱে পিছে পিছতহে খাব।
2: সদায় দেখোন এই সময়তে খায়, আজি আকৌ গৃহৰ দুখতো পিছত খাব।
1: আনিলে যদি খাম বাৰু। থোৱা সাবিত্ৰী, চাওঁ সেই পানীঘটি দিয়াচোন।
0: সাবিত্ৰী, গাখীৰখিনি থৈ বলচোন তই, হেৰি গোঁসাই ঘৰৰ খৰাহীটো উলিয়াই লগৈ। অ' সাবিত্ৰী শুনচোন।
2: কি জেঠাইদেউ?
0: সেই বাপুৰ কথা কামবোৰ আজিৰ পৰা তই কৰিব নালাগে বুজিছ, ভদ্ৰেশ্বৰে কৰিব। বাপু, হেৰি নহয় গামোচাখন তোৰ চকীতে থৈ আহিছোঁ।
3: বাৰু।
0: সাবিত্ৰী।

0: মা মা
1: কিয় বাপু
2: মা এটা কথা নহয়
1: কি হ'ল
2: চোৱা মা পৰহিলৈ কলিকতালৈ যাম যেতিয়া কাইলৈ আমি এটাবিলাক পিকনিক খাই আহোঁগৈ বোলে
1: যাব পাৰিম কিনো কথা পিছে সেই নহয় পৰহিলৈ ৰাতি হেতুৰ ট্ৰেইনৰ সময় হ'বলা পিছে ক'লৈ নাযাবি পিকনিক খাবলৈ
2: কেলৈ নামৰূপলৈকে যাম
1: ভালেখিনি দূৰ হ'ব পাই
2: এহ 25 মাইলহে হ'ব এঘণ্টাৰো বাট নহয় দেখোন
1: বাৰু যাম তেনে পিছে আমাৰ গাড়ীত জানো এটাইবিলাক এবাৰতে ধৰিব আৰু মই গ'লে আকৌ শইকীয়ানী হাজৰিকানী কুলি বুনিব লাগিব নহয়
2: বাৰু তুমি চিন্তা কৰিব নালাগে মা এই সোণাতলী বাগিচাৰ মেনেজাৰৰ গাড়ীখন মই খবৰ কৰোঁ নাপালে আমাৰখনতে দুবাৰকৈ যাম হে
1: আৰু হ'ব দে মই দেউতাক কওঁগৈ বাৰু

0: বাপুতি, কাহি বাতি হেতা খৰাহিবোৰ সব ঠিক কৰি লোৱাচোন। আৰু হেৰি নহয়, ভদ্ৰেশ্বৰ কোৱা বাপুতি, আ বাপুতি, শুনিছা নহয়, তুমি কাহি বাতি খৰাহিবোৰ সব ঠিক কৰি লোৱা আৰু ভদ্ৰেশ্বৰ কোৱা হেৰি নিজৰ পানীৰে সেইবোৰ ভালকে ধুই ল। পিছে গাড়ী এখনেই হ'ল, তোমালোক পিছৰ বাৰত যাবা বাৰু। বাপু, তোৰ বৰশী বোৱা এই আৰু আমাৰ যাব হ'ল নহয়।
1: তোমালোক যোৱা নাই মা, মই পিছৰ ট্ৰিপত যাম। অ হেৰি নহয়, তোমালোকে গাড়ীখন গৈয়ে পঠিয়াই দিবাগৈ, মই আকৌ যাওঁতে পেহাহঁতৰ তাত সময় মাত লগাই যাম।
0: হেৰ ভদ্ৰেশ্বৰ, ভদ্ৰেশ্বৰ
2: কি কৈছা?
0: সাবিত্ৰী কলৈ গ'লো?
2: জানো হয়, লক্ষ্মণীৰ লগত নিজৰা সিফালে খাই পাহাৰ পকাই ফুৰা দেখিছিল অথনি।
0: ময়ো এতিয়া কেনেকৈ যাওঁ তাইক এৰি? হেৰি নহয় শইকীয়ানি, এই আপোনালোক যাওক, মই পিছত যাম বাৰু।
3: এই নেলাগে নেলাগে, আপুনি আমাৰ লগতে আহক, আপুনি নগ'লে আকৌ আমাৰ ৰখেই নোলায় নহয়।
0: নহয় মানে এই সাবিত্ৰী
3: অন্দৰ্প বোপাও আছে নহয়, লক্ষ্মণীও আছে, পিছৰ বাৰত যাব দিয়ক তাই। আহক আহক পাই
0: কথাটো।

0: সাত বাজিলেই, ৰাতি হ'ল। এই বাপুটি, এই জুইকুৰাত খৰি কিছুমান জাপি দিয়াচোন।
1: এতিয়া কি হ'ব বাপু কাইদেউ, এতিয়াও নাহিল যে।
0: অ' ভয় লাগিছে নেকি সাবিত্ৰী? কেলে মই আছো নহয়, একো চিন্তা নকৰিবা। সেইটো দেখোন মানুহ,
2: গাড়ী কি হ'ল? গাড়ী পাংচাৰ হৈছে।
0: পাংচাৰ ক'ত হৈছে?
2: এই ইয়াৰ পৰা দুমাইলমান দূৰত।
0: দুমাইল দূৰত কি হ'ব এতিয়া?
3: কি হ'ব
2: মই একো ভাবি পোৱা নাই শ্ৰোতা চাহাব, আৰু শুনিছোঁ সিফালে হাতী ওলাইছে। হয়
0: হাতী ওলাইছে। বাৰু ড্ৰাইভাৰ, ট্ৰাংক ৰোডলৈ ইয়াৰ পৰা কিমান দূৰ হ'ব?
2: 18 মাইলমান হ'ব শ্ৰোতা চাহাব। হয়
0: আচ্ছা, এই বাটত পাই অহা ফৰেষ্ট কেম্পটো ইয়াৰ পৰা কিমান দূৰ?
2: 1 মাইলমান হ'ব যেন পাইছোঁ।
0: বাৰু তাত কোনোবা আছে নেকি?
2: মই খবৰ লৈছিলোঁ, কোনো নাই, মানে সেই চকীদাৰটোহে আছে শ্ৰোতা চাহাব।
3: অকল
0: তেন্তে সদ্যহতে তালৈকে বোলা, বুজিছা? আজি ৰাতি কিজানি তাতে থাকিব লাগিব। এইটো যে ভয়ত একেবাৰে পেপুৱা লাগি আছে, বস্তুবোৰ হাতে পাতে লগে, আৰু এই জোৰ এটা জ্বলাই লৈ যা।
3: কিন্তু
0: সাবিত্ৰী, আহ ভয় নকৰিবা সাবিত্ৰী, আহ।

0: হাবিত্রী, হাবিত্রী কি হয়েছে তোমার? চাও মুখখন লুকাই বহি আছা দেখোন, কি হয়েছেনো তোমার? তুমি তুমি কান্দিছা কিয় হাবিত্রী? হয়েছে কি তোমার?
1: এইবোৰ কি হল বাবু ককাই?
0: মানে মানে হাবিত্রী,
1: তুমি মোক ইমান মৰম কিয় কৰিছা? মই কেনেকৈ সহিম ইমান মৰম?
0: কিন্তু হাবিত্রী, মোৰ এই দুদিনৰ মৰমতে, এনিশাৰ একবিন্দু মৰমতে শংকা কৰিলে কেনেকৈ হ'ব? মই যে তোমাক গোটেই জীৱন আৰু বহুতো জীৱন ধৰি মৰম কৰিবলৈ সাজু হৈছোঁ,
1: কিন্তু তুমি হলা আকাশৰ জোন, মই মাটিৰ বাওনা বাপু ককাইদেউ, মই তোমাক কেনেকৈ ঢুকি পাম?
0: তুমি মোক ঢুকি পাব নালাগে নহয় সাবিত্ৰী, মই তোমাক তুলি নিম আকাশৰ বুকুলৈ।
1: মোৰ হলে খুব ভয় লাগিছে বাপু ককাইদেউ।
0: ভয় কিয় সাবিত্ৰী?
1: কাইদেউ তুমি কলিকতালৈ গুচি যাবা, মোক তুমি পাহৰি যাবা। মোৰ দৰে এজনী সামান্য ছোৱালীক পাহৰিবলৈ তোমাৰ কিমান সময় লাগিব বাপু বাইদেউ? মোৰ তেতিয়া কি হ'ব?
0: নাই নাই সাবিত্ৰী, মই তোমাক কেতিয়াও নাপাহৰো। আজি নিশা এই নামৰূপৰ অটব্য হাবিৰ মাজত জীৱনৰ এটা শ্ৰেষ্ঠতম সম্পদ লাভ কৰিলোঁ, সেই যে সমৰ অক্ষয়, মই তাক কেনেকৈ পাহৰিম সাবিত্ৰী? চোৱা সাবিত্ৰী, বাহিৰত হোৱা জোন ওলাইছে, কৃষ্ণা দশমীৰ জোনাক, ৰ'বা কেইখন মই খুলি দিওঁ, জোনাকবোৰ সমক, কথাটো পোহৰ হওক।
1: নালাগে নালাগে বাপু ককাইদেউ, খিৰিকি নুখুলিবা, আজি নিশাটো এন্ধাৰতে শেষ হ'বলৈ দিয়া।
0: সেই নিশাটোৱেই নহয়, সাবিত্ৰীয়ে জীৱনৰ বাকী দিনকেইটাও শেষ কৰিব লগা হ'ল আন্ধাৰতে। সৰজু, মই বুজিছোঁ মোৰ কথা শুনি তোমাৰ মনত কেনে প্ৰতিক্ৰিয়া হ'ব পাৰে, তথাপি মই অনুৰোধ কৰিছোঁ তুমি যেন শেষলৈকে কথাবোৰ শুনি যোৱা।
1: কওক, শুনিছোঁ।
0: মই কলিকতালৈ আকৌ আহিলোঁ, কলেজৰ তৃতীয় বাৰ্ষিকত ভৰ্তি হ'লোঁ। তাৰ চাৰি মাহৰ পিছত মাৰ পৰা মই এখন চিঠি পালোঁ।
2: মৰমৰ বাপু, কেইদিনমান তোৰ পৰা চিঠি পত্ৰ নেপাই চিন্তিত আছোঁ, আশা কৰোঁ কুশলে আছ। অতি দুখৰ খবৰ এটা তোলৈ নিদিওঁ বুলি দিবলৈ ওলাইছোঁ। আজি পাঁচদিন হ'ল সাবিত্ৰী পানীত পৰি আত্মঘাতী হৈছে। আজি কেইদিনমান আগতে ল'ৰা এটা পাই তাইৰ বিয়াৰ ঠিক কৰিছিলোঁ। অহা সপ্তাহতে বিয়াখন পতাৰ কথা আছিল, কিন্তু কি হ'ব, কোনোবা জন্মৰ কিবা পাপ আছিল, তাইৰ দেহাটো বিচাৰি পোৱা নগ'ল।

0: আনৰ কাষত তাইৰ ভৰি চেণ্ডেলযোৰ পৰি আছিল। খবৰটো সেয়ে আৰু নিলিখো।
1: মৰম আশীৰ্বাদ লবি, ইতি তোৰ মাৰ। সাবিত্ৰী স্মৃতিক এটুকুৰা জ্বলন্ত অঙঠাৰ দৰে বুকুত লৈ আৰু 8টা বছৰ অতিবাহিত কৰিলোঁ। ইতিমধ্যে আইন পৰীক্ষাও মই পাছ কৰিলোঁ। বাগিচাৰ দায়িত্ব আনৰ হাতত দি এনেই সময় কটাবৰ বাবে ওকালতি আৰম্ভ কৰিলোঁ। এদিন জিলাৰ পৰা 6 মাইলমান দূৰত বৰুৱাবাৰী গাঁৱত এটা মকদ্দমাৰ স্থানীয় তদন্ত সম্পৰ্কে হাকিম ওলাল লগত মোকো ল'লে। আমাৰ কাম সোনকালে শেষ হয়। হাকিম আন এঠাইত কিবা এটা অনুসন্ধানৰ কাৰণে গ'ল আৰু মই আহিলোঁ সেই গাঁৱৰ এগৰাকী সম্ভ্ৰান্ত লোক সৌ সিৰাজুদ্দিন হাজৰিকাৰ তালৈ।
2: তামোল কটা আছে, হবলে বটাটো লৈ আছোন। বাৰু হেৰি বোপা, আপুনি বহকচোন, মই শাল কৰি খাই পানী চলো। ঢালিটো আহোঁ দেই।
1: ভাল বাৰু, ভাল বাৰু।
2: হেল্ল' সীতা, অ সীতা, সীতা
3: আতাজান, তামোল আনিছো, চোন হলে লগোৱা নাই। মোৰ আঙুলিৰে ভুৰুকাটো ঢুকিয়েই নাপাওঁ। অ আতাজান দেখোন নাই।
1: তোমাৰ আতাজান গা ধুবলৈ গৈছে। চাওঁ দিয়া, তামোল দিয়া, চোন বাৰু মই লগাই লওঁ। হা চাওঁ দিয়া,
3: চাওকচোন বাৰু আটাজন কি মানুহ। চোনৰ সৰু টেমি এটা আনিবলৈ কৈছো, ভৰুকাটোত মোৰ আঙুলিটোৱে ঢুকিয়ে নাপায়
1: নেকি। চাওঁ চাওঁ, এৰা তোমাৰ ইমান এধানমানি আঙুলিটো, তাৰে ক'ত ঢুকি পাবা তুমি? হা চাওঁ বাৰু, এইপিনে আহাচোন, মই কথা এটা সোধো তোমাক। বাৰু বহা বহা, ইয়াতে বহাচোন, মোৰ কোলাতে বহা আকৌ। চাওঁ
3: মোৰ লাজ লাগে পায়, মই আটাজনৰ কোলাতেহে বহো, আনৰ কোলাত নবহো।
1: মোৰ কোলাত নবহিলে মই বেয়া পাম, কিন্তু তোমাক নামাতো আৰু দেই।
3: ইছ, কি যে কেঁচুৱা পাই, অকণমান কথাতে বেয়া পায়। বাৰু বহিছো,
1: বাৰু মাজনী, তোমাৰ কি নাম?
3: মোৰ নাম নূৰ, কিন্তু আচল নাম সীতা।
1: সীতা, উৱা ইমান ধুনীয়া নাম। চাওঁ চাওঁ, ৰ'বাচোন, চাওঁ
3: মোৰ মুখলৈ চাই আছা কিয়? কি চাইছা?
1: কি চাইছো? তোমাৰ এয়া চকু, এয়া মুখ, ওঠ, ঠুঁটৰি, এইবিলাককে চাইছো, ইমান ধুনীয়া।
3: মোৰ মা খুব ধুনীয়া আছিল নহয়। আটাজনে কৈছে মোৰ চকু, ওঠ, ঠুঁটৰি আটাইবিলাকে নে একেবাৰে মাৰ দৰে।
1: তোমাৰ মাৰ দৰে?
2: আৰু সীতা, অ সীতা, এই তামোল ফালি দিল, এ দেখি জানো বাৰু, দেখি জানে তাই একেবাৰে গৈ পেলাই উকিল পৰা খোলাত উঠিল। নাম নাম নাম, বোপাৰ কাপোৰ কানিবিলাক কৰবালৈ ধূলি মাকতি লাগিব।
1: নাই নাই, বহক দিয়ক হাজৰিকা, একো নহয়। বহা মহাজনী। হাজৰিকা, এইটি আপোনাৰ ছোৱালী নহয়?
2: ছোৱালী মানে ইয়ে উকিল বোপা, এইটি আল্লাৰ দান, মোৰ নাতি।
1: মানে আপোনাৰ?
2: মোৰ কন্যাৰ ছোৱালী, অৱশ্যে সেই কন্যাও তেখেত আল্লাৰ দান।
1: হাজৰিকা, সকলো ল'ৰা ছোৱালীটো ঈশ্বৰৰ দান, কিন্তু আপোনাৰ এই ছোৱালীটোৰ ক্ষেত্ৰত মাক জীয়েকক বিশেষকৈ তেনে বোলাৰ কাৰণ কি?
2: সেইবিলাক বহুত কথা উকিল উপা, তথাপিও যদি এদিন এটি দেৱকন্যাক আল্লাই মোৰ ওচৰলৈ মোৰ আশ্ৰয় ল'বৰ কাৰণে পঠিয়াইছিল, সেই দেৱকন্যাৰ গৰ্ভতেই নূৰৰ জন্ম। নূৰৰ মা আচলতে মোৰ কন্যা নহয়।
1: হাজৰিকা, কোন কোন তেওঁ, কাৰ কথা কৈছে হাজৰিকা আপুনি?
2: এইবিলাক বহুত কথা, বহুত কথা উকিলোপা। চাওঁ আয়ো নূৰ, এটা ভিতৰলৈ যাচোন, নাই ভিতৰলৈ যা, সেই ইছমাইলৰ লগত বোপালে চাহ টোপা কৰাত ইছমাইলৰ লগত লাগি যোৱা, যোৱা মাজনী, যোৱা ভিতৰলৈ যোৱা।
3: বাৰু
1: নাই নাই, আকৌ আহিবা তুমি দেই, যোৱা।
2: আজি প্ৰায় 8 বছৰ আগৰ কথা, মছজিদত নামাজ পঢ়ি বাটতে আহোঁতে কিনি কিনে বৰষুণ দিলে। সেই ডেকা চুবুৰী নামঘৰৰ বাট চোৰাতে সোমাই চোৰাৰ উৰুখা ছালখন লৈ চাই ভাবি আছিলোঁ, গোসাঁই প্ৰভুকৈ বাট চোৰাটো ছালখন টিঙৰে ভৰাই ল'ব লাগিব, টিঙৰ খৰচটো যদি লাগে মই নিজেই দিম। এনেতে
4: চিৰাজ দাইটি, অ চিৰাজ।

0: পানী দুধি আহিছে নেকি?
1: পানী দুধি আহিছে? বলচোন বল বল আপোনাৰ।

0: সিরাজ কাই ঘর আসনে?
1: ও আসুহেন, কোন কোন? ও আমার গাঁও পুরিয়া দেখুন, বহা বহা বহা ভাইজান, বহা বহা বহা বহা। পিছে কি সকামত বাহিলা ভাইজান?
0: এ এনে এপাক মাৰিলো আৰু। ও ভাল কথা, এ তোমাৰ তাত কোনোবাৰ ছোৱালী এজনী আছে হেন?
1: এজনী ছোৱালীনো কোনোবাই থাকিবহে ভাইজান, আল্লাই পঠিয়াইছে, আহিছে, মোৰ নচিবত তাইক আশ্ৰয় দিয়াৰ ফৰমান হৈছে, আশ্ৰয় দিছে। ক'ত আৰু ছোৱালী আহিব ভাইজান?
0: শুনিছোঁ ছোৱালীটিৰ গাত অকণমান চেকাও আছে।
1: চি চি চি চি চি গাঁওবুঢ়া, নাপায় নহয় নাপায়, তেনেকৈ ক'ব নাপায় নহয়। আমাৰ সমাজত চকুত তাইৰ গাত চেকা থাকিব পাৰে, কিন্তু খোদাৰ চকুত ছোৱালীটিৰ একেবাৰে নিষ্পাপ ভাইজান, একেবাৰে নিষ্পাপ।
0: জানো, ক'ব নোৱাৰো দেও, এইবোৰ কি চপাইছা? আকৌ শুনিছোঁ ছোৱালীজনী বোলে হিন্দু ছোৱালী। এতিয়া সেই সেই তোমাৰ ঘৰত হিন্দু ছোৱালী এৰা, এই চোৱা ছাতি বুলি কথাবোৰতো আছে নহয়
1: গাঁওবুঢ়া।
0: হে,
1: মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে, সেই গাঁওবুঢ়া, মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে। খোদাৰ ঘৰৰ ছোৱালী, মানুহে সজা ধৰ্ম, মানুহে সজা সমাজৰ নীতি চোৱাই সাবিত্ৰীক নচোৱাই, হে গাঁওবুঢ়া। গাঁওবুঢ়া দুকুৰি দেৱনা খুচিকিলোহে, জ্ঞান বিশ্বাসত জীৱনত কোনো গুণাহ মই কাহানী কৰা নাই গাঁওবুঢ়া। মোৰ দেহ মন সকলো পবিত্ৰ, মোৰ এই পদাৰ তলৰ মাটিত সাবিত্ৰীয়ে ভৰি দিলে চোৱা নাযায় গাঁওবুঢ়া, চোৱা নাযায়।
0: জানো
2: পিতা।
1: অ সাবিত্ৰী, আইজনী কি?
2: মই সকলো কথা শুনি আছোঁ গাঁওবুঢ়া, মই হিন্দু ছোৱালী সঁচা কথা, কিন্তু হিন্দু মুছলমানৰ মাজত পাৰ্থক্য ঈশ্বৰে কৰা নাই, তেওঁ সকলোৰে জন্মদাতা, মানুহেহে মানুহৰ পাৰ্থক্য সৃষ্টি কৰিছে। পিতা, গাঁওবুঢ়াৰ দৰে মানুহৰ কথাত আপুনি বেজাৰ নাপাব
1: পিতা। গাঁওবুঢ়া শুনিলা, শুনিলা, শুনিলা নে গাঁওবুঢ়া, শুনিলা? সাবিত্ৰী মুক্তি বুলি কৈ সম্বোধন কৰিলে শুনিলা নে নাই? সাবিত্ৰী মুক্তি বুলি সম্বোধন কৰিলে শুনিলা নে নাই? তাই মই নতুনকৈ জন্ম দিছো, হে গাঁওবুঢ়া, মই তাইক নতুনকৈ জন্ম দিছো, তাইৰ মই পিতাক, বুজিছা গাঁওবুঢ়া, তাইৰ মই পিতাক।

0: أشهد أن لا إله إلا الله
1: আইজনী চাওঁ চাওঁ আইজনী, আৰু অকণমান গাখীৰ খাবানে? আৰু অকণমান গাখীৰ, অকণমান
2: নালাগে পিতা, আপুনি মোৰ কাৰণে বহুত কৰিলে পিতা, মোৰ সময় ওচৰ চাপি আহিছে।
1: আইজনী
2: ছোৱালীটিৰ ভাৰ আপোনাৰ ওপৰতে থাকিল, তাই ডাঙৰ হ'লে বা তাইৰ বাপেকক যদি আপুনি কেতিয়াবা লগ পায় তেতিয়া তেওঁ সুধিহে আপুনি তাইক মুছলমান কৰিব পিতা। আৰু যদি আপুনি মোৰ স্বামীক কেতিয়াবা লগ পায় ক'ব তেখেতৰ চৰণ চিন্তা কৰিয়ে মই মৰিবলৈ সাহ পাইছোঁ। আৰু পিতা
1: আইজনী, তুমি সেইবোৰ চিন্তা কৰিব নালাগে, অকণমান টোপনি যাবলৈ চেষ্টা কৰিব লাগে। এতিয়া এৰা অকণমান টোপনি যাবলৈ চেষ্টা কৰিব লাগে।
2: মই একেবাৰে টোপনি যাম পিতা। ছোৱালীটিৰ, মোৰ ছোৱালীটিৰ নামটো আপুনি নূৰ দিছে, মই সীতা থলোঁ, তাইক সীতা বুলি মাতিব। ক'ত তাই, ক'ত
1: তাই? হ'ব, আইৰাৰ লগত সিটো কথাতে আছে। তোমাৰ জ্বৰ ভাল হ'লে মই ওচৰলৈ লৈ আহিম। মাজনী, তুমি এতিয়া অকণমান শুই থাকিবলৈ চেষ্টা কৰাচোন, শুব লাগে, নহয় শুলেহে ঠিক হ'ব।
2: নহয়, তাই ক'ত, সীতা ক'ত, সীতা ক'ত?
3: চিৰাজ কাই
1: ডাক্তৰ,
3: আৰু লাভ নাই,
1: তেন্তে
3: মই সকলো চেষ্টা কৰিব। নাবাজে
1: নাবাজে ডাক্তৰ, ডাক্তৰ আপুনি আপুনি বচাব, আপুনি সাবিত্ৰীক বচাব নোৱাৰিলে নাবাজে সাবিত্ৰী।

0: গোলাপ নলোৱা নেকি?
1: কিয় নলম সীতা, চাওঁ আহাচোন সঞ্জনী, আহ তোমাক আজিৰ পৰা সদায় মোৰ কোলাতে ৰাখিম নহয়। আহ সীতা। সীতাক কলিকতাৰ বৰ্ডিঙত থৈ অহাৰ পিছৰ বছৰতে দেউতাৰ মৃত্যুসজ্জাত দিয়া প্ৰতিশ্ৰুতি মতে তোমাক মই বিয়া কৰালোঁ সৰুজু। আৰু এই 7 বছৰে তোমাৰ পৰা এই সকলোবোৰ মই গোপনে ৰাখিছিলোঁ। তুমি মোৰ লগত কলিকতালৈ কেইবাবাৰো যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিলা। প্ৰতিবাৰেই কিবা এটা অজুহাতত তোমাক নিনিয়াকৈ মই অকলে গৈছোঁ। কিন্তু সৰুজু, সীতাই এবাৰ মেট্ৰিক পাছ কৰিলে, তাইৰ বিয়া বাৰু সময় হ'ব দুদিন পিছত। সেয়ে মই ভাবিলোঁ আৰু দেৰি কৰিব নোৱাৰি। সৰুজু, এয়া এয়ে সেই সীতা সৰুজু।
2: খুৰাদেউ, তুমি কিমান মহান।
1: সীতা, মই মহান হওঁ নে নহওঁ মই ক'ব নোৱাৰোঁ, কিন্তু যাৰ মহত্বৰ তুলনা আমাৰ সৈতে নহয় সেইজন মহান মান্যৱৰ পুৰুষ হ'ল সৌ আমাৰ হাজৰিকা, সৌ তোৰ আটাজান সীতা।
2: আটাজান?
3: সীতা, সীতা আইজনী,
2: আগৰ জনমতো তুমি মোৰ আটাজান আছিলা, আৰু সকলো জনমতে তুমি মোৰ আটাজান হৈয়ে থাকিবা দেই।
3: জনমে জনমে মই তোৰ আটাজান হৈ থাকিম আইজনী। তই আৰু সেই ভৰসা মোৰ পৰা নতুনকৈ বিচাৰিব নালাগে নহয়। এতিয়া সেই তই ভৰসা লোক পাব লাগিব সৌ আইদেউৰ পৰাহে। জনমে মৰণে তই এতিয়া সেই আইদেউৰ লগতহে সম্বন্ধ পাতিব লাগিব।
2: অসম্ভৱ।
3: কি অসম্ভৱ আইদেউ?
1: সৰুজু,
4: কি প্ৰয়োজন আছিল আপোনাৰ জীৱনৰ কুৎসিত কাহিনীবোৰ মোক ক'ব?
1: সৰুজু, তুমি তুমি এইবোৰ কি কৈছা?
4: সীতাকে ঘৰ স্থান দিবলৈ
2: মই তেনে এতিয়া কলৈ যাম? খুৰাদেউ, আটাজান, তোমালোকে তোমালোকে মনে মনে আছা কিয় আটাজান?
3: আইদেউ, সীতাক আপুনি আশ্ৰয় নিদিলে কোনে দিব আইদেউ?
4: অসম্ভৱ। চাকৰণী গৰ্ভত জন্ম মুছলমানৰ ঘৰত ডাঙৰ হোৱা ছোৱালী এজনী মোৰ ঘৰত মই কেতিয়াও ৰাখিব
2: নোৱাৰো।
4: কেতিয়াও ৰাখিব নোৱাৰো।
2: খুৰীদেউ,
4: চুপ নহয়। তুমি মোক খুৰীদেউ বুলি কোনে কৈছা? তোক মই তোৰ খুৰীদেউ বুলি? ওলা মোৰ ঘৰৰ পৰা, ওলাই যা তই মোৰ ঘৰৰ চৌহদৰ পৰা, ওলাই যা তই। সামান্য এজনী তোৰ ছোৱালীটা প্ৰতিটা ছোৱালী
3: আইদেউ, আপোনাৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, আপুনি যদি এজনী পুৱতী নাৰী হ'লহেঁতেন, তেনেহ'লে তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন আইদেউ, নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে এই এবাহী সুকোমল ফুলৰ দৰে সতী ছোৱালীক গদবদ ঠাই দিলে, সেই নাৰী পতিতাটো নহয়েই। তেওঁক তেওঁৰ সমান ভাগ্য পাবলৈ বহুত জনম এবাদত কৰিব লাগিব আইদেউ, বহুত জনম এবাদত কৰিব লাগিব। নাকান্দিবি আইও, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি সীতা। মই জীয়াই থাকিলে তোক কেতিয়াও কান্দিবলৈ নিদিওঁ আই। এইবোৰ ডাঙৰ মানুহ, এইবিলাক ডাঙৰ মানুহৰ ঠাই আই, জটিল মানুহৰ ঠাই। এইবোৰ ডাঙৰ মানুহৰ বিষ নকৰ আচৰ লাগি তোৰ মাৰ অকালতি মূৰহি গলাই। এহেঁতে তোৰ মন নুবুজে, ইহঁতে তোৰ মন নুবুজে আই বোল বোলো, আই বোলো বোল নিজৰ ঘৰলৈ উভতি বোলাই। আই বুজি আহ, নিজৰ ঘৰলৈ।

0: খুঁজো। হৌ হৌ, স্কুল ঘৰটোৰ চালিখনৰ তলত সেয়া নহয়নে?
1: ৰখক, গাড়ী ৰখক, গাড়ী ৰখক।
0: আপোনালোকে ধুমুহা বৰষুণত
1: মই সীতাক লৈ যাবলৈ আহিছো, মই সীতাক লৈ যাবলৈ আহিছো। খুৰীদেউ নহয়, খুৰীদেউ নহয়, সীতা মা, মা বুলি মাত, সীতা মা বুলি মাত।

সিরাজ নাটকৰ ইমানতে সামৰণি পৰিল। মূল কাহিনী স্বৰ্গীয় লক্ষ্মীধৰ শৰ্মাৰ। কাহিনীটি আলমত অনাতা নাট্যৰূপ দিলে অৰুণ শৰ্মাই। ভিন ভিন চৰিত্ৰ ৰূপায়ণত আছিল সিরাজ, ফণী শৰ্মা, কন্দৰ্প শৈলধৰ বৰুৱা, কন্দৰ্পৰ মাক বাণী চক্ৰৱৰ্তী, সাবিত্ৰী অৰুণিমা বৰুৱা, সৰজু মীৰা দাস, সীতা অনুশ্ৰী বেজবৰুৱা, সৰুকালৰ সীতা শিশুশিল্পী জ্যোতি চৌধুৰী, ডাক্তৰ উপেন্দ্ৰজিৎ শৰ্মা, গাঁওবুঢ়া মৃগেন ৰায় চৌধুৰী, ড্ৰাইভাৰ নৰেন বৰুৱা, ভদ্ৰেশ্বৰ দুৰ্গেশ্বৰ বৰঠাকুৰ, নন্দীৰাম প্ৰসন্ন বৰা আৰু শইকীয়ানীৰ ভাৱত আছিল বীণা দাস। নাটখনি প্ৰযোজনা কৰিলে ফণী তালুকদাৰে।

অনিমা চৌধুৰীৰ কণ্ঠৰ গীত গীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। খন্তেক পাছতেই অৰ্থাৎ 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ, গুৱাহাটীত অহা মাহত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচী সম্পন্ন, আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544 গৃহ অনুমোদন পৰ্যায়ত আছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাই কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে ৰাজ্যখনত গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত ৰাজ্যত 3,25,234 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰা হৈছে। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। সেই লক্ষ্য পূৰণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 16,810 গৃহৰ অনুমোদন জনায়। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰাৰ কাম আৰম্ভ কৰিছে। এইলৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰিও যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ নয়নমণি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে 13টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে 44গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি 3,418গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ

হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্পেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নতজাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি 2টাকৈ বিভাগীয় হাতীক ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অৱসৰ দিয়ে। একে সময়তে আন 5টা হাতীক উদ্যানখনত নিয়োগ কৰা হয়। উল্লেখযোগ্য যে দীৰ্ঘ বছৰে মানাহৰ অৰণ্যত পেট্ৰলিঙৰ লগতে পৰ্যটকৰ বাবে ছাফাৰীকে ধৰি বিভিন্ন দিশত সেৱা আগবঢ়াই অহা দুজনী মাইকী হাতী প্ৰমীলা আৰু পূৰ্ণিমাক বিভাগে আনুষ্ঠানিকভাৱে অৱসৰ দিয়ে। একেদৰে প্ৰশিক্ষণ শেষ হোৱা 5টাকৈ নতুন হাতীক উদ্যানখনত আজিৰে পৰা নিয়োজিত কৰা হয়। পুৱা মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজিত অনুষ্ঠানৰ যোগেদি হাতীসমূহক পেৰেড চালামেদি অৱসৰ আৰু অভিবাদন জনোৱা হয়। বজালী আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে চলোৱা এটা অভিযানত বৃহৎ সফলতা লাভ কৰিছে। বজালীৰ উপ আৰক্ষী অধীক্ষক ভৱৰ্ণনাথৰ নেতৃত্বত সৰুপেটা আৰক্ষীয়ে চলোৱা অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত 4জন অভিযুক্তক আটক কৰিবলৈ সমৰ্থ হৈছে। আটক হোৱা অভিযুক্তকেইজন হৈছে জিতুমণি ৰয়, ৰঞ্জন দাস, আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰ। বজালী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি অভিযুক্তকেইজন বহিৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ চাইবাৰ জালিয়াতি আৰু অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্তকেইজনক আটক কৰে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসভা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100 গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্য লৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি ভাৰতৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ হয়। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 110 অভাৰত 6টা উইকেট হেৰুৱাই 475 ৰাণ কৰি খেলি আছে। কে এল ৰাহুল 100 ৰাণ আৰু অধিনায়ক শুভমন গিলৰ 126 ৰাণৰ জৰিয়তে ভাৰত সম্প্ৰতি শক্তিশালী স্থিতিত আছে। সাই সুদৰ্শন আৰু ঋষভ পণ্টেও 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ। গুৱাহাটীত অহা মাহত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। আৰু

0: চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ হিয়াৰ দাপোনত তোমাৰেই ছবি ছবিখনৰ এটি গীত। কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে। গীতৰ কথা দিগন্ত ভাৰতীৰ। গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে ঘোঁৰা মৰাৰ পৰা অনিন্দিতা, ঋতুস্মিতা আৰু সুবাসনাই। আহকচোন গীতটি শুনো।

ছয়কাৰৰ পৰা দীপক দত্ত আৰু মালবিকা দত্তৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দিলীপ বৰাৰ, ছবি বৰলাৰ ঘৰ।

কল্পতৰু অনুষ্ঠানত এইবাৰৰ গীতৰ কণ্ঠ লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ। অভিমান ছবিখনৰ এই গীতটিৰ ৰচনা মজৰুহৰ। অনুৰোধকাৰী শ্ৰোতা বেলতলাৰ মানস চৌধুৰী, সবিতা চৌধুৰী আৰু প্ৰিয়ম।

অভিমান ছবিৰ এই গীতটিৰে সামৰিব লাগিব আমাৰ আজিৰ কল্পতৰু অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলো হাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত।

0: শ্ৰোতাসকলক প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বোলনি মুকলি কৰিছোঁ। আজিৰ বোলনিত আগবঢ়াইছোঁ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত সংগীতালেখ্য নিৰ্মল প্ৰজ্ঞাৰ দ্বিতীয় খণ্ড, ৰচনা হৰপ্ৰিয়া বাৰকিয়াল বৰগোহাঁইৰ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশা বৰুৱাৰ।
1: সৰুৰে পৰাই তেওঁ স্বাধীন মনা, স্বাধীনভাৱে ভাবিবলৈ, স্বাধীনভাৱে আগবাঢ়ি যাবলৈ মাক দেউতাক আৰু বৰমাকেই তেওঁক সৰুৰে পৰাই অনুপ্ৰেৰণা যোগাইছিল। সমসাময়িক সমাজৰ কুসংস্কাৰৰ কৰ্তৃত্ব অৱহেলা কৰিব নোৱাৰি নিৰ্মল প্ৰভাৰ বাল্য বিবাহৰ বাবে দেউতাক আগবাঢ়ি আহিলেও তেওঁ ৰক্ষণশীলতাৰ পৰা ছোৱালীজনীক মুক্ত কৰিবলৈ যত্ন কৰিছিল। দেউতাকৰ সাহস আৰু চেনেহৰ ছাঁতেই নিৰ্মল প্ৰভাই এক নতুন জীৱনৰ, মহাজীৱনৰ সপোন ৰচিছিল। জীৱনৰ সংকটপূৰ্ণ সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি দৃঢ় স্থিতিত অটল হৈ থাকিবলৈ সাহস যোগাইছিল। এজনী 12 বছৰীয়া কিশোৰীক বাগদত্তা হোৱাৰ অধিকাৰ গ্ৰহণ কৰি 20 বছৰে ডাঙৰ মানুহজনে বলপূৰ্বক মাতৃত্বৰ বোজা জাপি দিয়া কাৰ্যত দেউতাক হিচাপে ধৰ্মেশ্বৰ বৰদলৈয়ে প্ৰতিবাদ কৰিছিল। অকালতে তেওঁ ধ্বংস হৈ যাবলৈ দিব নোৱাৰে এগৰাকী কিশোৰীক। নিৰ্মল প্ৰভাৰ এই দুৰ্যোগক সাহসেৰে মুখামুখি হৈ নতুন জীৱন গঢ়াৰ সপোন দেখুৱাইছিল দেউতাকেই। স্বামীৰ ঘৰলৈ কেতিয়াও নপঠিওৱাৰ সিদ্ধান্ত লৈ প্ৰত্যয়েৰে তেওঁ কৈছিল,
2: তাই যদি মোৰ ছোৱালী হয় তাই দেখুৱাই দিব জীৱন কাক কয়। বিষয়ক সুখ সুকৰি কহ পায়, হৰিপদ সেৱা মানৱী বিনে নাই। তাই লোকৰ নাখায়, লোকক খুৱাব।
1: দেউতাকে নিৰ্মল প্ৰভাৰ স্বাধীন মনটোক গুৰুত্ব দিছিল। জীয়েকে কি পঢ়িব, ভৱিষ্যতে কি কৰিব, সেইটো দেউতাকে তেওঁৰ ইচ্ছাৰ ওপৰতে এৰি দিছিল।
2: সকলো তাইৰ ইচ্ছামতে হ'ব, তাইৰ এটা স্বাধীন মন আছে।
1: এয়া দৃঢ় মনৰ দেউতাকৰ কন্যাৰ স্বাধীন চিন্তা, মুক্ত মনৰ প্ৰতি জনোৱা এক সন্মান, এক অনুপ্ৰেৰণা। সেয়ে নিৰ্মল প্ৰভাই সময়ৰ সৈতে নিজকে আগবঢ়াই লৈ যাব পাৰিছিল, স্বাধীনভাৱে চিন্তা কৰিছিল আৰু সমাজে নিৰ্ধাৰণ কৰি দিয়া পথেদি নগৈ নিজৰ চিন্তা বিবেকে সন্ধান দিয়া পথত খোজকাঢ়ি আনন্দ লভিছিল। তেওঁ নিজে লিখিছে জীৱন জীৱন বৰ অনুপম আত্মজীৱনী।
3: এনে সময়তে মোৰ ক্ৰমান্বয়ে হৈ থকা কিছুমান উপলব্ধি স্পষ্ট হ'ল। মই এজনী মুক্ত নাৰী, য'ত প্ৰেম নাই তাত বন্ধনৰ কি অৰ্থ থাকিব পাৰে? মই কোনো অন্তঃসাৰ শূন্য বন্ধনৰ দাসী নহওঁ। মোৰ কোনো সংস্কাৰ নাই, মই উৰণি পেলাই দিছোঁ, সেন্দুৰৰ দীঘল ৰেখা শিৰৰ পৰা মুচি পেলাইছোঁ। মায়ে আচৰিত হৈ কৈছিল,
4: এইটো কিয় কৰিছ?
3: মই কৈছিলোঁ, মোৰ বিবেকে এইটো কৰিবলৈ কৈছে, মোৰ সমাজ পোহৰৰহে, আন্ধাৰৰ নহয়। মায়ে কি বুজিলে নাজানিলোঁ। মোৰ টান উত্তৰ শুনি মোৰ মনত দুখ দিয়া বুলি ভাবি মা মনে মনে ৰ'ল।
5: নিৰ্মল প্ৰভাৰ জীৱনটোৱেই আছিল দুখ আৰু সৃষ্টিৰ অনন্য অভিব্যক্তি। কিশোৰ জীৱনতে পোৱা দুখ, গ্লানি আৰু যন্ত্ৰণা অতিক্ৰমী তেওঁ স্ব প্ৰতিভাৰে উৎফাসিত হৈছিল। যৌৱনৰ প্ৰাক্ষণতে আহি পৰা দুখবোধক নিজৰ মেধা, বুদ্ধিমত্তা, সাহস, ধৈৰ্য আৰু মহান আদৰ্শেৰে অসীম শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা নিৰ্মল প্ৰভাই নিজকে প্ৰতিষ্ঠিত কৰিলে এগৰাকী গৱেষক হিচাপেও। পিএইচডি ডিগ্ৰীৰ

0: বাবে গৱেষণা পত্ৰ প্ৰদান কৰি তেওঁ আৰু ৰৈ থকা নাছিল। বিবৰুৱা কলেজত কেইবাবছৰো অধ্যাপনা কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপিকাৰ আসন শুৱনি কৰাই নহয়, জৱাহৰলাল নেহৰুৰ নামত থকা সন্মানীয় আসনত অধিষ্ঠিত হ'ল। বিশ্ববিদ্যালয় অনুদান আয়োগ নতুন দিল্লীৰ জাতীয় প্ৰবক্তাৰ আসন অধিকাৰ কৰি তেওঁ অসমীয়া নাৰী সমাজকেই সন্মানিত কৰিলে। তাৰ ফাঁকে ফাঁকে তেওঁ লিখি উলিয়ালে বহু সমাদৃত গৱেষণা গ্ৰন্থ দেৱী, শিৱ আৰু সূৰ্য। অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ গৱেষণামূলক গ্ৰন্থৰ বঁটা আগবঢ়োৱা হ'ল এই গ্ৰন্থলৈ।
1: প্ৰায় 100খন গ্ৰন্থৰ ৰচয়িত্ৰী নিৰ্মল প্ৰভাৰ গ্ৰন্থসমূহ দেশ বিদেশৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে, সমাদৃত হৈছে। বিদেশৰ বিভিন্ন দেশত বিভিন্ন উপলক্ষ্যত তেওঁ প্ৰদান কৰা ভাষণসমূহ সুধি তথা সাৰস্বত সমাজত বণ্ডিত হৈছে। বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হৈ থকা কালছোৱাতেই তেওঁ অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভানেত্ৰীৰ আসন অলংকৃত কৰাই নহয়, দুধনৈ অধিৱেশনত মননশীল বক্তৃতাৰে সকলোকে উদ্বুদ্ধ কৰিলে। কবি নলিনীবালা দেৱীৰ পিছত অসম সাহিত্য সভাক সুনেতৃত্বৰে পৰিচালিত কৰিব পৰা তেওঁ দ্বিতীয়গৰাকী মহিলা। আকাশবাণী গুৱাহাটীয়ে গ্ৰহণ কৰা এক সাক্ষাৎকাৰত তেওঁ কৈছিল,
2: এটা কথা ঠিক যে মই সদায় কামতেই গুৰুত্ব দিওঁ, আৰু সেইকাৰণে মই ভাবোঁ সাহিত্য সভাৰ এই যে পালিবলগীয়া এবছৰৰ দায়িত্ব, সেই দায়িত্ব কালচোৱাত মই নিশ্চয় কামতেই গুৰুত্ব দিম।
1: নাৰী মনৰ কোমলতা যেনেদৰে তেওঁৰ কবিতা, গীত আদিত প্ৰকাশ পাইছিল, তেনেদৰে অসমীয়া সমাজ, সংস্কৃতি, লোক পৰম্পৰা, কৃষ্টি সকলো দিশ তেওঁৰ লিখনিত প্ৰতিফলিত হৈছে। একেধাৰে গীতিকাৰ, কবি, শিশু সাহিত্যিক তথা প্ৰথিতযশ সাহিত্যিক নিৰ্মল প্ৰভাৰ সৃষ্টিশীল লেখনি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ।
0: গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ গীতবোৰো কবিতাৰ দৰে সকলোৰে অন্তৰত গভীৰভাৱে দোলা দি যায়। শৈশৱৰে পৰা আইতাক, বৰমাক আৰু মাকৰ মুখত শুনি অহা অসমৰ থলুৱা গীত মাত, যেনে আইনাম, ধাইনাম, বিয়ানাম, বিহুনাম, বাৰমাহী গীত, বৰগীত আদিৰ সুৰে তেওঁ গীত ৰচনাত প্ৰেৰণা যোগাইছিল বাৰুকৈয়ে। তেওঁ নিজেও আছিল সুকণ্ঠী গায়িকা। তেওঁ নিজেও গাইছিল অসমীয়া আৰু বাংলা ভাষাৰ গীত। তেওঁ কলিকতা, লক্ষ্ণৌ, উৰিষ্যা, দিল্লী, জাৰ্মেনীতো বৰগীত পৰিৱেশন কৰিছিল। সুৰৰ ওপৰতো তেওঁৰ আছিল সুগভীৰ জ্ঞান। তেওঁৰ গীতত বহুতো বৰেণ্য শিল্পীয়ে সুৰ দি গৈছে, বহুতো শিল্পীয়ে গীতসমূহ গাইছে। তেওঁৰ কথাৰেই
3: মোৰ গীতবিলাকত সুৰেৰে প্ৰাণ দিয়াৰ ক্ষেত্ৰত মই অতি কৃতজ্ঞতাৰে নাম ল'ব লাগিব শ্ৰদ্ধেয় মুকুল বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, জিতেন দেৱ, পুৰুষোত্তম দাস, বীৰেণ ফুকন, কমল নাৰায়ণ চৌধুৰী, শ্যামল মিত্ৰ, মান্না দে, বীৰেণ দত্ত, জয়ন্ত হাজৰিকা, হেমেন হাজৰিকা, জিতু তপন, হেমন্ত গোস্বামী, দিলীপ শৰ্মা, ঋতুপৰ্ণ শৰ্মা, জ্যোতিষ ভট্টাচাৰ্য, ৰমেন বৰুৱা, গুণদা দাস আদি শিল্পীসকলৰ। বাহিৰৰ বহুতো শিল্পীৰ নাম এইখিনিতে শ্ৰদ্ধাৰে ল'ব লাগিব। অসমৰ বাহিৰৰ শিল্পীসকল হ'ল উষা মংগেশকাৰ, শ্যামল মিত্ৰ, মান্না দে, হৈমন্তী শুক্লা, আৰতি মুখাৰ্জী, ইলা বোস, চনু নিগম, উদিত নাৰায়ণ আদি। অসমৰ শিল্পীসকল হ'ল বীৰেণ ফুকন, দেৱেন শৰ্মা, ভূপেন হাজৰিকা, বীৰেণ দত্ত, জয়ন্ত হাজৰিকা, দিলীপ চৌধুৰী, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপালী বৰঠাকুৰ, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কুল বৰুৱা, মীনাক্ষী দেৱী আদি শিল্পীসকল। মোৰ গান অতি সুন্দৰকৈ গোৱা বিলাতত থকা ডাক্টৰ কুমুদ শৰ্মাৰ, মানে বাপনৰ নাম আনন্দৰে স্মৰণ কৰিছোঁ। বহুতো সুকণ্ঠী গায়ক গায়িকাৰ নাম মই পাহৰিও গৈছোঁ। গীতৰ প্ৰাণ সুৰেই দিয়ে। এইখিনিতে আৰু দুটামান গীতৰ নেপথ্যৰ কথা ক'বলৈ মন গৈছে। চানমাৰি ঘৰত এদিন সন্ধিয়া শ্ৰদ্ধেয় জিতেন দা, মানে জিতেন দেৱুলালহি, ৰেডিঅ'ৰ সুৰৰ শৰাইৰ কাৰণে গীত এটি লাগে। গাব মীনাক্ষী দেৱীয়ে। মোৰ লাইব্ৰেৰীৰ ৰুমটোতে পাতি এখন পাৰি জিতেন দা আৰু মই বহিলোঁ। মই গীতটো লিখাৰ আগমুহূৰ্তত ভাবিলোঁ, সন্ধিয়া যেনেকৈ মোৰ বৰকৈ ঘৰলৈ মনত পৰে, সকলো বোৱাৰীৰে কিজানি তেনেকৈয়ে ঘৰলৈ মনত পৰে। মীনাক্ষীও এজনী বোৱাৰী। তেওঁৰ মনৰ কথা গীতটোত ফুটি উঠিলেহে গীতটো ভালকৈ

গাব পাৰিব। সেইকাৰণে জিতেন দাক পৰম্পৰাগত গীতৰ সুৰ এটা গাই শুনালোঁ। জোনৰে আগৰে একেটি তৰা, আয়ে বিয়া দিলে গাঠিয়া দৰা। সুৰটো শুনি জিতেন দাই বৰ ভাল পালে। অসমীয়া এই লোকগীতটোৰ সুৰৰ লগত মিলাকৈ মোক গান এটা লিখিবলৈ ক'লে। তেতিয়াই সন্ধিয়াৰ আকাশত বগলী উৰে সৃষ্টি, এই গীতটোৰ সুৰৰ আংশিক যোগান মই ধৰিলোঁ। সুৰটোত বড়ো লোকগীতৰ কিছু প্ৰভাৱ আছে। এই গীতটো প্ৰথমে মীনাক্ষী দেৱী আৰু পাছত তুলিকা সেনাপতিৰ কণ্ঠত ইমান মৰ্মস্পৰ্শী হৈ উঠিল যে মই কলেজলৈ যাওঁতে মোক বাটত আগুচি তাৰিণী চৌধুৰী স্কুলৰ কেইবাগৰাকী শিক্ষয়িত্ৰীয়ে ক'লে, তুমি এনেকৈ গান লিখি আমাক কিয় কন্দুৱা? গানটো শুনিলে যৰে বস্তু ততে এৰি এতিয়াও আইৰ ঘৰলৈ গুচি যাবৰ মন যায়। এই গীতটোৱে অকল মহিলাকে নহয় পুৰুষকো বৰ গভীৰভাৱে স্পৰ্শ কৰিছিল। গানটোৰ কথাখিনি এনেকুৱা, সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ

ক'লে, তুমি এনেকৈ গান লিখি আমাক কিয় কন্দুৱা? গানটো শুনিলে যৰে বস্তু ততে এৰি এতিয়াও আইৰ ঘৰলৈ গুচি যাবৰ মন যায়। এই গীতটোৱে অকল মহিলাকে নহয় পুৰুষকো বৰ গভীৰভাৱে স্পৰ্শ কৰিছিল। গানটোৰ কথাখিনি এনেকুৱা, সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে।

ভূপেন দাই কাজল কাজল মেঘ মুড়ি গানটোত সুর দিয়া দিনটোলৈ মনত পৰিছে। সেইদিনা দুপৰীয়া ভূপেন দাই আমাৰ ঘৰত ভাত খাব বুলি ক'লে। তেখেতৰ প্ৰিয় ব্যঞ্জন অসমীয়া ৰন্ধা খাব। মই পাৰ মাংস, কলডিল আৰু মাগুৰ মাছত পালেং শাক ধনিয়া দি দুপৰীয়া ৰান্ধি বাঢ়ি খোৱালোঁ, লগতে ঔটেঙা মাটি দাইলোঁ। তেখেত আবেলি 3 বজাত মোক লগত লৈ ৰেডিঅ' ষ্টেচনলৈ যাবলৈ ওলাল। তাতে অৰ্গেনত বহি বহি গানটোত সুৰ দিব। তেখেতৰ চকুৰ আগত মোক বহুৱালে।

0: নির্মল, মোর চকুলে চাই থাকা, চকুত চকুত হওয়া,
1: গানটো সুৰ দি থাকোঁতে তেখেতে মোৰ চকুলৈ চাই থাকে, অকণো লৰচৰ কৰিব নোৱাৰি। গানটোৰ সুৰ ভাল হৈছেনে নাই মোৰ চকুতে তেখেতে প্ৰমাণ পায়। ভাল লগাটো যদি মোৰ ফুটি নুঠে তেনেহ'লে সুৰটো সলাই পেলাব। মই আগতেও এই কথাৰ প্ৰমাণ পাইছোঁ। আমাৰ ঘৰত আহি গান শুনালেও চকুত চকু দি থাকিব লাগিব। অকণমান ইফাল ইফাল কৰিলেই মই আনমনা হৈছোঁ বুলি অভিমান কৰে। সেইদিনা তেনেকৈ ৰেডিঅ' ষ্টেচনৰ অৰ্গেনত তেখেতে বৰ তন্ময়তাৰে কাজল কাজল মেঘ গানটোত সুৰ দিলে। গানৰ সুৰত মই অভিভূত হ'লোঁ।

0: মই এই অল ইণ্ডিয়া ৰেডিঅ'তে মই কাম কৰিছিলোঁ। অল ইণ্ডিয়া ৰেডিঅ'ত এবেলাকৰ মহিলা মেল চলাওঁ, আকৌ গ্ৰামীণ মহিলাৰ নখুৰী হৈ আছিলোঁ মই। ইয়াৰ ৰেডিঅ'ত বৰ সুন্দৰকৈ সময় কাটিছিলে। তাৰপিছতে নতুন অসমীয়াতে মই সোমালোঁ, তাত মানে মেগাজিন এডিটৰ হৈ, আৰু চিলড্ৰেন কৰ্ণাৰটো চাওঁ তাত, নতুন অসমীয়াত এবেলা, ইয়াত আকাশবাণীটো। তাৰপিছত আকৌ মই প্ৰেছো খুলি লৈছিলোঁ, তেতিয়া ৰাধাকৃষ্ণণ আহিছিলে। তেতিয়া মই সেই প্ৰেছৰ পৰা ৰাধাকৃষ্ণণক মানে হেৰি ল'বলৈ গৈছিলোঁ, তেখেতৰ একদম কাষতে বহি। মোৰ সেইটো খুব ডাঙৰ স্মৰণীয় কথা, পেপাৰৰ পৰা গৈছিলোঁ। তাৰপিছতে আৰু বহুত ডাঙৰ ডাঙৰ নেতাক মই তেতিয়া লগ পাইছিলোঁ, জৱাহৰলাল নেহৰুকো পাইছোঁ সুবছৰৰ পৰা। সেইকাৰণে সেই স্মৰণলৈ আহিলে সেইবিলাক কথাই মনলৈ আহে। মই বৰ নিৰ্ভীক, মই বৰ একোলৈ আশা নকৰোঁ, মই যি ক'ব লাগে সত্য কথাই কওঁ সদায়, আৰু মিছা কেতিয়াও নকওঁ। শিক্ষকতাৰ সময়খিনি মোৰ কাৰণে আপুৰুগীয়া। ল'ৰা ছোৱালীৰ মাজত শিক্ষা দান কৰি তেওঁলোকৰ লগত মিলি একাত্ম হৈ যি আনন্দ পাব পাৰি, সেই আনন্দ অবৰ্ণনীয়। সি একে অন্য স্তৰৰ আনন্দ। মই নিজকে বিলীন কৰি দি ভাল পাইছিলোঁ তেওঁলোকক, যিকণ জানো সেয়া উবুৰিয়াই শিকাইছিলোঁ, আৰু তাৰ বিনিময়ত মই যি শ্ৰদ্ধা মৰম পাইছিলোঁ তেওঁলোকৰ পৰা, সেয়া অবৰ্ণনীয়।
1: জীৱনক অসম্ভৱভাৱে ভাল পোৱা, জীৱনক মহাজীৱনলৈ ৰূপান্তৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে মৰণ বিজয়ী সাধনাৰে জীৱনক অনুপম জীৱন বুলি মুক্তকণ্ঠে ঘোষণা কৰিছিল।
2: জীৱন জীৱন বৰ অনুপম, মৰণ বিজয়ী সাধনা, জীৱন বিচাৰি যাওঁ আগবাঢ়ি, পোহৰক কৰি যাওঁ অৰ্চনা।
1: তেওঁ গীত, কবিতা, উপন্যাস, শিশু সাহিত্য, নাটক, শিক্ষা জগত তথা সামাজিক ক্ষেত্ৰত নিজেই হৈ পৰিল এক বিশাল অনুষ্ঠান। তেওঁ আছিল লোকজীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত এগৰাকী শিল্পী, সৃষ্টিশীলতাৰ আকৰ আৰু এক প্ৰতিবাদী সত্তা। নিজৰ ভাষা সংস্কৃতিলৈ তেওঁ গৰ্বিত। তেওঁ মুক্ত কণ্ঠে, দীপ্ত কণ্ঠে, গৰ্ব, আস্থা আৰু বিশ্বাসেৰে মাছাচুচেটছৰ হায়াত ৰিজেন্সিত অনুষ্ঠিত আন্তৰ্জাতিক ছেমিনাৰত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি হৈ নিজৰ চিনাকি দিছিল এনেধৰণেৰে।
3: মই ভাৰতৰ পৰা আহিছোঁ, ভাৰতীয় মানুহৰ সকলো আন্তৰিকতা তোমালোকৰ কাৰণে লৈ আহিছোঁ। যিখন যোগৰ দেশ, মই সেই ভাৰতৰ পৰা আহিছোঁ। যিখন গীতাৰ দেশ, মই সেই ভাৰতৰ পৰা আহিছোঁ। যিখন গান্ধীজীৰ দেশ, মই সেই ভাৰতৰ পৰা আহিছোঁ। যিখন ৰবিশংকৰৰ দেশ, চেতাৰৰ নিচিনা অপূৰ্ব বাদ্যযন্ত্ৰৰ দেশ, মই সেই ভাৰতৰ পৰা আহিছোঁ। যিখন দেশত কৰ্মকে ধৰ্ম বুলি কোৱা হয়, যিখন দেশ বিশ্ববাসীক চমক খুৱাই অহিংস ৰণনীতিৰে ব্ৰিটিছ সিংহৰ অধিকাৰৰ পৰা নিজকে মুক্ত কৰি স্বাধীন হ'ল, মই সেই ভাৰতৰ পৰা আহিছোঁ।

মই মাথো কৰি গলো সত্যৰ সহজ স্বীকাৰ, যিবোৰ স্বীকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে, আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবোঁ সবাতোকে ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছোঁ বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠো। সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে বিদ্ৰূপৰ হাঁহি, ধূৰ্ত এক খেলুৱৈৰ দৰে।

নির্মল প্রজ্ঞা। ডক্টর নির্মল প্রভা বৰদলৈৰ জীবন আৰু সৃষ্টিৰ ভেটিত ৰচিত সংগীতালেখ্যখনি শুনিলে। ৰচনা আছিল হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইৰ। বিভিন্ন চৰিত্ৰৰ বাবে কণ্ঠদান কৰিলে ৰাজীৱ কুমাৰ ফুকন, মণি বৰদলৈ, পৰিণীতা শইকীয়া, দ্ৰবিতা চৌধুৰী, ভাস্কৰজ্যোতি গগৈ, মৃণাল কুমাৰ বৰুৱা, ভাস্বতী কলিতা, ইন্দ্ৰজিৎ দাস আৰু মেলোডী পাটগিৰিয়ে। সংগীতাংশত ৰসানন্দ গগৈ, প্ৰিয়াক্ষী বৰুৱা গোস্বামী, অনন্যা চৌধুৰী, বিমীৰ্ষা বিমল, অনুভৱ দাস আৰু প্ৰতিষ্ঠা বৰা। বাদ্যযন্ত্ৰত আছিল তপন ডেকা, দিলীপ মজুমদাৰ, অমৰজ্যোতি ডেকা আৰু দীপ ৰাজবংশী। বিৱৰণী কণ্ঠ আছিল অৱনী বৰা আৰু জুৰি শৰ্মাৰ। সংগীত পৰিচালনা উৎপল দাসৰ। বাণীবন্ধন হৃদয়ৰঞ্জন চৌধুৰীৰ। সম্পাদনা উৎপল বৰাৰ। প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশা বৰুৱাৰ। আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বুলনি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম পৰৱৰ্তী বুলনিত। নমস্কাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যা। এই ধাৰাবাহিক নাটকলানীৰ ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। এতিয়া শুনক ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ প্ৰথম খণ্ড।

0: আকস্মিকে এয়া দেখুন কন্থ নাৰদৰ,
1: দেৱৰ্ষিয়ে কৈলাশলৈ কৰিছে গমন।
0: আতিথ্যৰ তেনেহলে হওক আয়োজন।
2: নাৰায়ণ নাৰায়ণ, পশুপতিৰ জয় হওক।
0: আচম্বিত দেৱৰ্ষিৰ হল পদাৰ্পণ। কৌতূহল জাগিছে মনত, কিয়নো বা এই অভিযান? কিবা সংবাদ কৰিব প্ৰদান?
2: অভিলাষ মহাদেৱৰ লভিন দৰ্শন, বুৰাগী সংসাৰৰ লম যে বতৰা, ফুলানাথক চাই যাওঁ মায়াৰে আৱৰা।
0: মাথো ইমানেই,
2: কিয় জানো ভাৱ হল মনে সংগলাভ সতীদেৱীৰ, জতাধাৰে পাহৰিলে সৃষ্টি স্থিতি প্ৰলয়ৰ গতি।
0: দেৱৰ্ষি, আপুনিয়ে বিবাহৰ কৰি গতকালি, আমিহেন জতাধাৰী বৈৰাগী শিৱক কৰিলে সংসাৰী। নাই নাই নাই আৰু অকণো আহৰি।
2: মহাসতীৰ জয় হওক।
1: দেৱৰ্ষিৰ পদাৰ্পণত ধন্য হল কৈলাশ শিখৰ, ধন্য হল নন্দীভৃংগী সহচৰ সতে হৰগৌৰীৰ সংসাৰী জীৱন, ধন্য হল এই তপোবন।
2: হে দক্ষ দুহিতা, সুস্বাদ দেখি ফলামৃত, আনন্দত নাচি উঠে চিত, কৰোতেনে ইয়াকে গ্ৰহণ।
0: জতাধাৰী সৰ্পধাৰী অৰ্ধনগ্ন ভিখাৰী ভোলানাথৰ হিমালয়ৰ হিমসিক্ত গৃহত দেৱৰ্ষিক নোৱাৰো যাচিব, দুগ্ধামৃত পৰমান্ন কিম্বা চৌষষ্ঠী ব্যঞ্জন।
1: ফলাহাৰী হয় যেন মধ্যাহ্ন ভোজন, দৰিদ্ৰ নাই আৰু অন্য আয়োজন।
2: আহ কি যে তৃপ্তি, কি যে স্বাদ, কৰিছো চিকাৰ সতি, স্বাদ থাকে দধি দুগ্ধ ঘৃতমধু অমৃত সম্ভাৰত, কিন্তু সতীস্পৰ্শে স্পৰ্শিত এই মধুৰী কন্দলী আম্ৰ জামুমাৰী কল নিজৰাৰ এই জলধাৰ, হে দেৱী, ইয়াতকৈ নাই আৰু তৃপ্তিৰ আহাৰ। ভোলানাথ বহু এবে সৌ শিখৰত, উন্মুক্ত প্ৰকৃতি আৰু উদ্যাম নিজৰাৰ প্ৰবাহিত চন্দৰ ধ্বনিয়ে গাইছে মধুৰ গীত, তাতে বহি পুৰাম উদৰ, শান্ত হ'ব চিত।
1: সেয়ে হ'ব হে দেৱৰ্ষী, অদূৰৰ সৌ বেল বৃক্ষৰ তলত আপোনাৰ আহাৰৰ কৰো আয়োজন।
2: অধিক ভোজনৰ কিন্তু নাই প্ৰয়োজন।
0: আৰু এই জতাধাৰী

0: দেশবাসী বর বাবে কর আয়োজন মধ্যাহ্ন ভোজন আৰু
1: ধূম্রপানৰ। পিছে ভোলানাথ, আহাৰ আৰু বিশ্ৰামৰ নাই অৱসৰ, ত্ৰিভুৱন বিচৰণ কৰিবৰ হেতু আহিছো ওলাই।
0: ত্ৰিভুৱন বিচৰণ কিয় হল এই প্ৰয়োজন?
1: মহাশক্তিমান কৰ্মবীৰ দানৱীৰ দেৱভক্ত দক্ষৰাজে বিচাৰিছে, আমি হেনো যাব লাগে এই ত্ৰিভুৱনে।
0: দক্ষৰাজে বিচাৰিছে?
1: হয়, সেই কৈলাসপতি আপোনাৰ শহুৰ দক্ষৰাজে কৰিছে কামনা।
2: দেৱৰ্ষী, পিতৃ মাতৃ দুয়ো আছেনে কুশলে? আমাৰো কুশল বাৰ্তা জনাবলৈ তাত মাজে মাজে কান্দিছে হিয়াই। জানোচা মাতৃয়ে কাষতে নেদেখি মোক চকু পানী আছে কি বুৱাই।
1: হাই হাই, কথা ক'বলৈকে মোৰ বুকু ফাটি যায়। সেই আই দেৱী মহাসতী, এই নাৰদেই কৰি ঘটকালি ফুলপানীক কৰিলে সংসাৰী। ভোলানাথক বাৰম্বাৰ কৈছিলোঁ আমি এৰিবলৈ সৰ্প ভস্ম জতা আৰু ব্যাঘ্ৰ ছাল
0: আৰু খহাবলৈ জতাধাৰী নাম, নহলে সৌৰে হেনো পায় জঞ্জাল।
2: স্বামী মোৰ জগতৰ ত্ৰাণকৰ্তা, আপুনি নঙঠা। সৃষ্টিৰ মুখত দিয়ে অন্ন, দিয়ে বস্ত্ৰ, আপুনি বৈৰাগী। দেৱৰ্ষী, আপোন ৰূপত উদ্ভাসিত, আপোন গুণত স্মৰণীয় স্বামী মোৰ জয় জগদীশ্বৰ। ইয়াতেই গৌৰৱ মোৰ, ইয়াতেই কৰো অহংকাৰ।
1: কিন্তু দক্ষৰাজে নিবিচাৰে ই ৰূপ জোঁৱাইৰ। দেহত ভস্ম, চুলিত জতা, ডিঙিত সৰ্প, ডিঙিত মালা ৰুদ্ৰাক্ষৰ, পিন্ধনত ব্যঘ্ৰচাল। আহ, কি ভয়ংকৰ!
0: জোঁৱাই নহয় যেন মহাজঞ্জাল।
1: আপুনি হাঁহিলে যে পিনাক পানী। দক্ষৰাজ লজ্জিত, আই বিৰিণীয়েও তোকে চকু পানী, বুকুত জ্বলিছে হেনো দুখৰ অগনি।
2: পিতৃয়ে মোৰ গৈছে পাহৰি তেন্তে, স্বামী মোৰ শূলপানী, সৌন্দৰ্যৰ অনন্ত আকৰ।
1: ময়ো দেৱী হওঁ হতবাক, সৃষ্টি পাতনিত যেবে ব্ৰহ্মা বিষ্ণু হৈছিল ব্ৰতী, সেই যুগসন্ধিৰ মহেন্দ্ৰক্ষণত মহাদেৱ হৈছিল মহাযোগী, অটল ধ্যানত আছিল মগন। বুজিলে ব্ৰহ্মাই সদাশিৱৰ অবিহনে সৃষ্টি যে নহয় সম্ভৱ, সেইবাবে স্বয়ং ব্ৰহ্মাই মানস পুত্ৰ দক্ষক কৰিলে আদেশ। তপস্যাত সন্তোষিত হৈ জগতাত্মাই দক্ষ জয়া বিৰিণীৰ গৰ্ভত ল'লেহি স্থিতি। সেই আই এই সতী শূলপানীৰ পত্নী, অনাসক্ত ভোলানাথক কৰিলেহি জয় ব্ৰহ্মাণ্ডৰ বিনাশী প্ৰলয়।
0: আৰু সেই দক্ষৰাজে নিজ হাতে কৰিছিল কন্যাদান।
1: কিন্তু কালৰ যে কি নিদান! দক্ষৰাজে মহাৰাজ্যৰ কৰে আয়োজন, ত্ৰিভুৱনৰ জ্ঞানী গুণী ৰজা মহাৰজাক কৰে নিমন্ত্ৰণ, আমি কৰোঁ আমন্ত্ৰণ। কিন্তু থওক, ক'বলৈকে জিহ্বা ৰৈ যায়।
2: কওক কওক হে মহৰ্ষি।
1: নুবুজিলোঁ লীলা কি বিধিৰ, সুযোগ্য জোঁৱাই এই ভোলানাথৰ বাদে সবাইকে কৰিছে আহ্বান মহাযজ্ঞৰ পুণ্যভূমিলৈ। অথচ সৃষ্টি স্থিতি প্ৰলয়ৰ অন্যতম ত্ৰিদেৱতা হে মহেশ্বৰ, আপুনিহে নহে আমন্ত্ৰিত, নহে আমন্ত্ৰিত দক্ষ কন্যা তবজয়া সতীদেৱী আই। সেই কথা ক'বলৈ বুকু ফাটি যায়।
0: হে দেৱৰ্ষী, আক্ষেপৰ কিবা প্ৰয়োজন? দক্ষৰাজে নাজানে নিশ্চয় অবিচলিত শূলপানী সকলো সময়।
2: কিন্তু যাব খোজো পিতৃগৃহে মই।
0: কি, বিনা নিমন্ত্ৰণে?
2: পিতৃগৃহৰ বাবে কন্যাই নিবিচাৰে নিমন্ত্ৰণ। নাথ, বিচাৰো আদেশ মাথোন আপোনাৰ পৰা।
1: বিস্ময় বিস্ময় বিস্ময়ত হতবাক মই। ৰজা প্ৰজা পুৰোহিত অন্যান্যসকলে পায় নিমন্ত্ৰণ, স্বৰ্গমত্ত পাতালৰ দেৱতা কিন্নৰে মহানন্দে পখিছেহি যজ্ঞপীঠ দক্ষ ৰাজ্যৰ, অথচ বাকী ৰল আপোন দুহিতা আৰু নাৰায়ণ নাৰায়ণ।
2: ভুল ভুল হে দেৱৰ্ষী, দক্ষৰাজ পিতৃ মোৰ, মাতৃ মোৰ বিৰিণী সুন্দৰী, স্নেহৰ সাগৰ দুয়ো, আপোন দুহিতাক নাযায় পাহৰি। হয়তো বা কিবা কিবি বিভ্ৰান্তিৰ বাবে ৰৈ গৈছে স্বামী মোৰ অজানিতে অনিমন্ত্ৰিত হৈ। হে নাথ দয়াময়, আজ্ঞা মাথোন কৰক প্ৰদান, যাওঁ মই পিতৃগৃহে, যজ্ঞতাহুতি ঢালি কৰো মই মংগল প্ৰাৰ্থনা।
0: প্ৰিয়ে, অনিমন্ত্ৰিত অতিথি হয় যে লাঞ্ছিত,
1: তুচ্ছ বুলি, ভিখাৰী বুলি, নাঙঠ ফকীৰ বুলি দক্ষৰাজে যদি কৰে অপমান, সহিব যে নোৱাৰিবা হে দেৱী।
2: কিন্তু যাব খোজো মই।

0: আজ্ঞা মই নোৱাৰো কদাপি দিব।
1: কাবৌ কৰিছো মই, নকৰাবি মোক, দিয়া মোক সেই আজ্ঞা, যাওঁ মই মাতৃগৃহে।
0: মহাপ্ৰিয়ে, মহাদেৱৰ পত্নী তুমি, ভিখাৰী গৃহিণী, দক্ষ ৰাজৰ ৰাজসভা নুহে যে আমাৰ স্থান, প্ৰিয়ে, সেইবাবে নোৱাৰো কৰিব প্ৰদান অনুমতি মোৰ। জানো মই দম্ভত উঠলি দক্ষ ৰাজ ক্ষমতা আৰু বৈভৱৰ হেতু পাহৰিছে শত্ৰু মিত্ৰৰ সঁচা পৰিচয়, উন্মাদ অহংকাৰ প্ৰদৰ্শনৰ হেতু মহাযজ্ঞৰ কৰে আয়োজন। জানো মই সমবেত হব প্ৰজাগণন, সেই সুযোগতে দক্ষ ৰাজে প্ৰকাশিব শক্তি আৰু উন্মাদ ক্ষমতা।
1: কৰজোৰে কৰিছো প্ৰাৰ্থনা, নহবা নিষ্ঠুৰ নাথ, দিয়া মাথো আজ্ঞা।
0: প্ৰিয়ে, প্ৰাৰ্থনাৰ নাই প্ৰয়োজন, তুচ্ছ বুলি অবহেলা কৰা হে ৰজাক।
1: তেনেহলে হে স্বামী, সতীয়ে ধৰিব খোজে আপোনাৰ ৰূপ, সতী মই, ভোলানাথৰ পত্নী মই, সৃষ্টি স্থিতি প্ৰলয়ৰ অনন্য বিধাতাৰ জায়া মই, সেই গৰ্বে গৰ্বিতা নাৰী মই, সেই আকাশত ঘনঘোৰ কলীয়া ডাৱৰ, অচিৰেই হব বজ্ৰপাত, সৃষ্টি হব মহাপ্লাৱনৰ, জগতাত্মাৰূপে মই প্ৰকাশী নিজক দেৱৰ্ষীক সাক্ষী ৰাখি মই মোৰ ধৰিছো স্বৰূপ। মই কালী, মই তাৰা, মই ভুৱনেশ্বৰী, মই জগদ্ধাত্রী,
2: কালী তারা মহাবিদ্যা ষোড়শী ভুবনেশ্বরী, ভৈরবী ছিন্নমস্তা চ বিদ্যা ধূমাবতী তথা বগলা সিদ্ধ বিদ্যা চ মাতঙ্গী কমলাত্মিকা, এত দশ মহাবিদ্যা সিদ্ধ বিদ্যা প্রকীর্তিতা।

0: ক্ষমাগত, পবিত্ৰ ক্ষণত পদাৰ্পী এই যজ্ঞভূমি মহৰ্ষীয়ে দিয়ক আশীষ। প্ৰিয়ে,
1: দেৱৰ্ষীৰ অভ্যৰ্থনাৰ হ'ল আয়োজন, সু বিশ্ৰাম কক্ষত দেৱৰ্ষীয়ে লগ বিশ্ৰাম।
2: হে দক্ষৰাজ, আকাশত ঘন ঘোৰ কলীয়া দাও, ঘনে ঘনে মাৰিছে বিজুলী, যেন হব শিলাবৃষ্টি আৰু বজ্ৰপাত।
0: হব পাৰে শিলাবৃষ্টি ধুমুহা গৰ্জন, উটুৱাই নিব পাৰে সফাগৰা পৃথিৱীক মহাপ্লাৱনে, তথাপিতো হে দেৱৰ্ষী, দক্ষৰাজৰ মহাযজ্ঞ ৰব অবিৰত। এনে কোনো শক্তি নাই ত্ৰিভুৱনে দক্ষ যজ্ঞ পাৰিব ৰধিব। ইন্দ্ৰ বৰুণ আদি সকলো দেৱতা দক্ষৰ কৃপা ধন্য।
2: কিন্তু শিৱহীন মহাযজ্ঞ কিমতে সম্ভৱ?
0: কি কলে, কি কলে দেৱৰ্ষী? শিৱ জতাধাৰী সদা শিৱ, নঙঠা ফকীৰ। ভাবি লাগিলা যে চৰম দুৰ্ভাগ্য মোৰ হল সি জামাতা।
1: স্বামী, সতী মোৰ আপোন দুহিতা, একেটি কন্যা ৰত্ন স্বৰ্গৰ প্ৰেৰিতা, হ'ব পাৰে জতাধাৰী ফকীৰৰ স্ত্ৰী, তথাপিতো কন্যা মোৰ আচলৰ দিওঁ। দহ মাহ দহ দিন গৰ্ভত কৰিলোঁ ধাৰণ, প্ৰতি উশাহৰ শুক্ৰাণ বুজো মই, বুজো মই তাইৰ হৃদয় স্পন্দন, তাই আজি হ'ল উপেক্ষিত। নাজানো নাজানো কি এইদৰে কৰিলে বঞ্চিত।
0: বন্ধ কৰা চকু পানী, নুশুনাবা আবেগ বচন। দক্ষৰাজ মই সৰ্বজ্ঞানী দুৰ্যয় শক্তিৰ গৰাকী, সন্মানিত সুদৰ্শন ৰজা ৰাজকুমাৰৰ বেষ্টিত ভূমিত বলিয়া ভুঙোৱাৰ নাই কোনো স্থান।
1: মনে মোৰ নহয় অকণো, মাতৃপ্ৰাণে কৰ হাহাকাৰ, কন্যাবিহীন যজ্ঞভূমি তিনি অসাৰ। হে দেৱৰ্ষী, কিমতে সহিম বাৰু দুহিতাক বিসৰ্জিলে আপোন পিতৃয়ে, নাঙত ফকীৰ সেইটো শংকৰ জায়া।
2: হওঁতে দক্ষৰাজে বিচাৰ কৰিছে ঠিক, শূলপানী অহংকাৰী ভঙুৱা ভকত, দক্ষৰাজ শহুৰেকো নকৰে সন্মান। মহাৰাণী, আমি পিছে গৈছিলোঁ কৈলাস শিখৰে, মনৰ বিচাৰি বুজ সতী আৰু শংকৰ জোঁৱাইৰ।
1: কৈলাস শিখৰে?
0: কৈলাসৰ কোনো বাৰ্তা নালাগে মেলিব।
1: কওক কওক দেৱৰ্ষী, আছেনে মংগলে মোৰ সতী স্নেহময়ী?
0: নালাগে, নুশুনো মই সতীৰ সংসাৰ বাৰ্তা, মহাদেৱ ভঙুৱাৰ দাম্পত্য কাহিনী।
2: উত্তেজিত নহ'ব দক্ষৰাজ, সতী মোৰ আপোন কন্যা সম ধৰিত্ৰী পূজিতা, সেইবাবে দিলোগৈ বতৰা। দক্ষৰাজে ত্ৰিভুৱন কৰে নিমন্ত্ৰণ, বাকী ৰল মাথো শিৱজায়া আৰু পতি।
3: মহাৰাজ, দুৱাৰত প্ৰৱেশিছে নন্দী ভৃংগী আদি কৰি অলেখ যোগিনী, উচ্চাৰিছে শিৱস্তুতি, আতংকিত আমন্ত্ৰিত ৰজা মহাৰাজা, দুৱাৰক্ষী ত্ৰস্তমান, জয়ধ্বনিত উত্তাল বতাহ।
0: কি ভঙুৱাই পঠিয়াই ডাকিনী যোগিনী? সাজু হওক অসমৰ বাহিনী, বন্ধ কৰ প্ৰসাদৰ দ্বাৰ অনিমন্ত্ৰিত অনাহুতৰ বাবে।
4: মহাৰাজ, দিয়ক আদেশ, চূন্য কৰো শিৱশক্তি, চূন্য কৰো ভঙুৱা সেনানী।
2: নাৰায়ণ নাৰায়ণ, হে মহাবীৰ মহাৰাজ, চৌপাশে ধৰিছে আৱৰি শংকৰ সেনানী, তাৰ মাজে আহি আছে দক্ষৰ দুহিতা শিৱৰ গৃহিণী।
0: দ্বাৰ বন্ধ কৰ প্ৰহৰী।
1: নাথ, কৰিছো প্ৰাৰ্থনা, সদয় হওক সদয় হওক, মাতৃস্নেহ আহিছে বিচাৰি সুদৰ কন্যাই, এতিয়া নীতি জগতৰ।
0: যিদিনাই সপিলে কন্যা ভিক্ষাৰী শিৱক, সিদিনাই তাই আৰু মৰি শেষ হল। অপমান, সেই অপমান কি মতে পাহৰো মই, কন্যাৰ স্নেহে সিক্ত পিতৃ হৈ গৈছিলো যেবে কৈলাসী কৰে, চাই যাওঁ বুলি সতীৰ সংসাৰ। সেইদিনা সেই জতাধাৰী ভঙুৱাই নকৰিলে উচিত সন্মান, নুবুলিলে পিতৃ মুখ, নুধুৱালে চৰণ কমল, দাম্ভিক সেই শূলপানী বহিৰল তপস্যাত মগ্ন হৈ মোৰ উপস্থিতি কৰিলা গ্ৰাহ্য। পিতৃসম শহুৰ মই, বিক্ৰমী ৰজা মই।

মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ প্ৰথম খণ্ডটি শুনিলে। নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মহাদেৱ, দিলীপ শৰ্মা, দক্ষ, নিপন গোস্বামী, নাৰদ, বিষ্ণুপ্ৰসাদ বৰুৱা, দক্ষপত্নী বিৰিণী, মীৰা দাস, সতী, অৰুন্ধতী দত্ত। অন্যান্য চৰিত্ৰত আছিল কীৰ্তিকমল ভূঞা, নয়ন প্ৰসাদ আৰু ৰাজীৱ লোচন বৰঠাকুৰ। স্তোত্ৰপাঠ বিভুৰঞ্জন চৌধুৰীৰ, গোসানী নাম হিৰণময়ী গোস্বামী আৰু সংগীবৃন্দৰ। মীৰা দাস আৰু তৰণী বসুমতাৰীৰ সহযোগত নাটকখনি প্ৰযোজনা কৰিলে হেম ভট্টাচাৰ্যই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু নেপালৰ জনসাধাৰণৰ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে একেলগে কাম কৰিবলৈ নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি কৈছে যে সুস্থ ভৱিষ্যতৰ বাবে নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। চলিত বৰ্ষত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ

31 জুলাইৰ ভিতৰত চৰকাৰে আবেদন আহ্বান কৰিছে আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে প্ৰথম ইনিংছত 127 অভাৰত 8টা উইকেট হেৰুৱাই 564 ৰান কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু নেপালৰ জনসাধাৰণৰ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে একেলগে কাম কৰিবলৈ নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ।

সংবাদৰী বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কয় যে ভাৰত আৰু নেপালৰ জনসাধাৰণৰ প্ৰগতি সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে একেলগে কাম কৰিবলৈ নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালক কালি নতুন দিল্লীত সাক্ষাৎ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। এই সাক্ষাৎকালত 2015 চনৰ ভূমিকম্পৰ পিছত পুনৰ গঠন কাৰ্যসূচীৰ অধীনত 72টা স্বাস্থ্য সুবিধা আৰু 12টা সাংস্কৃতিক ঐতিহ্য প্ৰকল্প ডঃ জয়শংকৰে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীক অৰ্পণ কৰে। এই বৈঠক সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়োখন দেশে প্ৰয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াই আহিছে। দুয়োখন দেশৰ মাজত বিশেষ সম্পৰ্ক আছে বুলি উল্লেখ কৰি তেওঁ নেপাল চৰকাৰৰ সাফল্যৰ বাবে শ্ৰীখানালক শুভেচ্ছা জনায়। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, উন্নয়ন, সহযোগিতা, শিক্ষা, দুৰ্যোগ সঁহাৰি, শক্তি আৰু সাংস্কৃতিক ক্ষেত্ৰত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। সামাজিক মাধ্যমত এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ উন্নয়ন, সহযোগিতা, যোগাযোগ, শক্তি, জলবিদ্যুৎ উন্নয়ন, শিক্ষা, স্বাস্থ্য, সামৰ্থ্য বিকাশ, ডিজিটেল, সংস্কৃতি আৰু ক্ৰীড়া আদি বিষয়ত বৈঠকৰ আলোচনা কৰা হৈছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা নেপালৰ বিদেশ মন্ত্ৰী শ্ৰীখানালে কয় যে ভাৰত নেপালৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নেপালে ভাৰতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নেপালক ইন্ধন আৰু সাৰ যোগান ধৰাৰ বাবে শ্ৰীখানালে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি সুস্থ ভৱিষ্যতৰ বাবে নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়ভাৱে ব্যক্ত কৰে। বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ নাগৰিকসকলক স্বাস্থ্যকৰ খাদ্যাভ্যাস গ্ৰহণ কৰি সুস্থ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ অৱদান আগবঢ়াবলৈ আহান জনায়। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই আহানক পুনৰ উল্লেখ কৰি কয় যে ৰন্ধন তেলৰ ব্যৱহাৰ 10% হ্ৰাস কৰি সুষম আহাৰ গ্ৰহণৰ জৰিয়তে উত্তম স্বাস্থ্য আৰু অধিক শক্তিশালী জাতি হিচাপে নিজকে গঢ়ি তোলা উচিত। প্ৰতিবছৰে 7 জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা আৰু বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ, নাগৰিক সমাজ, শিক্ষাবিদ আৰু বিশ্বৰ অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সৈতে মিলিত হৈ বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰে। এই দিৱসে খাদ্য সুৰক্ষাক এক যৌথ অধিকাৰ আৰু দায়িত্ব হিচাপে তুলি ধৰে আৰু সমূহীয়া পদক্ষেপ গ্ৰহণৰ বাবে শক্তিশালী সুযোগ প্ৰদান কৰে। এই বছৰ বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ মূল বিষয়বস্তু হৈছে সমস্যাৰ পৰা সমাধানলৈ, সকলো ঠাইতে নিৰাপদ খাদ্য। এই বিষয়বস্তুৱে খেতিপথাৰৰ পৰা খাদ্যৰ থালিলৈকে পৰিচ্ছন্নতা আৰু বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলক এখন বৈঠকত অধ্যক্ষতা কৰি দেশৰ অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ৰ আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়ৰো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতত পেলোৱা প্ৰভাৱৰ বিষয়টোৱেও গুৰুত্ব পায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। পৰিষদৰ সদস্যসকলে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়েও মত বিনিময় কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয়ৰ নিষ্পত্তি আৰু পৰীক্ষা বহিৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে প্ৰকাশ কৰিছে যে এই পৰ্টেল মাজনিশা পৰ্যন্ত মুকলি থাকিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ আবেদন দাখিল কৰিব পাৰিব। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
বৈদেশিক পরিক্রমা।

0: মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত 4 বছৰৰ বিৰতিত যৌথ আয়োগ গঠন কৰা হৈছে। তেওঁ কয় যে এই সময়ছোৱাত দ্বিপাক্ষিক সম্পৰ্কক বিশেষ মাত্ৰা দিয়াৰ বাবে এই আয়োগ গঠনৰ প্ৰয়োজন হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত ভাৰত ইণ্ডোনেছিয়া যৌথ আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰি ডঃ জয়শংকৰে এইদৰে কয়। তেওঁ কয় যে দুয়োখন দেশে যোৱা বছৰ দ্বিপাক্ষিক সম্পৰ্কৰ 75 বছৰ উদযাপন কৰিছে। তেওঁ সমগ্ৰ অঞ্চলটোত ৰাজনৈতিক প্ৰতিৰক্ষা সুৰক্ষা সামুদ্ৰিক বিষয় বাণিজ্য বিনিয়োগ স্বাস্থ্য ঔষধ খাদ্য সুৰক্ষা পৰ্যটন শিক্ষা আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰি তোলাৰ বাবে আগ্ৰহী বুলিও বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অন্ধ্ৰপ্ৰদেশৰ ক্ষমতাত থকা তেলেগু দেশম পাৰ্টীয়ে 18 জুনত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে 3গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। সেই অনুসৰি উদ্যোগপতি সানা সতীশ, শিক্ষাব্ৰতী তথা ভাষ্যম শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ভাষ্যম ৰামকৃষ্ণ আৰু তেলেগু দেশম পাৰ্টীৰ সামাজিক মাধ্যম গোটৰ মুৰববী চিন্তা কয়লা বিজয়ক প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰাজ্যখনত ৰাজ্যসভাৰ 4খন আসন খালী হৈ আছে। মিত্ৰতাৰ নিয়ম অনুসৰি 1খন আসন জনসেৱা পাৰ্টীক এৰি দিয়া হৈছে। দলটোৱে 1খন আসনৰ বাবে লিংগামানিনী ৰমেশক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডৱীয়ে আজি পুৱা নতুন দিল্লীত অনুষ্ঠিত ফিট ইণ্ডিয়া ছানডেইজ অন চাইকেল অনুষ্ঠানৰ 77 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইক্লিঙে পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু যানজঁট সমস্যাৰ এক গুৰুত্বপূৰ্ণ সমাধান আগবঢ়ায়। চাইক্লিঙৰ বিভিন্ন স্বাস্থ্যগত লাভালাভৰ কথা উল্লেখ কৰি ডঃ মাণ্ডৱীয়ে নাগৰিকসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু ফিট ইণ্ডিয়া দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহান জনায়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত ছানডেইজ অন চাইকেল শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা খেলি আজি বাতৰি যুগুতোৱাৰ পৰলৈকে প্ৰথম ইনিংছত 127 অভাৰত 8টা উইকেট হেৰুৱাই 564 ৰাণ কৰিছে। আজি দ্বিতীয় দিনা ভাৰতে এই পৰ্যন্ত 5টা উইকেট হেৰুৱাই কালি 100 ৰাণ কৰি কে এল ৰাহুল আউট হৈছিল। আনহাতে 81 ৰাণ কৰি সাই সুদৰ্শন আৰু 24 ৰাণ কৰি য়শস্বী জয়ছৱালে কালি বিদায় লয়। অধিনায়ক শুভমন গিলে কালিৰ 103 ৰাণৰ পৰা খেল আৰম্ভ কৰি 126 ৰাণ কৰি আজি আউট হয়। আজি আউট হোৱা ঋষভ পণ্টে 81 ৰাণৰ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু নেপালৰ জনসাধাৰণৰ প্ৰগতি সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে একেলগে কাম কৰিবলৈ নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি কৈছে যে সুস্থ ভৱিষ্যতৰ বাবে নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে প্ৰথম ইনিংছত 127 অভাৰত 8টা উইকেট হেৰুৱাই 564 ৰাণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি। নমস্কাৰ, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544 গৃহ অনুমোদন পৰ্যায়ত আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাই কয় যে এই গৃহ নিৰ্মাণ আঁচনি ৰাজ্যখনত গৃহহীন লোকসকলক উপকৃত কৰিব। বিগত বৰ্ষত ৰাজ্যত 3,25,234 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰা হৈছে। কেন্দ্ৰই 2022 অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। সেই লক্ষ্য পূৰণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 16,810 গৃহৰ অনুমোদন জনায়। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ

0: জোঁটৰ চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰাৰ কাম আৰম্ভ কৰিছে। এই লৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰিও যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ নয়নমণি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inক ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্কফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্কফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয়ৰ নিষ্পত্তি আৰু পৰীক্ষা বহিৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে প্ৰকাশ কৰিছে যে এই পৰ্টেল মাজনিশা পৰ্যন্ত মুকলি থাকিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ আবেদন দাখিল কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাপাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া শুনো আহক জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত।

জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰব্দৰ জেঠ মাহৰ 21 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 7 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে সমীৰ নাৰ্জাৰী আৰু অংকুৰ ৰামচিয়াৰী, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈবাৰী, প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰা।

লক্ষ্যধৰ চৌধুৰীয়ে কৈছিল, জীৱন জুখিবা হাঁহিৰে চকুলোৰে নহয়, বয়স জুখিবা বন্ধুৰে বছৰেৰে নহয়।

0: মিডিয়া ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে মহিলাসকলৰ অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে সূৰ্যমুখী মহিলা সমিতিৰ সভ্যাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ পুনৰ প্ৰচাৰ।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমুৱাই দিয়কে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো।
2: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত তেজপুৰ চানমাৰীৰ সূৰ্যমুখী মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰিবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ এটি সমবেত কণ্ঠৰ গীত। এই গীতটি সূৰ্যমুখী মহিলা সমিতিৰ শীৰ্ষ গীত। গীতটিৰ কথা আৰু সুৰ সমিতিৰ সদস্যা টুটুমণি বৰাৰ।

0: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী শীৰ্ষক এই কথিকাটি পাঠ কৰিব ববী দেৱীয়ে।
1: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী। বিষ্ণুৰাভা অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ এটি চিৰপৰিচিত নাম। অসমৰ সমাজ জীৱনৰ অন্যতম খনিকৰ হিচাপে শংকৰদেৱ মাধৱদেৱৰ পিছতেই অসমীয়া জাতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে স্থান দি আহিছে। সুৰৰ দেউলৰৰ পূজাৰী বিষ্ণুৰাভা আছিল অসামান্য শিল্প নৈপুণ্যৰ অধিকাৰী এক বিপ্লৱী সত্তা। সেই সত্তাত নিহিত হৈ আছিল একেধাৰে সুদক্ষ খেলুৱৈ, চিত্ৰশিল্পী, নৃত্যশিল্পী, সুৰকাৰ, গীতিকাৰ, কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, অভিনেতা, সুবক্তা, ৰাজনীতিবিদ, বিপ্লৱী ইত্যাদি বহু গুণৰ সমাহাৰ। সেইকাৰণেই ক'ব পাৰি তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। বৈদিক যুগৰ পৰাই ভাৰতীয় সমাজত নাৰীৰ স্থান আছিল অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত নাৰী আছিল পুৰুষ প্ৰকৃতি হৈবা একমতি, তেবে সে সিজিব হৰিত ভকতি। নাৰী হ'ল সৃজনী শক্তিৰ অধিকাৰিণী, প্ৰেৰণাৰ উৎস, সেয়েহে নাৰীক প্ৰকৃতিৰ লগত তুলনা কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ পদাংক অনুকৰণ কৰিয়েই এখন নতুন অসমীয়া সমাজৰ সপোন দেখা বিষ্ণুৰাভা আছিল নাৰীৰ প্ৰতি অতি শ্ৰদ্ধাশীল। সেয়েহে তেওঁ সৃষ্টি আৰু চিন্তাত নাৰীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। নাৰীৰ সামাজিক মৰ্যাদা আৰু স্বাধীনতাৰ প্ৰতি গভীৰ চিন্তা প্ৰতিফলিত হৈছিল তেখেতৰ একমাত্ৰ উপন্যাস মিচিং কনেঙত। সমসাময়িক ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি তেওঁ কলমৰে নিৰ্গত হৈছিল নিচলা আইৰে আমি খাটি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া। গীতৰ শেষত তেওঁ কৈছে ওঠত পিকৰ বোল সজোৱা পৰোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। এই গীতটোৰ জৰিয়তে ৰাভাদেৱে অসমীয়া নাৰী ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনাই বিজ্ঞান প্ৰজ্ঞানৰ সহযোগত বিশ্বৰ অন্যান্য দেশৰ মহিলাৰ দৰে দেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে সকলো বাধা নেওচি অসমীয়া নাৰী আগুৱাই যাবলৈ আহ্বান জনাইছে। ৰাভাদেৱৰ এই চিন্তাই ৰক্ষণশীল সামাজিক প্ৰথা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে কথা কয়। তেওঁ মতে মহিলাসকলে সমাজত পুৰুষৰ সৈতে সকলোৱে সমান সুযোগ লাভ কৰিব লাগে। তেওঁ এই চিন্তাত আধুনিক নাৰীবাদৰ ধাৰণা স্পষ্ট। ৰাভাদেৱৰ ৰচনাত নাৰীক সবল, প্ৰতিবাদী আৰু ৰাজনৈতিকভাৱে অধিক সচেতন, ধৈৰ্যশীল, প্ৰজ্ঞা আৰু প্ৰবৃত্ততাৰ প্ৰতীক হিচাপে প্ৰকাশ পাইছে। উদাহৰণ হিচাপে ক'ব পাৰি অসম বুৰঞ্জীৰ

উপন্যাস মিচিং কনেঙত। সমসাময়িক ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি তেওঁ কলমৰে নিৰ্গত হৈছিল নিচলা আইৰে আমি খাতি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া। গীতৰ শেষত তেওঁ কৈছে, ওঠত পিকৰ বোল সজোৱা পৰোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। এই গীতটোৰ জৰিয়তে ৰাভাদেৱে অসমীয়া নাৰী ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিজ্ঞান প্ৰজ্ঞানৰ সহযোগত বিশ্বৰ অন্যান্য দেশৰ মহিলাৰ দৰে দেশ আৰু স্বজাতিৰ উন্নয়নৰ

0: স্পষ্ট। ৰাভাদেৱৰ ৰচনাত নাৰীক সবল, প্ৰতিবাদী আৰু ৰাজনৈতিকভাৱে অধিক সচেতন, ধৈৰ্যশীল, প্ৰজ্ঞা আৰু পবিত্ৰতাৰ প্ৰতীক হিচাপে প্ৰকাশ পাইছে। উদাহৰণ হিচাপে ক'ব পাৰি অসম বুৰঞ্জীৰ মহিয়ান চৰিত্ৰ জয়মতীৰ ত্যাগ আৰু দেশপ্ৰেমক লৈ লিখা এই গীতটো, জয়া নাই জয়া নাই অসমী আইৰে চেনেহৰ যি সতী জয়মতী নাই। তাৰ প্ৰেমৰ প্ৰাপ্তি অপ্ৰাপ্তি, মিলন বিৰহ, আশা নিৰাশা ইত্যাদি প্ৰভৃতিবোৰ বিবিধ চিত্ৰৰে অংকিত হৈছে তেওঁ গীতি সাহিত্যত। ক'ৰবাত যদি তেওঁ কোনো পেউসীক প্ৰশ্ন কৰিছে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথামালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাঙেনে, সেইদৰে ক'ৰবাত তেওঁ এই জনমত নহ'লেও পৰজনমত পেউসীৰ সৈতে একান্তভাৱে মিলিত হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে এইদৰে, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। সেইদৰে বিৰহ বেদনাত দগ্ধ প্ৰেমিক বিষ্ণুৰাভাই পেউসীক সুধিছে, মেলানী বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়া তেতিয়া এবাৰ হৃদয় তোমাৰ কপি। এইদৰে প্ৰেমৰ বিবিধ আবেগ অনুভূতিৰে ৰঞ্জিত তেওঁ অলেখ গীত কবিতাত ৰাভাদেৱৰ নাৰীৰ প্ৰতি থকা প্ৰীতি আৰু শ্ৰদ্ধা বৰ্ণময় ৰূপত প্ৰকাশ পাইছে।
1: এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰিব টুটুমণি বৰাই।

0: বৰ্তমান সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰা মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সকলো মহিলাই জনাটো অতি প্ৰয়োজন। সেয়েহে অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা। আমাক জনাব সমিতিৰ সদস্যা অনু দাস দেৱীয়ে। তেখেত বৰ্তমান কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং বিদ্যালয়ৰ অধ্যক্ষা হিচাপে কৰ্মৰত।
1: মহিলা স্তন কৰ্কট ৰোগ বৰ্তমান সময়ত কৰ্কট ৰোগে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন আৰু জয়াৰু কৰ্কট ৰোগ। প্ৰত্যেক বছৰে প্ৰায় 23 মিলিয়ন মহিলা স্তনৰ কৰ্কট ৰোগ দেশত ধৰা পৰিছে। গতিকে এই ৰোগবিধৰ বিষয়ে প্ৰতিগৰাকী মহিলাই জনাটো অতি প্ৰয়োজন, কাৰণ এই ৰোগবিধ যদি সোনকালে ধৰা পৰে তেতিয়াহ'লে ইয়াক চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পৰা যায়। মহিলাসকলে নিজৰ স্তন নিজেই পৰীক্ষা কৰি এই ৰোগবিধ ধৰা পেলাব পাৰে যদি ইয়াৰ লক্ষণবোৰ জানিব পাৰে। গতিকে 40 বছৰ বয়সৰ পিছৰ পৰা প্ৰত্যেকগৰাকী মহিলাই নিজেই নিজৰ স্তন পৰীক্ষা কৰিব লাগে। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰ স্তনত বিষ নোহোৱা, টেমুনা হোৱা, স্তনৰ ছালৰ ৰং সলনি হোৱা বা ছালখন দাঁত খহটা হোৱা, স্তনৰ নিপুলৰ পৰা পানী ওলোৱা বা ঘাঁহ হোৱা, কাকলতিৰ তলত কোনো টেমুনা অনুভৱ কৰা। স্তনৰ কৰ্কট ৰোগ হোৱাত কিছুমান কাৰণ নিহিত হৈ আছে। দেৰিকৈ গৰ্ভধাৰণ কৰা, নিজৰ সন্তানক বুকুৰ গাখীৰ নোখোওৱা, বেছিকৈ গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, খাদ্য অভাৱ, যেনেকৈ বেছিকৈ তেলজাতীয় খাদ্য খোৱা, ইয়াৰ উপৰিও বহু দেৰিকৈ মাহেকীয়া বন্ধ হোৱা, অতি কম বয়সতে মাহেকীয়া হোৱা, বেছিকৈ মাদক দ্ৰব্য সেৱন কৰা আদি। স্তনৰ কৰ্কট ৰোগ বিশেষকৈ গাখীৰ উৎপাদনৰ মিল প্ৰডাক্ট গ্লেণ্ডৰ যিবোৰ নলী তাত হয়। লাহে লাহে ই শিৰা উপশিৰাবিলাকলৈ যায় আৰু ক্ৰমে শৰীৰৰ অংগবিলাকলৈ বিয়পি যায়, যিটো মেটাষ্টেছিছ বুলি কোৱা হয়। WHOৰ দ্বাৰা নিজৰ স্তন যাতে নিজে পৰীক্ষা কৰিব পাৰে তাৰ বাবে BSE বেছ ছেল্ফ এক্সামিনেশ্যন পদ্ধতি উদ্ভাৱন কৰা হৈছে। ইয়াৰ দ্বাৰা সোঁ হাতেৰে বাওঁ স্তন আৰু বাওঁ হাতেৰে সোঁ স্তন পৰীক্ষা কৰা হয়। বিশেষকৈ যিবিলাক মহিলাৰ ক্ষেত্ৰত উপৰোক্ত কাৰণবোৰ নিমজ্জিত হৈ থাকে, প্ৰতিগৰাকী মহিলাই এমাহৰ মূৰে মূৰে এই পৰীক্ষা কৰিব পাৰে। বিশেষকৈ গা ধোৱাৰ সময়ত বেছি সুবিধা হয়। কেনেকৈ পৰীক্ষা কৰিব? এখন আইনাৰ সন্মুখত থিয় হৈ স্তনৰ যিকোনো সলনি লক্ষ্য কৰিব লাগে। হাতত অলপ চাবোন সানি সোঁ হাতেৰে বাওঁ স্তন আৰু বাওঁ হাতেৰে সোঁ স্তন কাকলতিৰ তলৰ পৰা ঘূৰাই ঘূৰাই দুটা আঙুলিৰে মূৰলৈকে পৰীক্ষা কৰিব লাগে, ক'ৰবাত টেমুনা আছে নেকি। বিশেষকৈ ছাল খহটা হোৱা, নিপুলৰ পৰা কোনো পানী ওলোৱা আদি পৰীক্ষা কৰিব লাগে। মাহেকীয়া হৈ থকা 10 দিনৰ আগত বা 10 দিনৰ পিছত, লগতে শিশুক স্তনপান কৰাই থকা মহিলাই এই পৰীক্ষা কৰিব নালাগে। যদি BSE বেছ ছেল্ফ এক্সামিনেশ্যন কৰাৰ পাছত মহিলাগৰাকীয়ে কিবা গোটা অনুভৱ কৰে তেন্তে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰিব লাগে। BSE বেছ ছেল্ফ এক্সামিনেশ্যনৰ উপৰিও মেমোগ্ৰাফি, ছ'ন'গ্ৰাফি আদি কৰিও এই ৰোগটো ধৰা পেলাব পাৰি। প্ৰত্যেক মহিলাই সপ্তাহত এবাৰকৈ BSE কৰা উচিত। যিসকলৰ মহিলা স্তনৰ কৰ্কট ৰোগ হয় তেওঁলোকৰ ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ অলপ সম্ভাৱনা থাকে বুলি ভবা হৈছে। স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থা হ'ল অপাৰেশ্যন। কেতিয়াবা গোটেই স্তনটোৱে অপাৰেশ্যন কৰি উঠাই দি কৃত্ৰিম স্তন লগাই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু এইদৰেই জীৱনটো সুখেৰে পাৰ কৰিব পৰা যায়। গতিকে সকলো মহিলালৈ আহ্বান, নিজে নিজৰ স্তন সপ্তাহত এবাৰ পৰীক্ষা কৰি দেশক কৰ্কটমুক্ত দেশ হিচাপে গঢ়ি তোলো আহক।
0: সংগীত বিশ্ৰাম। সংগীতৰ দ্বাৰা কিদৰে শাৰীৰিক মানসিক অৱসাদ দূৰ কৰিব পাৰি জানো আহকচোন। বিষয়টো আমালৈ সংগ্ৰহ কৰি আনিছে মনীষা গোস্বামীয়ে। সংগীত বিশ্ৰাম। শাৰীৰিক মানসিক পৰিশ্ৰমেৰে আমাৰ দেহ মনলৈ কঢ়িয়াই অনা ক্লান্তি আৰু অৱসাদ দূৰ কৰিবলৈ আমি সকলোৱে নিদ্ৰাৰ ওচৰত আশ্ৰয় লওঁ, কিন্তু নিদ্ৰাৰ আশ্ৰয় নোলোৱাকৈয়ে আমি দেহ

মনৰ বিশ্ৰাম ল'ব পাৰোঁ এক বিশেষ কলাৰ মাধ্যমত। এনে সুকুমাৰ কলা হ'ল সংগীত, যাক সংগীত বিশ্ৰাম হিচাপে নামাকৰণ কৰা হৈছে। মধুৰ সংগীত শ্ৰৱণেৰে সকলো বয়সৰ মানুহেই বিমল আনন্দ আৰু শাৰীৰিক মানসিক প্ৰশান্তি লাভ কৰিব পাৰে। বৰ্তমান আধুনিক চিকিৎসা পদ্ধতিটো সংগীতক ৰোগ নিৰাময়ৰ এক বিশেষ পদ্ধতি হিচাপে প্ৰয়োগ কৰা হৈছে। দেহ মনক দৈনন্দিন অৱসাদগ্ৰস্ততাৰ পৰা মুক্ত কৰি নতুন কৰ্মোদ্যম, মন সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ সংগীত বিশ্ৰাম এক কাৰ্যকৰী মাধ্যম। ইয়াক কিদৰে কৰিব পাৰি? প্ৰথমে পদ্মাসন বা সিদ্ধাসনত বহি ল'ব লাগে। এতিয়া কোনো শাস্ত্ৰীয় বা ৰাগভিত্তিক ভজন বা যন্ত্ৰসংগীত মৃদুভাৱে বজোৱাৰ ব্যৱস্থা কৰিব লাগে। এই সময়ত চকু বন্ধ কৰি একান্ত মনে বাজি থকা সংগীত 5-10 মিনিট শুনিব লাগে। অলপ পাছতেই দেখিব দেহ মনৰ পৰা অৱসাদ দূৰ হৈ গৈছে। সূৰ্যমুখী মহিলা সমিতিৰ সমূহ সদস্যৰ তৰফৰ পৰা সমূহ শ্ৰোতালৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ সমবেত কণ্ঠত ৰুদ্ৰ বৰুৱাৰ কথা আৰু সুৰেৰে এটি চিৰসেউজ।

0: সমবেত কণ্ঠত গীত পৰিৱেশন কৰা সদস্যসকল হ'ল পূৰ্ণিমা বৰুৱা মজুমদাৰ, অনু দাস দেৱী, টুটুমণি বৰা, ময়ূৰী শৰ্মা ফুকন, ববী দেৱী, মাইনু নাথ, নীলাক্ষী শইকীয়া, পৰি বৰুৱা, ৰীমা বৰুৱা দাস, জিমি শইকীয়া, বন্তি হাজৰিকা আৰু মনীষা গোস্বামী। বাদ্যযন্ত্ৰত সংগত কৰিলে মৃদুল দাস আৰু তপন নাথে।
1: আইদেউসকল, আজিলৈ অৰ্ধাকাশ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলো কুশলে থাকক আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰ চানমাৰীৰ সূৰ্যমুখী

0: মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত আঁত ধৰিলে সূৰ্যমুখী মহিলা সমিতিৰ সদস্যা মনীষা গোস্বামীয়ে। বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: ইমান পৰে শ্ৰোতাসকলে, অৰ্ধাকাশ অনুষ্ঠানত সূৰ্যমুখী মহিলা সমিতিৰ সভ্যাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

ইমানপুৰে শ্ৰোতাসকলে ভক্তিমূলক অনুষ্ঠান আৰাধনা শুনিলে। আজিৰ অনুষ্ঠানত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত দুটি বৰগীত শুনিলে তৰালি শৰ্মাৰ কণ্ঠৰ। ইয়াৰ আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আমাৰ কেন্দ্ৰৰ পৰা যি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়। আজিৰ অনুষ্ঠান পৰিস্থিতিৰ পিছতে শুনিবলৈ পাব গীতালী। এই অনুষ্ঠানত শুনিবলৈ পাব জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটামান গীত। 6:45 পৰা 7:20 বাতৰি শুনিবলৈ পাব। অমলাঘৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:20। নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব 7:50। নিশা 8:00 মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। লিচু উৎসৱ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান শুনিবলৈ পাব 8:02, আৰু ইয়াৰ পিছতে অসমীয়া আধুনিক গীত শুনিবলৈ পাব দিলীপ চৌধুৰীৰ কণ্ঠৰ। সন্ধিয়া 8:45 পৰা 9:15 বাতৰি শুনিবলৈ পাব। আশা ভোচলেৰ কণ্ঠৰ গজল শুনিবলৈ পাব 9:15। 9:30 বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ ওপৰত যুগুতাক বিশেষ অনুষ্ঠান শুনিবলৈ পাব। নিশা 10:00 হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব, আৰু আমাৰ অধিৱেশনৰ অন্ত পৰিব 10:31। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে গীতালি অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত, পুনতে শুনাবলৈ লোৱা হৈছে এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা হৈছে এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে গীতালী অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজীত, আৰু 7:10

এয়া আকাশবাণী তেজপুৰ কণ্টেক্ট পিছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজীত আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰত 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ, গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ, আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বৰক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাঁও, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালী ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও, হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ অনুজ পেগুক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2,00,000 চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠন কৰিছে। মুখ্য সচিব ড০ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: জাপানৰ প্ৰধানমন্ত্ৰী 1 জুলাই আহি আছে। 1 জুলাই আবেলি তেওঁ ইয়াত অসমত উৎপাদন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক, অৰ্থনৈতিক দিশত হওক, যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে। আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায়, তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্ব সুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখনলৈ গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব পাৰিম। আজি অসমত ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ কথা। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন নিয়াৰিকৈ আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বিষয়টো সন্দৰ্ভত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়।

0: উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা বাণিজ্য অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতি, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি গৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজি গীতিকবিগৰাকীৰ স্মৃতি দিৱস পালন কৰা হয়। আজি সোণাৰীত উজনি অসম ভিত্তিত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। দুটা শাখাত বিভক্ত প্ৰতিযোগিতাৰ উচ্চ শাখাত 16 গৰাকী আৰু নিম্ন শাখাত 64 গৰাকী প্ৰতিযোগীয়ে অংশ লৈ গীত পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথিত গীতিকবিক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই বৰুৱাৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ মানসপটত সজীৱ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গীতিকবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 394 গৰাকী ব্যক্তি সাক্ষী আছে। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
2: সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া, কৰ্মকৰ্তা, কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে অষ্টম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে, মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGC-ত কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত ONGC-ত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰা

0: ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানী ব্যৱস্থা কৰা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়া পুনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া পাৰ্থ গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। কাৰ্যসূচীত আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়।
1: তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদৌ অসম প্ৰবীণ সৈনিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তামোলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: তামোলপুৰৰ এক্স চাৰ্ভিছমেনবিলাকে মোক কৈ আছিলে, তেওঁলোকৰ অসম ভিত্তিক যি কমিটি আছে, ভেটাৰণ মানে এক্স চাৰ্ভিছমেনবিলাকৰ যি এছ'চিয়েচন ফেডাৰেশ্যন, ইয়াৰ ইয়াত সাধাৰণ সভা হ'ব। সেই হিচাপে আজি মই ইয়াত আহিছোঁ। ভালেই লাগিল, চব এক্স চাৰ্ভিছমেনৰ তেওঁলোকৰ কমিটিৰ বিষয়ববীয়া আৰু সকলো সদস্য আহিছে। এক্স চাৰ্ভিছমেন হ'ল আমাৰ ভাৰতত যিসকলে প্ৰাক্তন সৈনিক, তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পৰিয়ালবিলাকৰ অনুষ্ঠান, তেওঁলোকক মানে চৰকাৰে এটা মৰ্যাদা দি থৈ দিছে আৰু চাকৰিৰ পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক চৰকাৰে চাই আৰু তেওঁলোকৰ বয়স থকাখিনিক চৰকাৰে চিভিল চাৰ্ভিছবিলাকতো মানে চিভিলৰ যিখিনি কাম আছে, কৰ্ম আছে, তাতেও কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থাটো আছে, যিটো এছ'চিয়েচন হিচাপে তেওঁলোকে সেইবিলাক চাই থাকে।
1: এই অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী, প্ৰাক্তন MCLA মদন মোহন মুছাহাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লৈ দেশ মাতৃৰ সেৱাত ব্ৰতী হোৱা বীৰ জোৱানসকলৰ ত্যাগ আৰু অৱদানৰ শলাগ লয়। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পুৱা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sevaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি নিব নোৱাৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানে প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰান সংগ্ৰহ কৰে। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰানত পিছ পৰি আছে। দলৰ হৈ ৰহমদ শ্বাহে 43 ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰান কৰাৰ লগতে KL ৰাহুলে 100 ৰান কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰানকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। গুৱাহাটী মহানগৰ ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী মহানগৰ ডবা চেম্পিয়নশ্বিপ 2026ৰ আজি সামৰণি পৰিছে। মহানগৰৰ আৰজি বৰুৱা পথত অৱস্থিত গুৱাহাটী ডবা একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত 13, 17 আৰু 19 বছৰ অনুৰ্ধ শাখাত অনুষ্ঠিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।

অধিক শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। এতিয়া আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: until the end of play. For India, debutant Manav Sutar picked up 3 wickets, while fast bowler Prasidh Krishna claimed 2. Earlier in the day, India declared their first innings at a commanding 564 for 8. Captain Shubman Gill led the charge with 126, while KL Rahul stuck 100. Indian wrestlers continued their impressive run at the Ulaanbaatar Open in Mongolia today, winning 2 gold and 2 bronze medals in the men's freestyle category. And that is the end of this news bulletin.
1: বাতৰি শুনিবলৈ পাব
2: এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিগত 12 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক এখন অভিলাষী দেশলৈ উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগিনোৰৈ সহ অধ্যক্ষতা কৰা ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ আজি অন্ত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে 2026 চনৰ ছাফ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে 451 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত 12 বছৰত দেশক সুযোগ, উদ্ভাৱন আৰু আত্মবিশ্বাসৰ জৰিয়তে এখন অভিলাষী দেশলৈ উন্নীত কৰিছে। সংবাদ মাধ্যমক উদ্দেশ্যে ডঃ সিঙে কয় যে প্ৰশাসনীয় সংস্কাৰ, প্ৰযুক্তিগত গণতান্ত্ৰিকীকৰণ আৰু নাগৰিক কেন্দ্ৰিক নীতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ভৱিষ্যতৰ দৃষ্টিভংগী সলনি হৈছে। তেওঁ লগতে কয় যে দেশৰ মহাকাশ অৰ্থনীতি সদ্যহতে 900 কোটি আমেৰিকান ডলাৰৰ যদিও অহা 7-8 বছৰৰ ভিতৰত এই পৰিমাণ প্ৰায় 4,500 কোটি আমেৰিকান ডলাৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। 2014 চনৰ 400 ষ্টাৰ্টআপৰ বিপৰীতে সম্প্ৰতি দেশত 230,000তকৈ অধিক ষ্টাৰ্টআপ গঢ়ি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে প্ৰায় 25 লাখ নিয়োগৰ সুবিধা সৃষ্টি হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অৱতৰণে বিজ্ঞানৰ প্ৰতি জনসাধাৰণৰ ধাউতি বৃদ্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰৰ দীৰ্ঘদিনীয়া নীতি কেৱল অৰ্থনৈতিক প্ৰগতিয়ে নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে 2047 চনলৈ বিকশিত ভাৰতৰ দৃষ্টিভংগী সফল কৰি তোলাৰ উদ্দেশ্যে এখন শক্তিশালী আৰু অভিলাষী সমাজ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। নতুন দিল্লীত আজি ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ অন্ত পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগিনোৱে বৈঠকত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত মিত্ৰতা শেহতীয়া কেইবছৰমানত ত্বৰান্বিত হৈছে। তেওঁ শিক্ষা, সাংস্কৃতিক সহযোগিতা, পৰ্যটনৰ লগতে গুৰুত্বপূৰ্ণ সম্পদ, সাৰ, ভেষজ, স্বাস্থ্য, বিত্ত প্ৰযুক্তি, বাণিজ্য, সামুদ্ৰিক পৰিবহণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা ৰাজনৈতিক দিশকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক শেহতীয়া ঘটনাৱলীৰ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰত আছিয়ান মিত্ৰতা গভীৰ কৰাৰ উপৰি বহুপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ জয়শংকৰে কয় যে 4 বছৰৰ বিৰতিৰ পাছত দুয়োখন দেশৰ যুটীয়া আয়োগৰ বৈঠক অনুষ্ঠিত হৈছে। এই সময়ছোৱাত দ্বিপাক্ষিক মিত্ৰতাৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াই যোৱা বছৰ দ্বিপাক্ষিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মানৰ জৰিয়তে মেজৰ বাৰাকৰ উৎকৃষ্ট সেৱা তথা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰচেষ্টাত দেশৰ দীৰ্ঘদিনীয়া বৰঙণি প্ৰতিফলিত হৈছে। শ্ৰীমোদীয়ে লগতে কয় যে মেজৰ বাৰাকৰ এই সাফল্যই দেশৰ অগণন যুৱক যুৱতীক উৎসাহিত কৰিব। বিশেষকৈ দেশৰ যুৱতীসকলে দেশ সেৱা তথা মানৱ সেৱাৰ বাবে অধিক উৎসাহেৰে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মেজৰ বাৰাক ৰাষ্ট্ৰসংঘৰ লেবাননৰ অন্তৰ্বৰ্তীকালীন বাহিনীত কৰ্মৰত হৈ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ ছাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাটগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি অভিলেখ সংখ্যক ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে

মহিলা ফুটবল খেলুৱৈসকলে এই প্ৰতিযোগিতাত অনন্য কৌশল, নিষ্ঠা তথা একতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। এই উল্লেখনীয় সাফল্যই দেশজুৰি যুৱতীসকলক নিজৰ সপোন সফল কৰাৰ উদ্দেশ্যে আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত কয় যে দেশৰ মহিলা ফুটবল দলটোৰ এই শক্তিয়ে উল্লেখনীয় সাফল্য প্ৰতিফলিত কৰিছে। এই সাফল্যই দেশজুৰি খেলুৱৈসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে এয়া দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনে সমগ্ৰ সময়ত অধিক যুৱক যুৱতীক ফুটবল খেলাৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছাব চেম্পিয়নশ্বিপত খিতাপ দখল কৰা মহিলা ফুটবল দলটোক অভিনন্দন জনাই সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কয় যে এই উল্লেখনীয় সাফল্যই খেলুৱৈসকলৰ অতুলনীয় পৰিশ্ৰম, নিষ্ঠা আৰু অনন্য দলীয় মনোভাৱ প্ৰতিফলিত কৰিছে। কিন্তু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াইও মহিলা ফুটবল দলটোক ছাব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিমবংগৰ শিলিগুৰিত আজি ৰাজ্যখনৰ মহিলা আৰু শিশু উন্নয়ন তথা সমাজ কল্যাণ মন্ত্ৰী অগ্নিমিত্ৰ পলে এখন উচ্চ পৰ্যায়ৰ প্ৰশাসনিক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে মন্ত্ৰীগৰাকীৰ প্ৰথমটো চৰকাৰী উত্তৰবংগ ভ্ৰমণ। এই বৈঠকত দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ জনপ্ৰতিনিধি তথা জিলা বিষয়াসকল উপস্থিত থাকে। বৈঠকত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ, পৰিবহণ নিয়ন্ত্ৰণ, আৱৰ্জনা নিষ্কাশন, অনাময়, দুৰ্যোগ প্ৰশমন, সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন তথা নগৰ নিকায়ৰ বিভিন্ন কাম কাজকে ধৰি বিভিন্ন দিশ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক উদ্দেশ্যি শ্ৰীপলে কয় যে নগৰীয় আন্তঃগাঁথনি আৰু স্বচ্ছতা উন্নীত কৰাৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। অহা 1 জুলাইৰ পৰা কেৱল নিৰ্দিষ্ট স্থানসমূহতে যান বাহন ৰখোৱাৰ বাবে অনুমতি দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে পাৰ্কিঙৰ বাবে জৰিমনা বিহা হ'ব। জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি ৰাজৌৰি জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। জম্মুৰ বায়ুসেনা বাহিনীৰ ছাউনীত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে আৰু পুষ্পমূল্য তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি উপৰাজ্যপাল সিনহা, সামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়া, আৰক্ষী তথা অসামৰিক বিষয়াসকলেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ উত্তৰাখণ্ডৰ আলমোৰা জিলাত থকা তেওঁৰ বাসগৃহলৈ অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হয়। লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামী যোৱা সন্ধিয়া গম্ভীৰ মুলগান বেল্টৰ দৰিমাল অঞ্চলত চলা এটা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ছোৱাত গভীৰ খাৱৈত পিছলি পৰে। ৰাজৌৰি জিলাৰ বনাঞ্চলত লুকাই থকা বুলি সন্দেহ কৰা কেইজনমান পাকিস্তানী সন্ত্ৰাসবাদীক ধৰা পেলাবলৈ এই চেদুৱালি অভিযান চলোৱা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ'ৰ টলেডোত এটা জনপ্ৰিয় সমূহীয়া উৎসৱত হোৱা এটা গুলীচালনাত 12 লোক আহত হয়। ইয়াৰ ভিতৰত 2 অৱস্থা সংকটজনক। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অল্ড ৱেষ্ট এণ্ড ফেষ্টিভেলৰ সমীপত গুলীচালনাটো সংঘটিত হয়। টলেডোৰ উপ আৰক্ষী মুৰব্বী জ' হেফাৰনানে প্ৰকাশ কৰে যে গুলীচালনাৰ আঁৰত 2 ব্যক্তি জড়িত থকাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে অভিযুক্ত বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। অহিঅ'ৰ গভৰ্ণৰ মাইক দেৱানে ঘটনাটোত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু কয় যে পৰিস্থিতি সন্দৰ্ভত প্ৰাদেশিক কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেতা চেলিম কুমাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ণিল অভিনয় জীৱনত অভিনেতাগৰাকীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ণ তথা স্মৰণীয় প্ৰদৰ্শনৰ জৰিয়তে জনসাধাৰণৰ মনত সাজ বহুৱাইছিল। শ্ৰীমোদীয়ে অভিনেতাগৰাকীৰ পৰিয়াল তথা অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে। নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট প্ৰতিযোগিতাৰ দ্বিতীয় দিনা আফগানিস্তানে প্ৰথম ইনিংছত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ কৰিছে। আলহী দলটো ঘৰুৱা দলটোতকৈ বৰ্তমান 451 ৰাণত পিছপৰি আছে। দিনান্তৰ শেষত আফগানিস্তানৰ ৰহমত শ্বাহে 43 ৰাণ কৰি অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ অভিষেক ঘটা মানৱ সুতাৰে 3 উইকেট দখল কৰাৰ লগতে বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণই 2 উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে 8 উইকেটত 566 ৰাণ সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। কালি ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছিল। ভাৰতৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ, কে এল ৰাহুলে 100 ৰাণ, ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 51 ৰাণকৈ আৰু ৱাশ্বিংটন সুন্দৰে 52 ৰাণ কৰি অপৰাজিত হৈ থাকে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিগত 12 নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক এখন অভিলাষী দেশলৈ উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগিয়নৈ সহ অধ্যক্ষতা কৰা ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ আজি অন্ত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0: মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰ সংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে 2026 চনৰ ছাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। আৰু ভাৰত আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে 451 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ব। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়া বেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। মৰমৰ অকণিহঁত, মৰম ল'বা, আজি তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটিত বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কণ কণ শিশুসকলে। আহাচোন আমি অনুষ্ঠানটি শুনো।

নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি কলিতা। মই এতিয়া কবিতা এটা গাম। কেৰ্কেটুৱা কেৰ্কেটুৱা নাকান্দিবা, তুমি পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি, খুৱাই বোৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি, পোৱালিটো ঘূৰাই দিছোঁ ৰখা যতন কৰি।

নমস্কাৰ, মোৰ নাম মিছ ফাৰজিনা শইকীয়া। মই এতিয়া কবিতা এটা গাম। অমি কুৰি ক'লে গৈছিলা তুমি, দিল্লীলৈ গৈছিলোঁ মিটিং আছে বুলি, বক্তৃতা পাহৰি গালোঁ এটা গাম, ইণ্ডিয়া পেহীদে মিছৰিলে কাণ। ধন্যবাদ।

0: তোমালোকে ইমান ধুনীয়াকৈ গীত প্ৰাৰ্থনা পৰিৱেশন কৰি আছা, এতিয়া তোমালোকৰ নামবোৰ কোৱাচোন।
1: নমস্কাৰ, মোৰ নাম মালিছা বেগম।
2: নমস্কাৰ, মোৰ নাম জয়ান শইকীয়া।
3: নমস্কাৰ, মোৰ নাম মানিষ্পা বেগম।
4: নমস্কাৰ, মোৰ নাম মিনায়া বেগম।
5: নমস্কাৰ, মই জ্যোতিস্মিতা দেৱী।
6: নমস্কাৰ, মোৰ নাম সামাইৰা বেগম।
7: নমস্কাৰ, মোৰ নাম নাইৰা বেগম।
8: নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি কলিতা।
9: নমস্কাৰ, মোৰ নাম মেহতা পলি।
10: নমস্কাৰ, মোৰ নাম মাহাতলি।
11: নমস্কাৰ, মোৰ নাম শ্ৰী দুদুমন দাস। মই কেইটামান সাঁথৰ ক'ব ওলাইছোঁ, পাৰিলে উত্তৰ দিবা। কি সাগৰৰ পানী নাই?
12: শিৱসাগৰ
11: হৈছে। যিয়ে মোক দুখৰ দুখৰকৈ কাটে, সিয়ে চকুৰ পানী টোকে। এডাল লতা পাইগৈ কলিকতা, বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি, এক গোচা মাৰি দিলে উঠে জ্বলি বহি। গছত লাগে আনোতে আনে, ৰান্ধোতে ৰান্ধে, খাওঁতে কিন্তু পেলাই দিয়ে। শুদ্ধ উত্তৰ। ভুম ভুম কৰে ভুমুৰা নহয়, বোকাত লেটি লৈ নহয় দমৰা, পানীত থাকে নহয় মাছ, কৰতৰে কাটে নহয় কাঠ। উত্তৰ শংখ। কলিংগ লিংগ কাটি পাঠা কাটি পাহ, লবংগ বংগ কাটি মজা কৰি খা। উত্তৰ কঁঠাল। ইলিপটো কিলিপ কাটি বাৰীডালৰ মূৰটো ফটা, বগাই দিলে বগাই যায়, সেই হৰিণা ক'ত পায়। কলম।
1: নমস্কাৰ, মোৰ নাম জেন চৈকী। আজি মই কবিতা এটা গাম। আইচক্ৰীম বৰ মজা, আইচক্ৰীম খাম, আবেলি শুই উঠি ফুৰিবলৈ যাম।
13: নমস্কাৰ, মোৰ নাম শ্ৰী ছায়ামণি দাস। মই এটা সাধু ক'ম। এজনী বুদ্ধিমতী কাউৰী। গৰম কালিৰ বতৰ, আকাশত মেঘ নাই, সূৰ্যটোৱে তাপ বহাই গৈ আছে, ক'তো এটুপি পানী পাবলৈ নাই। সেইদিনাখন দুপৰীয়া উৰি উৰি কাউৰী এজনীৰ খুব পিয়াহ লাগি, পিয়াহত তাইৰ অণ্ঠকণ্ঠ শুকাই গ'ল। চৌদিশে চলাঠ কৰিও তাই এটোপাল পানীও বিচাৰি নাপালে। পিয়াহত আঁতৰ হৈ তাই আকৌ ডেউকা মেলি উৰিবলৈ ধৰিলে। উৰি যাওঁতে তাই এঘৰ মানুহৰ চোতালত এটা মাটিৰ কলহ দেখিলে। কলহটোত পানী আছে নে নাই চাবলৈ তাই উৰণ সামৰি নামি আহিল আৰু কলহটোৰ মুখত বহি কলহটোৰ ভিতৰলৈ চালে। কলহটোৰ ভিতৰত অলপমান পানী আছিল। তাইৰ ঠোঁটেৰে পানী খাবলৈ চেষ্টা কৰিলে, কিন্তু তাই বিফল হ'ল। পানী দেখি তাইৰ পিয়াহ দুগুণে চৰিল। ঠোঁটেৰে কলহৰ পানী ঢুকি নোপোৱাত তাই ভাবিলে, কি উপায়েৰে পিয়াহ পলুৱাব পাৰি। কলহটোৰ কিছু নীলগত অলপমান শিলগুটি পৰি আছিল। কাউৰীজনীৰ শিলগুটিৰ ওচৰলৈ গ'ল আৰু এটা শিল ঠোঁটেৰে পানী কলহটোৰ ভিতৰত পেলাই দিলে। তেনেকৈ এটা দুটা কেইবাটাও শিলগুটি আনি তাই কলহটোৰ ভিতৰত পেলাই দিয়াত পানীখিনি কলহটোৰ মুখলৈ উঠি আহিল আৰু তাই হেঁপাহ পলুৱাই পানী খালে। কাউৰীজনীয়ে নিজৰ এই কামৰ মাজেৰে প্ৰমাণ কৰিলে যে বলে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি।
14: নমস্কাৰ, মোৰ নাম মিছ ৰশ্মি চুলতানা। মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম অকণমানিৰ গান, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই আজি শুন

0: বৰণৰ সপোন দেখিলোঁ, তোৰ আঙুঠি ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, উমা, তোৰ যে মা ৰঙা বগা হালধীয়া কেচ বচিয়া ৰিহাই এখন আছিল, তাৰ নিচিনা চৰাই এটা মোৰ কাষলৈ আহিল। মা, উমা, মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুৰিৰে লৰ মাৰি গৈ ফুৰ ফুৰ কৰে, বুজিছ মা? তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাটোতে অঁকা বকা সোণ বৰণৰ আখৰ। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম মিছ সুহানা বেগম। মই আজি কেইটামান জানিবলগীয়া কথা ক'বলৈ ওলাইছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় গছ বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ। সেইদৰে অসমৰ জাতীয় গছ হুলুং গছ। অসমৰ জাতীয় পক্ষী হ'ল দেওহা। অসমৰ জাতীয় ফুল কপৌ ফুল। অসমৰ জাতীয় পশু হ'ল এশিঙীয়া গঁড়।

0: নমস্কাৰ, মোৰ নাম মালিছা বেগম।
1: নমস্কাৰ, মোৰ নাম জয়ান শইকীয়া।
2: নমস্কাৰ, মোৰ নাম মানিষ্পা বেগম।
3: নমস্কাৰ, মোৰ নাম মিনায়া বেগম।
4: নমস্কাৰ, মই শ্ৰী জ্যোতিস্মিতা দেৱী।
5: নমস্কাৰ, মোৰ নাম সামাইৰা বেগম।
6: নমস্কাৰ, মোৰ নাম নাইৰা বেগম।
7: নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি কলিতা।
8: নমস্কাৰ, মোৰ নাম মেহতাপ আলী।
9: নমস্কাৰ, মোৰ নাম আহাদলী।

মৰমৰ অকণিহঁত, মই আজি তোমালোকক এটা সাধু ক'ম। সাধুটো অনুবাদ কৰি লিখিছে তুষপ্ৰভা কলিতাই। তুষপ্ৰভা কলিতা আছিল অসমৰ এগৰাকী সুসাহিত্যিক। তেখেত আছিল শিশুপ্ৰিয়। তেখেতে অসমৰ শিশুসকলৰ বাবে দেশ বিদেশৰ বিভিন্ন সাধু অসমীয়া ভাষালৈ অনুবাদ কৰি সুন্দৰকৈ লিখি থৈ গৈছে। তেনে এটি সাধুৱেই মই আজি ক'ম। মন দি শুনিবা দেই। সাধুটো কোন দেশৰ জানা? জাপান দেশৰ সাধু। সাধুটোৰ নাম এডাল দীঘল বাঁহ। জাপান দ্বীপপুঞ্জৰ কেওফালে সাগৰেই সাগৰ। তাৰ মাজত এখন ভিতৰুৱা গাঁৱৰ মানুহে কিন্তু কেতিয়াও সাগৰ দেখা নাছিল। গাঁওখনৰ কেওফালে পাহাৰ আৰু হাবিয়ে আগুৰি থৈছিল। বাঁহগছ আৰু সৰল গছেৰে ঠাইখন ভৰা। সেইখন গাঁৱতে তাৰু নামৰ এটা সৰু ল'ৰা আছিল। সিও সাগৰ দেখা নাছিল।

আৰু সাগৰৰ বিষয়ে কাৰো পৰা একোকে শুনাও নাছিল। এদিন মাকে তাক ক'লে, খুন্তি, কাইলৈ তোমাৰ জন্মদিন নহয়, আজিৰ পৰা যা যোগাৰ কৰিব লাগিব। তুমি বাহনীলৈ গৈ এটা বাঁহগাজ কাটি আনাগৈ যোৱা, মই তাৰে কাইলৈ তুমি ভালপোৱা কিবা এটা ৰান্ধিম, পাৰিবা নহয়? তাৰোৱে পাৰিব বুলি শলাগিলে। হাতত দা এখন লৈ সি বাঁহগাজ কাটিবলৈ বুলি ওলাই গ'ল। কাটিবলৈ আৰম্ভ কৰোঁতে এটা বেছ গৰম লাগিল, সেইকাৰণে কোটটো খুলি এটা গাজ অৰ্থাৎ বাঁহগছৰ পুলিৰ ওপৰতে সেইটো থলে। কি আচৰিত কাণ্ড! কোটটো থোৱাৰ লগে লগেই পুলিটো বাঢ়িবলৈ আৰম্ভ কৰিলে। পুলিটো ভৰ ভৰকৈ বাঢ়ি সি ঢুকি পোৱাতকৈ ওখ হ'ব খোজোতেই সি কোটটোৰে সৈতে বাঁহডালত খামোচ মাৰি ধৰিলে। পিছে পুলিটোহে হ'লে নৰ'ল, বাঢ়িয়েই থাকিল, বাঢ়িয়েই থাকিল, লগতে পুলিটোৱে তাৰোকো ওপৰলৈ লৈ গৈ থাকিল। এনেকৈ ওপৰলৈ বাঢ়ি যোৱা বাঁহৰ লগতে গৈ থাকোঁতে বহু সময় পাৰ হৈ গ'ল। দুপৰীয়া ভাত খাবৰ সময়লৈকে ল'ৰাটো উভতি নহা দেখি ঘৰত বিচাৰ খোচাৰ লাগিল। মাকে তাক বাঁহনীডৰাত বিচাৰিবলৈ গ'ল, তাক ক'তো দেখা নাপায়। তেওঁ চিঞৰি চিঞৰি মাতিলে, তাৰু, অ' তাৰু, তই ক'লৈ গ'লি? বহুত ওপৰৰ পৰা তাৰুৱে চিঞৰি চিঞৰি উত্তৰ দিলে, মই এয়া ওপৰত আছোঁ মা, ওখ বাঁহগছডালৰ ওপৰত, ওপৰলৈ আহিয়েই আছোঁ, মই কি কৰোঁ বাৰু, হাত এৰি দিলেই বহুত তললৈ পৰি যাম নহয়, সেইকাৰণে খামোচ মাৰি বাঁহডালতে ধৰি আছোঁ। অ' মা, মই আৰু কিমান উঠি গৈ থাকিম, সোনকালে কিবা এটা কৰা। জাপানৰ বাঁহগছবিলাক আকৌ আমাৰ তামোল গছবোৰৰ দৰে চিধাই ওপৰলৈ বাঢ়ি যায়। আমাৰ ইয়াৰ বাঁহগছবোৰৰ দৰে গাৰ পৰা ওলোৱা জেংবোৰে ঠাল ঠেঙুলি মেলি নাথাকে। তাৰোৰ বাঁহগছজোপাই বাঢ়ি বাঢ়ি গৈ আকাশখন চোঁ চোঁ কৰিলে। কাণ্ডটো দেখি তাৰোৰ মাকে দৌৰি দৌৰি ঘৰলৈ আহিল আৰু তাৰোৰ দেউতাকক কথাটো ক'লে। দেউতাকে গাঁৱৰ মানুহ দুনুহ যাকে য'ত পালে গোটাই দা কটাৰী লৈ বাহনীখন পালেহি। মানুহবোৰেনো কি কৰিব, সকলোৱে ভেবা লাগি চাই থাকিল। বাঁহডাল ভৰ ভৰকৈ বাঢ়ি গৈয়ে আছে দেখোন। পিছে এবাৰ বাঢ়ি থকাৰ মাজতে যেন উশাহটো সলাই ল'বৰ কাৰণে বাঁহডাল অলপ ৰোল ৰোৱা দেখিয়েই দেউতাকে লৰালৰিকৈ তাৰ গুৰিটো দাৰে ঘপিয়াই কাটি পেলালে। আটাইবোৰ মানুহে প্ৰাণ তাকি চিঞৰিবলৈ ধৰিলে, তাৰো ভালকৈ ধৰি থাকা, নেৰিবা, খামোচ মাৰি টানকৈ ধৰা, ধৰি থাকা। এইবাৰ বাঁহগছজোপা পৰিবলৈ আৰম্ভ কৰিলে। ওখ ওখ গছৰে ভৰা পাহাৰ, ওখ চাপৰ হাবি, এই সকলোবোৰ মুহতিয়াই গোটেই আবেলিটো ধৰি গোটেই ৰাতিটো ধৰি সেইজোপা ক্ৰমে পৰি আহিল। বাঁহডালৰ আগত ধৰি থাকোঁতে তাৰোৰ কাণত বতাহৰ শব্দ অনবৰতে সুহুৰিৰ দৰে বাজি থাকিল। এনেকৈ পৰি পৰি ৰাতিপুৱাৰ সময়ত গোটেই বাঁহডাল মাটিত পৰি গ'ল। ৰৈ থকা মানুহবোৰ বাঁহডালৰ ওচৰে ওচৰে দৌৰিবলৈ ধৰিলে। হাবি বন পাহাৰ আদি পাৰ হৈ অৱশেষত আটায়ে এটা পুখুৰীৰ পাৰত বগা বালি এসোপাৰ ওপৰত পৰি থকা তাৰোক দেখিলে। সি কোটটো কামুচি ধৰি অজ্ঞান হৈ পৰি আছে। মাকে কান্দি কান্দি পুখুৰীটোৰ পানী আনি তাৰ চকুৱে মুখে ছটিয়াই দিয়াত সি জ্ঞান পালে আৰু লগে লগে মাকক ক'লে, উফ, তোমাৰ চকু পানীবোৰত ইমান নিমখ, মোৰ চকুমুখ ডেৰাই গৈছে, আৰু নাকান্দিবাচোন। মাকে ক'লে, তোৰ চকুমুখত সেয়া মোৰ চকু পানী নহয় দে, পুখুৰীটোৰ পানীহে। পুখুৰীৰ পানী? পুখুৰীৰ পানী ইমান নিমখীয়া কেনেকৈ হ'ব পাৰে? চুবুৰীয়া এজনে আগতে কাৰোবাৰ পৰা শুনিছে বোলে সাগৰৰ পানী হেনো নিমখীয়া। তেওঁ ক'লে, তেনেহ'লে এই পুখুৰীটো পুখুৰী নহয়, সাগৰহে। বুজিলোঁ বুজিলোঁ, সেইকাৰণে ইমান ডাঙৰ, সিটো পাৰ নেদেখিয়েই। ফূৰ্তিতে সকলোৱে সাগৰৰ পানী একোচুলুকৈ খাই চাই মুখ বিতৰাই দিলে আৰু আনন্দতে জঁপিয়াবলৈ ধৰিলে। ডাঙৰ মানুহৰ দুই চাৰিজনে কেনেবাকৈ জানিছিল যে সাগৰৰ বুকুত ঢেৰ মাছটো আছেই, তদুপৰি তেওঁলোকে খোৱা সাগৰীয় শেলাই আৰু অন্যান্য প্ৰাণীও আছে। মানুহবোৰৰ ইজনে সিজনে ককাক আজু ককাক আইতাক আজু আইতাকহঁতে সাধুৰ লেখীয়াকৈ তেওঁলোকক সৰুতে কৈ শুনোৱা সাগৰৰ বিষয়ে কথাবোৰ মনত পেলাই পেলাই ক'বলৈ ধৰিলে। সাগৰৰ বিভিন্ন মাছ, কেঁকোৰা, শামুক, স্কুইড, অক্টোপাছ, মিছামাছ আদিৰ বিষয়ে যে যি জানে তাকে ক'বলৈ ধৰিলে। তাৰপাছত তেওঁলোকে বহুত মাছ ধৰিলে আৰু সাগৰত পোৱা আন আন বস্তু গোটালে। অৱশেষত সকলোৱে ঘৰলৈ বুলি উভতা যাত্ৰা

আৰম্ভ কৰিলে। বাঁহডালটো বাট দেখুৱাব পৰা হৈ দীঘলে দীঘলে পৰি আছিলেই। বাঁহডালৰ কাষে কাষে তেওঁলোক আহি থাকিল। ওক গছ, চিডাৰ গছ আৰু পাইন গছৰ হাবি পাৰ হৈ, সৰু ডাঙৰ পাহাৰবোৰ পাৰ হৈ তেওঁলোক ঠিকমতেই নিজৰ গাঁওখন পালেহি। তাৰোৰ জন্মদিন উপলক্ষে আটায়ে মিলি সাগৰৰ মাছ আৰু অন্যান্য বস্তুৰে বৰভোজ এটা খালে। এটা কথা সকলো একেমুখে মানি ল'লে যে এতিয়ালৈকে খোৱাবোৰৰ ভিতৰত উত্তম ভোজটো হ'ল তাৰোৰ এই জন্মদিনৰ ভোজটোৱেই। ইয়াৰ পাছৰ পৰা

0: এটা খালে। এটা কথা সকলোৱে একেমুখে মানি ল'লে যে এতিয়ালৈকে খোৱাবোৰৰ ভিতৰত উত্তম ভোজটো হ'ল তাৰোৰ এই জন্মদিনৰ ভোজটোৱেই। ইয়াৰ পাছৰ পৰা মানুহবোৰে মাজে মাজে মাছ ধৰা সঁজুলি আদি লগত লৈ সাগৰলৈ যায় আৰু সাগৰৰ পৰা মেট মৰা বোজা একোটা কঢ়িয়াই আনেগৈ। লাহে লাহে সেইবোৰ বেচিবলৈ লোৱাত গাঁৱৰ মানুহবোৰৰ ধন বিত বাঢ়িবলৈ ধৰিলে। সাগৰৰ পৰা অনা সম্পদৰ বলত গাঁওখন সকলো পিনৰ পৰা চহকী হৈ উঠিল। তাৰোৰ কাৰণেই এনে হোৱা বুলি আটাইয়ে তাৰোৰ শলাগ ল'লে আৰু তাক মৰমৰ চকুৰে চাবলৈ ল'লে। সাগৰলৈ বাট দেখুৱাই তেওঁলোকক অহা যোৱাত সহায় কৰিবলৈ সেই দীঘল বাঁহডালটো পৰি আছিলেই।
1: মৰমৰ অকণিহঁত, সুন্দৰ সাধুটি শুনিলা নহয়? সাধুটি তোমালোকক ক'লে বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনীষা গোস্বামীয়ে। মৰমৰ অকণিহঁত, আজিৰ মলাঘৰ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। তোমালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ মলাঘৰ অনুষ্ঠানটিত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি পৰিচালনা কৰিলে বিদ্যালয়ৰে শিক্ষয়িত্ৰী গীতা ভূঞা, মনীষা গোস্বামী আৰু পিঞ্জুমণি শইকীয়াই। বাদ্যযন্ত্ৰত সংগত কৰিলে হাৰমনিয়ামত বিদ্যালয়ৰ শিক্ষয়িত্ৰী পিঞ্জুমণি শইকীয়া আৰু তবলাত বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তপন নাথে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

ইমানপুৰৰ শ্ৰোতাসকলে, আকাশবাণী তেজপুৰ কেন্দ্ৰই যুগুত কৰা বৃন্দগানটি শুনিলে। আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 23 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 7 তাৰিখ। গ্ৰেগেৰিয়ান বৰ্ষপঞ্জী অনুসৰি 158তম দিন আৰু বছৰটো শেষ হ'বলৈ 207টা দিন বাকী। আজিৰ দিনটোত গুৰুত্ব বিচাৰিলে আমি পাওঁ, আজি হ'ল বিশ্ব খাদ্য সুৰক্ষা দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো 7 জুন তাৰিখটোত বিশ্বজুৰি এই দিৱস উদযাপন কৰি অহা হৈছে। 2018 চনত প্ৰথমবাৰৰ বাবে বিশ্বৰ খাদ্য সুৰক্ষা বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰাই দিৱসটো বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই যৌথভাৱে পালন কৰি আহিছে। ১৯৬৩ চনৰ আজিৰ এই দিনটোতেই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰি দিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। 1972 চনৰ আজিৰ এই দিনটোতে অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 1631 চনৰ পত্নী মমতাজৰ মৃত্যু হয় 1631 চনৰ আজিৰ এই দিনটোতেই। এওঁৰ স্মৃতিতে শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰোৱায়। 1975 চনৰ আজিৰ এই দিনটোতেই ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা হয়। ইয়াৰ পিছত প্ৰতি 4 বছৰৰ অন্তৰে অন্তৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ভাৰতৰ দ্বিতীয়টো কৃত্ৰিম উপগ্ৰহ ভাস্কৰ 1 ছোভিয়েট ৰাছিয়াৰ চিৰিয়াছ লেকৰ পৰা উৎক্ষেপণ কৰা হয় 1979 চনৰ আজিৰ এই দিনটোতে। 444 কিলোগ্ৰাম ওজনৰ এই পৰীক্ষামূলক উপগ্ৰহৰ আৰ্হি পৰিকল্পনা আৰু নিৰ্মাণ আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ। এইটো উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰা হয়।

ধৰ্মপ্ৰচাৰক মথুৰা দাস বুঢ়াটাৰ জন্ম হয় 1490 চনৰ আজিৰ এই দিনটোতেই। তেখেতৰ আদি নাম আছিল গোপাল তাঁতি। ভাৰতীয় গণিতজ্ঞ এম এছ নৰসিংহনৰ জন্ম হয় 1932 চনৰ আজিৰ এই দিনটোতেই। 1935 চনৰ আজিৰ এই দিনটোতেই ভাৰতীয় অভিনেত্ৰী শ্যামাৰ জন্ম হয়। তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ আৰু শিক্ষাবিদ অৰহান পামুকৰ জন্ম হয় 1952 চনৰ আজিৰ এই দিনটোতেই। দুঃসাহসিক ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলছ, তেখেতৰ জন্ম হয় 1974 চনৰ আজিৰ এই দিনটোতেই। ভাৰতীয় টেনিছ খেলুৱৈ মহেশ ভূপতিৰ জন্ম হয় 1976 চনৰ আজিৰ এই দিনটোতেই। 1975 চনৰ আজিৰ এই দিনটোতেই ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক একতা কাপুৰৰ জন্ম হয় এই দিনটোতেই।

ইংৰাজ গণিতজ্ঞ, তৰ্ক বিজ্ঞানী, সংকেত বিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী এলান মেথিছন টুৰিৰ মৃত্যু হয় 1954 চনৰ আজিৰ এই দিনটোতেই। প্ৰবীণ সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হয় 2000 চনৰ আজিৰ এই দিনটোতেই। আজি হ'ল অসমীয়া লেখক, সংস্কৃত পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস, অৰ্থাৎ 1982 চনৰ আজিৰ এই দিনটোতেই তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ জন্ম হৈছিল 1898 চনৰ 20 জুলাইত যোৰহাটত। পিতৃৰ নাম আছিল ৰাধাকান্ত সন্দিকৈ, মাতৃ নাৰায়ণী সন্দিকৈ। 1913 চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ 1917 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। 1919 চনত সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পুনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা 1923 চনত বুৰঞ্জী বিষয়ক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1923 আৰু 1927 চনৰ কালছোৱাত ফ্ৰান্স আৰু জাৰ্মানীত পৃথিৱীৰ বিভিন্ন ভাষা আয়ত্ত কৰে। গ্ৰীক, লেটিন, ইটালিয়ান, জাৰ্মান আদি প্ৰায় 13টা ভাষাত তেওঁ বুৎপত্তি আছিল। 1930 চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰথম অবৈতনিক অধ্যক্ষৰূপে কৰ্মজীৱন আৰম্ভ কৰি সুদীৰ্ঘ 17 বছৰ তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত তাৰ প্ৰথম উপাচাৰ্যৰূপে নিযুক্ত হয় আৰু 1957 চন পৰ্যন্ত এই পদতে থাকে। 1937 চনত অসম সাহিত্য সভাৰ সভাপতিও নিৰ্বাচিত হয়। 1951 চনত অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ সভাপতি নিৰ্বাচিত হয়। ইয়াৰ উপৰি তেখেতে বহুকেইখন সৰ্বভাৰতীয় সন্মিলনৰ সভাপতিৰ আসন শুৱনি কৰে। 1955 চনত পদ্মশ্ৰী আৰু 1967 চনত পদ্মভূষণ আৰু 1978 চনত অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মানো লাভ কৰে। ইয়াৰ উপৰি তেখেত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডিলিট উপাধি প্ৰদান কৰে। আজীৱন অধ্যয়নত ব্ৰতী কৃষ্ণকান্ত সন্দিকৈয়ে নিজাববীয়াকৈ এক বৃহৎ ব্যক্তিগত পুথিভঁৰাল গঢ়ি তুলিছিল। সন্দিকৈৰ ইচ্ছানুসৰি তেওঁ মৃত্যুৰ পাছত সেই বৃহৎ সংগ্ৰহটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান কৰা হয়। সংগ্ৰহটোত ইংৰাজী, সংস্কৃত, পালী, প্ৰাকৃত, ফৰাচী, লেটিন, গ্ৰীক আদি ভাষাৰ প্ৰায় 10,000 গ্ৰন্থৰে সমৃদ্ধ। সন্দিকৈৰ ৰচনাৱলীৰ ভিতৰত 3খন প্ৰসিদ্ধ গ্ৰন্থ হ'ল শ্ৰীহৰ্ষৰ নৈশচৰিত, ইংৰাজীৰ অনুবাদ নৈশচৰিত, সোমদেৱৰ যশস্ত্ৰীলক এণ্ড ইণ্ডিয়ান কালচাৰ আৰু মাৰাঠী লেখক প্ৰবৰ সেনৰ প্ৰাকৃত পুথি সেতু বন্ধ। ইয়াৰ উপৰি বহু কাকত, আলোচনী তথা গৱেষণা পত্ৰিকাত তেওঁ বহু মূল্যৱান প্ৰবন্ধ প্ৰকাশিত হৈছিল। অসমৰ আন এগৰাকী প্ৰসিদ্ধ সংগীতজ্ঞ, গীতিকাৰ, কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস 1904 চনৰ 19 আগষ্টত শিৱসাগৰত এইগৰাকী সংগীতজ্ঞৰ জন্ম হৈছিল। পিতৃ ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃ হিমলা বৰুৱানী। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ক্ৰমে গুৱাহাটী কটন কলেজৰ পৰা আই আৰু কলিকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত চাহ বাগিচাৰ ব্যৱসায়ত লাগে। ককায়েক ভগৱতী প্ৰসাদ বৰুৱা, নবয়েক সত্যৱতী বৰুৱা, ভনীয়েক প্ৰতিমা আৰু ভতিজাক দীপৰ একেলগে আকস্মিক বিয়োগত গভীৰ আঘাত পায় আৰু তেওঁৰ পৰৱৰ্তী কেইবাটাও গীত কবিতাত এই শোক অনুৰণিত হয়। গীতি কবিৰূপে খ্যাত পাৰ্বতী প্ৰসাদৰ প্ৰথম প্ৰকাশিত পুথি লক্ষ্মী, তেওঁ ৰচিত আন পুথিকেইখন গুণগুণনি, লুইটি, ভঙা টুকাৰী, সুৰ সোণৰ সুলেং, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদি। গুৱাহাটীত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন, গুৱাহাটী শিৱসাগৰ ঘূৰ্ণীয়মান মঞ্চ আৰু সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা হাইস্কুল তেওঁৰ দানেৰেই গঢ়িত। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ ঘটনাৱলী। এই আকাশবাণী তেজপুৰ খন্তেক পিছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনাম আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক আজি জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি 1 জুলাইত অসমলৈ আহিব। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান জনাইছে। 31 জুলাই আবেদনৰ বাবে আহ্বান জনোৱাৰ শেষ দিন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু গীতিকবি নাট্যকাৰ প্ৰাৱতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: শ্ৰোতালৈ সম্ভাষণ জনাই তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হোৱা তেজপুৰ লিচু উৎসৱৰ এটি অনাতাঁৰ প্ৰতিবেদন আগবঢ়াইছো। আজি মই তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত কৰা তেজপুৰ লিচু উৎসৱ উদযাপন থলীত উপস্থিত হৈছোহি। 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু APEDA, নবাৰ্ড, নেৰামেক, এক্সিম বেংক, ICAR, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, ভাৰত ডাক বিভাগ, ভাৰতীয় সেনা, কৃষি বিভাগ, শোণিতপুৰ ৰেড ক্ৰছ ছ'চাইটি আদি সহযোগত এই লিচু উৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে। আজি 2য় দিন। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লিচু খেতি কৰিব পৰাৰ লক্ষ্যৰে লগতে ইতিমধ্যে ভৌগোলিক স্বীকৃতি প্ৰদান কৰাৰ পিছত কৃষকসকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষকসকলক স্বীকৃতি প্ৰদানৰ মানসেৰে তেজপুৰ লিচু উৎসৱ উদযাপন কৰা হৈছে। প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত আছিল শোণিতপুৰৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়া, ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক সিংঘাল ডাঙৰীয়া, তেজপুৰৰ মাননীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, নদোৱাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া, বৰচলা সমষ্টিৰ বিধায়ক শ্ৰীযুত ঋতুবৰণ শৰ্মা আৰু ৰঙাপাৰা সমষ্টিৰ বিধায়ক শ্ৰীযুত কৃষ্ণকমল তাঁতী ডাঙৰীয়া। ইয়াৰ উপৰি বিশেষ অতিথি হিচাপে উপস্থিত থাকে সেনাবাহিনী গজৰাজ কৰ্পছৰ জেনেৰেল কামাণ্ডিং বিষয়া লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লা আৰু লগতে তেজপুৰৰ গণ্য মান্য ব্যক্তিসকল। দ্বিতীয় দিনৰ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে শোণিতপুৰ জিলাৰ আয়ুক্ত শ্ৰীযুত আনন্দ কুমাৰ দাস ডাঙৰীয়া আৰু তেজপুৰৰ মাননীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে বিদেশলৈ তেজপুৰৰ লিচু ৰপ্তানিৰ শুভাৰম্ভ কৰে। এই সন্দৰ্ভত আমি লগ কৰিছিলোঁ তেজপুৰৰ আয়ুক্ত শ্ৰীযুত আনন্দ কুমাৰ দাস ডাঙৰীয়াক। তেখেতে এইদৰে অৱগত কৰে।
4: পোষ্টেল ডিপাৰ্টমেণ্টে দুখন পোষ্টকাৰ্ড ৰিলিজ কৰিছে লিচুৰ ওপৰত।

0: সেইটো আছিলে এখন কিতাপ কিতাপ ইনগ্ৰেশ্যন কৰা হৈছিল। আৰু তাৰ বাহিৰেও কালচাৰেল শ্ব'ৰ যোগেদিও আমি মানুহখিনি এট্ৰেক্ট কৰিব চেষ্টা কৰিছোঁ। আৰু লিচি ফাৰ্মাৰসকলৰ ওপৰত আমি বহুত ৱৰ্কশ্বপ কালি কেইটামান হৈছে। লিচি কেনেকৈ মাৰ্কেট চেইনটো বঢ়াব পৰা যাব সেইটোৰ ওপৰত কৰা হৈছে, কেনেকৈ আমাৰ লিচি কোৱালিটিটো মেইনটেইন কৰিব পৰা যাব তাৰ ওপৰত আমাৰ কালি ৱৰ্কশ্বপ হৈছে। আজিও তেনেকুৱা ধৰণৰ দুখন তিনিখন ৱৰ্কশ্বপ আছে। আৰু আজি এটা প্ৰধান কাম এটা আমাৰ আছে যে ডুবাইলৈকে 1 টন লিচি আজি এক্সপৰ্ট হ'ব আৰু সেইটো ৰপ্তানি হ'ব। আমাৰ সেইটো মাননীয় আমাৰ বিধায়ক মহোদয় আহিছে আৰু তেখেতৰ উপস্থিতিত আমি ডুবাইলৈকে পঠাম। তাৰপৰা ছিংগাপুৰলৈকেও প্ৰায় 100 পেকেট লিচি যাব আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈকো আমাৰ প্ৰায় লিচি যাবগৈ।
1: আন্তঃৰাষ্ট্ৰীয় বজাৰত আমাৰ এই লিচু তেজপুৰ লিচুৰ সমাদৰ কেনেকুৱা, এই বিষয়ে আপুনি কি কয় বাৰু?
0: সমাদৰটো বহুতখিনি বাঢ়িছে, কাৰণ 2023ত যেতিয়া অনাবল আমাৰ CM ছাৰে প্ৰথম লিচি এক্সপৰ্ট কৰিছিল লণ্ডনলৈকে, তাৰ পাছৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো লিচিৰ চাহিদা বৃদ্ধি পাইছে। কাৰণ GI Tech ইয়াত 6টা ভেৰাইটি লিচিয়ে GI Tech পাইছে আৰু GI Tech যুক্ত হোৱাৰ কাৰণে এই লিচিয়ে এটা বিশেষ ধৰণে সমাদৰ লাভ কৰিছে আৰু ডুবাই, ছিংগাপুৰ, লণ্ডন এনেকুৱা ধৰণৰ জেগাত আমাৰ লিচি এক্সপৰ্ট হৈ আছে।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। এয়া আছিল শোণিতপুৰ জিলাৰ আয়ুক্ত মহোদয়। তাৰপিছতে আমি লগ কৰিছিলোঁ তেজপুৰৰ বিধায়ক মাননীয় শ্ৰীযুত পৃথিৰাজ আভা ডাঙৰীয়াক। তেখেতে এইদৰে কয়,
2: শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ লিচু উৎসৱ পালন কৰা হৈছে। আৰু তেজপুৰ লিচু উৎসৱ পালন কৰাৰ মূল উদ্দেশ্যটো হৈছে তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰ, যাতে মানুহে জানে যে তেজপুৰৰ লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ উৎপাদন আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ আৰু এই সোৱাদৰ আমি কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, এই বিষয় লৈ পেলাই আমি দুদিনীয়া কাৰ্যসূচী এই অনুষ্ঠান পালন কৰিছোঁ। ইতিমধ্যে আমি ইয়াত কাউণ্টাৰ বনোৱা হৈছে, ষ্টল বনোৱা হৈছে, বিভিন্ন লিচু খেতি কৰা কৃষকসকলে আহি ইয়াত লিচু বিক্ৰী কৰিছে বা ক্ৰেতা বিক্ৰেতাৰ মাজত এটা সম্বন্ধ গঢ়ি তুলিছে আৰু ইতিমধ্যে লিচু বিক্ৰী হৈছে। লিচুৰ বহুতো কেইবাটাও কোৱালিটি আছে, এই কোৱালিটি লিচু অনা হৈছে, এই কোৱালিটি লিচু বিক্ৰী কৰা হৈছে। এতিয়া মূলত হৈছে কথা কি, আমি লিচুৰ বিষয়ে যিটো কথা কৈ আছোঁ বা লিচু আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগে, বজাৰত আমি দিব লাগে, ৰপ্তানি কৰিব লাগে, কিন্তু লিচুত উৎপাদন লাগিব, উৎপাদন নহ'লেতো আমি প্ৰচাৰ প্ৰসাৰ কৰি লাভ নাই। সেইকাৰণে এটা মোৰ ফালৰ পৰা বিধায়ক হিচাপে মোৰ ফালৰ পৰা এটা আঁচনি লোৱা হৈছে ঘৰে ঘৰে লিচু, আৰু ঘৰে ঘৰে লিচুত আমি 10,000 পৰিয়াল সামৰি ল'ম। 10,000 পৰিয়াল সামৰি আমি দুডালকৈ লিচু পুলি প্ৰতি পৰিয়ালত দিম আৰু দুডালকৈ লিচু পুলি 20,000 পুলি হ'ব। আৰু 20,000 পুলি আমি যদি ডিষ্ট্ৰিবিউট কৰোঁ বা বিলাওঁ, তেজপুৰত মাটিৰ অভাৱ আৰু সেইকাৰণে এইটো কাৰ্যসূচী লোৱা হৈছে। তেনেহ'লে আমি 20,000 পুলি বিতৰণ কৰিলে আমি যদি এবিঘা মাটিত 15 ডালকৈ লিচু গছ লগাব পাৰোঁ, তেনেহ'লে আপুনি দেখিব যে এই 20,000 পুলিয়ে আমাৰ মাটিকালি প্ৰায় 1400 বিঘা মাটিকালি সাঙুৰি ল'ব। গতিকে এই আঁচনিটো আমি গ্ৰহণ কৰিছোঁ আৰু আমি অচিৰেই আমি আঁচনি আৰম্ভ কৰিম। এই আঁচনি একেদিনাই সকলো শেষ নহয়, 5টা বছৰ ইয়াৰ আঁচনি থাকিব। এই 5টা বছৰত আমি 10,000 পৰিয়ালক লিচু পুলি বিতৰণ কৰি ভৱিষ্যতে লিচু উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে মই বা আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। 1923চনত ব্ৰিটিছ চৰকাৰ যেতিয়া চলি আছিলে, ব্ৰিটিছৰ শাসন, সেইখিনি সময়ত তেজপুৰৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি বা সভাপতি সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁই বৰুৱা সভাপতিত্ব লাভ কৰিছিল। আৰু সেইখিনি সময়তেই কলিকতাৰ পৰা বা অন্যান্য ঠাইৰ পৰা উন্নত জাতৰ লিচু আনি তেজপুৰত প্ৰথম ৰোপণ কৰা হৈছিলে। আৰু সেই ৰোপণ কৰাৰ পিছত যেতিয়া লিচু লাগিবলৈ আৰম্ভ কৰিলে, লিচুৰ সোৱাদ আৰু লিচুৰ যিটো কোৱালিটি, যিটো গুণগত মানদণ্ড বহুত ওপৰলৈ আমি গম পালোঁ। আৰু লাহে লাহে এই লিচুৰ প্ৰচাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'বলৈ আৰম্ভ কৰিলে আৰু আজি আমি যিটো স্থিতিত আছোঁ, এই স্থিতিত আমি তেজপুৰৰ সেই সময়ত ৰোৱা 1923চনত ৰোপণ কৰা লিচু আৰু তাৰপিছত কিছুমান পৰিয়ালে লিচুৰ বাগান খুলিছে। কিছুমান পৰিয়ালক 1967চনত কলাগুৰু বিষ্ণুপ্ৰসাদ সভা যেতিয়া তেজপুৰৰ MLA আছিলে, সেইখিনি সময়তো মানুহৰ ঘৰত ব্যক্তিগতভাৱে লিচু পুলি দিয়া হৈছিলে আৰু সেই লিচু পুলিৰে এতিয়া যিখিনি উৎপাদন হৈছে আৰু আজি ভাল পাব অসমৰ মানুহ শুনি, আজি ডুবাইলৈ আমি লিচু ৰপ্তানি কৰিম আৰু ছিংগাপুৰলৈও আমাৰ লিচু ৰপ্তানি হ'ব। ব্যৱসায়টো লাভজনক ব্যৱসায়, ইয়াকে যদি আমি কৰিব পাৰোঁ, লিচুটো বিক্ৰী কৰাৰ ডাঙৰ কথা নহয়। লিচুৰ পৰা আৰু বাই প্ৰডাক্ট কিবা ওলাব পাৰে নেকি, চিপ্ছ ওলাব পাৰে নেকি, লিচুৰ ৰস পানীয় জুচ আদি বনাব পাৰে নেকি, বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব পাৰে। তাৰ কাৰণে মূলত লাগিব উৎপাদন।
1: তাৰপিছতে আমি লগ কৰিছিলোঁ তেজপুৰ লিচু উৎসৱৰ বিষয়ববীয়া তথা সাধাৰণ সম্পাদক পংকজ বৰুৱা ডাঙৰীয়াক। তেখেতে লিচু উৎসৱ কাৰ্যসূচীৰ সন্দৰ্ভত এইদৰে কয়,
3: ইতিমধ্যে কালি প্রথম দিনটোত উদ্বোধনী অধিবেশনৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰথম দিনা সাংস্কৃতিক অনুষ্ঠানৰ সৈতে সম্পন্ন হৈ গ'ল আৰু আজি

0: দূৰলৈ এইখিনি সময়ত যে সংৰক্ষণ কৰিব লাগিব,
1: শীতলীকৰণ,
0: অকল শীতলীকৰণ নহয় বহুকেইটা উপায় আছে, যেনেকৈ বিদেশৰ মানুহবোৰক বহুত সচেতন, স্বাস্থ্য সম্পৰ্কে সচেতন আমিও হোৱা প্ৰয়োজন, আমি মেডিকেলত চিকিৎসাৰ নামত খৰচ কৰাতকৈ আমি সংৰক্ষণৰ নামত যদি অলপ খৰচ কৰিব পাৰোঁ, আমি যদি এই ইয়াত আমাৰ যিবোৰ গৱেষণা, কাৰণ এই বস্তুটো কথাটো হৈছে গৱেষণাটো বিদেশৰ গৱেষণাৰ ফল ইয়াত কৰিলে নহ'ব, আমাৰ তাপমান বেলেগ, আমাৰ বতাহ বেলেগ, আমাৰ অনুজীৱ বেলেগ, গতিকে ইয়াৰ সামঞ্জস্য ৰখাকৈ, এই অঞ্চলৰ সামঞ্জস্য ৰখাকৈ ইয়াত লোকেল গৱেষণা হ'ব লাগিব আৰু সেই গৱেষণাৰ ভাগ ল'ব লাগিব ছাৰ, আমাৰ খেতিয়কসকলে যিবোৰে গ্ৰ' কৰে, যিবোৰে প্ৰডাক্ট উৎপাদন কৰে, তেখেতসকলে নিজে বুজি ল'ব লাগিব। এইটো সাধাৰণ কথা, সাংঘাতিক ডাঙৰ ৰকেট ছায়েন্সৰ কথাই নাই, সৰু সৰু কথা কিছুমান, এইখিনি কথাক লক্ষ্য কৰি যদি এওঁলোকে উৎপাদনত সেইখিনি কথা সংৰক্ষণত সম্ভাৱনা সম্ভৱ কৰি তোলে, তেতিয়াহ'লে দুই পইচা বেছিকৈ পাব, গ্ৰাহক বেছিকৈ পাব, আমাৰ লিচুৰ সোৱাদ আছে, নাম আছে, চৰকাৰে যথেষ্ট কৰিছে, জি আই যিটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগিঙৰ কথা কৈছে, সেইটো বেলেগে নকল কৰিব নোৱাৰে, প্ৰাইম মিনিষ্টাৰ পৰ্যন্ত এই লিচুক আমাক ব্ৰেণ্ডিং দিছে, এতিয়া আমি সেই লাভ ল'বলৈ হ'লে আমি অলপ হাতে কামে কাম কৰিব লাগিব, আমি জানিব লাগিব উৎপাদনত কোনসকল খেতিয়ক থাকিব, কাৰণ উৎপাদন হয় লিচু এটা ছিজনতে, বাকী ছিজনত কেনেকৈ আমি চলাব পাৰিম, যে সেই লিচু পথাৰখনত আৰু অন্য খেতিও কৰিব পাৰিম নেকি, লিচু পথাৰখনৰ আমি যিখিনি লিচু উৎপাদন কৰিলোঁ সেইখিনি আমি বেছি দিনলৈ ৰাখি বেলেগ বেলেগ প্ৰডাক্ট কৰিব পাৰিম নেকি। এতিয়া শুনিছোঁ ইয়াতে বিস্কুট বনাইছে, বিস্কুট এটা প্ৰডাক্ট, আমি চাওক আজিকালি ৰসগোল্লা টেমাত পাওঁ, বেলেগ বেলেগ বহুত বস্তু বাহিৰৰ পৰা টেমাত আহে, তাৰ ভিতৰত অকণমান কিবা সংৰক্ষণ কৰিব পৰাকৈ পদাৰ্থ থৈ দিয়ে, আমি লিচু ভাবি চাওকচোন, যদি আমি বিয়াত ধুনীয়াকৈ এটা মিঠা লিচু এটাও পৰিবহণ কৰিব পাৰোঁ, বিয়াবোৰত কিমান মিঠাই বনাওঁ, বাহিৰৰ খাদ্যবোৰ আহে, আপোনাৰ চেৰি আহে, বাহিৰৰ বহুত প্ৰডাক্ট আজিকালি বহুত বজাৰ ভৰি পৰিছে, গতিকে আমিও ভাবোঁ এদিন কল্পনা কৰোঁ যে অসমৰ লিচু, তেজপুৰৰ লিচু বিদেশলৈ যাওক, দুপইচা আমাৰ আহক, আপোনাৰ বিদেশী মুদ্ৰা আহক, এই কথাবোৰ আমি ভাবিবৰ হৈছে আৰু হ'ব। এই লিচু যিটো উৎসৱ পাতিছে, উৎসৱৰ এটা ধাৰণা হৈছে, এইটো সাধাৰণ উৎসৱৰ দৰে নহয়, ফেষ্টিভিটি নহয়, এইটো ব্যৱসায়িক যাতে সচেতনতা প্ৰচাৰৰ ব্যৱসায়িক হ'ব লাগিব, ইয়াত ফেষ্টিভিটি নাই, ফেষ্টিভিটিৰ কথা আপুনি কিন্তু অকল ফেষ্টিভিটি নাৰাখিব, বহাগ বিহু কৰোঁ আমি বিশেষ তাত ব্যৱসায়ৰ কথা নাযাওঁ, বহাগ বিহু আমাৰ উৎসৱ কৰোঁ, কিন্তু লিচু ফেষ্টিভেল কিন্তু সেই উৎসৱ নহয়, এইটো হ'ব লাগিব, প্ৰত্যেকজনে বুজিব লাগিব, ইয়াৰ পৰা যাতে আমাৰ খাতি খোৱা কৃষকখিনিৰ, ইয়াৰ পৰা যাতে আমি অসমখনৰ উন্নতি কৰিব পাৰোঁ, আমি যাতে অসমৰ নাম কৰিব পাৰোঁ, যেনেকৈ অসমক জনা যায় চাহ বুলি, আপুনি মই বিদেশত যাওঁ আপোনাৰ এই তাত কয় যে অসমৰ চাহ, আহিলে চাহ লৈ আহিবা, আমি চাহপাত লৈ যাওঁ, কিন্তু অসমক অকল চাহেৰে জানিলে নহ'ব, আমাৰ বেলেগ বেলেগ বহুত আছে। এতিয়া এটা দুখৰ কথা চাব, আমি পূজা পাতল কৰোঁ, আমি বিহু কৰোঁ নাৰিকলেৰে, নাৰিকলৰ লাড়ু এটা আমাৰ বহুত প্ৰয়োজনীয় প্ৰত্যেক ঘৰে ঘৰে, এতিয়াও নাৰিকলৰ পিঠা আছে আৰু এই নাৰিকলটো ক'ৰ পৰা আহে বৰ্তমান গম পাইছেনে, দুখৰ কথা, দুখৰ
1: আমদানি কৰিব,
0: দুখৰ কথা, আমাৰ বহুত নাৰিকল গছ এই অঞ্চলটো, কেৰেলা যদি নাৰিকলৰ কাৰণে উৎপাদনযোগ্য এইখনো হয়, ঠিক তেনেদৰে লিচু যাতে আমাৰ হাতৰ পৰা গুচি নাযায়, নাৰিকল প্ৰায় যাবৰ হৈছে, সম্ভৱতঃ যদি কোনোবাই উদ্যোগ লয় হ'ব, নাৰিকল আৰু আহিব, আহিব দৰকাৰ, কাৰণ নাৰিকলবোৰে হৈছে ভেলু এডেড প্ৰডাক্ট আৰু বহুত তাৰ ছাবছিকুৱেণ্ট ইণ্ডাষ্ট্ৰি বহুত কৰিব পাৰি, উদ্যোগ বহুত কৰিব, লিচুৰ পৰা পাৰিম, আমি ভাবোচোন লিচু এদিন এনেকুৱা প্ৰডাক্ট, এতিয়া লিচুৰ গুটি, লিচুৰ বাকলি কোনে ভাবো নাই কিবা কাম হ'ব নেকি, লিচুৰ গুটিটো পেলাই দিওঁ, নহয়, লিচুৰ গুটিৰ পৰা সম্ভাৱনা আছে, এইটো এটা পদাৰ্থহে, গতিকে তাৰ পৰা সম্ভাৱনা হ'ব, লিচুৰ বাকলিৰ পৰা সম্ভাৱনা আছে,
1: সকলোখিনি তাত আচলতে উপকৰণ আমাৰ
0: এই গৱেষণাৰ ক্ষেত্ৰত, ব্যৱহাৰ কেনেকৈ এই গৱেষণাৰ স্থল আছে, এতিয়া আমি ভাবিব লাগিব যে লিচু আমি বহুল ভিত্তিত প্ৰডাকশ্যন কৰোঁ, আমি যদি বাকলি গুচাই লিচিটো সংৰক্ষণ তাত প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ, বটলিং কৰোঁ, তেতিয়া বাকলি বহুত ৰৈ যাব, এই বাকলিখিনি পেলাব নিয়া হ'ব নোৱাৰে, কিন্তু এই বাকলিখিনিৰ পৰা আমি আপোনাৰ লাভজনক সামগ্ৰী আহৰণ কৰিবৰ কথা ভাবিব লাগিব, লিচিৰ গুটিটোৰ পৰা কিনো লাভজনক কাম কৰিব পাৰি, তাতো বহুত পদাৰ্থ, ৰাসায়নিক পদাৰ্থ, আপুনি প্ৰাকৃতিকভাৱে প্ৰস্তুত হোৱা ৰাসায়নিক পদাৰ্থ, গতিকে লিচুৰ গছডালৰ পৰা পৰা পাতবোৰ সেয়াও ভাবিব লাগিব, গতিকে আমি সামগ্ৰিকভাৱে বৰ্তমান যিবোৰ আমাৰ সমস্যা আহিছে, সংৰক্ষণৰ সমস্যা, ইন্ধনৰ সমস্যা, জলবায়ুৰ সমস্যা, গোটেইবোৰ সমাধান কৰিব পাৰে, আৰ্থিক সমস্যা, গোটেইখিনি সমাধান দিব পৰাকৈ আমাৰ লিচু এবিধ হওকচোন আমাৰ, মোৰ এতিয়া উৎসৱ সেইকাৰণে সেই উদ্দেশ্য আগত ৰাখি মই আহিছিলোঁ, আজি তাত আপোনাৰ প্ৰেজেণ্টেশ্যনো হৈ আছে, চাইণ্টিফিক প্ৰেজেণ্টেশ্যন কৰ্মশালাও হৈ আছে, বাকী উদ্যোগীসকলো আহিছে, মোৰ পৰিবাৰো লগত আহিছে, আমি দুই ওলাই আহিছোঁ আজি দেওবাৰ, হয় খুব ভাল লাগিছে আৰু আপোনাৰ লগত কথা পাতি আৰু ভাল লাগিছে,
1: ধন্যবাদ,
0: ধন্যবাদ, থেংক ইউ।
1: এই লিচু উৎসৱত আমি লগ পাইছিলোঁ বিক্ৰেতা তথা লিচু খেতিয়ক হিচাপে আগবাঢ়ি অহা বহু যুৱক যুৱতীক, এগৰাকী যুৱক আহকচোন তেওঁৰ পৰিচয় জানো।
2: নমস্কাৰ ছাৰ, মোৰ নাম অজয় প্ৰকাশ সিং, মই তেজপুৰ পৰুৱা লিচু বাগানৰ ওচৰত মোৰ ঘৰ, মই তাতে খেতি বাতি কৰোঁ, মোৰ নাৰ্চাৰী এখনো আছে, গণেশ নাৰ্চাৰী, প্ৰায় 30খনমান মই গছ লিচু ভেৰাইটিজ হিচাপে মই ৰোপণ কৰিছোঁ মোৰ কলমৰ কাৰণে, মই যাতে মই সেইটো কলম কৰি পেলাই মই নাৰ্চাৰীখনত বিক্ৰী কৰিব

0: পাৰোঁ। আৰু ফ্ৰুটিঙৰ কাৰণে বৰ্তমান মই থোৱা নাই, নেক্সট ইয়াৰৰ পৰা মই ফ্ৰুটিঙৰ কাৰণে থ'ম। এইবিলাক কৰি আছোঁ, নাৰ্চাৰীত বহুখিনি মানে ধৰণৰ পুলি আমি বনাই দিওঁ।
1: পুলি সংগ্ৰহৰ কাৰণে আমাৰ ৰাজ্যৰে হওক বা বহিৰাজ্যৰ ব্যক্তিসকল আহে নেকি, ক্ৰেতা হিচাপে আহে নেকি কিনিবলৈ?
0: আহে ছাৰ, গুৱাহাটীৰ পৰাও লৈ যায়, নলবাৰী বহুত দূৰৰ দূৰৰ পৰা আহে, অৰুণাচলৰো পাৰ্টি আহি লৈ যায় ছাৰ।
1: বৰ্তমান কি কি প্ৰজাতিৰ লিচু তোমাৰ এই নাৰ্চাৰীখনত আছে?
0: নাৰ্চাৰীখনত মোৰ বোম্বায়া আছে, ভেৰাইটিজ বিলাতী আছে, পিঁয়াজী আছে, চাহি আছে, আকৌ ৰঙীয়া আছে, কাঠবোম্বায়া আছে, এইবিলাক ধৰণৰ প্ৰজাতিৰ আছে। উন্নত মানদণ্ডৰ লেচু বুলি ক'লে বোম্বায়া যোনটো লেচুটো হয় সেইটো বিশ্ববিখ্যাত, বাহিৰতো গৈছে, লণ্ডনলৈকেও গৈছে, আমাৰ হিমন্ত ছাৰে নিছিলে। আৰু তাৰপাছত আহি গ'ল বিলাতী আছে ছাৰ, তাৰপাছত মানে এইবিলাক চলি আছে এতিয়া মাৰ্কেটত। আৰু তাৰপাছত লোকেল ভেৰাইটিছৰ ভিতৰত হৈ গ'ল চাহি লিচি, পিঁয়াজী, ৰঙীয়া, আৰু এটা চাইনিজ বুলি আছে সেইটো। মানে মানুহৰ যদি মাটি বেছিকৈ আছে, 10 বিঘা 15 বিঘা যদি ক'ৰবাত কিনি থৈছে, এনেই পৰি আছে তাত যদি এইবিলাক প্লানটেশ্যন কৰি দিব পাৰে, এইবছৰ প্লানটেশ্যন কৰিলে ধৰি লওক 3 বছৰত তেওঁ অলপমান লাগতিয়াল হ'ব, তাৰপাছত 5 বছৰৰ পৰা আপুনি ইনকাম ভালেখিনি কৰিব পাৰিব,
1: তাৰপৰা ফল তেওঁলোকে উৎপাদন কৰি বিক্ৰী কৰিব পাৰিব।
0: হয় হয়, 3 বছৰত তেওঁ মোটামুটি উঠাই ল'ব পাৰিব, 5 বছৰৰ পৰা তেওঁ গোটেইখিনি হেৰি কৰি ল'ব পাৰিব।
1: আৰু এজোপা গছেতো বহু বছৰ ধৰি উৎপাদন কৰে?
0: অঁ, বহুত বছৰ, 50-60 বছৰলৈকে আমাৰ বাগানত গছ আছে ছাৰ।
1: এইটো এটা স্থায়ী খেতি হয়নে?
0: স্থায়ী খেতি, ওৱান টাইম ইনভেষ্টমেণ্ট ছাৰ।
1: আৰু বৰ্তমান আমি আমাৰ যে লিচু, উন্নত মানদণ্ডৰ লিচু তেজপুৰত পোৱা যায়, ইয়াৰ মাটিৰ গুণাগুণ এই লিচুৰ কাৰণে ভাল নেকি বাৰু? তেজপুৰৰ
0: মাটি বিশেষকৈ ভাল লেচু গুণাগুণ, সেইটো কাৰণে আমাৰ বোম্বায়া লেচুটো বিশ্বত আমাৰ GI টেগ পাইছে। GI টেগ বুলি ক'লে এটা ভাল প্ৰজাতি টেগ হিচাপে পায়, সেইটো কাৰণে বিশ্ববিখ্যাত হৈছে ছাৰ। ইয়াত আমাৰ মাটিখিনি ভাল, আনকি ইয়াতো তেজপুৰতো কৰিব পাৰিব, ওচৰত নগাঁও, বিশ্বনাথ চাৰিআলি, ঢেকিয়াজুলি ফালে, আকৌ গুৱাহাটীতো মানে কিছুমান জেগা আছে তাত কৰি আছে, আৰু আপোনাৰ এইফালে ডিব্ৰুগড় চাইডেও কৰে মানুহে।
1: তাৰমানে অসমৰ বিভিন্ন প্ৰান্তত এই লিচু খেতি ভালদৰে হয় যদি মানুহে কৰিবলৈ যায়,
0: কৰিব বিচাৰে, কিন্তু তেজপুৰখনত GI টেগ পাই থৈছে।
1: ধন্যবাদ। বিয়লি লিচু বাগিচা পৰিভ্ৰমণ আৰু লিচু ৰন্ধন শৈলী প্ৰদৰ্শন তথা সদু শেষত সন্ধিয়াৰ সামৰণি অনুষ্ঠানৰ লগতে বঁটা প্ৰদান কাৰ্যসূচীৰে তেজপুৰ লিচু উৎসৱৰ সফল সামৰণি হয়। শ্ৰোতা, ইমান পৰে তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হোৱা তেজপুৰ লিচু উৎসৱৰ এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটিৰ সম্পাদনা কৰি যুগুতা আগবঢ়ালে শান্তনু শইকীয়াই, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।
2: শ্ৰোতাসকলে, ইমান পৰে তেজপুৰ জিলা পুথিভঁৰালৰ প্ৰাংগণত অনুষ্ঠিত হোৱা লিচু উৎসৱৰ অনাতাঁৰ প্ৰতিবেদনখনি শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অসমীয়া আধুনিক গীত। আদিতে শুনাবলৈ লোৱা হৈছে দিলীপ চৌধুৰী কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে অসমীয়া আধুনিক গীত শুনিছে দিলীপ চৌধুৰীৰ কণ্ঠৰ। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত দিলীপ চৌধুৰী আৰু কামালচিত আহমেদৰ কণ্ঠৰ গীতকেইটি শুনিলে। এই আকাশবাণী তেজপুৰ কণ্টেক্ট পিছতেই দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ 8 শুনিবলৈ পাব।

শ্ৰোতাসকলে গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা হৈছে শেষৰটো গজল।

ইমানপুৰৰ শ্ৰোতাসকলে, আশা ভোচলে কণ্ঠৰ গজল শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে যুগুতোৱা এক অনাতাঁৰ প্ৰতিবেদন।

0: আকাশবাণী তেজপুৰ, আজি 7 জুন বিশ্ব খাদ্য সুৰক্ষা দিৱস আৰু এই বিশেষ দিনটোত এটি বিশেষ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই বৰ্ণালী। নমস্কাৰ প্ৰিয় শ্ৰোতা,
1: জনোৱাটো আমাৰ দৰকাৰ হয়। আৰু এই
0: উপস্থিত আছে বিশ্বনাথ জিলা খাদ্য সুৰক্ষা বিষয়া লিনি বড়ো। আপোনাক আকাশবাণী তেজপুৰৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম।
1: ধন্যবাদ। আকাশবাণী তেজপুৰক মই ধন্যবাদ জনাইছোঁ মোক এই বিশ্ব খাদ্য সুৰক্ষা দিৱস হিচাপে সুযোগকণ দিয়াৰ কাৰণে। মোৰ কৰ্মক্ষেত্ৰৰ পৰা যিখিনি নলেজ বা এক্সপিৰিয়েঞ্চ হৈছে সেইখিনি শ্বেয়াৰ কৰাৰ কাৰণে।
0: পানীয়ে যেনেকৈ প্ৰাণীৰ প্ৰাণ, তেনেকৈ খাদ্য আমাৰ জীয়াই থকাৰ উৎস উপাদান। গতিকে জীয়াই থকাৰ উপাদান সঠিক আৰু সুৰক্ষিত হোৱাটো অতি প্ৰয়োজন, আৰু সেই উদ্দেশ্যেই আজি এটি বিশেষ দিন বিশ্ব খাদ্য সুৰক্ষা দিৱস।
1: হয়,
0: গতিকে এই দিৱসৰ উদ্দেশ্য সম্পৰ্কে আপুনি কি ক'ব?
1: হয়, বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ মূল উদ্দেশ্য হৈছে আপোনাৰ সজাগতা, আৰু দ্বিতীয়তেটো হ'ল আপোনাৰ খাদ্যৰ জৰিয়তে হোৱা যিবোৰ ৰোগ সেইবোৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে। আৰু নিৰাপদ খাদ্য প্ৰত্যেকগৰাকী ব্যক্তিৰ অধিকাৰ হয়, সেই বিষয়ে জনোৱাটো আমাৰ দৰকাৰ হয়। আৰু এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন এণ্ড ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে প্ৰত্যেক বছৰে 7 জুনত খাদ্য সুৰক্ষা দিৱস পালন কৰে, যাতে চৰকাৰ, উৎপাদক, ব্যৱসায় আৰু গ্ৰাহক সকলোৱে খাদ্য সুৰক্ষাক লৈ যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি যাতে ৰিয়েলাইজ কৰে।
0: বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ উদ্দেশ্য সম্পৰ্কে আপুনি জনালে, খাদ্য সুৰক্ষা আমাৰ সমাজত কিয় গুৰুত্বপূৰ্ণ বা এই দিনটো কিয় গুৰুত্বপূৰ্ণ?
1: মই এষাৰ বাক্য ক'ব বিচাৰিছোঁ, যেনেকৈ সঠিক ভোজন সঠিক জীৱন। মানে অসুৰক্ষিত খাদ্যৰে আপোনাৰতো মানে স্বাস্থ্যৱান জীৱনতো আমি মানে সম্ভৱেই নহয়। গতিকে যিখিনিয়ে খাইছে আপোনালোকে যাতে সেইখিনি ছেফ ফুড হয়, মানে হোলছম ফুড হয়। অসুৰক্ষিত খাদ্যৰ জৰিয়তে কোনো স্বাস্থ্যৱান হৈ থাকিব নোৱাৰে, গতিকে সুৰক্ষিত খাদ্য জৰুৰী হয় সমাজত, কাৰণ ই নিশ্চয় কৰে পুষ্টি নিউট্ৰিশ্যন, ছেকেণ্ডলি আপোনাৰ শিশুৰ বৃদ্ধি পোৱাটো, আৰু তৃতীয়তে আপোনাৰ অৰ্থনৈতিক যাতে আপোনাৰ ক্ষতি নহয়, আৰু আপোনাৰ খাদ্য ব্যৱসায়ত যাতে সেই মানুহৰ বিশ্বাসটো যাতে থাকে।
0: যিহেতু খাদ্য সুৰক্ষা মানে সুৰক্ষিত খাদ্য, খাদ্যৰ প্ৰতি জনসচেতনতা, গতিকে জনসাধাৰণে কি কি প্ৰকাৰে খাদ্য ক্ৰয় কৰোঁতে বা খাওঁতে সচেতন হ'ব?
1: তেনেকুৱা বহুতখিনি আপোনাৰ আহি পৰে কথা। ধৰি লওক কিবা এটা সামগ্ৰী কিনিব গৈছে দোকান বা যিকোনো ব্যৱসায়ী প্ৰতিষ্ঠান, আপোনালোকে ফাৰ্ষ্ট এইটোৱে চাই ল'ব যে চাফ চিকুণতা অৱলম্বন কৰিছেনে নাই সেই ব্যৱসায়ীজনে, বা মাখি ধূলি পৰি আছে নেকি খাদ্যত, সেইবোৰ আপোনালোকে ষ্ট্ৰেট ফৰৱাৰ্ড এভইড কৰক, নিকিনিব। বা ফল মূল শাক পাচলি গ'লে কিনিলে সতেজতাটো আছে নাই সেইটো আপোনালোকে নিজে চুই চাওক, বা গোন্ধটো লৈ চাওক, যিটো আমাৰ ছিক্স চেন্স অৰ্গেন, সেইখিনি ইউজ কৰি আপোনালোকে চাওক। আৰু বিশেষকৈ যেতিয়া পেকেট বস্তুবোৰ কিনা হয়, সেই আপোনালোকে পেকেটৰ ৰিডিংছ মানে যিবোৰ লিখা থাকে সেইবোৰ ভালকৈ পঢ়ি চাওক, লাইচেঞ্চ আছে নাই, ইনগ্ৰিডিয়েণ্টছ কি কি আছে, সেইবোৰ আপোনাক দৰকাৰ নে নাই, খালে কিবা মানে ক্ষতি হ'ব নে তেনেকুৱা, সেইবোৰ বহুত বস্তু ভেজ বা নন ভেজ লগা আছে নাই সেইবোৰ আপোনালোকে পঢ়ি চাব লাগিব। কিবা যদি ভুল দেখিছে আপোনালোকে কুৱেশ্যন কৰক ব্যৱসায়ীজনক। তাৰপৰঞ্চি আপোনালোকে আমাৰ প্ৰত্যেকখন জিলাতে খাদ্য সুৰক্ষা বিষয়া থাকে, তেওঁলোকৰ টাচত আহি তেওঁলোকক ক'লেও হ'ব, মানে জনালেও হ'ব।
0: হয়, যিহেতু আমাৰ সুৰক্ষিত খাদ্য প্ৰয়োজন,
1: হয়,
0: গতিকে অসুৰক্ষিত খাদ্যৰ দ্বাৰা আমাৰ কেনেকুৱা ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে?
1: অসুৰক্ষিত খাদ্যৰ পৰা প্ৰথমে আপোনাৰ খাদ্য বিষক্ৰিয়া হিচাপে যিটো হয়, তাৰপৰা আপোনাৰ শ্বৰ্ট টাৰ্মত আপোনাৰ পেটৰ বিষ হ'ব, ভমিটিং হ'ব, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা, টাইফয়েড, জ্বৰ ইত্যাদি এনেকুৱা হ'ব, সেইবোৰ ঠিক হৈ যাব। কিন্তু লং টাৰ্মত যদি চলে ভেজালীকৰণ খাদ্য খাই পেলাই, তেতিয়া আপোনাৰ লিভাৰ প্ৰব্লেম হ'ব পাৰে, কিডনীৰ প্ৰব্লেম হ'ব পাৰে, বা হাৰ্টৰ প্ৰব্লেমো হ'ব পাৰে।
0: যিহেতু অসুৰক্ষিত খাদ্যৰ জৰিয়তে আমাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা আহিব পাৰে, আমি প্ৰথমে আমাৰ ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব সুৰক্ষিত খাদ্য গ্ৰহণ কৰাটো। আমি ঘৰুৱা পৰ্যায়ত কেনেদৰে খাদ্য সুৰক্ষিত কৰি ৰাখিব পাৰোঁ?
1: ঘৰুৱা পৰ্যায়ত মই সবকে ক'ম যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও কৈছিলে 5টা পইণ্ট, যেনে প্ৰথমতে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো লাগিব, খাদ্য সামগ্ৰী ধুনীয়াকৈ চাফ চিকুণকৈ ৰখা, ৰান্ধনীশালটো চাফ চিকুণকৈ ৰখা, বাচন বৰ্তন যি হয় ধুনীয়াকৈ চাফাকৈ ৰাখিব লাগিব, আৰু নিজেও আপোনাৰ হাতখন ভালকৈ ধুব লাগিব খাদ্য সামগ্ৰী চোৱাৰ আগত। আৰু দ্বিতীয়তে আপোনাৰ কুকড আৰু আনকুক ফুড দুটা পৃথক

0: ৰাখিব লাগিব। মাংস বনোৱা বা ধোৱা বাচন, কাটা কটাৰী, এইবোৰ সব বেলেগে থাকিব লাগিব। চব্জিৰ কাৰণেও তেনেকৈ বেলেগ হ'ব লাগিব। তৃতীয়তে আপোনাৰ ভালকৈ ৰান্ধিব লাগিব, বিশেষকৈ মাছ মাংস কণী, সেইবোৰ 70 ডিগ্ৰী উষ্ণতাৰ ওপৰত ৰান্ধিব লাগিব। চতুৰ্থতে আপোনাৰ ছেফ টেম্পাৰেচাৰ যোনটো কয়, মানে খাদ্য বনোৱা হোৱাৰ পিছত আপুনি 2 ঘণ্টা বাহিৰত থ'ব পাৰিব, তাৰপিছত আপুনি ফ্ৰিজত থ'ব লাগিব। 5 ডিগ্ৰী চেলচিয়াছৰ তলত টেম্পাৰেচাৰটো ৰাখিব লাগিব। আৰু 5 নম্বৰটো হ'ল আপোনাৰ বিশুদ্ধ পানীৰে খাদ্য সামগ্ৰীবোৰ ধুব লাগিব আমি।
1: হয়,
0: সেইখিনি বেছিক কথা আৰু আমি ঘৰত যিটো অৱলম্বন কৰিব পাৰোঁ।
1: হয় হয়, খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আমি কেনেদৰে সজাগ হোৱা উচিত?
0: খাদ্য সামগ্ৰী যেতিয়া আমি ক্ৰয় কৰিব যাওঁ, সেই ব্যৱসায়িক প্ৰতিষ্ঠানটো, দোকান, সেইটো আমি ভালকৈ চাব লাগিব। তেওঁ চাফ চিকুণতা বা পৰিষ্কাৰ হয়নে নহয়, বা তেওঁ অনুজ্ঞা, খাদ্য সুৰক্ষাৰ অনুজ্ঞা পত্ৰ আছে নে নাই, আৰু আপোনাৰ খাদ্য সামগ্ৰীবোৰ তেওঁ ভালকৈ ৰাখিছে নে নাই, ষ্ট'ৰটো ভালকৈ কৰিছে নে নাই। আৰু আমি নিজেও পঢ়ি চাব লাগিব, তেওঁ ম্যাদ উকলা বস্তু ৰাখিছে নেকি, বা ধৰক পোক পতংগ লগা এনেকুৱা বস্তু ৰাখিছে নেকি। তেনেকুৱা বস্তু ৰখা, এনেকুৱা দোকানৰ পৰা আমি যাতে বস্তুখিনি নলওঁ আৰু ইমিডিয়েটলি আমি কমপ্লেইন কৰিব লাগে প্ৰশাসনক।
1: হয়, যেনেকৈ পেকেটজাত সামগ্ৰীত পেকেটটোৰ বাহিৰত লিখা থাকে মেনুফেকচাৰ ডেট লিখা থাকে, বা তাত ব্যৱহৃত সামগ্ৰীবোৰ কি কি কিমান পৰিমাণে দিছে সেইবোৰ লিখা থাকে, নন ভেজ ভেজ সেইখিনি লিখা থাকে, কিন্তু কেঁচা শাক পাচলি, ফল মূল, মাছ মাংস এইসমূহৰ ক্ষেত্ৰত আমি কেনেদৰে সজাগ হ'ব পাৰোঁ?
0: আপুনি এটা কাম কৰিব পাৰে, হেৰি কটন বা এনেকুৱা টিছু পেপাৰ লৈ পেলাই অকণমান ভিজাই পেলাই সেই ফল মূল বা শাক পাচলিত আপুনি অকণমান এনেকৈ ঘঁহি চাব পাৰে স্কিনটোত, যদি কিবা কালাৰ ওলাই আছে সেইটোতো ভেজাল হ'বই, যদি ওলোৱা নাই তে ঠিকে আছে।
1: হয়, বৰ্তমান সময়ত একেবাৰে নিৰ্ভেজাল খাদ্য পোৱা কঠিন বুলি কয়।
0: হয়,
1: কেঁচা শাক পাচলিকে ধৰি মাছ মাংস, মিঠাতেল, চাউল, দাইল, এই কথাষাৰ সম্পূৰ্ণৰূপে শুদ্ধনে?
0: সম্পূৰ্ণ শুদ্ধ বুলি নকওঁ, কাৰণ আমি যিমান পাৰোঁ গ্ৰাউণ্ড লেভেলত ট্ৰাই কৰোঁ, মনিটৰ কৰোঁ, ইনস্পেকশ্যন কৰোঁ, চেম্পল আমি লেবৰেটৰী আছে আমাৰ গুৱাহাটীত, তাত আমি ৰেগুলাৰ মানে পঠিয়াই থাকোঁ। তাৰ মাজতো আমি এতিয়া নিউজত দেখা পাইছোঁ বহুত এনেকুৱা ভেজালীকৰণ হৈছে। তো সেইটোৰ কাৰণে কৈছোঁ, মানে অকল চৰকাৰ বা আমি বিষয়াখিনি অকলে এইখিনি কৰিব নোৱাৰোঁ, সেইটোত আপোনাৰ মানে কালেক্টিভ ইফৰ্ট লাগিব, পাব্লিকো মানে এইখিনিত আমাক কোঅপাৰেট কৰিব লাগিব, কিবা ভুল দেখিছে আমাক জনাব লাগিব, তেতিয়াহে আমি গৈ মানে যিটো মানে ব্যৱস্থা ল'ব লাগে বা সেইখিনি আমি কৰিব পাৰোঁ, যাতে যিমান পাৰোঁ আমাৰ ফুড ছেফটিৰ অথৰিটিৰ পৰা আমি চেষ্টা কৰোঁ যাতে সেই ভেজালটো আমি যাতে মাৰ্কেটত সোমাব নিদিওঁ। আপুনি হয়তো নিউজত এতিয়া চাইছে, চবে চাইছে যে ফল মূলৰ যিটো আমি কেলছিয়াম কাৰ্বাইড পাইছোঁ ইমিডিয়েট আমি ডিছপ'জ কৰি দিওঁ, তেনেকুৱা টাইপৰ আমি বস্তু যেতিয়া পাওঁ আমি প্ৰথমে নমুনাসহ আমি পৰীক্ষাগাৰলৈ পঠিয়াওঁ, লেবৰেটৰীলৈ যোনটো গুৱাহাটীত আছে। সেই ৰিপৰ্টৰ বেচিছত আমি এডমিনিষ্ট্ৰেশ্যনৰ বা পুলিচৰ হেল্প লৈ পেলাই আমি ডিছপ'জ কৰি দিওঁ, আৰু সেইটো হিচাপে আমি মানে উচিত ব্যৱস্থাও, আইনী ব্যৱস্থাও লওঁ সেই ব্যৱসায়ীজনৰ ওপৰত।
1: হয়, যেনেকৈ আমাৰ এতিয়া পেকেটজাত খাদ্যৰ লেবেলত আমি কোনবোৰ দিশ লক্ষ্য কৰি ক্ৰয় কৰা উচিত?
0: প্ৰথমে আপুনি পেকেটটো চাব যাতে কিবা ফুটা হৈ আছে নেকি, বা বেছি টাইট হৈ আছে নেকি হাৱা সোমাই পেলাই, বা কিবা কেন টাইপ বা বটল হ'লে চিল খোলা আছে নেকি, আৰু আপুনি ৱেটটো চাব, দামটো কিমান লৈছে ৱেট হিচাপে, আৰু তাৰপিছত আপোনাৰ ভেজ বা নন ভেজ লগো এটা থাকিব FSSI লাইচেঞ্চৰ লগত, সেইটোও চাব লাগিব, FSSI লাইচেঞ্চ বা ৰেজিষ্ট্ৰেশ্যনো চাব লাগিবই। তাৰপিছত আপোনাৰ ইনগ্ৰিডিয়েণ্টছখিনি মেইনলি আপুনি চাব, তাতে আপোনাৰ এলাৰ্জেনবোৰো পাব যে আপোনাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়নে নহয়, সেইটো আপুনি নিজে গম পাই যাব ইনগ্ৰিডিয়েণ্টছখিনি চালে। ক'ল্ড ষ্ট'ৰেজ থোৱা বস্তুবোৰ যেনেকৈ গাখীৰ, পনীৰ, সেইবোৰ মানে প্ৰপাৰলি টেম্পাৰেচাৰ কণ্ট্ৰল ৰেফ্ৰিজাৰেটৰত ৰাখিছে নে নাই সেইবোৰ আপোনালোকে চাব। আৰু আজিকালি এনেকৈ মই নিজে প্ৰেক্টিকেলি ফিল্ডত পাইছোঁ, ধৰক এটা প্ৰি কুক পাৰাঠা আহে, লাচ্ছা পাৰাঠা বুলি কয়, সেইটো লৈ মানে বহুতে কমপ্লেইন কৰে যে ঘৰলৈ যোৱাৰ পিছত যেতিয়া বনাব ওলাই ভেঁকুৰ গজে বা কিবা গজে, তেনেকুৱা কমপ্লেইন পাওঁ। কিন্তু সেই পাৰাঠাৰ পেকেটটো যেতিয়া পঢ়িব তাত আপোনাৰ লিখা থাকে ক'ল্ড ষ্ট'ৰেজত থ'ব লাগে, প্ৰপাৰলি তাত লিখা থাকে। কিন্তু আমাৰ কি হয়, ব্যৱসায় খাদ্য ব্যৱসায়বিলাকে এনেই ৰাস্তাৰ যোৱা ভেণ্ডাৰ বা ছাপ্লায়াৰ দি থৈ গুচি যায়, পেলাই থৈ দিয়ে, মানে তেনেকৈ প্ৰপাৰলি ষ্ট'ৰ নকৰে, আৰু মানুহো পঢ়ি নাচায়, গ্ৰাহকেও পঢ়ি নাচায়, তেনেকৈয়ে লৈ যায়, পিছত তেনেকৈ সেইবোৰ বস্তু খালেতো আৰু মানে, তো সেইবোৰ মানে এভইড কৰিব লাগিব, নিজে কেয়াৰফুল হ'ব লাগিব কিছুমান বস্তুত।
1: খাদ্য সুৰক্ষা মানদণ্ড নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি?
0: হয়, চৰকাৰে খাদ্য সুৰক্ষা আইন যোনখন 2006 ওলোৱা হৈছিলে, সেই

0: সেইটো বেচিছত মানে নিৰ্ধাৰণ কৰে মানদণ্ডটো। সেই হিচাপে আপোনাৰ প্ৰত্যেকখন ৰাজ্যতে খাদ্য সুৰক্ষাৰ আয়ুক্তালয় থাকে, মুৰব্বী হিচাপে আয়ুক্ত থাকে খাদ্য সুৰক্ষাৰ। জোন ৱাইজ আপোনাৰ ডেজিগনেটেড অফিচাৰ বুলি থাকে তেওঁ, আৰু এভৰি ডিষ্ট্ৰিক্টত আপোনাৰ ফুড ছেফটি অফিচাৰ বা ছিনিয়ৰ ফুড ছেফটি অফিচাৰ থাকে, যোনে গ্ৰাউণ্ড লেভেল কামখিনি কৰে, যেনে আপোনাৰ মনিটৰিং কৰে, ইনস্পেকশ্যন কৰে ভেৰিয়াছ মানে ফুড বিজনেছ প্ৰিমাইচেছ, হোটেল ৰেষ্টুৰেণ্টছ হওক বা মিড ডে মিল হওক, স্কুলৰ কেণ্টিন হওক, এভৰিথিং মানে সেইবোৰ চব চাই, মানে ডাউটফুল যদি দেখোঁ আমি কিবা কিবা ভেজালীকৰণ হ'ব পাৰে বুলি, আমি অন দ্য স্পট আমি নমুনা সংগ্ৰহ কৰোঁ কাগজে পত্ৰে নথি ভালকৈ, তাৰপিছত আমি সেয়া লেবৰেটৰীলৈ পঠিয়াওঁ, তাৰ ৰিপৰ্টৰ বেচিছত আমি একশ্যন লওঁ, মানে ফাৰ্ডাৰ একশ্যন। আপোনাৰ মানে তিনিটা প্ৰকাৰৰ আমি কেছ বনাব পাৰোঁ। এটা হ'ল আপোনাৰ যদি আনচেফ আহে, একদম আপুনি মানে এইটো খাব নোৱাৰে, সেইটো লিথেল হয় হিউমেন কনজামশ্যনৰ কাৰণে, তেতিয়া আমাৰ এইটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত যায় কেছটো, সেইটো কোৰ্ট কেছ হয়, পেনাল্টিও হ'ব, লগতে আপোনাৰ মানে জেইলো হ'ব পাৰে ব্যৱসায়ীজনৰ। দ্বিতীয়তে আপোনাৰ এটা ছাবষ্টেণ্ডাৰ্ড বুলি আহে, ছাবষ্টেণ্ডাৰ্ডটো আপোনাৰ এডজুডিকেটিং অফিচাৰে চায় ডিষ্ট্ৰিক্ট লেভেলত, জেনেৰেলি এইটো ADC হেল্থ হয়। আৰু তৃতীয়তে আপোনাৰ মিছব্ৰেণ্ডেড বা মিছলেবেলিং থাকে, সেইবোৰ আমাৰ কমিশ্যনাৰে সেইটো চেংচন দিয়ে।
1: হয়,
0: সেই হিচাপে হয়।
1: আপুনি যিহেতু মধ্যাহ্ন ভোজনৰ কথা কৈছে,
0: হয়,
1: বিদ্যালয়সমূহত কণ কণ শিশুসকলক চৰকাৰৰ ফালৰ পৰা মধ্যাহ্ন ভোজনৰ যোগান ধৰা হয়,
0: হয়,
1: শিশুসকলক মধ্যাহ্ন ভোজনত সুৰক্ষিত খাদ্য প্ৰদানৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বা তাত আপোনালোকৰ ভূমিকা কেনেধৰণৰ?
0: হয়, আমি নিয়মিতভাৱে আমি আমাৰ ভ্ৰাম্যমান খাদ্য সুৰক্ষা পৰীক্ষাগাৰ আছে এখন, মোবাইল মানে ফুড ছেফটি ট্ৰাক, সেইখন লৈ পেলাই আমি এৱেৰনেছ ক্ৰিয়েট কৰোঁ, তেওঁলোকক দেখাওঁ মানে খাদ্য কেনেকৈ মানে ভেজালীকৰণ হয়, সৰু সুৰা চিম্পল টেষ্ট আমি কৰি পেলাই দেখাওঁ তেওঁলোকক, লগতে শিক্ষক আৰু ৰান্ধনী বাইদেউ আৰু সহকৰ্মী তেওঁলোককো আমি মানে এৱেৰনেছটো দিওঁ, লগতে তেওঁলোকৰ কিটচেনটো আমি গৈ পেলাই চাওঁ চব ঠিকে আছে নাই, খাদ্য মানে ৰ মেটেৰিয়েলছবোৰ ঠিকে আনিছে নে নাই তেওঁলোকে, যদি কিবা ভুল দেখোঁ আমি শুধৰাবলৈ কওঁ আৰু এইখিনি ঠিক কৰিব বুলি। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টছক আমি এইখিনিয়ে কওঁ যে তোমালোকে ফ্ৰেছ ভেজিটেবলছ সেইবোৰৰ ওপৰত ফ'কাছ কৰা, মানে সেইবোৰ খাবলৈ হেৰি কৰিবা, মানে দোকানৰ পৰা কিনা পেকেট বস্তু এইবোৰ মানে এতিয়াৰ কাৰণে এভইড কৰিবা সেনেকৈ বুলি আমি শিকাওঁ। লগতে আমি ৱেষ্ট ডিছপ'জেলৰো সিহঁতক মানে এৱেৰনেছটো দিওঁ।
1: হয়, বৰ্তমান সকলোৰে এবিধ প্ৰিয় খাদ্য ফাষ্টফুড, পথৰ কাষত বহুতো ফাষ্টফুড দোকানসমূহো গঢ় লৈ উঠা দেখা গৈছে, সেই দোকানসমূহৰ খাদ্যবস্তুসমূহ কিমান স্বাস্থ্য উপযোগী বা সেইসমূহত যিসমূহ ভেজালীকৰণ হয় তেনে ক্ষেত্ৰত ফুড ছেফটি অথৰিটিৰ ভূমিকা কেনেধৰণৰ?
0: চাওক, ফাষ্টফুডটো কেনেকৈ বনায়, মানে ডিপ ফ্ৰাইড অইল বা সেইবোৰ ইউজ হয়, সেইবোৰ ডেফিনেটলি আমাৰ হেল্থৰ কাৰণে ঠিক নহয়। ফাষ্টফুডটো ইমানটো ডাইৰেক্টলি ক'ব গ'লে ইটছ নট গুড ফৰ হেল্থ, বাট লিমিটত যদি আপোনালোকে বিচাৰিছে ইটছ অ'কে, আপোনালোকে খাব মানে পাৰে, কিন্তু সেয়াও আমি মানে হেৰি কৰোঁ, ইনস্পেকশ্যন কৰোঁ, আমাৰ এনেকুৱা টেষ্টিং হেৰি আছে, স্কেল আছে, য'ত আমি ইউজ কুকিং অইলবোৰ আমি চাওঁ, কিবা যদি আমি টোটেল পোলাৰ কম্পাউণ্ড যদি আমি বেছি পাওঁ তেতিয়া আমি অন দ্য স্পট আমি ডিছকাৰ্ড কৰি দিওঁ মানে, বাট ষ্টিল চবৰে খাব মন যায়, কেতিয়াবা মোৰো মন যায় সেনেকুৱা নকওঁ, কিন্তু লিমিটত যদি খায় একো হ'ব নালাগে। আৰু সেইটোৰ কাৰণে আমি যিমান পাৰোঁ আমি ইনস্পেকশ্যন কৰোঁ ফাষ্টফুড ষ্টলছবোৰ, তেওঁলোকক কওঁ যে ইউজ হোৱা কুকিং অইলটো যাতে বাৰে বাৰে ইউজ নকৰে, পেলাই দিয়ে, সেইটোৰ ওপৰত আমি তেওঁলোকক কওঁ।
1: হয়, ফাষ্টফুড বিক্ৰেতাসকলে তেওঁলোকৰ খাদ্যবস্তুসমূহ সোৱাদযুক্ত হ'বলৈ বা দেখিবলৈ সুন্দৰ হ'বলৈ তেওঁলোকে কিছুমান পদাৰ্থ ব্যৱহাৰ কৰে, যেনেকৈ ফুড কালাৰ ব্যৱহাৰ কৰে, সেইবোৰ স্বাস্থ্যসন্মত নে আমাৰ বাবে?
0: কালাৰ্ছ মানে এনেকুৱা নহয় চব কালাৰ্ছ বেয়া, কিছুমান পাৰ্মিটেড কালাৰ্ছো থাকে, সেনেকুৱা মানে আপোনাৰ পেকেটটো যেতিয়া আমি চাওঁ তাত লেবেল থাকিব, তাত FSSI লাইচেন্স থাকিব, ক'ত মেনুফেকচাৰ আছে, এভৰিথিং থাকে, এইবোৰ আমি চাওঁ, মানে সেয়াই চব মানে এনেকুৱা নহয় যে চব খাদ্যৰ ৰং বেয়া হয়।
1: হয়, বা ৰেষ্টুৰেণ্ট বা ধাবাসমূহত, সেইসমূহত আপোনালোকে কেনেদৰে পৰ্যবেক্ষণ কৰে, তেওঁলোকে কেনেধৰণৰ খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰিছে?
0: হয়, তাৰ কাৰণে প্ৰথম আমি ছেডিউল 4 যোনটো আছে ফুড ছেফটি এক্টত, সেইটো ফ'ল' কৰিছে নাই সেইটো চাওঁ, সেইটোত মেইনলি হাইজিনিচিটিটো আহে, হাইজিনিচিটি যদি মেইনটেইন নাই তেতিয়া আমি তেওঁলোকক গাইডেঞ্চ কৰোঁ, লাইক কুকিং এৰিয়াটো পূৰা ক্লিন ৰাখিব লাগিব, ষ্ট'ৰ এৰিয়া, ষ্ট'ৰেজ এৰিয়া ৰ মেটেৰিয়েলছৰ একদম কমপ্লিট বেলেগ হ'ব, ৱাশ্বিং এৰিয়া, কুকিং এৰিয়া একদম বেলেগ হ'ব লাগিব, আৰু কোনো মানে কোনো ধৰণৰ পানী যাতে জমা নহয় সেই এৰিয়াখিনিৰ ভিতৰত, তাত সেই মাখি বা পোক পতংগ একো বাহ নলয় যাতে, খাদ্যৰ লগত মানে তাচ্ছত

0: নাহে সেইখিনি কওঁ। আৰু লগতে ৱৰ্কাৰ্ছখিনি হেল্থ চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ পানীৰ কোৱালিটি টেষ্টিং ৰিপৰ্টো আমি বিচাৰোঁ, আৰু লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী হয়, আৰু নিয়মিতভাৱে চাফ চিকুণ কৰিবলৈ আমি এনেকৈ কওঁ।
1: হয়, এইখিনি খাদ্য ব্যৱসায়ীসকলে মানি চলিবলগীয়া নিয়ম।
0: হয়, এইখিনি বেছিক।
1: হয়, ঘৰত শিশুসকলৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অভিভাৱক কেনেদৰে সজাগ হ'ব?
0: অভিভাৱকে সজাগ হোৱাটো জৰুৰী শিশুৰ হেৰিৰ কাৰণে।

0: পেকেট ফুডছ হ'লে পঢ়ি চাব লাগিব তাত কি কি ইনগ্ৰিডিয়েণ্টছ আছে। ধৰক আজিকালি পাম অইলটো দেখা যায়, পাম অইলটো মানে হেল্থৰ কাৰণে বেয়া বুলি কয়। এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি ষ্টিল দিব বিচাৰিছে নে নাই বিচৰা। ঠিক তেনেকৈ ময়দাৰ এগেইনষ্টত, চুগাৰ এগেইনষ্টত এৱেৰনেছটো বাঢ়িছে, এতিয়া চবে নাখায়। কিন্তু বেছিভাগ জাংক ফুডছ বা ফাষ্ট ফুড যোনবিলাক মানে শিশুসকলে বিচাৰে, ভাল পায়, বা চকলেটছ হওক, চিপছ হওক, এইবোৰ বেছিক, সেইবোৰ থাকেই। এতিয়া আপোনালোকে শিশুক বুজাব লাগিব, তাৰ আপোনালোকে ৰিপ্লেচমেণ্ট কৰিব লাগিব, হেল্ডি ঘৰতে বনাই মেলি খুৱাওক, মই সেইখিনিয়ে ক'ম আৰু।
1: হয়, এতিয়া আমাৰ বিভিন্ন শ্ৰেণীৰ লোক আছে আমাৰ সমাজত।
0: হয়,
1: প্ৰতিটো শ্ৰেণীৰ লোকে খাদ্য সামগ্ৰী কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে সজাগ নহ'বও পাৰে। গ্ৰাম্যাঞ্চলৰ কথাই যদি কওঁ, বিভিন্ন ভিতৰুৱা পিছপৰা অঞ্চলৰ লোকসকলে মাছৰুম বুলি বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰজাতিৰ মাছৰুম গ্ৰহণ কৰে। তেওঁলোকে তেনেদৰে মৃত্যুৰ মুখতো পৰিছে, বা খাদ্য উপযোগী শাক বন বুলি তেওঁলোকে আন আন ধৰণৰ গছৰ পাত, তেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিও তেওঁলোকে যথেষ্ট বিপদত পৰিছে। কেনেদৰে সজাগ কৰা হয় তেওঁলোকক?
0: তেনেকুৱা পৰিস্থিতি আমি বহুতবাৰ পাওঁ, বিশেষকৈ মাছৰুম যেতিয়া হয় এই বাৰিষাকালত, যিটো মানে জংঘলী মাছৰুম নেকি কি বুলি কয় সেইটো, তেনেকুৱা হয় তেতিয়া বহুত মানে খাদ্য বিষক্ৰিয়া হয়, হস্পিটেলত এডমিট হয়। তেতিয়া আমাৰ ইমাৰ্জেঞ্চি মানে ৰেপিড ইমাৰ্জেঞ্চি ৰেছপন্স টীম এটা থাকে প্ৰত্যেক ডিষ্ট্ৰিক্টত, তাত হেল্থৰ অফিচিয়েল থাকে, আমি ফুড ছেফটি অফিচাৰ্ছবোৰ যাওঁ। তেতিয়া আমি গৈ পেলাই যিমান পাৰোঁ এৱেৰনেছটো কৰি থৈ আহোঁ যে এনেকুৱা আপোনালোকে যিকোনো মাছৰুম উঠাই পেলাই নাখাব, বা খাদ্য সামগ্ৰী যিয়ে নাখাওক কিয় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে খাব, এই হাইজিনিচিটিটো কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো কথা কওঁ। লগতে আমি তাৰ আশে পাশে থকা দোকানবোৰতো আমি গৈ পেলাই পৰিদৰ্শন কৰোঁ, বা কেনেকুৱা বস্তু তেওঁলোকে সামগ্ৰী আনিছে, বা যোনে যোন মানে সেই এৰিয়াটোৰ মানুহে যোনে খাই আছে, সেইখিনি চাই মেলি আমি এৱেৰনেছটো কৰিব চেষ্টা কৰোঁ।
1: হয়, যদি জনসাধাৰণে দোকান বজাৰত খাদ্যবস্তু ক্ৰয় কৰোঁতে বা অনলাইন যোগে খাদ্য ক্ৰয় কৰি খাদ্যবস্তু ঘৰত খোৱাৰ সময়ত খাদ্যত ভেজালীকৰণ তেওঁলোকে গম পায়,
0: হয়,
1: বা খাদ্যত বিষক্ৰিয়া তেওঁলোকে গম পায়, তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা ল'ব? এই ক্ষেত্ৰত ফুড ছেফটি অথৰিটিৰ ভূমিকা কেনেধৰণৰ?
0: হয়, প্ৰত্যেক ডিষ্ট্ৰিক্টতে ফুড ছেফটি অফিচাৰ্ছ পাবই তেওঁলোকে। তেওঁলোকে জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ অফিচটোত গ'লেই হ'ল, তাত ফুড ছেফটি অফিচাৰ্ছ পাব, তেওঁলোকক জনালেই হ'ল কি হৈছিল, মানে ডিটেইলছত কমপ্লেইনটো কৰি থৈ আহিল, বা কমপ্লেইন লেটাৰ এটা লিখি থৈ আহিলে হ'ল, তাৰ বেচিছত আমি মানে ফাৰ্ডাৰ লিগেল একশ্যনছ কি যেনেকৈ হয় মানে এক্টৰ থ্ৰুদি আমি লওঁ। আৰু আপুনি অনলাইনো FSSI ৱেবছাইটটো গৈও অনলাইন কমপ্লেইনো কৰিব পাৰে।
1: হয়, এতিয়া আমাৰ খাদ্য ব্যৱসায়ৰ লগত যিসকল লোক জড়িত আছে, ৰেষ্টুৰেণ্ট বা ধাবাৰ স্বত্বাধিকাৰীসকলেই হওক, বা শাক পাচলি, ফল মূল বিক্ৰেতা, ৰেচনৰ দোকানৰ বিক্ৰেতা, বা যিসকল আছে কৰ্মচাৰীসকল আছে, তেওঁলোকক চৰকাৰী তৰফৰ পৰা কিবা তেওঁলোকক কেনেদৰে সুৰক্ষিত খাদ্য গ্ৰাহকক যোগান ধৰিব সেই সম্পৰ্কে কি সচেতনতামূলক অনুষ্ঠান থাকে নেকি?
0: হয়, তেওঁলোকৰ কাৰণে FSSI যোনটো দিল্লীত আছে, তেওঁলোকৰ থ্ৰুদি আৰু কমিশ্যনাৰ অফ ফুড ছেফটি আছামৰ কলাবৰেশ্যনত নিয়মীয়াভাৱে প্ৰত্যেক বছৰে ট্ৰেইনিং হয়, ফুড ছেফটি ছুপাৰভাইজাৰী ট্ৰেইনিং এণ্ড চাৰ্টিফিকেশ্যন বুলি। তাত আমি সেই খাদ্য ব্যৱসায়ীসকলক মতা হয়, তাত তেওঁলোকক মানে ব্যৱসায়টো, খাদ্য ব্যৱসায় কেনেকৈ কৰিব লাগে, বেচিক মানে ষ্টাৰ্টিঙৰ পৰা ধৰক চব শিকোৱা হয় আৰু, মানে অনুজ্ঞাপত্ৰ লোৱাৰ পৰা তাৰপিছত আপুনি বস্তুটো কেনেকৈ বনাব, কেনেকৈ ৰাখিব, চাফ চিকুণতাটো কেনেকৈ অৱলম্বন কৰিব, সেইবোৰ সকলো ট্ৰেইনিং দিয়া হয় মানে।
1: হয়, আমি যিসমূহ খাদ্য সদায় গ্ৰহণ কৰোঁ সেই খাদ্যসমূহত ভেজাল আছে নেকি, সেইসমূহ আমি কেনেদৰে একেবাৰে সহজ উপায়েৰে পৰীক্ষা কৰিব পাৰোঁ, ঘৰতে আমি কেনেদৰে জানিব পাৰোঁ?
0: হয়, সেইটোৰ কাৰণে আপুনি আকৌ সেই FSSI ৱেবছাইটটোত গৈ পেলাই ডাৰ্ট বুক বুলি পাব, DART ডাৰ্ট, তাত আপোনাৰ বেছিক মানে টেষ্ট কিছুমান যিবোৰ ঘৰত সম্ভৱ হয় তেনেকুৱা টেষ্ট কিছুমান দিয়া আছে গাখীৰৰ কাৰণে। ধৰক গাখীৰখিনি যদি আপুনি এনেই প্লেইন চাৰ্ফেচ এটাত ৰাখি পেলাই হেলনীয়া কৰি দিয়ে, গাখীৰখিনি যদি একেবাৰে বাগৰি যায় তৎক্ষণাতকৈ, সেইটোত মানে চিয়'ৰ আপোনাৰ পানী মিলোৱা আছে। আৰু যদি গাখীৰখিনি বাগৰি নাযায় বা হোৱাইট পেচেছ এটা ৰাখে, তেতিয়া সেইটো ভেজাল নহয়। তেনেকুৱা ধৰণৰ বহুত আছে, ধৰক চেনিত যদি চক মিলোৱা আছে নাই সেইটো যদি চাব বিচাৰে, সেইখিনি আপুনি গ্লাছ এটাত পানীত চেনিখিনি মিলাই চেনিখিনি আপোনাৰ ডিজল্ভ হৈ যাব বা মিলি যাব, কিন্তু চকখিনি আপোনাৰ তলত জমি যাব, তেনেকুৱা টাইপৰ বহুত আপোনালোকে পাব, সেই বুকখন ফলো কৰিলে আপোনালোকে নিজে গম পাব।
1: বৰ্তমান এটি বহু চৰ্চিত কথা আমি সামাজিক মাধ্যমত লগতে বাতৰিসমূহতো আমি দেখিবলৈ পাওঁ যে বজাৰত প্লাষ্টিকৰ চাউল উপলব্ধ এতিয়া। সেইটো কিমান দূৰ সত্য? সঁচাকৈয়ে আমি যিসমূহ চাউল ক্ৰয় কৰি খাওঁ, আমাৰ প্ৰধান খাদ্য ভাত, তাত সঁচাকৈ।

0: প্লাষ্টিকৰ চাউল থাকেনে, কি ক'ব সেই সম্পৰ্কে আপুনি?
1: হয়, তেনেকুৱা কমপ্লেইন মই পাইছিলোঁ, ধৰক মিড ডে মিলৰ পৰাও কমপ্লেইন পাইছোঁ স্কুলৰ পৰা, আৰু এনেকুৱা জেনেৰেল পাব্লিকৰ পৰাও পাইছোঁ যে এনেকুৱা প্লাষ্টিক চাউল। আমি সেইটো বিশেষজ্ঞৰ লগত, আমাৰ চাউলৰ যিটো ৰাইচ ফৰ্টিফিকেশ্যন আছে প্ৰগ্ৰেমটো, তাৰ বিশেষজ্ঞৰ লগত কথা পাতোঁ, সেই কয় এইটো আচলতে এইটো প্লাষ্টিক চাউল নহয়, এইটো ভিটামিনযুক্ত চাউল হয়।
0: হয়
1: হয়, এতিয়াতো জানেই মানে ফৰ্টিফাইড ৰাইচটো নেচেচাৰী কৰি দিছে স্কুল বা এনেকুৱা যোনটো ৰেচনৰ দোকানত দিয়া যায়। ফৰ্টিফাইড ৰাইচটো মানে কি, আপোনাৰ ভিটামিন দেখিবলৈ চাউলৰ নিচিনা হয় কিন্তু মেইনলি আপোনাৰ তাত ভিটামিন থাকে। সেই যে প্লাষ্টিক কয় সেইটো আচলতে ভিটামিন হয়, সেইটো আপোনাৰ 1 কেজিত 100টা তেনেকুৱা আপুনি মানে সেই প্লাষ্টিক যোনটো কৈছে তেনেকুৱা মানে পাব আপুনি, সেইটো ভিটামিনযুক্ত চাউলে হয়। সেইটো ইমান চিন্তা কৰিবলগীয়া একো নাই সেইটো।
0: হয় হয়, খুব সুন্দৰ কথা, ধন্যবাদ জনাইছোঁ আপোনাক। খাদ্য অপচয় ৰোধ কৰাটো খাদ্য সুৰক্ষাৰ লগত কেনেদৰে জড়িত?
1: খাদ্য অপচয় কৰা মানে সেই নিৰাপদ খাদ্যবিধ যেতিয়া উৎপাদন হৈছিলে তাৰ লগতে জড়িত পানী হওক, শ্ৰম হওক, শক্তি হওক, সেইখিনি অপচয় কৰা নিচিনা হ'ল। আৰু খাদ্য অপচয় নকৰিলে নিৰাপদ খাদ্য চবকে যোগান ধৰিব পাৰি। আৰু দ্বিতীয়তে আপোনাৰ খাদ্য অপচয় কৰিলে সেই বেক্টেৰিয়েল গ্ৰ'থ বা মাইক্ৰ'বিয়েল গ্ৰ'থ কিছুমান হয়, যিয়ে কি কৰে, সেই ভাল যিখিনি খাদ্য আছে সেইখিনিও বৰবাদ কৰে। অভাৰঅল মানে সেইটো লছে হয়, মানে ভাল খাদ্যখিনি যদি বৰবাদ হৈ যায়। তো যিমান পাৰোঁ সীমিত হিচাপে বস্তু লৈ পেলাই সীমিতত বনালেই হ'ল যাতে অপচয় নহয়।
0: আমি আজিৰ বিশেষ দিনটোৰ লগত সংগতি ৰাখি আমি খাদ্য সম্পৰ্কীয় বিভিন্ন কথাই পাতিলোঁ। বৰ্তমান আমাৰ সমাজক সুৰক্ষিত খাদ্যৰ ক্ষেত্ৰত আমি কেনেদৰে জনসচেতনতা বঢ়াব পাৰোঁ, সচেতন কৰাৰ কি উপায় আছে আমাৰ সমাজত?
1: মই ক'ম, সচেতন কৰিবৰ কাৰণে জনসাধাৰণে কুৱেশ্যন কৰিব লাগিব, নিজকো কৰিব লাগিব আৰু মানে বেলেগকো কৰিব লাগিব। নিজকে কৰিব লাগিব যে মই বস্তুটো কিনিছোঁ কিয়, ইয়াৰ পৰা মই উপকৰণ হ'ব নে নহ'ব, যি মই খাইছোঁ, আৰু য'ৰ পৰা কিনিছে সেই ব্যৱসায়ক কুৱেশ্যন কৰিব লাগিব যদি কিবা ভুল দেখে। যেতিয়া মই এনেই ইনস্পেকশ্যনত যাওঁ ফিল্ড ৱৰ্কত, তেতিয়া মানুহ এজনক লগ পাইছিলোঁ, মই কৈছিলে বাইদেউ আপুনি এই গৰম দিনত যে কল্ড ড্ৰিংকছ ওলায়, ছফ্ট ড্ৰিংক ওলায়, আপুনি এইবিলাক বন্ধ কৰি দিব নোৱাৰে নেকি? মই কোনো ব্ৰেণ্ড বা হেৰি এগেইনষ্টত নহয় দেই, মোক জাষ্ট তেনেকৈ কোৱাৰ কাৰণে মই এটা এক্সাম্পল দিব বিচাৰিছোঁ। সেইটো আমি নোৱাৰোঁ কৰিব, কাৰণ সেইটো এনেকুৱা নহয় যে সেইটো খালে মানুহ মৰি গৈছে বা কিবা বেমাৰ হৈছে, ইন লং টাৰ্ম হ'ব পাৰে, কিন্তু আপোনাক কোনো কোৱা নাই যে আপুনিটো ডেইলি খাবই লাগিব গৰম দিন পৰিছে, সেইটো কমপ্লিটলি আমাৰ নিজৰ ওপৰত আহে। এতিয়া ঠিক তেনেকৈ ল'ৰা ছোৱালীয়ে জেদ কৰিব দেখিলে অভিভাৱক যে চকলেট দেখিছে, কিবা দেখিছে, বা এনেই এক্সাম্পল এটা দিছোঁ মই যে এইটো মই খাব বিচাৰিছোঁ, সেইটো আমি ডিচাইড কৰিব লাগিব আমি দিম নে নিদিম। সেই তেনেকৈ আমি নিজে এৱেৰ হ'ব লাগিব, তেতিয়াহে আমি মিলি পেলাই চৰকাৰৰ লগত এই খাদ্য সুৰক্ষাটো আমি এনছিয়'ৰ কৰিব পাৰিম। আৰু ছেকেণ্ডলি, আমাৰ ফালৰ পৰা ফুড ছেফটি ডিপাৰ্টমেণ্টৰ পৰা আমি চেষ্টা কৰোঁ এৱেৰনেছৰ কাৰণে, এৱেৰনেছ আমি ইন দ্য ফৰ্ম আমি কৰোঁ ইট ৰাইট কেম্পাছ কৰোঁ, কলেজ ইউনিভাৰ্চিটি লেভেলত কৰোঁ আমি, সেইটো ষ্টুডেণ্টছক এংগেজ কৰোঁ, কেণ্টিন ৱৰ্কাৰ্ছ, টিচ প্ৰফেচাৰ্ছ চবকে ইনভল্ভ কৰি আমি এটা এৱেৰনেছ কেম্পেইন কৰোঁ। তাৰপিছত আমি ইট ৰাইট স্কুল কৰোঁ, সেই মিড ডে মিলৰ মানে সেইটো ইনভল্ভ হৈ যায়, ৰান্ধনী বাইদেউ হওক বা তেওঁৰ সহকৰ্মী হওক, তেওঁলোক ইনভল্ভ হয়। তাৰপিছত আপোনাৰ মন্দিৰতো আমি যাওঁ, মন্দিৰৰ মানে সেই প্ৰসাদ যিবোৰ দিয়ে সেইটো ভোগ বুলি এটা প্ৰগ্ৰেম আছে, আমি সেইটোত আমি চাওঁ। আৰু আমি মেইনলি আমি সেই আমাৰ যোনটো মোবাইল ফুড টেষ্টিং লেবৰেটৰী ট্ৰাকখন আছে, আমি সেইখনৰ থ্ৰুদিয়ে মানে এৱেৰনেছ কৰিব যাওঁ। সেইটো আমি ট্ৰাকখন আমি মাৰ্কেটত লৈ গৈ কিছুমান চেম্পলছ আমি প্ৰিলিমিনাৰী টেষ্ট কৰোঁ, ধৰক মছলা হওক, দালি হওক, বা গাখীৰ, মিঠাই, এইবোৰ আমি টেষ্ট কৰোঁ। মিঠাইত ধৰক আপোনাৰ ময়দা দিছেনে নাই, বেছিকৈ দিছে নেকি, গাখীৰ ধৰক পনীয়া গাখীৰ নে কি, বা ইউৰিয়া মিলা আছে, বেছিক টেষ্ট কিছুমান কৰোঁ। সেই টেষ্ট কৰোঁতে তেতিয়া মানুহ যেতিয়া গোট খায় আমাৰ মাজত, তেতিয়া আমি সেই এৱেৰনেছটো কৰি দিওঁ।
0: পাতিবলগীয়া বহুতো কথা থাকিলেও আমাৰ যিহেতু সময় সীমিত, সেয়েহে আমি অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়লৈ আগবাঢ়িছোঁ। আপোনালৈ মই আজিৰ অনুষ্ঠানৰ একেবাৰে শেষৰটো প্ৰশ্ন আগবঢ়াইছোঁ। সাধাৰণ ৰাইজক খাদ্য সুৰক্ষাৰ বিষয়ে অধিক সজাগ কৰিবলৈ আপোনাৰ ব্যক্তিগতভাৱে আপোনাৰ বাৰ্তা কি হ'ব?
1: মই আকৌ ক'ম সেইটোৱে, আপুনি মানে নিজে সজাগ হ'ব লাগিব, আপোনালোকে নিজেই চাব লাগিব আপোনালোকে কি কিনিছে, ক'ৰ পৰা কিনিছে, কোনটো দোকানৰ পৰা কিনিছে, সেই দোকানটো আপোনাৰ মানে প্ৰপাৰলি মেইনটেইন কৰিছে নাই, ফুড ছেফটি গাইডলাইনছবোৰ ফ'ল' কৰিছে নাই, যদি নাই কৰা দোকানীজনক কুৱেশ্যন কৰক, কিবা এক্সপায়াৰ প্ৰডাক্ট বেচিছে নেকি, বা মানে

0: এনেকুৱা ভেজালীকৰণ কৰিব পৰা আপোনালোকে সম্ভাৱনা দেখিছে নেকি? আপোনালোকেতো কুৱেশ্যন কৰিবই, যদি ষ্টিল আপোনালোকে প্ৰশাসন বা আমাৰ যোনটো ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে এভৰি ডিষ্ট্ৰিক্টত, মই যেনেকৈ কৈছিলোঁ হেল্থৰ অফিচত থাকে, আপোনালোকে তাতো গৈ আপোনালোকে জনাব পাৰে, নিজে এৱেৰ হ'ব লাগিব, তেতিয়াহে আমি মিলি পেলাই চৰকাৰৰ লগত এই খাদ্য সুৰক্ষাটো আমি এনচিয়'ৰ কৰিব পাৰিম।
1: ধন্যবাদ প্ৰিয় শ্ৰোতা, আপোনালোকে ইমানবাৰে শুনিলে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে যুগুত কৰা আজিৰ এই বিশেষ অনুষ্ঠানটি। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছিল বিশ্বনাথ জিলাৰ খাদ্য সুৰক্ষা বিভাগৰ বিষয়া লিনি বড়ো বাইদেউ। তেখেতক তেজপুৰ আকাশবাণীৰ কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে তেখেতৰ বহুমূলীয়া সময়ৰ যথেষ্ট সময় আমাক দি শ্ৰোতাসকললৈ যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে। আশা কৰিছোঁ আজিৰ অনুষ্ঠানটি শুনি শ্ৰোতাসকল যথেষ্ট উপকৃত হ'ব। অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা বৰ্ণালী লহকৰৰ, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: ইমানপুৰে শ্ৰোতাসকলে খাদ্য সুৰক্ষা দিৱস উপলক্ষে যুগুত কৰা বিশেষ অনুষ্ঠানটি শুনিলে।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ পুনতে শুনাবলৈ লোৱা হৈছে মহম্মদ ৰফিৰ কণ্ঠৰ আপ টু এইচ আই নাথে বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লোৱা হৈছে ডট বোলছবিত কিশোৰ কুমাৰ আৰু আশা ভোছলে কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে হিৰো বোলছবিত অনুৰাধা পৰোৱাল আৰু মনোহৰ উদাসৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰ শক্তি বোলছবিৰ এই গীতটি।

ইমানপুৰৰ শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়াৰ আমাৰ ষ্টুডিঅ'ৰ গাড়ী নিশা 10:30 ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল সমীৰ নাৰ্জাৰী আৰু অংকুৰ আমচিয়াৰী।